নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আজি দেওবাৰ 1433 বাস্কৰিমটোৰ জেঠ মাহৰ 23 দিন, 1948 শকাব্দী জেঠ মাহৰ 17 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 7 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 35 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এয়াৰ মোবাইল এপত।

আমি গুৱাহাটীৰ মহাবাও। আমাৰ এতিয়া বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে দুৰ্লভ কাঠাৰ, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, শেখ আব্দুল্লাহ আহমেদ আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত আছে দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত ৰুমি বসুমতাৰীৰ কণ্ঠত শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত, বিনীতা ভূঞাৰ সংগীবেন্দ্ৰ কণ্ঠত চিয়া গীত, পূৰ্ণকান্ত বৰগোহাঁইৰ কণ্ঠৰ দেহ বিচাৰৰ গীত, পংকজ দাস আৰু সংগীবেন্দ্ৰ কণ্ঠৰ এটি টোকাৰী গীত আৰু শেষত কবীন্দ্ৰনাথ দাসৰ কণ্ঠত এটি ভজন শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: সংস্কৃতিৰ পূৰ্ণ বিকাশ অৱশ্যেই ঘটিব। অৱশেষত অহিংসাৰ বাটেদিয়েইতো মানৱে মহাপ্ৰগতিলৈ আগবাঢ়িব লাগিব। ভাৰতৰ মাটিৰ, ভাৰতৰ আকাশৰ, ভাৰতৰ মনীষাৰ, ভাৰতৰ প্ৰতিভাৰ, ভাৰতৰ সকলো চিন্তাৰ, ভাৰতৰ দুখ বেদনা ব্যথাৰ, ভাৰতৰ গোপনৰ, ভাৰতৰ সপোনৰ মৰ্মবাণীয়েই হ'ল অহিংসা। মানৱৰ মহাপ্ৰগতিৰ বাটৰ ধ্ৰুৱ জ্যোতি হ'ল অহিংসা। আদিম ভাৰতৰ আৰ্য মনীষাই দি যোৱা এই প্ৰদীপৰ পোহৰতেই বৰ্বৰ হিংসাপূৰ্ণ পৃথিৱীত কালী হৈ দুৰ্গা হৈ বস্তুৰ ব্যৱহাৰ কৰিও সংস্কৃতি ৰক্ষা কৰি ভাৰতবৰ্ষ উত্থান পতনৰ মাজেদি আগবাঢ়ি আহিব লাগিছে। ভাৰতীয় নবীনে আনকি প্ৰতিকূল পৰিস্থিতিতো সংঘাতৰ মাজতো ভাৰতীয় ঐতিহ্যৰ নুনুমুৱা চাকিটো অনিৰ্বাপীকৈ জ্বলাই ৰাখিব লাগিব। যিদিনাই এই আদৰ্শৰ চাকিগছ ভাৰতত নুমাব, সেইদিনাই ভাৰতৰ কপালত ঐতিহ্যই আঁকি দিয়া পোহৰৰ ইন্দ্ৰধনু মচ খাই যাব, ভুৱন ভুলোৱা চিৰসুন্দৰৰ বাহী হৈ যাব স্তব্ধ। সৎ আৰু অসৎ ইয়াৰ ওপৰতেই সংস্কৃতি আৰু দুষ্কৃতি প্ৰতিষ্ঠিত। মানুহ শিল্পীহে, আৰু তাৰ সৌন্দৰ্য সৃষ্টি কৰা মতে তাৰ দুষ্কৃতি বিনাশটো একেলগে থাকিব লাগিব, আৰু সেইটোহে মানুহৰ পূৰ্ণ ৰূপ, আৰু পৰিচ্ছন্ন জীৱনেইহে মানুহৰ পূৰ্ণ জীৱন। ইয়াকেই দাপৰত উপলব্ধি হ'ল। সেইবাৰ সংস্কৃতিৰ যি মূৰ্তি সাজিলে, তাক সাজিলে সুন্দৰ ললিত বলিত অংগৰ ত্ৰিভংগ বংকী বংশীবাদক, বৃন্দাবনৰ সুকুমাৰ কলাবিশাৰদ কৃষ্ণৰ মোহনমালা আকাৰত, আৰু এই চিৰসুন্দৰ শিল্পীৰ মুখৰ বাঁহীৰ লগতে নাচৰ ভংগীৰ দেহাতেই দিলে কুবলয় হাতীকো উফৰাব পৰা বল, আৰু অজস্ৰ সুৰক পঠিব পৰা বল। সংস্কৃতিয়ে প্ৰথমে সুকুমাৰ কলাৰ যোগেদি জগত মুগ্ধ কৰি জনতাৰ মৰমেৰে পৰিপুষ্ট হৈ জীৱনৰ মহাসংঘাতক তাৰ প্ৰতিষ্ঠাৰ বাবে মানৱ জীৱনৰ চৰম সাংস্কৃতিক আদৰ্শকেই মানি লৈও বাস্তৱতাৰ বাবে দুষ্কৃতি বিনাশত নিয়োজিত হয়। তেতিয়া দুষ্কৃতিৰ সমূলঞ্চে নাশ কৰি সংস্কৃতিয়ে জয় জয়কাৰ ঘোষণা কৰে। দুষ্কৃতিৰ সৈতে মহাসংঘাতৰ মাজতো মানুহৰ মহামহত্বৰ জীৱন আদৰ্শ, আৰু সেই আদৰ্শ কেনেকৈ পাব পাৰি সংস্কৃতিয়ে তাকো কৈ দিয়ে। মানুহ যে শিল্পীহে, শিল্পী হৈ সি জীৱনক অপৰিচ্ছিন্নৰূপে চাব লাগিব, ধৰিব লাগিব, আৰু শিল্পীৰূপেই তাৰ জীৱন আদৰ্শক পূৰ্ণ কৰি তুলিব লাগিব। অশোকৰ জীৱন দেখি বুজিছোঁ যে ভাৰততেই এই মানৱ অন্তৰৰ শিল্পীটোৰে পুনৰূপ ল'বলৈ প্ৰচণ্ড এটা চেষ্টা চলিছিল। সেই শিল্পীটোৱে কি ভুল কৰি দুষ্কৃতিৰ সৈতে পৰাজিত হ'ল বাৰু? কৃষ্ণৰ জীৱনতে তাৰ আমি উত্তৰ বিচাৰি পাওঁ। কৃষ্ণ কিয় ব্যাধৰ শৰত মৰে, যদুবংশ কিয় ধ্বংস হয়, ইয়াৰ অৰ্থ উলিয়াই তাৰ প্ৰতিকাৰ কৰিব পাৰিলেহে সংস্কৃতি স্থায়ী হ'ব। মহাত্মাই কিন্তু কয়, সংস্কৃতিক সাংস্কৃতিক অস্ত্ৰৰে ৰক্ষা কৰাৰ উপায় উলিয়াব পাৰিলেই সমস্যাৰ সমাধান হ'ব। দুষ্কৃতিক ধ্বংস কৰিবলৈ যাওঁতে সংস্কৃতিয়ে যদি দুষ্কৃতিৰ উপায়বোৰ যেনে হিংসা, কূটনীতি, চল চাতুৰি এইবোৰ ব্যৱহাৰ কৰে, তেন্তে সংস্কৃতিও সেই ব্যাধিৰে কবলত পৰি নিজে নষ্ট হয়। কৃষ্ণৰ জীৱনেও তাকেই কয়।
1: মুকুতামেলা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান। আজি আগবঢ়োৱা হৈছে এটি কানাড়া ভাষাৰ গীত, গীতৰ কথা ডি আৰ গৌড়াৰ।

0: अच्छा बच्चों, अभी एक कन्नड़ा गाना पूरा आप सीख लिए हैं। मेरा आशा है कि बहुत खुशी के साथ आप मित्रों से मिलकर इस गाना को अच्छी तरह सब जगह में आप गाना चाहिए। नमस्ते बच्चों।
1: সমূহীন গীতৰ পাঠদান অনুষ্ঠানটি শুনিলে গীতৰ কথা আছিল ডিয়াৰ গৌৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক তাহানিৰ গীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ শ্ৰীযুতা প্ৰফুল্ল বালা বৰুৱা আৰু শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠৰ এই গীতটি।

প্ৰফুল্ল বালা বৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কণ্ঠৰ গীতটি শুনিলে। তাহানি গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গংগাধৰ বৰঠাকুৰে গোৱা এই গীতটি।

গংগাধৰ বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে তাহানী গীত অনুষ্ঠানৰ এইবাৰ শুনাবলৈ লৈছোঁ। শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

শিৱপ্ৰসাদ ভট্টাচাৰ্য কণ্ঠৰ এই গীতিৰে আজিৰ তাহানী গীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এটা কোনো কামৰাজীৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ চাৰে দহ বজাত চেমনিৰ চৰাই অনুষ্ঠানত ইৰা শৰ্মাৰ কথিকা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ লগতে চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। আগবঢ়াব নিবৰাণী ৰয়ে। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত ৰিজু নায়কৰ চুটি গল্প আৰু ৰাজেশ কুমাৰ ধাটিৰ কবিতা শুনিবলৈ পাব। লগতে ভুৱনেশ্বৰ কৰ্মকাৰ আৰু সন্দীপেন্দ্ৰ কণ্ঠৰ জুমুৰ শুনিবলৈ পাব। সন্ধিয়া 7:00 বিনীতা নাথৰ কথিকা পানী আৰু নাৰী। নিশা 9:30 জীৱন আলীৰ যুগলবন্দী। অতিথি ডাক্তৰ শুভ্ৰ কিংকৰ গোস্বামী আৰু ডাক্তৰ বিজুলী গোস্বামী। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বৰ্মা আৰু জিন্তু ৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বৰ্মাৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত ভূপেন হাজৰিকা, অৰ্চনা মহন্ত, নমিতা গোস্বামী, মৃণাল কুমাৰ চৌধুৰী আৰু মালবিকা বৰাৰ কণ্ঠৰ গীত। পুৱা 10:00 সাধু খুন্দৰ অনুষ্ঠানত অতিথি বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মা। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02

নাথখালা অনুষ্ঠানৰ নিবেদন চিৰাজ। লক্ষ্মীধন শৰ্মাৰ মূল গল্পৰ অনাতাৰ অভিযোজনা অৰুণ শৰ্মাৰ, প্ৰযোজনা ফণী তালুকদাৰৰ। দিনৰ একবাজি দংমিনিকত মহেন্দ্ৰ বৰঠাকুৰৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ প্ৰথম খণ্ড, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:00 নিউজ বাতৰি, পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত বৰ্ষাকালীন বাহকজনিত ৰোগৰ বিষয়ে ডক্টৰ উমেশ ফাংচুৰ সৈতে সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:15 বজাত অকনিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু তীখৰ আৰু চুটিবাই এই শীৰ্ষক সাধু শুনিবলৈ পাব। পুৱা 9:45 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 12:30 বজাত আইডিঅ'ৰ বোলনি অনুষ্ঠানত হৰপ্ৰিয়া বাৰুকীয়াল বৰগোহাঁই ৰচিত আলেখ্য নিৰ্মল প্ৰজ্ঞাৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশাৰাণী বৰুৱাৰ। দিনৰ 1:50 বজাত আৰু সন্ধিয়া 5:55 বজাত বৃন্দগান। দিনৰ 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:55 বজাত আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজনৰ বিষয়ে ডক্টৰ ৰবি শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈৰ সৈতে হোৱা আলোচনা। আধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 বজাত গীতাঞ্জলি গায়নৰ কণ্ঠৰ বৰগীত। সন্ধিয়া 7:20 বজাত প্ৰভাত দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম। সন্ধিয়া 7:30 বজাত সংবাদ চলন্তিকা। নিশা 8:02 বজাত এই মাহৰ গীত শিল্পী ৰাণু বৈশ্য, সুৰ সংৰচনা বিদ্যুৎ বৰাৰ। নিশা 8:10 বজাত গীত আৰু গজলৰ অনুষ্ঠান। নিশা 8:30 বজাত আধুনিক গীত। নিশা 9:00 বজাত চিনেমা গীতৰ অনুষ্ঠান, চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপনৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰীতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলে আপনি আমালে হোয়াটসঅ্যাপত মেসেজ করব পারে। আমার নম্বর হয়েছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীত অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: প্ৰভাৱ বৃদ্ধি কৰিছে। খাদ্য সুৰক্ষাৰ সন্মুখীন হোৱা আন এক ডাঙৰ প্ৰত্যাহ্বান হৈছে কৃষিত অধিক পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা। এনেধৰণে অধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা খাদ্যবস্তু গ্ৰহণ কৰিলে মানুহ অথবা জীৱ জন্তুৰ গুৰুত্ব স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে। আনহাতে খাদ্য প্ৰবঞ্চনা হৈছে পৃথিৱীজুৰি দেখা দিয়া আন এক ডাঙৰ সমস্যা। ই কোনো এবিধ সামগ্ৰীৰ উপাদান আৰু গুণগত মানদণ্ডৰ ক্ষেত্ৰত উৎপাদক আৰু উপভোক্তাৰ বাবে কৰা এক প্ৰবঞ্চনা। বহু সময়ত খাদ্যবস্তুৰ মানদণ্ড নিৰ্ধাৰণ কৰাৰ বাবে বিভিন্ন পৰীক্ষাগাৰত সেই খাদ্যবস্তু পৰীক্ষা কৰা হয়। এই খাদ্যবস্তু পৰীক্ষাৰ সময়তে মিছা তথ্য যোগান ধৰা হয়। ইয়ো এক প্ৰবঞ্চনা। আনহাতে খাদ্য সামগ্ৰীত অপ্ৰমাণিত বা অবৈধ সংযোজক বা এডিটিভ ব্যৱহাৰ কৰাও হৈছে খাদ্য প্ৰবঞ্চনা। এনেধৰণৰ সকলো প্ৰত্যাহ্বানৰ বাবে কোনো এবিধ খাদ্যবস্তু খোৱাৰ বাবে সুৰক্ষিত হয় নে নহয় সেইটো নিশ্চিত কৰাটো টান হৈ পৰিছে। খাদ্য সুৰক্ষা যে কেৱল মানুহৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় এনে কথা নহয়। কৃষিখণ্ড আৰু সামগ্ৰিকভাৱে সমগ্ৰ অৰ্থনীতিৰ বাবেও ই এক গুৰুত্বপূৰ্ণ বিষয়। খাদ্য সুৰক্ষা হৈছে জনস্বাস্থ্যৰ বিষয় আৰু সেয়েহে গ্ৰাহক আৰু উৎপাদক দুয়োকে সুৰক্ষিত কৰাৰ বাবে নিয়মাৱলী প্ৰস্তুত কৰাটো অতি প্ৰয়োজন। খাদ্য সুৰক্ষাত নিয়ন্ত্ৰণ ব্যৱস্থা বা ইয়াৰ বাবে থকা নিয়মাৱলীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। খাদ্য সুৰক্ষা নিয়ন্ত্ৰণৰ নীতিৰ অধীনত খাদ্যবস্তু উৎপাদনৰ সময়ত এক সুৰক্ষিত পদ্ধতি মানি চলা হৈছে নে নাই বা এক অনাময় ব্যৱস্থাৰে সেই খাদ্যবস্তু প্ৰস্তুত কৰা হৈছে নে নাই সেইটো নিশ্চিত কৰিব পৰা যায়। খাদ্য নিয়ন্ত্ৰণৰ জৰিয়তে উৎপাদিত খাদ্য উপভোক্তাসকলৰ বাবে সুলভ হৈছে নে নাই সিও এক গুৰুত্বপূৰ্ণ কথা। একে সময়তে আকৌ কৃষকসকলকো সুৰক্ষিত কৰিছে নাই সিও এক গুৰুত্বপূৰ্ণ কথা। আৰু লগতে খাদ্য আৱৰ্জনাৰ পৰিমাণ সীমিত কৰাটো আন এক গুৰুত্বপূৰ্ণ কথা। আমি সকলোৱে এইটো মনত ৰখাৰ প্ৰয়োজন যে খাদ্য সুৰক্ষা বিভিন্ন অংশীদাৰীসকলৰ মাজত এক সহযোগিতামূলক উদ্যম। নিয়মাৱলী কেৱল কাৰ্যকৰী তেতিয়াহে হ'ব যেতিয়া চৰকাৰী সংস্থা উদ্যোগীসকল আৰু সাধাৰণ জনতাৰ মাজত সহযোগিতা থাকিব। এই ব্যৱস্থাত জড়িত সকলো অংশীদাৰীৰ বাবে খাদ্য সুৰক্ষাই শীৰ্ষ অগ্ৰাধিকাৰ পোৱাটো বাঞ্ছনীয়। খাদ্য সুৰক্ষা প্ৰণালীৰ এটা মূল লক্ষ্য হৈছে গ্ৰাহকক খাদ্যবাহিত ৰোগৰ পৰা সুৰক্ষিত কৰা। খাদ্যৰ উৎপাদন সঞ্চালন সঞ্চয় আৰু বিতৰণ ব্যৱস্থাত যাতে খাদ্যবস্তু সুৰক্ষিত হৈ থাকে সেইটো নিশ্চিত কৰা। খাদ্য সুৰক্ষা প্ৰণালী এক সুদক্ষ কাৰ্যকৰী নিৰীক্ষণ ব্যৱস্থা আৰু নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত আছে খাদ্য উৎপাদন কৰা স্থান সম্ভাৱ্য দূষিতকৰণ হোৱাৰ পৰা আঁতৰাই ৰখা আৰু উৎপাদিত সামগ্ৰীসমূহ পৰ্যবেক্ষণ কৰা, খাদ্যৰ নমুনা পৰীক্ষা কৰা আৰু লগতে খাদ্য সামগ্ৰীৰ উৎপত্তিস্থল কেনে আছিল সেইটোও নিৰ্ধাৰণ কৰা। বিশ্ব খাদ্য সুৰক্ষা দিৱস হৈছে বিশ্বব্যাপী খাদ্য সুৰক্ষা সংকট আৰু উন্নত খাদ্য সুৰক্ষা পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়াৰ দিন। এই দিনটোত আমি সকলোৱে উপলব্ধি কৰাৰ প্ৰয়োজন যে সমগ্ৰ পৃথিৱীজুৰি 1 বিলিয়নতকৈ অধিক লোক অনাহাৰ বা অনাহাৰৰ আশংকাত ভুগিছে আৰু পৃথিৱীৰ 2/3 লোক এনে দেশত বাস কৰে য'ত বহুসংখ্যক লোক এতিয়াও পুষ্টিহীনতাত ভুগিছে। এই সমস্যাটো সমাধান কৰাত সহায় কৰিবলৈ আমি এটা উদ্ভাৱনী সমাধান ব্যৱস্থা বিকশিত কৰিব লাগিব আৰু প্ৰকৃত পৰিৱৰ্তন আনিবলৈ একেলগে কাম কৰাৰ প্ৰয়োজন আছে। আমি বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ বিষয়ে সজাগতা বৃদ্ধি কৰি আৰু খাদ্য সুৰক্ষাই আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে যাতে সকলোৱে কোনো ৰোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে।
1: জ্ঞান বেকাৰ শুনিলে যুগুতাই আগবঢ়ালে প্ৰবল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ

0: শেষ তারিখ 10 জুন, রেলওয়ে রিক্রুটমেন্ট বোর্ডে 11,127টা এসিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটা বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নীট UGC 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্লেষণ কৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026 ফাইনেলত ভাৰতে বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলক দেশৰ অৰ্থনৈতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়তো পৰ্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদ

সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ দক্ষিণেশ্বৰ আৰু কালীঘাট মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহ উন্নীতকৰণৰ বাবে বিজেপি চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে গংগা সাগৰ মেলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। তাৰকেশ্বৰত হ'বলগীয়া শ্ৰাৱণী মেলাৰ বাবেও বিশেষ আয়োজন কৰা হ'ব বুলি কলকাতাত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 18 বছৰ অনুৰ্ধৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা ভাৰতৰ পুৰুষ দলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ পুৰুষ হকী দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ দ্বাৰা দেশৰ যুৱ খেলুৱৈসকল অনুপ্ৰাণিত হ'ব বুলিও শ্ৰীমুৰ্মুৱে প্ৰকাশ কৰে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। খেলখন কালি গোৱাৰ মডগাঁৱত অনুষ্ঠিত হয়। 7 বছৰৰ পাছত পুনৰবাৰ ভাৰতীয় দলটোৱে খিতাপ অৰ্জন কৰি অভিলেখ সৃষ্টি কৰিছে। ফাইনেলৰ আৰম্ভণিৰে পৰা দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন কৰিছিল। প্ৰথমাৰ্ধত ভাৰতে পিয়াৰি চাকচাৰ গ'লৰ জৰিয়তে অগ্ৰগতি লাভ কৰিছিল। অৱশ্যে বাংলাদেশেও ঋতুপৰ্ণা চাকমাৰ গ'লৰ সৈতে সমতা স্থাপন কৰিছিল। দ্বিতীয়াৰ্ধত ভাৰতৰ হৈ স্থান ফিদাই এটা গ'ল দিয়াৰ লগতে লিণ্ডা কোমে তৃতীয়টো গ'ল দি বিজয় নিশ্চিত কৰে। 3-1 গ'লত ভাৰতে খেলখনত বিজয় সাব্যস্ত কৰে। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা কে এল ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ ছাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নিৰ্মাণ কাৰ্যকলাপ আৰু সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নীট UG 2026 সন্দৰ্ভত সামাজিক মাধ্যমত বিয়পি পৰা উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। দক্ষিণ এছিয়ান ফুটবল ফেডাৰেশ্যনৰ মহিলা চেম্পিয়নশ্বিপ 2026ৰ ফাইনেলত ভাৰতে বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰিছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 বজাত।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী এদেশলোক আজি পুৱা প্ৰযোজনা কাৰ্তিক চক্ৰধৰৰ আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই।

প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ, জেঠ মাহৰ আজি 23 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ সপ্তমী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:35:22 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:07:42।

0: প্রিয় শ্রোতা, আজি বিশ্ব খাদ্য নিরাপত্তা দিবস। প্রতি বছরে 7 জুন তারিখে এই দিবস পালন করা হয়। এই দিবস সম্পর্কে আজি আমাক কৈছে খাদ্য সুরক্ষা বিভাগের অবসরপ্রাপ্ত অভিহিত বিষয়া সমীরণ বৰুৱাই।
1: 2018 চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ নম্বৰ 73/250ৰ জৰিয়তে প্ৰতি বছৰে 7 জুন তাৰিখটো বিশ্ব খাদ্য সুৰক্ষা দিৱস হিচাপে পালন কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ মূল উদ্দেশ্য হ'ল খাদ্য সুৰক্ষাৰ দিশসমূহৰ বিষয়ে জনসাধাৰণক বিস্তৃতভাৱে অৱগত কৰোৱা। সেই সময়ত বিভিন্ন দেশৰ মাজৰ খাদ্য সম্পৰ্কীয় বিভিন্ন সমাধান কৰিবৰ বাবে সৃষ্টি হোৱা অনুষ্ঠানটিয়ে হ'ল কডেক্স। কডেক্সৰ সাধাৰণ সম্পাদকে সেই সময়ত কৈছিলে, বিশ্ব খাদ্য সুৰক্ষা দিৱসে আমাক এক মুহূৰ্তৰ বাবে আমি গ্ৰহণ কৰা কিবা এটাৰ বিষয়ে চিন্তা কৰাৰ এক নিশ্চিতি প্ৰদান কৰিব। প্ৰতি বছৰে খাদ্য সুৰক্ষা দিৱসৰ এটা বাণী প্ৰচাৰ কৰা হয়। এই বছৰ খাদ্য সুৰক্ষা দিৱসৰ বাণী হৈছে দায়িত্বৰ পৰা সমাধানলৈকে সকলোতে নিৰাপদ খাদ্য। ইংৰাজীত কোৱা হৈছে ফ্ৰম বাৰ্ডেন টু চলিউশ্যন, ছেফ ফুড এভৰিহুৱেৰ। ৰাষ্ট্ৰসংঘই ইয়াৰ প্ৰস্তাৱত কয় যে সুৰক্ষিত খাদ্যৰ অবিহনে খাদ্য সুৰক্ষা হ'ব নোৱাৰে। খাদ্য যোগানৰ শৃংখল অধিক জটিল হৈ পৰা পৃথিৱীত খাদ্য সুৰক্ষাৰ যিকোনো বিৰূপ পৰিঘটনাই জনস্বাস্থ্য, বাণিজ্য আৰু অৰ্থনীতিৰ ওপৰত বিশ্বব্যাপী নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত এইটোও উল্লেখ কৰা হৈছে যে সঠিক খাদ্য সুৰক্ষাই বাণিজ্য, নিয়োগ, দৰিদ্ৰতা দূৰ কৰাত ইতিবাচক অৰিহণা যোগাব পাৰে। খাদ্যজনিত ৰোগ সমগ্ৰ বিশ্বতে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাসমূহৰ মতে দূষিত খাদ্যই 200টা ভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত প্ৰতি বছৰে লাখ লাখ লোক আক্ৰান্ত হয়। এই ৰোগবোৰ কেৱল জনস্বাস্থ্যতে নহয়, ই জীৱিকা, শিক্ষা আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিতো প্ৰভাৱ পেলায়। সমগ্ৰ বিশ্বতে খাদ্যজনিত ৰোগে সকলো বয়সৰ মানুহৰ লগতে বিশেষভাৱে 5 বছৰৰ তলৰ শিশু আৰু বিশ্বৰ কম আয়ৰ অঞ্চলত বাস কৰা ব্যক্তিসকলক অধিকভাৱে প্ৰভাৱিত কৰা পৰিলক্ষিত হয়। গতিকে সকলো স্তৰতে সজাগতা বৃদ্ধি আৰু বৈজ্ঞানিক নীতিৰ ভিত্তিত বিশ্ব খাদ্য সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন। এই ক্ষেত্ৰত বিশ্ব বাণিজ্য সংস্থাৰ চুক্তিৰ দফাসমূহ প্ৰণিধানযোগ্য। এক সমীক্ষাত প্ৰকাশ যে প্ৰতি বছৰে 600 নিযুত মানুহ খাদ্যজনিত ৰোগৰ প্ৰভাৱত পৰে। পৃথিৱীত প্ৰতি 10 জন মানুহৰ ভিতৰত 1 জন মানুহ কম আয়ৰ অঞ্চলসমূহো দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলত অসুস্থ হৈ পৰে। প্ৰতি বছৰে 42,000 লোক খাদ্যজনিত ৰোগৰ ফলত মৃত্যুমুখত পৰে। ডায়েৰিয়া ৰোগ ইয়াৰ অন্যতম। এই ৰোগত প্ৰায় 550 নিযুত মানুহ প্ৰতি বছৰে অসুস্থ হয় আৰু তাৰে 230,000 মানুহ মৃত্যুত খাবটি লয় বুলি আন এক সমীক্ষাত প্ৰকাশ। সুৰক্ষিত খাদ্য, পুষ্টি আৰু খাদ্য সুৰক্ষাৰ মাজত এক অভিন্ন সম্পৰ্ক। খাদ্যজনিত ৰোগে স্বাস্থ্যৰ সেৱা প্ৰণালীসমূহ বিঘ্নিত কৰি তোলাৰ উপৰিও আৰ্থসামাজিক দিশতো বাধা দিয়ে। খাদ্য সুৰক্ষিত কৰি ৰাখিবলৈ দায়িত্ব ল'বলৈ আমি সকলোৱে একগোট হৈ আগবাঢ়িব লাগিব। সমূহীয়া খাদ্য সুৰক্ষাৰ অভিযানত যোগদান কৰি ভাৰতবৰ্ষৰ জনসাধাৰণক স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিব লাগিব।
0: আমাৰ সৈতে সেয়া আছিল খাদ্য সুৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অভিহিত বিষয়া সমীৰণ বৰুৱা। আজি অসমৰ বিশিষ্ট লেখক, সংস্কৃত ভাষা পণ্ডিত তথা শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতি দিৱস। সংস্কৃত আৰু ভাষাতত্বৰ ক্ষেত্ৰত তেখেতে বিৰল পাণ্ডিত্যৰ পৰিচয় দিছিল। শ্ৰীহৰ্ষৰ নৈষধ চৰিত, সোমদেৱৰ যশস্তিলক আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ কৰিছিল। 9 বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভূমিকা পালন কৰা কৃষ্ণকান্ত সন্দিকৈ মাত্ৰ 39 বছৰ বয়সত 1937 চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেখেতে নিজেই জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰি 1930 চনত সেই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। ভাৰত চৰকাৰে তেখেতক 1955 চনত পদ্মশ্ৰী আৰু 1967 চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে। তেখেতে ৰচনা কৰা কেইখনমান গ্ৰন্থ সংকলন আৰু প্ৰবন্ধ সংকলন হৈছে সেতুবন্ধ, কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ, প্ৰাচীন বেবিলনৰ বেদ, ভাৰতীয় চিন্তা, গ্ৰীক ভাষা, গ্ৰীক নাটকৰ গান, ৰুছ অভিনয়, জাৰ্মানীৰ জ্ঞান সাধনা, অমৰ প্ৰকাশ, আত্মবিচাৰ ইত্যাদি। আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস। পাৰ্বতী প্ৰসাদ বৰুৱা আছিল অসম সাহিত্য আৰু সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ। 1940 চনত পাৰ্বতী প্ৰসাদ বৰুৱাই ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। ৰূপহী আছিল 4ৰ্থখন অসমীয়া ছবি। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয় কৰিছিল। তেখেতে 1961 চনত

0: গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। পাৰ্বতী প্ৰসাদ বৰুৱাই কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী হিচাপে দৰ্শন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলিকতাত থকাৰ সময়ত তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাসমূহৰ ভিত্তিত আধাৰিত নাটক, নৃত্যনাটিকা আৰু অন্যান্য সংগীত অনুষ্ঠান উপভোগ কৰিছিল। এই অভিজ্ঞতা পিছলৈ সংগীত ৰচনাত তেখেতৰ সৃষ্টিশীলতাক আৰু অধিক উন্নত কৰাত সহায় কৰিছিল। তেখেতে ৰচনা কৰা কবিতা আৰু গীতৰ পুথিসমূহ হৈছে ভঙা টাকুৰিৰ সুৰ, গুণগুণনি, সোণৰ ফুলেং, লুইটি, শুকুলা ডাৱৰ ঐ কুহুৱা ফুল, লক্ষ্মী ইত্যাদি। পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতা হিন্দী, ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ কৰা হৈছিল। পাৰমিতা দাসৰ দ্বাৰা কৰা তেখেতৰ কবিতাৰ ইংৰাজী অনুবাদ ইফ লাইফ বি লষ্ট আৰু লাইফ এভেকেন্স শীৰ্ষক গ্ৰন্থৰ বাবে 2007 চনত সাহিত্য একাডেমী সোণালী জয়ন্তী সাহিত্য অনুবাদ বঁটা প্ৰদান কৰা হৈছিল। আজি অসমৰ এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক তথা শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ স্মৃতি দিৱস। 1953 চনৰ পৰা 1956 চনলৈ তেখেতে একাদিক্ৰমে 3 বাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। 1959 চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই 1982 চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। অতুল চন্দ্ৰ হাজৰিকাই সৰ্বমুঠ 124খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে। তেখেতৰ অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ মঞ্চলেখা 1967 চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1978 চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ, 1975 চনত ইংলেণ্ডত বিশ্বকাপ ক্ৰিকেটৰ সূচনা কৰা হয়। 1979 চনত ভাৰতৰ দ্বিতীয়টো কৃত্ৰিম উপগ্ৰহ ভাস্কৰ 1 ছোভিয়েট ৰাছিয়াৰ চিয়াৰ্ছ লেকৰ পৰা উৎক্ষেপণ কৰা হয়। ভাৰতীয় গণিতজ্ঞ এম এছ নৰসিংহনৰ জন্ম হয় 1932 চনত। তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ আৰহান পামুকৰ জন্ম হয় 1952 চনত। 1954 চনত ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেত বিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী এলান মেথিছন টুৰিঙৰ মৃত্যু হয়। সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু হয় 2000 চনত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় কমিক্স শিল্পী ধীৰাজ বৰ্মাৰ মৃত্যু হয় 2021 চনত। আজি পেৰুৰ পতাকা দিৱস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: যুবাসন শিতানত আজি আমাৰ সৈতে আছে যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
4: নমস্কাৰ। আজি এই খৰতকীয়া জীৱনশৈলীত আমাৰ বেছিভাগ শাৰীৰিক ৰোগৰ শিপা আচলতে লুকাই থাকে মনৰ মাজত। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় চাইকোছোমেটিক, অৰ্থাৎ মনোদৈহিক ব্যাধি, যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, অনিদ্ৰা, অতিৰিক্ত চিন্তা আৰু গেছৰ সমস্যা। যেতিয়া মন দীৰ্ঘদিন ধৰি মানসিক চাপত থাকে, তেতিয়া আমাৰ শৰীৰত হৰ্মনৰ খেলিমেলি হৈ এই ৰোগবোৰ দেখা দিয়ে। এই সমস্যাৰ পৰা মুক্তি পাবলৈ আজি অতি সৰল অথচ বিজ্ঞানসন্মত পদ্ধতি প্ৰস্তুত কৰিব ওলাইছোঁ, যাৰ নাম হৈছে QRT, অৰ্থাৎ কুইক ৰিলেক্সেশ্যন টেকনিক। মাত্ৰ 5 মিনিটত এই অভ্যাসে আমাৰ স্নায়ুতন্ত্ৰ শান্ত কৰি শৰীৰক গভীৰ বিশ্ৰাম দিয়ে। QRT অভ্যাস কৰাৰ নিয়ম অতি সহজ। ইয়াক সভাখনত শুই বা চকী এখনত আৰামেৰে বহি 3টা পৰ্যায়ত কৰা হয়। প্ৰথম পৰ্যায়ত চকুজুৰি বন্ধ কৰি প্ৰথমে আপোনাৰ পেটৰ মাংসপেশীৰ উঠা নমা প্ৰক্ৰিয়াটো কেৱল নিৰীক্ষণ কৰক। পেটটো স্বাভাৱিকভাৱে ফুলি উঠিছে আৰু বহি গৈছে, তাত কোনো জোৰ নিদিব। দ্বিতীয় পৰ্যায়ত উশাহৰ সৈতে পেটৰ গতি সক্ৰিয়ভাৱে মিলাই লওক। উশাহ লওঁতে পেটটো বেলুনৰ দৰে ফুলি উঠিব আৰু উশাহ এৰি দিওঁতে পেটটো ভিতৰলৈ সোমাই যাব। এনেদৰে 5 বাৰ কৰক। তৃতীয় পৰ্যায়ত উশাহ লওঁতে অনুভৱ কৰক যে বিশ্বব্ৰহ্মাণ্ডৰ সমস্ত ইতিবাচক শক্তি আপোনাৰ শৰীৰলৈ আহিছে আৰু উশাহ এৰি দিওঁতে শৰীৰৰ সকলো ক্লান্তি, ৰোগ আৰু দুশ্চিন্তা বাহিৰ হৈ গৈছে। শেষত উশাহ এৰাৰ সময়ত উদ্দোষণ সামান্য মিলি আ

0: আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ উমেশ ভাংচ ডাঙৰীয়াক। আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ। আমি শ্ৰোতাক ডেংগু, চিকুনগুনিয়া, তাৰোপৰি জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ এইকেইটা বিষয়ে থূলমূলকৈ জনাব খুজিছোঁ।
1: মই আচলতে ভেক্টনবৰ্ণ ডিজিজৰ কথা মই আজি ক'বলৈ বিচাৰিছোঁ। ভেক্টনবৰ্ণ ডিজিজ প্ৰায় মে' মাহৰ পৰা ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ এই ভেক্টনবৰ্ণ ডিজিজ
0: বৰ্ষাকালীন
1: সময়খিনিত খুবেই বেছি প্ৰাদুৰ্ভাৱ হয়। তাৰ ভিতৰতে আমাৰ মেলেৰিয়া, জে ই, ডেংগু, চিকুনগুনিয়া ইত্যাদিবোৰ বেমাৰ দেখা দিয়ে আৰু তাৰ বাবে বহু জনসম্পদ ক্ষতি হৈছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ জে ইৰ কথা। আমি ক'বলৈ বিচাৰিছোঁ জে ই হৈছে এটা ভেক্টনবৰ্ণ ডিজিজ। এই বেমাৰ আচলতে কিউলেক্স মহৰ দ্বাৰা সংক্ৰমণ হয় আৰু মেইন কজিটিভ এজেণ্টটো হ'ল জে ই ভাইৰাছ। এইটো ভাইৰেল কজিটিভ এজেণ্ট হৈছে ভাইৰাছ আৰু যিটো মহ সেইটো কিউলেক্স মহ। এই মহৰ এজনৰ পৰা আন এজনলৈ এই বীজাণু যদি কঢ়িয়াই লৈ যায় তেতিয়া এই বেমাৰ অন্যজনলৈ বিয়পি যায়। আৰু এই বেমাৰ প্ৰথম আটাইতকৈ মৰাত্মক দিশ হ'ল এই ৰোগ হ'লে খুব টান জ্বৰ হয়, খুব হাই ফিভাৰ আমি যিটো কওঁ হাই ফিভাৰ হয়। তাৰ লগে লগে মূৰৰ বিষ হ'ব, তাৰপিছতে তেওঁ মূৰ্চা যাব পাৰে, ঠিক তেনেধৰণৰ লক্ষণবিলাক দেখা যায়। সেইকাৰণে এনেকুৱা ৰোগীৰ যদি লক্ষণ হয় আমি নিশ্চয় সজাগ হ'ব লাগিব। তাৰ কাৰণে আমাৰ বহুত ব্যৱস্থা আছে, যেনে জে ইৰ লগতে এ ই এছ বুলি একিউট এনকেফেলাইটিক চিণ্ড্ৰম, সেই বেমাৰটো আচলতে জাপানীজ এনকেফেলাইটিছৰে এটা মেইন ভাগ। আচলতে এইটো একেই মহে হেৰি কৰে, কিউলেক্স মহে বীজাণু হেৰি
0: বিয়পায়।
1: আৰু এই হ'লে কি, আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰি আহিছে এই বেমাৰৰ কাৰণে। সেইকাৰণে আমি এই সময়ত আমি গোটেইবোৰ জেগাত, যিবোৰ জেগাত জংঘল আছে সেইবোৰ চাফ চিকুণ কৰিব লাগে যাতে মহে কণী পাৰিব নোৱাৰে বা মহে তাত আশ্ৰয় ল'ব নোৱাৰে। আৰু তাৰপিছতে নিজৰ ঘৰখনো সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে। আৰু গভৰ্ণমেণ্টে লাষ্ট স্কেলত আমাৰ এতিয়াও 50% DDT স্প্ৰে কৰা হয় আৰু কিছু কিছু অঞ্চলবিলাকো আমি ফগিং কৰোৱা হয়, ফগিঙৰ যাতে মহ কণী পাৰিব নোৱাৰে বা অন্য বিয়পিব নোৱাৰে। এইটো চোৰ্চ ৰিডাকশ্যন বুলি আমি যিটো কওঁ, ঠিক তেনেধৰণৰ ব্যৱস্থাবিলাক লোৱা যায়। আৰু আমাৰ ঠিক এই সময়তেই আমি বৰ্তমান অসমত বিশেষ কৰি আমি জ্বৰৰ ৰোগী ছাৰ্ভে কৰিবলৈ আমি আমাৰ ফিল্ড লেভেলৰ যিখিনি ৱৰ্কাৰ থাকে, পেৰামেডিকেল ষ্টাফ থাকে, তেওঁলোকক আমি ঘৰে ঘৰে যাই ফিভাৰ ছাৰ্ভে কৰিবলৈ দিওঁ। আৰু য'ত পজিটিভ কেছ পায়, যেই পজিটিভ কেছ পায় তাৰ ঠিক 2-3 কিলোমিটাৰ ৰেডিয়াছত আমি তেওঁলোকক আমি ফগিং বা DDT স্প্ৰে কৰিবলৈ আমি উপদেশ দিওঁ।
0: এতিয়া প্ৰশ্ন এটা হৈছে কি, আপুনি কৈছে যে আমি কেইবাটাও অসুখৰ কথা পাতিছোঁ, যে জাপানীজ এনকেফেলাইটিছ এইটো খুব মাৰাত্মক ধৰণে দেখা দিয়ে। জাপানীজ শব্দটোৰ লগতে এনকেফেলাইটিছ, আমি সাধাৰণভাৱে এনকেফেলাইটিছৰ কথা কওঁ, এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছৰ মাজত কিবা বৈসাদৃশ্য আছে নেকি?
1: জাপানীজ এনকেফেলাইটিছ বা এ ই এছ, এইটো একিউট এনকেফেলাইটিছ চিণ্ড্ৰম, এইটো একেধৰণৰ চিণ্ড্ৰমবিলাক হয়। আৰু এই বেমাৰটো আচলতে এজ পাৰ হিষ্ট্ৰি মতে এইটো আচলতে ডিৰেক্টলি মানুহৰ গাত আচলতে বিয়পিব নোৱাৰে। এইটো তাৰ মেইন বীজাণু কৰিয়াৰটো হৈছে কি, কেৰিয়াৰটো হৈছে কি, এনিমেলে আচলতে তাত বহন কৰি থাকে বীজাণু কেৰিয়াৰ ৰিজাৰ্ভাৰ।
0: এনিমেল মানে
1: কেনেকুৱা, যেনে আমাৰ গাহৰি আৰু মহ হ'ব পাৰে, গৰু হ'ব পাৰে ইত্যাদিবোৰ। সেইকাৰণে এই সময়ত আমাৰ গোটেই ছাৰ্ভেবিলাক কৰা যায়,
0: গোহালিবিলাকো
1: চাফ চিকুণ কৰি ৰাখিব লাগে, তেনেধৰণৰ আমি ব্যৱস্থা কৰা যায়।

0: আৰু এতিয়া কথা হৈছে কি, আপুনি এই আছে অৰ্থাৎ একিউট এনকেফেলাইটিছ চিনড্ৰম, অৰ্থাৎ এনকেফেলাইটিছ সদৃশ যিবিলাক উপসৰ্গ দেখা যায়, আপুনি ক'লে যে খুব টান জ্বৰ হয়, বহুত উচ্চ জ্বৰ হয়, এই এনকেফেলাইটিছ অসুখটোক মগজুৰ জ্বৰ বুলিও কয় নেকি?
1: ইয়েছ, মগজুৰ জ্বৰ বুলি ক'ব, কাৰণে এইটো হেৰি হ'লে বিশেষকৈ ব্ৰেইনক এটাক কৰে,
0: ইনফ্লেমেশ্যন,
1: সেইকাৰণে কি মানুহ তৎক্ষণাৎ যিকোনো মুহূৰ্তত অতি সোনকালেই তা অজ্ঞান হ'ব পাৰে, সেইকাৰণে এইটো তেনেকুৱা হয়,
0: ভ্ৰমকে
1: ভ্ৰমকে
0: হয়। এতিয়া কথা হৈছে কি, মহৰ পৰাটো পৰিত্ৰাণ পোৱাৰ সম্পূৰ্ণৰূপে কোনো উপায় নাই, আমি সাৱধান হৈ মহৰ যিবিলাক উৎস আছে সেইবিলাক নিয়ন্ত্ৰণ কৰি কিছু পৰিমাণে মহৰ পৰা আমি ৰক্ষা পোৱাৰ চেষ্টা কৰিব পাৰোঁ, কিন্তু তথাপিও গাঁৱে ভূঞে বিভিন্ন জেগাত আমাৰ খেতি পথাৰ আছে, চব জেগাতে বন্ধ পানীৰ ব্যৱস্থা আছেই, বিশেষকৈ এইখিনি সময়ত বৰষুণ হয়, এই সময়ছোৱাত আমাক চবতকৈ হেৰিটো হৈছে ইয়াৰ কিবা প্ৰিভেণ্টিভ বা ইনকুলেশ্যন কিবা আছে নেকি, কিবা তাৰ চিটা দিয়া বা
1: চিটা দিয়া? আচলতে জাপানীজ এনকেফেলাইটিছ চিটা আচলতে অসমত আৰম্ভ হৈছে, কিন্তু যিটো সাকসেছ ইমিউনাইজেশ্যন, যিটো সাকসেছ ৰেটটো খুবেই কম আছে।
0: এইটো কোন সময়ৰ পৰা আৰম্ভ কৰে?
1: আচলতে আমি যেই ভেকচিনটো আমি প্ৰথম ড'জটো সৰু বাচ্চাক আমি ন মাহৰ পৰা ষ্টাৰ্ট দিয়া যায়, ফাৰ্ষ্ট ড'জ
0: হয়,
1: আৰু এডাল্ট ড'জটো এডালে আপ টু 60 ইয়াৰ্চলৈ এই যেই ভেকচিনেশ্যন কৰা হয়।
0: এই ভেকচিনেশ্যনৰ পৰা যিটো মানুহৰ যিটো প্ৰতিৰোধ শক্তি হয় সেইটো কিমান দিনলৈ থাকে?
1: নাই, গোটেই লাইফ লং,
0: গোটেই লাইফ
1: লাইফ লং আছে, লাইফ লং
0: আছে, আৰু এইটো যিকোনো সময়তে ল'ব পাৰি,
1: যিকোনো ল'ব পাৰি,
0: ঠিক আছে। এইটো এই এই যিটো জেইৰ যিটো আপুনি কৈছে ভেকচিনেশ্যনটো, সেইটো সহজে উপলব্ধ নে?
1: এতিয়া বৰ্তমান আচলতে এডাল্ট ভেকচিনেশ্যনটো সহজে উপলব্ধ নহয়, গভৰ্ণমেণ্টে যেতিয়া লঞ্চ কৰে তেনেকুৱা সেই সময়ত তেতিয়া এডাল্ট ভেকচিনেশ্যনটো দিব পৰা যায়,
0: কেম্পেইন পিৰিয়ড,
1: কেম্পেইন পিৰিয়ড হৈ যায়, আৰু যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন হয় এইটো চব সময়তে খোলা আছে, সৰু বাচ্চাৰ কাৰণে আমি ন মাহৰ পৰা এই ভেকচিনটো দিয়া হয়।
0: ভেকচিন ফেইলৰ হোৱাৰ কিবা কেছ আছে নেকি?
1: নাই, ভেকচিন ফেইলৰ হোৱাটো এতিয়ালৈ আচলতে এটা ডিছকাশ্যনৰ মাজত আছে, ভেকচিন ফেইলাৰ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমি 100% আমি ভেকচিন মানুহক দিব পৰা নাই।
0: আমি জাপানীজ এনকেফেলাইটিছ যেতিয়া হয়, ধৰকচোন এইটো পৰীক্ষা কেনেকৈ, তেজৰ নমুনা সংগ্ৰহ কৰি?
1: ইয়েছ, তেজৰ নমুনা সংগ্ৰহ কৰে, তাৰ কাৰণে আমাৰ যিখিনি টেষ্ট কৰা হয় আমাৰ সেইখিনি অলৰেডি জেই কিট বুলি আছে, এইবিলাক আমি চব হস্পিটেলতেই উপলব্ধ,
0: এইবিলাক
1: ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত,
0: ডিষ্ট্ৰিক্ট হস্পিটেল, প্ৰাইমেৰী হেলথ চেণ্টাৰত নহয়,
1: প্ৰাইমেৰী হেলথ চেণ্টাৰ এতিয়ালৈ হোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট হস্পিটেলত চবতে উপলব্ধ আছে।
0: কিন্তু এই বস্তুটো মানে ইয়াত আশা কৰ্মীয়ে সহায় কৰিব পাৰে নেকি?
1: নিশ্চয়, কাৰণ জ্বৰ হোৱাৰ লগে লগে তেওঁলোকে ৰিপৰ্ট কৰিব পাৰে, তেওঁলোকে চিকিৎসাৰ কাৰণে স্বাস্থ্যকেন্দ্ৰত লৈ তেওঁলোকক লৈ যাব লাগে, আৰু স্বাস্থ্যকেন্দ্ৰটো নিশ্চয় ডক্টৰে আমাৰ চিকিৎসকে বুজি পাব এইটো কি ৰোগ হ'ব পাৰে, তেনেকৈ আমি ডিৰেক্টলি চিভিল হস্পিটেললৈ ৰিফাৰ কৰিলে এইটো সুন্দৰকৈ।
0: সাধাৰণতে জ্বৰ উঠাৰ কিমান সময়ৰ পিছত আপুনি সন্দেহ কৰিব লাগে যে এইটো জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে?
1: এইটো জাপানীজ এনকেফেলাইটিছ খুবেই মাৰাত্মক হয়, এইটো আপুনি একদিন বা দুদিনৰ ভিতৰতে আচলতে এইটো ব্যৱস্থাটো ল'ব লাগে, কাৰণ এইটো যদি হেৰি হৈ যায় তৎক্ষণাত অজ্ঞান হৈ যাব পাৰে, অজ্ঞান হোৱাৰ লগে লগে তাৰ
0: ক্ৰিটিকেল
1: ষ্টেজত আহি যায়, গতিকে তেতিয়া তাৰ অকণমান অসুবিধা হয়, সেইকাৰণে যিমান এজ আৰ্লি এজ পচিবল আমি এইটো চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে আৰু পৰীক্ষা কৰাব লাগে।
0: যেনে ধৰকচোন জাপানীজ এনকেফেলাইটিছে মানুহ এজনক চিকিৎসাৰ কাৰণে সময় খুব কম দিয়ে, আপুনি যিটো কৈছে যিহেতু এইটো মগজুৰ জ্বৰ বা মগজুত তাৰ ইনফ্লেমেশ্যন, মগজুৰ যিহেতু সংক্ৰমণ হৈ যায়, আৰু আমি সাধাৰণতে খুব উচ্চ পৰ্যায়ত যেতিয়া জ্বৰ উঠে তেতিয়া লগে লগে আমি এইটো সন্দেহ কৰিব লাগে, সেইটো দুটা কেছতে হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছতো হ'ব পাৰে বা এইচ যিটো একিউট এনকেফেলাইটিক চিনড্ৰম, এই দুটা বিষয়ত হ'ব পাৰে। গতিকে বিশেষকৈ এই সময়ছোৱাত বাৰিষাৰ আগে পিছে, বাৰিষা চলি থকা সময়ত যেতিয়া মহৰ উমঘাম বেছি হয় সেইখিনি সময়ত আমি সন্দেহ কৰিব লাগে যিকোনো কেছ হ'লে, যিটো মেলেৰিয়াও হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, এইচ হ'ব পাৰে, গতিকে এই প্ৰত্যেকটো কেছতে জ্বৰ হোৱা মাত্ৰকে আমি ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে, স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব লাগে, তেজৰ নমুনা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসাৰ কথাটোলৈ আহোঁ, জাপানীজ এনকেফেলাইটিছ বা এইচ যদি হয় তেওঁ স্বাস্থ্যকেন্দ্ৰলৈ আহিল, তেওঁ হয়তো হস্পিটেললৈ আহিল, তেতিয়া চিকিৎসা ব্যৱস্থাটো কি ধৰণৰ?
1: না, চিকিৎসা ব্যৱস্থাটো আচলতে যদি অজ্ঞান হয় তেতিয়া আমাৰ ICU খুব ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়, তাৰ কাৰণে চৰকাৰে প্ৰাইভেট চিভিল হস্পিটেল তাৰ কাৰণে আসন ৰক্ষণ কৰা আছে আৰু ICU ব্যৱস্থাও কৰাইছে, গতিকে সেইকাৰণে কি তাৰ স্পেচিফিক আচলতে যিহেতু এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে যে এই ভাইৰাছৰ দ্বাৰা হয়, এইটো গোটেই স্পেচিফিক ট্ৰিটমেণ্ট নাই,
0: চেল্ফ
1: লিমিটেড হেৰি ট্ৰিটমেণ্ট, গতিকে এইটো সেইকাৰণে কি যাতে নহওক তাৰ কাৰণে প্ৰতিৰোধটো হৈছে তাৰ চিকিৎসা, মেইন চিকিৎসা
0: প্ৰতিৰোধ, আৰু যিজন পেচেণ্ট যিজনৰ সঁচাকৈ আক্ৰান্ত হৈছে তেখেতৰ চিকিৎসাটো কেনেকুৱা, উপসৰ্গ চাই চিনড্ৰম,
1: চিনড্ৰমেটিক ট্ৰিটমেণ্ট স্পেচিফিক নহয়,
0: তাৰমানে এইটো যিহেতু যিকোনো ভাইৰাছৰ সংক্ৰমণৰ পৰা

0: অসুখ হয় সেইবিলাকত আমি জানো যে তাত কোনো এণ্টিবায়'টিক বা এই ধৰণৰ কথা নাথাকে, তাত নিজে নিজে সেই
1: শৰীৰ
0: কিন্তু তাৰ চিম্পটমেটিক অৰ্থাৎ উপসৰ্গবিলাক চাই তাৰ নিয়ন্ত্ৰণ কৰি মানুহজনক ৰিলিফ দি আৰু নিজৰ তেওঁৰ যিটো শাৰীৰিক যিটো ইমিউনিটি সেইটোক ডেভেলপ কৰে, তেনেকৈ মানুহজনক আৰোগ্য পথলৈ অনা হয়। কিমান সময়লৈ মানুহজন আৰোগ্য হোৱাৰ বাবে
1: আৰোগ্য হ'বলৈ অতি কমেও 15 দিন
0: এইখিনি
1: কিছুমান এইটো চিভিৰিটিৰ লগত কথা কেতিয়া একমাহো লাগি যাব পাৰে। সেইকাৰণে এই জেইৰ কাৰণে আমাৰ ICU তাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে, অকল জেইৰ কাৰণে ICU বেলেগ কে চেপাৰ কি আমাৰ ব্যৱস্থা আছে।
0: হয়, অসম ৰাজ্যত জাপানীজ এনকেফেলাইটিছ হওক বা AES হওক, এনকেফেলাইটিছ সদৃশ ৰোগত বিভিন্নজনৰ মৃত্যু হৈছে, বাকীবিলাক অসুখৰ তুলনাত এইটো ৰোগত মৃত্যুৰ হাৰটো বেছি, ইয়াৰ কাৰণটো কি বুলি ভাবে তেওঁলোকে? বৰ পলমকে ৰিপৰ্টিং হয়
1: না, এইটো এক্সেক্ট আপুনি ঠিক কথাই কৈছে। আচলতে এইটো অলপ দেৰিকৈ তাত ইনফৰ্মেশ্যনবিলাক হয়, যেনেকে জ্বৰ হৈছে সাধাৰণভাৱে ভাবি লৈ, হয়তো মেলেৰিয়া সদৃশ জ্বৰ বুলি ভাবি লৈ, নহ'লে বা ইনফ্লুয়েঞ্জা বা তেন চৰ্দি জ্বৰ বুলি ভাবি লৈ তেনেকৈ, সেইকাৰণে এইটো আচলতে ট্ৰিটমেণ্ট লওঁতে অলপ দেৰি হৈ যায়। ডিলে ৰিপৰ্টিং বা ডিলে কণ্টেক্ট উইথ দ্য ট্ৰিটমেণ্ট, সেইটো বা ডক্টৰ ওচৰত আহোঁতে দেৰি হৈছে তেনেকুৱা। আৰু আমাৰ অসমত দেখিছোঁ কিছুমান মানুহ আছে যে ফাৰ্মাচীতে হয়তো ট্ৰিটমেণ্ট ল'বলৈ বিচাৰে, ডক্টৰৰ ওচৰতো অহা নাই, তেনেকৈ দেৰি হৈ যায়, গতিকে লেট ষ্টেজত অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে অকণমান তেনেকৈ আমাৰ মৃত্যুমুখত পৰিব লগা হয়।
0: ডেংগু আৰু চিকুনগুনিয়াৰ লক্ষণ কি ধৰণৰ?
1: ডেংগু আচলতে এইটো আচলতে বিশেষ ভয়ানক ৰোগ নহয়, কি ডেংগু আচলতে যদি এইটো আচলতে মেইন পজিটিভ এজেণ্ট হৈছে ডেংগু ভাইৰাছ হয়, আৰু এইটো যিটো আমাৰ ভেক্টৰ ফেক্টৰটো হৈছে আমাৰ এইটো এডিছ কামুৰিলে এইটো ডেংগু বেমাৰ হয়, আৰু এই লক্ষণটো হৈছে কি জ্বৰ হ'ব পাৰে, খুব বেছি জ্বৰ নহয়, ল' ফিভাৰ, আৰু যিটো আমি কওঁ ল' ফিভাৰ হ'ব পাৰে, মাহপিহীৰ বিষ হ'ব পাৰে, হাৰ্দিৰ বিষ হ'ব, গাঁঠিৰ বিষ হ'ব পাৰে, তেনেকুৱা হয়। আৰু তাৰো এটা ডেংগু হিমৰেজিক ফিভাৰ বুলি এটা আছে, সেইটো কিন্তু অকণমান ভয়ানক হয়, সেইটো হ'লে কেতিয়াবা আমাৰ গাৰ পৰা তেজ নিগৰিব পাৰে, ছালৰ তলত
0: ৰক্তক্ষৰণ
1: হয়, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। গতিকে ডেংগুৰ কাৰণে আমাৰ অলৰেডি অসমত বিশেষ কৰি নগৰীয়া স্বাস্থ্যত এইটো যথেষ্ট ক্ষতি কৰিছে ডেংগু ৰোগে, আৰু মই আশা কৰোঁ যে ডেংগু ৰোগৰ প্ৰতিবিধানটো হৈছে কি আমি নিজে আচলতে তাৰ ব্যৱস্থা ল'ব লাগে, যাতে মহৰ পৰা আমি কণ্টেক্ট যাতে নহয়, সেইকাৰণে কি নগৰীয়া জেগাবিলাকত যেনেকে নলা নৰ্দমা আছে সেইবিলাক খুব সুন্দৰকে চাফা কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে, আৰু নিজৰো ঘৰৰ অন্য যদি নিজৰ ইভেন আমাৰ হিষ্ট্ৰি আছে নাৰিকলৰ যদি পানী ৰৈ থাকে বহুত দিন ষ্টেগনেণ্ট হৈ থাকে, ইভেন ফ্ৰিজৰ পানীৰ কথাও কয়, ফ্ৰিজৰ পানীটো যদি বন্ধ হৈ থাকে তেনেকে বহুত দিন যদি চাফ নকৰাকে থাকে, 7 দিন বা 10 দিন 15 দিন থাকে তেনেকুৱা, তাৰ পৰা ইভেন মহে কণী পাৰে বুলি মানুহৰ হেৰি। চিকুনগুনিয়া ঠিক একেধৰণৰ ডেংগুৰ দৰে এইটো ভাইৰাছ একে ভাইৰাছে হয়, গতিকে তাৰো তেনেকে প্ৰায় অলমষ্ট উন্নত হয় নিশ্চয় এইটো সুন্দৰ হয়। আৰু তেনেকে ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাৰ এইটো ডিৰেকশ্যন দিছে যে তাতে আমি গোটেই ফগিং কৰো আৰু তেনেকে মানুহৰ মাজত এৱাৰনেছ আনো যাতে তেওঁলোকে অন্তত হাফ চাৰ্ট নিপিন্ধি ফুল চাৰ্ট পিন্ধিব পাৰিলে ঠিক এফেক্টেড এৰিয়াবিলাকত, যাতে নিজৰ গাটো সুন্দৰকৈ থাকিব পাৰে, যাতে যাতে মহে কামুৰিব নোৱাৰে।
0: কিন্তু এই যে তথাপিও ডেংগু বাৰে বাৰে হৈ আছে, চিকুনগুনিয়া নতুনকৈ আহিছে, এই ডেংগু আৰু চিকুনগুনিয়াৰ চিকিৎসা ব্যৱস্থা কি ধৰণৰ?
1: চিকিৎসা ব্যৱস্থাটো ভাইৰাছৰ কথা আহিব, এইটো ঠিক স্পেচিফিক ট্ৰিটমেণ্ট নাই যিটো ভাইৰাছ, আৰু তেনেকৈ কিন্তু আমাৰ ডায়গ্নছিছৰ ব্যৱস্থাৰ কাৰণে পৰীক্ষা কৰাৰ কাৰণে আমাৰ সকলোবোৰ ব্যৱস্থা আছে, তেওঁলোকৰ যিখিনি আমাৰ ৰিয়েজেণ্ট প্ৰয়োজন আছে আমাৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ তৰফৰ পৰা আমি যথেষ্ট বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে, মাত্ৰ আমাক লাগিব সজাগতা, আৰু জ্বৰ হ'লে বা তেনেকুৱা লক্ষণবিলাক দেখা দিলে নিশ্চয় ওচৰৰ চিকিৎসালয়ত লৈ যাব লাগে।
0: চিকুনগুনিয়াৰ ডেংগুৰ লগত লক্ষণবিলাক একেই নেকি?
1: একেই
0: মাংসপেশীৰ বিষ,
1: জ্বৰ থাকিব পাৰে,
0: কিন্তু ডেংগু আৰু চিকুনগুনিয়াত খুব হাই ফিভাৰ নহ'ব,
1: এনেই জাষ্ট পানী লগাৰ দৰে জ্বৰো হ'ব পাৰে, কিন্তু গাৰ বিষটো খুব হয়, গাঁঠিৰ বিষ হয়।
0: আৰু এনকেফেলাইটিছৰ ক্ষেত্ৰত মূৰৰ বিষ
1: যথেষ্ট হয় আৰু জ্বৰটো জেনেৰেলি খুবেই
0: বেছি হয়, খুব বেছি হয়। এই সময়খিনি কিন্তু মেলেৰিয়াৰ কাৰণেও আমাৰ অসমখন কুখ্যাত, গতিকে মেলেৰিয়াৰ ওপৰত

0: মেলেৰিয়া উপদ্ৰৱ একচুৱেলি আমাৰ এতিয়ালৈ আমাৰ মেলেৰিয়াত আচলতে আমাৰ বহুত খুব এলাৰ্ট হৈছে, এইটো বহুত পুৰণাৰ বহুত দিনৰ পৰা এইটো আমাৰ এফেক্টেড হৈ আছিলে। তাৰমানে যিকোনো জ্বৰ মেলেৰিয়া হ'ব পাৰে, মেলেৰিয়াৰ মেইন থিমটো হৈছে যিকোনো জ্বৰ মেলেৰিয়া হ'ব পাৰে। গতিকে মেলেৰিয়া জ্বৰ হ'লে আমি লগে লগে তাৰ পৰীক্ষা কৰাওঁ, তাৰ যেনেকে টেষ্ট পৰীক্ষা কৰাওঁ, আৰু তেনেকে টেষ্ট পৰীক্ষা কৰাৰ কাৰণে বিভিন্ন দুধৰণৰ আছে। এটা মাইক্ৰস্কোপত স্লাইড চাই কৰিব পাৰে, এটা হৈছে কি যিকোনো ঠাইত আমাৰ ৰিপিট ডায়গনষ্টিক কিট বুলি এটা আছে, তাতে যাই আপুনি যিকোনো ফিল্ডতো কৰিব পাৰে তেনেকুৱা। সেইকাৰণে মেলেৰিয়াটো ডায়গনষ্টিচটো খুব সুন্দৰ হৈছে, আৰু লগে লগে চিকিৎসাটোৰ ব্যৱস্থাটো যিকোনো হ'ব পাৰে, গ্ৰাউণ্ড লেভেলতো চিকিৎসাটো কৰিব পৰা যায়।
1: ঔষধো
0: উপলব্ধ,
1: ইয়াত মেলেৰিয়া যিহেতু এটা পৰজীৱীৰ পৰা হয় আৰু তাৰ যিহেতু এটা প্ৰমাণিক ঔষধ আছে, আৰু এবিধ নহয় বহুত ধৰণৰ ঔষধে আছে, আৰু সেই ঔষধ আমাৰ প্ৰাইমেৰী হেলথ চেণ্টাৰবিলাকতো
0: উপলব্ধ।
1: গতিকে মেলেৰিয়াৰ যিটো চিকিৎসা ব্যৱস্থা সেইটো সৰ্বব্যাপ্ত, আমাৰ সকলো গ্ৰাছৰুট লেভেললৈ তাৰ চিকিৎসা ব্যৱস্থাটো আছে। গতিকে আৰু এইটো ঘৰত থাকিও ট্ৰিটমেণ্ট কৰিব পাৰি নহয় জানো? মেলেৰিয়াত খুব কমেই হস্পিটেলাইজেশ্যন লাগে নেকি? হয়। গতিকে আমি কিন্তু চিকুনগুনিয়া ডেংগুৰ ক্ষেত্ৰত ঘৰত থাকি ট্ৰিটমেণ্ট হ'ব জানো?
0: যদি আচলতে এইবিলাক লগে লগে হস্পিটেলাইজ কৰিব লাগে, ভাইৰাছ হয়, ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ তৎক্ষণাত খুব কম সময়ৰ ভিতৰত অন্যলৈ বিয়পিব পাৰে, সেইকাৰণে এইটো হস্পিটেল আহিব লাগে। আৰু তাৰ কাৰণে আমি স্পেচিয়েল বেড ৰখা হয়, আইচলেশ্যন বেড কিছুমান থাকে, তাতে যাতে এই বেমাৰটো তাতে ট্ৰিটমেণ্ট কৰি তাতে ৰেষ্ট ল'লে, ৰেষ্ট লৈ যাতে ভাল হ'ব পাৰে, যাতে অন্য ঠাইলৈ অন্য মানুহলৈ যাতে তাৰ কাৰণে ঘৰত নহয় এইটো হস্পিটেলত চিকিৎসা কৰিব লাগে, তেতিয়া সুন্দৰ হয়।
1: তাৰোপৰি আৰু কিছুমান আপুনি কৈছে যে ভাইৰেল হ'লে এনকেফেলাইটিছ বা ডেংগু এইবিলাকৰ পৰা অকণমান জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যেনে আপুনি কৈছে শৰীৰৰ অভ্যন্তৰত ৰক্তক্ষৰণ হ'ব পাৰে ডেংগুৰ ক্ষেত্ৰত, আৰু চিকুনগুনিয়াত তেনেকুৱা হয় নেকি?
0: চিকুনগুনিয়াত তেনেকৈ ৰক্তক্ষৰণ নহয়, যেনে কিন্তু তথাপি জ্বৰ থাকিব, তেনেকৈ চৰ্দি থাকিব, বোহা নিহা লোৱা কষ্ট পাব পাৰে।
1: চিকুনগুনিয়াৰ লক্ষণটোত অকণমান চৰ্দিৰ লক্ষণ আহে নেকি?
0: চৰ্দিৰ লক্ষণ আছে
1: বেছি। আৰু ডেংগুৰ ক্ষেত্ৰত?
0: ডেংগুৰ ক্ষেত্ৰতো আছে, কিন্তু ডেংগুৰ ক্ষেত্ৰত চৰ্দিৰ লক্ষণ কিছু থাকে, কিন্তু তথাপিতো তাত গাঁঠিৰ বিষটো খুবেই বেছি থাকে।
1: এই সময়ছোৱাত বিশেষকৈ বৰ্ষাকালীন সময়ছোৱাত যদি চৰ্দি জাতীয় কিবা অসুবিধা মানুহে পায়, গতিকে সন্দেহ কৰিব লাগে যে ইয়াত চিকুনগুনিয়া হ'ব পাৰে।
0: আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্ট বা প্ৰত্যেক ব্লকতে আমাৰ এটা সদায় কণ্ট্ৰল ৰুম থাকে, ডে টু ডে ৰিপৰ্ট, আমাৰ প্ৰতিদিনৰ ডেইলি কি হৈছে কি হোৱা নাই, জ্বৰ কিমান হৈছে বা অন্য কি বেমাৰ হৈছে, তাৰ ৰিপৰ্টবিলাক ষ্টেটলৈ একেদিনাখনে আমি সন্ধিয়া পাই যাওঁ। সেইটো আমাৰ এটা খুব ভাল এটা ছিষ্টেম, নেটৱৰ্কিংটো সুন্দৰভাৱে ব্যৱস্থা আছে। গতিকে যিকোনো ৰোগী আমাৰ কি প্ৰব্লেম হৈছে, যে ৰোগী বেছি হৈছে না কিমান কেছ ডিটেক্ট হৈছে, ডেইলি কিমান কিমান কেছ ডিটেক্ট হৈছে, জ্বৰৰ কেছ বা জেই কেছ বা ডেংগু কেছ, আমাৰ ডেইলি ৰিপৰ্টিং ছিষ্টেম আছে, কণ্ট্ৰল ৰুম আছে। গতিকে আমাৰ ষ্টেটলৈ আমাৰ ষ্টেটতো কণ্ট্ৰল ৰুম আছে, তেওঁলোকে ৰিপৰ্টবোৰ দিব আৰু সন্ধিয়াৰ ভিতৰতে আমি গোটেই ৰোগীখিনি ৰিপৰ্ট লৈ আমি এনালাইচিছ কৰোঁ।
1: অৰ্থাৎ আজি আপোনাৰ গুৱাহাটীত থকা কণ্ট্ৰল ৰুম নিয়ন্ত্ৰণ কক্ষৰ পৰা শিৱসাগৰত যদি এটা কেছ হৈছে, আপুনি ইমিডিয়েটলি কথাটো কিছু সময়ৰ ভিতৰতে গম পাই যায় আৰু লগে লগে ইনষ্ট্ৰাকশ্যন দিব পাৰে কি কৰিব লাগিব, সেই ধৰণৰ ব্যৱস্থা আছে। গতিকে শ্ৰোতাই শুনি ভাল পাব যে আমাৰ যিটো নিয়ন্ত্ৰণ কক্ষ আছে, ডক্টৰ ফাংচু ডাঙৰীয়াই আমাক জনাইছে যে এই নিয়ন্ত্ৰণ কক্ষত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ য'ত ক'ৰবাত এনকেফেলাইটিছ, জাপানীজ এনকেফেলাইটিছ বা একিউট এনকেফেলাইটিক চিনড্ৰম অথবা ডেংগু বা চিকুনগুনিয়া এই ধৰণৰ ৰোগৰ জটিল লক্ষণ দেখা দিছে, লগে লগে সেই কেছটো, সেই বিষয়টো নিয়ন্ত্ৰণ কক্ষৰ তেওঁলোকে অৱগত হৈছে আৰু তাৰ লগে লগে তেওঁলোকে এইটোও জানিব পাৰিছে সেই ঠাইখিনিত সেই ঔষধটো উপলব্ধ হয়নে নাই, তাত এখন বেড খালী আছেনে নাই, গতিকে তেখেতসকলে ইয়াৰ পৰা এটা ব্যৱস্থা নিৰ্দেশ দিব পাৰে। আপোনাক ষ্টুডিঅ'ত লগ পাই ভাল লাগিল, আজি আপোনাক এইখিনিতে বিদায় দিছোঁ। নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান।

0: আকাশবাণীর বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক।

0: স্বাস্থ্য সেৱা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে বাহ,
4: অসিলে
5: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
6: জানি রক, সতর্ক হৈ রক।
7: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:00 বজাত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিয়তী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাও অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই উপলক্ষে লোকভৱনত আয়োজিত স্নেহ মিলন শীৰ্ষক অনুষ্ঠানত ৰাজ্যপাল শ্ৰী আচাৰ্যৰ সহধৰ্মিনী কুমুদ দেৱী আৰু মুখ্যমন্ত্ৰীৰ পন্নী ৰিণিকী ভূঞা শৰ্মাও উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু নৱনিযুক্ত মন্ত্ৰীসকলক অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি সামূহিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহান জনায়। ৰাজ্যপাল শ্ৰী আচাৰ্যই কালি ৰাজ্য চৰকাৰৰ কমেও 100গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতেও মত বিনিময় কৰে। তেওঁ বিকশিত অসমৰ যাত্ৰা অব্যাহত ৰখাৰ বাবে প্ৰতিগৰাকী বিষয়াক আহান জনায়। তেওঁ লগতে অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ সকলোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে পৰামৰ্শ দিয়ে। কালি এই উপলক্ষে লোকভৱনত আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544টা গৃহ অনুমোদনৰ পৰ্যায়ত আছে। ইপিনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে সমগ্ৰ অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। অহা জুলাইৰ মাজভাগত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। দুই দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকসভাত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

0: অনুষ্ঠিত হয়। এই সম্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে এই সম্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। এই উৎসৱৰ কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰৰ আয়ুক্ত তথা লিচু উৎসৱ আয়োজক সমিতিৰ অধ্যক্ষ আনন্দ কুমাৰ দাসে এইদৰে কয়।
1: আমি এবাৰ এটা স্কিম এটা ভাবিছো কি হয় গৈ লিচি প্ৰতিখন ঘৰতে আমি লিচি কাৰণে আঁচনি এটা ল'ব খুজি প্ৰায় 20,000 লিচি আমি প্ৰথম পৰ্যায়ত আমি ৰোপণ কৰিম ঘৰে ঘৰে আৰু সেইটো আঁচনি আমি মনোনয়ন বিধায়ক মহোদয় আঁচনি দেৱীত আমি অপায়ন কৰিম। আৰু এটা উল্লেখযোগ্য কথা যে এইবাৰ আমাৰ লিচি আঁচনিতে আমি কাইলৈ ডুবাইলৈকে প্ৰায় 1 টন লিচি আৰু ছিংগাপুৰলৈকে 100 পেকেজ আমি লিচি আমি কালি আমি এক্সপৰ্ট কৰিব পাৰিম। আৰু ইয়াত আমাৰ এনে জি আই টেক গোটটো আমাৰ প্ৰায় 6টা ভেৰাইটি আমাৰ আছে। আমাৰ বিলাতী আছে, ইলাচি আছে, চালি আছে আৰু সবচে বোম্বেটো ভাল আছে, সবচে ভাল কোৱালিটি আছে। খেতিটোৰ প্ৰতি যদি আগ্ৰহী হওক আৰু বেছি জেগাত সম্প্ৰসাৰণ হওক আৰু ক্ৰেতাৰ বিক্ৰেতাৰ মাজত যাতে সমন্বয় সৃষ্টি কৰি যাতে আমি দেশৰ লগতে বিদেশলৈকে ৰপ্তানি কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।
2: বেটা মই কাল আপনে ভতিজে কে ঘর হোকে আয়া দেখকর হেরান রহ গিয়া কি বো লোগ দিন ভর এসি চলাতে হ্যায় রোজ ওয়াশিং মেশিন চলাতে হ্যায় ঘর মে দো দো ফ্রিজ হ্যায় ফির ভি উসকা বিজলি বিল পতা হ্যায় কিতনা আতা হ্যায় জিরো মানে পুছা তো ভতিজা বোলা চাচা জি সব উপর ওয়ালে কি দয়া হ্যায় মতলব সোলার প্যানেল কি মানে সোচা আব তো লগওয়ানা হি পড়েগা
3: পিএম সূর্য ঘর মুফত বিজলি যোজনা জুড়নে কে লিয়ে রেজিস্টার করে pmsuryaghar.gov.in পর ঘর ঘর সূর্য ঘর।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं लवलीन निगम। गृहमंत्री अमित शाह ने अंतर्राष्ट्रीय सीमाओं पर वित्तीय लेन देन, भवन निर्माण और संपत्तियों की खरीद बिक्री पर कड़ी निगरानी रखने का आह्वान किया। राष्ट्रीय परीक्षा एजेंसी एनटीए ने नीट यूजी 2026 की पुनर्परीक्षा प्रश्न पत्र के लीक होने के कथित दावों का खंडन किया। अफवाह फैलाने वालों के खिलाफ सख्त कार्रवाई की चेतावनी। पश्चिम बंगाल सरकार राज्य के प्रमुख धार्मिक स्थलों पर सुविधाएं बढ़ाने के लिए बड़े पैमाने पर विकास कार्य शुरू करेगी। भारत ने नेपाल को 72 स्वास्थ्य सुविधाएं और 12 सांस्कृतिक विरासत परियोजनाएं सौंपी। अंतर्राष्ट्रीय हवाई परिवहन संघ ने कहा वर्ष 2044 तक एशिया प्रशांत क्षेत्र में हवाई यातायात में तेजी लाने में भारत महत्वपूर्ण भूमिका निभाएगा। और फुटबॉल में भारत ने बांग्लादेश को 3-1 से हराकर रिकॉर्ड 6ठी बार सैफ महिला चैंपियनशिप का खिताब अपने नाम किया। समाचार विस्तार से। गृहमंत्री अमित शाह ने अंतर्राष्ट्रीय सीमाओं पर वित्तीय लेन देन, भवन निर्माण और संपत्तियों के खरीद बिक्री पर कड़ी निगरानी रखने का आह्वान किया है। गृहमंत्री की अध्यक्षता में बीएसएफ के त्रिपुरा सीमा मुख्यालय में पूर्वोत्तर राज्य के सीमावर्ती क्षेत्रों के संबंध में हुई बैठक के दौरान यह निर्णय लिया गया। हमारे संवाददाता आदित्य दत्त की रिपोर्ट।
5: गृह मंत्री ने पिछले 5 वर्षों के भूमि अभिलेखों की जांच करने का भी निर्देश दिया। श्री शाह ने कहा कि मादक पदार्थों और हथियारों की तस्करी के खिलाफ लगातार अभियान चलाए जाने चाहिए और इनमें शामिल लोगों के खिलाफ कार्रवाई की जानी चाहिए। उन्होंने कहा कि सीमावर्ती जिलों में वित्तीय अनुशासन सुनिश्चित

আজিৰ গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

0: গোপীন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ অনুষ্ঠানলৈ আজিৰ অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত কেইটিমান গীত বজাই শুনোৱা হৈছে। এইবাৰ শুনক অৰ্চনা মহন্তই গোৱা এই গীতটি।

0: অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহাবিদ্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাজেন গোহাঁই।

0: ৰাজেন গোহাঁইৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নিশা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। ইয়াৰ লগে লগে আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ অন্ত পৰিল। আজিৰ অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত কেইটিমান গীত বজাই শুনোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় সংস্কৰণৰ অধীনত অসমত 16,800টা গৃহৰ অনুমোদন লাভ। অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দৰ্ভত 100গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। গুৱাহাটীত অহা মাহত জাপানৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰানৰ পৰা আজি পুনৰ খেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। এই উপলক্ষে লোকভৱনত আয়োজিত স্নেহ মিলন শীৰ্ষক অনুষ্ঠানত ৰাজ্যপাল শ্ৰী আচাৰ্যৰ সহধৰ্মিনী কুমুদ দেৱী আৰু মুখ্যমন্ত্ৰী পন্নী ৰিণিকী ভূঞা শৰ্মাও উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু নৱনিযুক্ত মন্ত্ৰীসকলক অসমৰ শান্তি, প্ৰগতি, সমৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি সামূহিক দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তুলিবলৈ সকলোকে প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে পৰামৰ্শ দিয়ে। কালি এই উপলক্ষে লোকভৱনত আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544টা গৃহ অনুমোদনৰ পৰ্যায়ত আছে। ইপিনে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই গৃহ নিৰ্মাণ আঁচনিখনে সমগ্ৰ অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 3,25,234টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰিছিল। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5,00,000 গৃহৰ অনুমোদন জনাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্যলৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। এই প্ৰচেষ্টা সংস্কাৰ আৰু ইতিবাচক

0: ফলাফলে দেশৰ অৰ্থনৈতিক তথা উন্নয়নমুখী যাত্ৰাত অসমৰ ভূমিকা শক্তিশালী কৰিলেহে ৰাজ্যখন নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নীতিগত দিশ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সাহসেৰে সকলো বিষয় নিষ্পত্তি কৰাৰ লগতে প্ৰশাসন ব্যৱস্থা স্বচ্ছ নিকা আৰু ৰাইজে ঢুকি পোৱা কৰি তুলিবলৈ আহ্বান জনায়। অসম মন্ত্ৰীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। এই অনুমোদনে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি অধ্যক্ষৰ দায়িত্ব লাভ কৰা শ্ৰীফুকনে প্ৰকাশ কৰিছে। কেবিনেট মৰ্যাদাসহ এই দায়িত্ব লাভ কৰাৰ পাছত তেওঁ কয় যে তাৎক্ষণিকভাৱে ডিব্ৰুগড়লৈ এই প্ৰত্যক্ষ অনুমোদনে মহানগৰীখনৰ আন্তঃগাঁথনি উপযুক্ত ৰূপত নিৰ্মাণ কৰি ইয়াক ৰাজ্যৰ সাৰ্থক দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: যিটো ডেভেলপমেণ্ট অথৰিটি কৰিলে, সেই ডেভেলপমেণ্ট অথৰিটি কৰাৰ ফলত ডিব্ৰুগড়খনত ডাইৰেক্ট যিটো এলোকেশ্যন, সেই এলোকেশ্যনটো সঁচাকৈ সাংঘাতিক আৰু তাত যথেষ্ট উন্নতিৰ কাম হ'ব আৰু সেই ৰিজনটোত যথেষ্টখিনি কাম হ'ব। এজ ৱেল এজ MLA হিচাপে যিখিনি কাম পোৱা যাব সেই কামখিনিও আমি কৰিব পৰা যাব আৰু মই ভাবোঁ যে আমি গোটেই কথাটো এটা কনচেনট্ৰেট কৰিব পাৰিম। কেনেকৈ কাম কৰিব লাগিব, কি কৰিব লাগিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নিজে নিজে গোটেই বস্তুটো প্লেন কৰিব, তেওঁৰ লগত কথা পাতিম, এটা অথৰিটি গঠন কৰা হ'ব, CO এজন থাকিব, তাত ডিষ্ট্ৰিক্ট কমিশনাৰজন মেম্বাৰ হৈ থাকিব, দহোৱাৰ ছেক্ৰেটেৰীজন, খুব ফ্ৰেছ ফৰ্মেট তাৎক্ষণিকভাৱে বনাই গোটেই তেওঁ SOP এখন বনাইছে আৰু মই ভাবোঁ এইটোৰ ফলত ডিব্ৰুগড়ৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি হ'ব আৰু লগতে দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়খনৰ এটা বৃহৎ উন্নয়ন হ'ব। যিটো
0: ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে 13টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে 46 গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্ৰশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি 3,418 গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব। এই বিষয়াসকলক পৰহিলৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্তই এইদৰে কয়।
2: কামৰূপ জিলাত আমাৰ লোকপিয়লৰ বাবে প্ৰস্তুতি আমি প্ৰায় সম্পূৰ্ণ কৰি উঠিছো। চাৰ্জ এৰিয়া হৈ গ'ল 13টা, তাৰে ভিতৰত গ্ৰামীণ এৰিয়াত আমাৰ 11টা আছে আৰু আৰ্বান এৰিয়া যেনে পলাশবাৰী আৰু নৰঙীয়া মিউনিচিপাল বৰ্ডত 2টা, অৰ্থাৎ টোটেল 13টা আমাৰ চাৰ্জ এৰিয়া আছে। আৰু প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ হিচাপত ডিষ্ট্ৰিক্ট কমিশনাৰ আমি নিজে থাকিম আৰু আমাৰ কনফাৰেন্স, প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰৰ কনফাৰেন্স ইতিমধ্যে যোৱা মাহত 25 তাৰিখে সম্পন্ন হৈছে। ডিষ্ট্ৰিক্ট ফাংচনাৰী আমাৰ যিমান থাকিব তেওঁলোকৰ ট্ৰেইনিং আমি সম্পূৰ্ণ কৰিছো। প্ৰায় আমাৰ ডিষ্ট্ৰিক্ট ফাংচনাৰী আছে 46 জন আৰু তেওঁলোকৰ ট্ৰেইনিং যোৱা 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে প্ৰায় 3দিনীয়াকে ট্ৰেইনিং আমাৰ কমপ্লিট হৈছে। আমাৰ এই জিলাত টোটেল ইনুমাৰেটৰৰ সংখ্যা 3,418 জন আৰু ছুপাৰভাইজাৰৰ সংখ্যা 567 জন।
0: সেয়া আছিল কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কালি GST বিভাগৰ এটা দলে কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখযোগ্য যে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে বহুদিনৰ পৰা বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈ আহিছে। এই অভিযানৰ সময়ছোৱাত GST বিভাগৰ বিষয়াসকলে ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ সামগ্ৰী বিক্ৰী, কৰ পৰিশোধৰ নথি পত্ৰ আৰু অন্যান্য তথ্যসমূহ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। অহা জুলাইৰ মাজভাগত হ'বলগীয়া এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট

0: চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ লিচু পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। এই উৎসৱৰ কাৰ্যসূচী সন্দৰ্ভত শোণিতপুৰৰ আয়ুক্ত তথা লিচু উৎসৱ আয়োজক সমিতিৰ অধ্যক্ষ আনন্দ কুমাৰ দাসে এইদৰে কয়।
1: আৰু আমি এইবাৰ এটা স্কিম এটা পাতিছো বুলি হয় গৈ লিচি প্ৰতিখন ঘৰতে আমি লিচি কাৰণে আঁচনি এটা ল'ব খুজিছোঁ। প্ৰায় 20,000 লিচি আমি প্ৰথম পৰ্যায়ত আমি ৰোপণ কৰিম ঘৰে ঘৰে, আৰু সেইটো আঁচনি আমি মনোনয়ন বিধায়ক মহোদয় আঁচনি দেৱী আমি অপায়ন কৰিম। আৰু এটা উল্লেখযোগ্য কথা যে এইবাৰ আমাৰ লিচি ফেষ্টিভেলতে আমি কাইলৈ ডুবাইলৈকে প্ৰায় 1 টন লিচি আৰু ছিংগাপুৰলৈকে 100 পেকেজ আমি লিচি আমি কালি আমি এক্সপৰ্ট কৰিব পাৰিম। আৰু ইয়াত আমাৰ জি আই টেক গ্ৰুপটো আমাৰ প্ৰায় 6টা ভেৰাইটিত আমাৰ আছে। আমাৰ বিলাতে আছে, ইলাচি আছে, চালি আছে, আৰু সবচে বোম্বেৰাটো ভাল আছে, সবচে ভাল কোৱালিটি আছে। খেতিটো প্ৰতি যদি আগ্ৰহী হওক আৰু বেছি জেগাত সম্প্ৰসাৰণ হওক আৰু ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এটা সমন্বয় সৃষ্টি কৰি যাতে আমি দেশৰ লগতে বিদেশলৈকে ৰপ্তানি কৰিব পাৰোঁ।
0: উল্লেখযোগ্য যে তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। কালি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10 গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি অৰ্থাৎ NSS গোটৰ উদ্যোগত 30 মেৰ পৰা অনুষ্ঠিত বিশেষ শিবিৰৰ কালি সামৰণি পৰে। 75 গৰাকী স্বেচ্ছাসেৱকে অংশ লোৱা এই শিবিৰত নিচামুক্তি অভিযান, বাল্য বিবাহ প্ৰতিৰোধ আইনৰ সজাগতা, চাফাই অভিযানকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হয়। ইয়াৰ উপৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ছবি অঁকা প্ৰতিযোগিতা আৰু গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। ভাৰতে টেষ্ট ক্ৰিকেটত আজি আফগানিস্তানৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত চলি থকা খেলখনৰ প্ৰথম ইনিংছত কালি 3 উইকেটৰ বিনিময়ত কৰা 368 ৰাণৰ পৰা পুনৰ খেল আৰম্ভ কৰিব। শতক অৰ্জন কৰা KL ৰাহুল আৰু 103 ৰাণত অপৰাজিত হৈ থকা অধিনায়ক শুভমন গিলৰ প্ৰদৰ্শনে দলটোক শক্তিশালী স্থানত ৰাখিছে। ইয়াৰ পূৰ্বে দলটোৰ হৈ সাই সুদৰ্শনে 81 ৰাণ সংগ্ৰহ কৰে। আফগানিস্তানৰ হৈ মহম্মদ ছালিম ছাৰফিয়ে 2টা উইকেট দখল কৰাৰ বিপৰীতে জিয়াউৰ ৰহমানে 1টা উইকেট দখল কৰে। উল্লেখযোগ্য যে ভাৰতে খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
2: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচী, লোকভৱনত ৰাজ্যপালক, অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ সাক্ষাৎ, তেজপুৰৰ লিচু উৎসৱ, দেশৰ অৰ্থনীতি, দিল্লীত কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদ, বিশ্বকাপ ফুটবলৰ ক্ষণগণনা আদি ভিন ভিন বিষয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা পৰিলক্ষিত হৈছে। দিল্লীত যুৱ প্ৰজন্মৰ ক্ষোভৰ বহিঃপ্ৰকাশ, যন্তৰ মন্তৰ কপাল কক্ৰোচৰ প্ৰতিবাদ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতখনে আজি প্ৰধান বাতৰি প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ দৈনিক অগ্ৰদূত কাকতৰ প্ৰধান বাতৰি শিৰোনাম ঘূণে ধৰা শিক্ষা ব্যৱস্থাক লৈ ক্ষোভৰ অগণি। আমাৰ অসম কাকতখনে দিল্লীত কক্ৰোচ পাৰ্টীৰ বিক্ষোভ, পুনৰ 13 জুনত প্ৰতিবাদৰ হুমকি শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ কৰাৰ বিপৰীতে দৈনিক অসমকে ধৰি একাধিক কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতৰ আজিৰ প্ৰধান বাতৰিৰ শিৰোনাম ৰাজ্যত খালী হৈ আছে 75,000 পদ। অহা মাহত জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি অসমলৈ আহিবলগীয়া বাতৰিটো দৈনিক জনভূমি কাকতখনে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। ম্যানমাৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱাৰ বিষয়টোক লৈ নিয়মীয়া বাৰ্তাত পাংচু পাছ সীমান্তত 1,643 কিলোমিটাৰ বেৰ ভাৰতৰ শীৰ্ষক এটা বাতৰিয়ে আজি প্ৰধান বাতৰি স্থান লাভ কৰিছে। বিশ্বজুৰি অৰ্থনৈতিক ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বানৰ সময়ত ভাৰতীয় অৰ্থনীতিৰ বিকাশ সাধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বিষয়ক

0: লৈ দি আসাম ট্ৰিবিউন কাকতখনে আজিৰ প্ৰধান বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতখনে শিশু সুৰক্ষা সম্পৰ্কীয় নীতিৰ প্ৰসংগত প্ৰতিবেদন দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ এটা বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক উৎপল কুমাৰ দাসৰ ওচৰলৈ।
1: বিশ্বনাথ নিয়োগ বিনিময় কেন্দ্ৰৰ উদ্যোগত বাঘমাৰী মধ্য ইংৰাজী বালিকা বিদ্যালয়ত কালি বিশ্বনাথৰ সুখী একক অৱস্থান কেন্দ্ৰৰ সৈতে জড়িত নিৰ্যাতিত মহিলাসকলৰ দক্ষতা বিকাশ আৰু জীৱিকা অৰ্জনৰ উপায় সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপ্তি মালীৰ লগতে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী বিষয়া আকাংক্ষা হাজৰিকা, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী প্ৰবন্ধক অপূৰ্ব ভূঞাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ওদালগুৰি জিলাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ ডেকাৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 93 বছৰ। ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সভাপতি, বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰাক্তন সভাপতি, ওদালগুৰি সতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ডেকাৰ বিয়োগত বহু ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাৰ সদস্যসকলৰ লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৃতীয় সংস্কৰণৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ। অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দৰ্ভত 100গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব। নমস্কাৰ।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পঢ়াইছো অকণিৰ মেল।

নমস্কাৰ কণিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। অকণিহত, আমি আমাৰ শৰীৰটো ভালে ৰাখিবলৈ সুখাদ্য যেনেকৈ খাওঁ, তেনেকৈ আমাৰ শৰীৰটোক আৰু ভালদৰে ৰাখিবলৈ আমি কিছুমান কাম কৰিব লাগে। যেনে আমি ৰাতিপুৱা খোজকাঢ়ো, বা আমি ব্যায়াম কৰোঁ, বা আমি জিমত যাওঁ। বিভিন্নজনে বিভিন্ন ধৰণেৰে নিজৰ শৰীৰ চৰ্চা কৰে শৰীৰটো ভালে ৰাখিবলৈ। এই বিভিন্ন ধৰণৰ উপায়ৰ ভিতৰত এবিধ হৈছে যোগাসন। যোগ অভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত মূলৰ ৰীতি। প্ৰতি বছৰে 21 জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোৱে হৈছে এই দিৱসৰ উদযাপনৰ উদ্দেশ্য। যোগ হ'ল ভাৰতৰ প্ৰাচীন পৰম্পৰা, যিয়ে শৰীৰ, মন আৰু আত্মাক একেলগে বান্ধি ৰাখে। যোগাভ্যাসে আমাৰ শৰীৰ সুস্থ কৰি ৰাখে আৰু আমাৰ একাগ্ৰতা

বৃদ্ধি করে। যোগ শব্দৰ অর্থ হৈছে একতা। যোগাভ্যাস সকলো ধরনের বয়সের মানুষই কৰিব পাৰে। আমি যদি সদায় ৰাতিপুৱা উঠি যোগাভ্যাস করো, তেতিয়াহলে গোটেই দিনটোৰ কাৰণে আমার শরীরটো সক্রিয় হৈ থাকে। যোগাভ্যাসে আমার শরীরটোক বেমাৰৰ পৰা দূৰত ৰাখে। তোমালোকে যদি সৰুৰ পৰা যোগাভ্যাস কৰিবলৈ আৰম্ভ কৰা, অলপ অলপকে যিবোৰ সৰুৱে কৰিব পাৰে তেনেকুৱা ধৰণৰ যোগাভ্যাস কৰা, তেনেহলে তোমালোকে তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট সুফল পাবা। কাৰণ যোগাভ্যাসে আমাৰ ধ্যান কেন্দ্ৰিত কৰাত সহায় কৰে। যেতিয়া আমি যোগাসন কৰোঁ, তেতিয়া আমি শান্তিৰে বহি লওঁ আৰু স্পষ্টকৈ চিন্তা কৰিবলৈ শিকোঁ। বৰ্তমানে সমগ্ৰ বিশ্বই যোগৰ উপকাৰিতাৰ লাহে লাহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে আৰু যোগাভ্যাস কৰিবলৈও তেওঁলোকে আৰম্ভ কৰিছে। কাৰণ যোগাভ্যাসৰ দ্বাৰা মানুহৰ মন স্থিৰ হয়, শৰীৰ সুস্থ হয় আৰু বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰটোক সুস্থ কৰি ৰাখে। অকৰিহত আহা তোমালোকৰ গীত মাত শুনো।

0: চানমাৰী পিয়লি ফুকন নগৰৰ ৰাগমঞ্জুৰী অকণমানি ভাইটি ভণ্টিসকলে পৰিৱেশন কৰা সমবেত সংগীত শুনিলা। তোমালোকৰ নামবোৰ এজন এজনকৈ কৈ যোৱাচোন।
1: জৰ্ণৱ গায়ন, উৎকৰ্ষ কাশ্যপ,
2: দেৱাংশী তালুকদাৰ,
3: দীতি শৰ্মা,
4: দিব্যাংকা ডেকা,
5: দীক্ষা শৰ্মা,
6: শাস্ত্ৰী গোস্বামী,
7: বিদিস্মিতা দাস,
8: তামান্না গীতম,
9: লাকিমা শৰ্মা।
0: তোমাৰ নামটো কোৱা?
10: দেৱাংশী তালুকদাৰ।
0: দেৱাংশী তালুকদাৰ, তুমি কি শুনাবা আজি মেলত?
10: গান
0: গাবা? গোৱা। তাৰ আগতে ৰবা, তুমি ক'ৰ পৰা আহিছা কৈ লোৱা?
10: গুৱাহাটী, নীলগিৰি পথাৰ।
0: নীলগিৰি পথাৰত, খুব সুন্দৰ।
10: তুমি

0: এইটো এটি প্ৰাৰ্থনা ভগৱানৰ কাৰণে গোৱা এটি গীত হয়নে? এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰিব লাগিম। তোমাৰ নামটো কোৱা।
1: আদিত্য শৰ্মা।
0: আদিত্য ক'ৰ পৰা আহিছা?
1: চানমাৰী।
0: চানমাৰীৰ পৰা। বাৰু আজি আমাক কি শুনাবা?
1: এটি চৰাই।
0: গীত গাবা, গোৱা।
1: এটি চৰাই গুণগুণাই, এটি চৰাই গুণ।

0: সুৰতেৰ ৰঙে চৰাই উৰণি তলতে
1: তোমাৰটো হোৱা নাই। ঠিক আছে বাৰু, ভাগ্যশ্ৰীৰ গীতটো পাহৰি গৈছে, গতিকে তুমি অহাবাৰ মানে সুন্দৰকৈ শিকি আহিবা আৰু গাবা, হ'ব? এতিয়া ভাগ্যশ্ৰী কানিকে ডাঙৰকৈ হাত চাপি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম ৰিয়ানশ্ৰী কলিতা।
1: ৰিয়ানশ্ৰী ক'ৰ পৰা আহিছা?
2: বিষ্ণুৰাভা নগৰ।
1: আজি আমাক মেলত কি শুনাবা?
2: গোৱা।

0: সুন্দৰকৈ গীতটি গালে দেখিলানে, তেনেদৰে তোমালোকে ইমান দূৰৰ পৰা আহা, গীত এটা ভালকৈ শিকি আহিব লাগে, সম্পূৰ্ণকৈ গাব নোৱাৰিলেও যিখিনিলৈকে জানা সেইখিনি যদি সুন্দৰকৈ গোৱা, শুদ্ধকৈ গোৱা, শুনিবলৈ ভাল লাগে, তোমালোকে নিজেও শুনি ভাল পাবা, হয়নে? গতিকে আমি এতিয়া ৰিয়ান্সিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকমানি ভণ্টি, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম জাগৃতি দেৱী।
0: জাগৃতি, ক'ৰ পৰা আহিছা?
1: নুনমাটি।
0: নুনমাটিৰ পৰা আজি আমাক মেলত কি শুনাবা?
1: গান
0: গোৱা।

0: We all are Uchu. We make our shine like the star. Hapunotu.
1: খুব সুন্দৰ হৈছে, আমি এতিয়া কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত, এইখিনিতে আমি সাধু এটি শুনি লওঁ। সাধুটিৰ নাম হৈছে তিখৰ আৰু চুটিপাই। এখন গাঁৱত এহাল মাওৰা ল'ৰা ছোৱালী আছিল, মানে তেওঁলোকৰ মাক দেউতাক নাছিল। ল'ৰাটোৰ নাম তিখৰ আৰু ছোৱালীজনীৰ নাম চুটিপাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰাই বৰ চোকা আছিল, তাকে দেখি গঁয়া মানুহে তাৰ নাম তিখৰ দিছিল আৰু ছোৱালীজনী চুটিচাপৰ দেখি তাইৰ নাম চুটিপাই দিছিল। সৰুৰে পৰাই সিহঁতে আৰ ঘৰত তাৰ ঘৰত খুজি মাগি খাই ঘূৰি ফুৰি ডাঙৰ হৈছিল। সকলোৱে পিঠা খাই দেখি এদিন তিখৰৰ পিঠা খাবৰ মন গ'ল। সি বায়েকক ক'লে, চুটিমুটি বাই, পিঠা খাবৰ মন যায়। বায়েকে উত্তৰ দিলে, এহ পোপাই, মন গ'লেই জানিবা, খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে, নহ'লেনো আই বোপাই আমাক অকণমানিতে এৰি গুচি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি মাগি হাকে পাতে ভাত এগাল খাওঁ, পিঠা খাবলৈ বৰাধান পাম ক'ত, তেল পাম ক'ত, বা গুড়েই ক'ত পাম? বায়েকৰ কথা শুনি তিখৰে অলপত টভক মাৰি থাকিল। ক'লে, চুটিবাই, তই মোক জোঠা এৰি কাপোৰখনকে দে, মই ওলাই যাওঁ, এতিয়াই বৰাধান লৈ আহিমগৈ। এইবুলি তিখৰে এৰিয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত বৰাধানৰ মৰণা এটা দেখি তিখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰত বহিল। গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছে, তিখৰে তাক বাৰে ভচহু ফুচৰি কথা কৈ শুহুৱাব লাগিছে। এনেতে এবাৰ তিখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, হেৰৌ তিখৰ, তোৰ কি হ'ল? তিখৰে কেঁকাই কেঁকাই উত্তৰ দিলে, মই পেটৰ কামোৰণিত ৰখাকৈ পোৱা নাই, কি কৰোঁ, ক'লৈ যাওঁ? মানুহটোৱে তিখৰৰ পেটত ঘূৰি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ'লতে তিখৰে, উহ, মই ঘৰলৈকে যাওঁ, ইয়াত থাকিলে মৰিম, বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তিখৰে বায়েকক, এয়া ধান নে, বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহা ৰং। তাই ক'লে, ধান যেনিবা পালোঁ, কিন্তু তেল এটোপা পাওঁ ক'ত? তিখৰ, বাৰু মোক টেকেলি এটা দে, বুলি কৈ বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ'ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলিশালত তেল পৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, অ' ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠিম নে? ভৰ সৰহ হ'লে বেগাই তেল ওলাব। শালৰ গৰাকীয়ে ক'লে, উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়েই তিখৰে ৰাগদানি গীত ধৰিলে। তিখৰৰ মাতটো বহু সুৰীয়া, সেই দেখি তেলিশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীত গোৱা হলত তিখৰে ক'লে, ককাই, মোৰ ডিঙিটো চৰ চৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল। কি এইবুলি কৰক, গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ'ল। তিখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলিকৈ তেল ভৰাই লৈ গুচি গ'ল। উভতি আহি তিখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰং পাই ক'লে, বাৰু তেল হ'ল, কিন্তু গুৰ নহ'লে পিঠা

0: ভাবি কিহেৰে তীখৰে আকৌ গুৰ বিচাৰি লৰ ধৰিলে। তীখৰে গৈ গৈ কুঁহিয়াৰশালত গোটা চেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুঠি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচোপাত জুই লগাই দিলেগৈ। যেই বতাৰ পাতত জুই লাগি জ্বলি উঠিল, তীখৰে লৰি আহি ফুপাইজোপাই কুঁহিয়াৰ পেৰি থকা মানুহটোক ক'লে, ককাই সৰ্বনাশ, শৌ চোৱাচোন, তোমালোকৰ গাঁৱত ধম ধম কৰে জুই লাগিছে, এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ'ব। মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰ শালতে কুঁহিয়াৰ, থালিতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা একলহ গুড় লৈ ঘৰলৈ গুচি আহিলে। গুড় পাই চুটিবাই বৰ আনন্দ হ'ল। তাই পিঠা কৰিবলৈ যো জা কৰোঁতে হঠাৎ তাইৰ মনত পৰিল খৰি নাই। তেতিয়া তীখৰ বাইকে ক'লে, তীখৰ, ভাল কথাটোৱেই হ'ল, খৰি লৈ পাহৰিলোৱেই, খৰিচোন এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰিবলৈ হাবিলৈ গ'ল। এখন গেজেপনী হাবিত সোমাই তীখৰে দাৰে খপ খপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে,
1: তই কোন? দেখোন ঘপ ঘপ কৰে গছডাল কাটিব লাগিছ, এইখন মোৰ বাৰী বুলি তই নেজাননে? তই কিয় মোৰ বাৰীত খৰি লুৰিছ?
0: তীখৰে বাঘক দেখি ভয় পায়ো ভয়টো লুকুৱাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে,
2: এইটি আমাৰ বাঘ ককাই নে? এই এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছো, ভাবিলো তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰিডাল চেৰেকো লৈ যাওঁ।
0: তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে,
1: নিয়া নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া, মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখাম নেও, নে কাৰ ঘৰত খাম?
0: পিছে কেতিয়ানো যাব লাগিব? তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে,
2: সোঁফালে যিদিনা বৰধোৱা দেখিবা সেইদিনাই।
0: ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি ঘৰলৈ গুচি গ'ল। ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে, তীখৰে পেট পেলাই খালে, বাঘে তাৰ ভোকে নাপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগচোতালত তিতা ধান খেৰসোপাত জুই লগাই বৰকৈ ধোৱা কৰি দি বায়েকৰ হতুৱাই তিনিখন পিঠা কৰালে, এখন পিঠা পদূলি মুখত, এখন দুৱাৰ মুখত আৰু এখন ঢেঁকী ফিচাত থৈ সি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদূলি মুখত থোৱাখন বৰা চাউলৰ, দুৱাৰ মুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পুনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰ মুখৰখন খালেহি। সেইখন খালত তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকীহাল পাই ঢেঁকীৰ ফিচাত পিঠা আছে দেখি সেইখন খালত তাৰ ডিঙিত চূণে ডাকিলে। সি বেচেৰা ৰ'ব নোৱাৰি দৌৰ মাৰি হাবিলৈ গুচি গ'ল। আৰু এনেদৰে তীখৰ আৰু চুটিবায়ে পিঠা খাই মহা আৰামেৰে থাকিলে। সাধুটি ভাল লাগিল নিশ্চয়। বাৰু এতিয়া আহা তোমালোকৰ গীত মাত শুনো।
3: মোৰ নাম কহিনুৰ অলংকৃত ভৰালী।
4: তুমি ক'ৰ পৰা আহিছা?
3: মই পাব্লিক হেল্থ চাৰিআলিৰ পৰা আহিছো।
4: আজি আমাৰ মেলত কি শুনাবা?
3: জ্যোতি সংগীত
4: গোৱা।
3: বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, শক্তিশালী ভাৰত, শক্তিশালী ভাৰতৰ, ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, সমূহ সমৰ ভয় নকৰিবি মুক্তি যুঁজৰ হুঁচিয়াৰ, হুঁচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, অগ্নি বৃষ্টি আহিব লাগিছে গৰজব জ্ৰপাত, শিলা বৃষ্টি ভূমি কম্প হ'ব উল্কাপাত, শিলা বৃষ্টি ভূমি কম্প হ'ব উল্কাপাত, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান, বিশ্ব বিজয় ন জোৱান।
0: তোমাৰ নামটো কোৱা।

0: শর্মা
1: দীক্ষা কোৰ পৰা আহিছা
0: শর্মাৰ পেৰ ফুকন
1: খুব সুন্দৰ আজি আমাক মেলত কি শুনাবা
0: পাচলিৰ বাগিচা
1: পাচলিৰ বাগিচা গীত গাবা গোৱা
0: পাচলিৰ বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা যাৰো দেখিছা তাত মই ৰৈছো পাচলি খিমানি সৰিয়হ ফুল ফুৰিছে সিমানি
1: আৰু তাত মই ৰুইছো পাচলি কিমান পাহৰি গলা এইবাৰ ধুনীয়া বগা চোলা এটা পিন্ধি আহিছে অকণমানি ভণ্টি কি নাম তোমাৰ
2: পাবিকা ৰাবি
1: পাবিকা পাবিকাই মেললৈ প্ৰথম আহিছা আমাৰ মেলত আগতে আহিছিলা নে
2: নাই আহা
1: বাৰু আজি প্ৰথম আমাক পাবিকাই এতিয়া কি শুনাব মেলত
2: মুকুতা মুকুতা গানটো
1: মুকুতা মুকুতা গানটো গাবা গোৱা
2: tarang pam pam pam pam pam pam tarang pam

0: জীবন
1: হৈ গ'ল। খুব সুন্দৰ হৈছে পাবিকাৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এবাৰ গুলপীয়া চোলা পিন্ধি আহিছে, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী নেহা দাস।
1: নেহা ক'ৰ পৰা আহিছা?
2: নুনমাটি।
1: নুনমাটি পৰা আহিছা, বাৰু আজি আমাক মেলত কি শুনাবা নেহাই?
2: কবিতা।
1: কবিতা বুলি কৰিবা, কৰা।
2: বকলিৰ বগা পাখি কাউৰীৰ কলা, আজি ৰঙাত গড় দেখি চাওকৈ পলা। পাৰই দিয়ে ৰুণ, মৰাই মাৰে ধুন, ভাতয়ে বোলে ইকল বাপু কথা এষাৰ শুন।
1: হৈ গ'ল, তোমালোকে যেতিয়া ক'বা ডাঙৰকৈ ক'বা, মানে সৰু সৰুকৈ কোৱা কেলে, ডাঙৰকৈ ক'বা দেই। এতিয়া আমি নেহাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
3: মোৰ নাম জাস্কৃতি শৰ্মা।
1: তুমি ক'ৰ পৰা আহিছা?
3: মই নুনমাটি।
1: আজি আমাক মেলত কি শুনাবা?
3: মই পাচলি বাগিচা।
1: পাচলি বাগিচা গাবা, গোৱা।
3: পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। তাত মই ৰুইছো পাচলি ইমান, সৰিয়া ফুলবোৰ ফুলিছে কিমান। সৰু কোৰেৰে নিজে কোৰ মাৰো, সৰু সৰু খন্তিৰে নিজে চাফ কৰো। আপেলিৰ পাচলি দিওঁ মই পানীত, মটৰৰ কলিবোৰ খাওঁ ছিঙি আনি।
1: বাহ, হৈ গ'ল, খুব সুন্দৰ। এই গীতটো কোনে লিখিছিলে জানানে, গাইছিলে?
3: ভূপেন হাজৰিকা ককাই।
1: ভূপেন হাজৰিকাই কৰিছিলে, খুব সুন্দৰ। এতিয়া আমি কি কৰিম ডাঙৰকৈ? এইবাৰ অকণমানি ভাইটি, ভয় লাগিছে নেকি? নাই লগা ন? বাৰু তোমাৰ নামটো কোৱা?
4: মোৰ নাম ইয়ান কাশ্যপ।
1: বাৰু ইয়ান কাশ্যপে কি শুনাবা আজি মেলত?
4: কবিতা।
1: কবিতা বুলি কৰিবা, কৰা।
4: আম খাম, জাম খাম, আৰু খাম কল, তেহে আমি পাম বোলে তেজ আৰু বল। বেল গছৰ পকা বেল গোন্ধ গিজে ভাল, হাম দে গাখীৰতে ৰঙা হ'ব গাল।
1: বাহ, বেল গাখীৰৰ লগত মিলাই খালে গালবোৰ ৰঙা হ'ব। খাবানে তোমালোকে? খাই চাবা দেই, ময়ো খাই চাব লাগিব। বাৰু এতিয়া ইয়ানৰ কাৰণে কি কৰিম ডাঙৰকৈ হাত চাপৰি বজাই দিম। ইয়ানৰ পিছতে অকণমানি ভণ্টিজনী ৰৈ আছে, ইমান সুন্দৰ চোলা এটা পিন্ধি আহিছে। কি নাম তোমাৰ?
5: মোৰ নাম অভিষা ৰয়।
1: অভিষা ক'ৰ পৰা আহিছা?
5: নুনমাটি।
1: অভিষা মেলত কি শুনাবা আজি আমাক?
5: তাৰাৰাম পাম, তাৰাৰাম পাম, তাৰাৰাম পাম পাম পাম পাম পাম, তাৰাৰাম পাম, তাৰাৰাম পাম পাম পাম পাম পাম, মুকুতা মুকুতা আমাৰে মন, কবিতা কবিতা আমাৰে মন।
1: অভিষাৰ কাৰণে আমি এতিয়া কি কৰিম ডাঙৰকৈ হাত চাপৰি বজাই দিম। অভিষাৰ গীতটো অকণ পাহৰি গ'ল, অহাবাৰ আহিলে ভালকৈ মনত কৰি আহিবা দেই। অকণমানি ভণ্টি, কি নাম তোমাৰ?
6: ভানবি কাশ্যপ।
1: ভানবি, তুমি ক'ৰ পৰা আহিছা?
6: গুৱাহাটী তিনিআলি।
1: আজি মেলত কি শুনাবা?
6: কবিতা।
1: কবিতা বৃত্তি কৰিবা, কৰা।
6: মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি, আৰু দুজনী নাক জিলিকা, চকু তেলেকা,

0: পিলিকা পিলিকা পিলিকা পিলিকা জখিনী ছোৱালী, এটা ক'লা এটা বগা, নাঙত পিঙত ভূত কথা পাতে তাকুত থাকুত কুত, এটাই ক'লে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত, মা দেখিবলৈ এনেই ভাল ভূত পোৱালি নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ, মনে মনে কাম কৰে খোজ খাচ খাচ, ধন্যবাদ।
1: খুব সুন্দৰ হৈছে ভূত পোৱালি কবিতা। এবাৰ আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। কমানি ভাইটি, কি নাম তোমাৰ?
2: বিভান নায়ক।
1: তুমি ক'ৰ পৰা আহিছা?
2: গুৱাহাটী, নুনমাটি।
1: নুনমাটিৰ পৰা তুমি কি গাবা আজি মেলত?
2: লতে হালিছে ধুনীয়া পুদনি, ফুলনিত

0: মাৰিছে গোৰ, বিলতে হালিছে ধুনীয়া পদুনী, ফুলনিত ফুলিছে ফুল।
1: ধুনীয়া পদুমী, পদুনী নহয় দেই। গতিকে তুমি অহাবাৰ মেলত ভালকৈ গীতটো শিকি আহিবা আৰু সুন্দৰকৈ গাবা, হ'বনে বিভান? এতিয়া বিভানে মাজে মাজে পাহৰি গৈছে আৰু বিভান আজি প্ৰথম মেলত আহিছে, নহয়নে? অকণিহঁত তোমালোকৰ গীত মাত শুনিলো। এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। অ' আৰু তোমালোকে মই যে কৈছিলো যোগাসন কৰিবলৈ নাপাহৰিবা দেই। তোমালোকক ডাঙৰসকলক শিকাই দিবলৈ ক'বা, তোমালোকে কৰিব পৰাখিনি কৰিবা, হ'বনে? তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

0: কলমেল শুনিলে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মোৰ এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক হিন্দী ছবিৰ গীত মাইনে প্যাৰ কিয় কিয়া। ছবিখনত এয়া অলকা য়াগনিক আৰু কমল খান।

চালনিগম জয়েজ গান্ধী আৰু অমৃতা কাকৰকণ্ঠৰ গীতটিৰে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। প্ৰতিবাৰে বিভিন্ন ক্ষেত্ৰৰ একোগৰাকী অতিথিক আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাই আনো। আজি আমাৰ সৈতে আছে মঞ্চ, চলচ্চিত্ৰ, ভ্ৰাম্যমান নাট্যজগত, অনাতৰৰ এগৰাকী বিশিষ্ট অভিনয় শিল্পী জুৰি শৰ্মা বাইদেউ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ
0: বাইদেউ। সাধক সুন্দৰৰ অনুষ্ঠানটিত আমি আপোনাৰ অভিনয় জীৱনৰ বিভিন্ন কথা আমি সামৰি ল'বলৈ চেষ্টা কৰিম, লগতে আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও আমি কিছু কথা পাতিম। আমাৰ এই কথোপকথন আৰম্ভ কৰোঁ আপোনাৰ শৈশৱৰ পৰা, অলপ উভতি যাওঁ আপোনাৰ জীৱনটোলৈ। শৈশৱৰ সময়খিনি ক'ত অতিবাহিত হৈছিল, আপোনাৰ জন্ম, আপোনাৰ পৰিয়ালটোৰ কথা সেই বিষয়ে কওকচোন।
1: প্ৰথমে মই ধন্যবাদ জনাইছোঁ তোমাৰ লগতে সমূহ শ্ৰোতাকে, আৰু আজি কিবা নিজকে আলহী যেন লাগিছে, নিজৰ ঘৰতে যেন নিজে আলহী হৈছোঁ, কাৰণ সুদীৰ্ঘ 25 বছৰ মই আকাশবাণীৰ লগত জড়িত হৈ আছোঁ। যদিও মানে বৰ্তমান বিশেষ কাৰণত মনেৰে আঁতৰি অহা নাই, দৈহিকভাৱে আঁতৰি আছোঁ। এতিয়া মোৰ শৈশৱৰ কথা ক'বলৈ গ'লে ক'ব লাগিব, মোৰ জন্ম হৈছিল ৰঙিয়াত। মই নামনিৰ ছোৱালী আৰু আমাৰ এটা ডাঙৰ পৰিয়াল। মোৰ পিতাই এটা সৰু চাকৰি কৰিছিল, আচলতে সৰু চাকৰি বুলি কৰা বুলি ক'ব নোৱাৰোঁ, কাৰণ পিতা আছিল মুক্তিযুঁজাৰু, যে মানে খুব ভাল চাকৰি এটা কৰি আন্দোলনৰ সময়ত পিতাই চাকৰি বাদ দি ঘূৰি ফুৰিছিল। কিন্তু দুখ লাগে এইটো কাৰণে, তাৰপিছত কেতিয়াবা ভালো লাগে, গৌৰৱো হয় যে নিস্বাৰ্থভাৱে কৰিছিল, পিতাই কোনোদিন কৃতিত্ব নিবিচাৰিলে। তাৰপিছত ৰঙিয়ালৈ আহিল, যদিও তেওঁলোক নলবাৰীৰ আছিল। ৰঙিয়ালৈ আহি পিতাই এটা মানে আমাৰ হস্পিটেলত সৰু চাকৰি এটা, পিতা আছিল মানে আমাৰ ভাষাত ক'বলৈ গ'লে ৰান্ধনি, বৰ্তমান হয়তো ক'ব কুক বুলি, গতিকে হস্পিটেল এখনত ৰান্ধনিৰ কাম কৰিছিল পিতাই। আৰু আমাৰ আছিল ডাঙৰ পৰিয়াল, আমাৰ 5 গৰাকী বাই ভনী, 3 জন দাদা আৰু মই একেবাৰে সৰু।
0: আপুনি পিতা আৰু মাৰ নাম যদি কৈ দিয়ে?
1: মোৰ পিতাৰ নাম আছিল স্বৰ্গীয় দেৱনাথ শৰ্মা আৰু মা আছিল কনকলতা দেৱী। কিন্তু সৰুৰে পৰাই এটা বস্তু আমাৰ ভাল লাগিছিল, আমাৰ পইচাৰ অভাৱ আছিল, কাৰণ তেতিয়া অৱশ্যে তেতিয়া সেইখিনি পইচাও যথেষ্ট আছিল। পিতাই মানে সেই পইচাখিনিৰে, আৰু পিতা আছিল মাটিৰ মানুহ, একেবাৰে শান্ত, কোনোদিন নিজক মানে যে মই এইটো কৰিছোঁ এইটো কৰিছোঁ এনেকুৱা কাম কৰোঁ কোনোদিন নেদেখুৱাইছিল। গতিকে পিতাই সেই অকণমানি পইচাৰে মানে আমাক পোহপাল দিছিল, ইমানকেইটা ল'ৰা ছোৱালী। আৰু লাহে লাহে আমি তাৰমানে আমাৰ জন্মচন সুধিলে হয়তো মোৰ মা আৰু পিতাই ক'ব নোৱাৰে, মায়েও ক'ব নোৱাৰিছিল, কাৰণ এটাৰ পিছত এটা জন্ম হৈয়ে আছে। স্কুললৈ যেতিয়া গৈছোঁ তেতিয়া মানে এনেকুৱা আছিল যে বাইদেউহঁত যায়, গতিকে কাঠলতিৰ তলত বস্তাখন লৈ ময়ো গৈছোঁ, কেতিয়াবাতো মই অকল পেণ্টটো পিন্ধিয়ে গৈছোঁ। আকৌ হেড ছাৰে গালি পাৰি পাৰি খেদি দিয়ে, যা তই চেমিজ পিন্ধিয়া, খুব বেছি চেমিজটো পিন্ধিছিলোঁ। তেনেকেই ডাঙৰ হ'লোঁ বাইদেউহঁতৰ লগত স্কুললৈ গৈ। আৰু কেতিয়াবা মানে দুখ লাগে, আৰু কেতিয়াবা ভাবোঁ, গৌৰৱো কৰোঁ, জানা আমি আচলতে ইমান ল'ৰা ছোৱালী যে ধৰা পৰ্যাপ্ত পৰিমাণৰতো আমাৰ খোৱা বোৱা তেতিয়া নাছিল, মানে কিমানক কেনেকে খুৱাব, ইমান ভালটো খুৱাব নোৱাৰে পিতাৰ সৰু চাকৰি এটাৰে। তেতিয়া দাদায়ো পঢ়ি আছিল, আমি বেছি সন্ধিয়া কি কৰোঁ, আমি সেই হস্পিটেলৰ এটা মানে বেলেগকে, পাকঘৰটো বেলেগকে আছিল দেই, সেই পাকঘৰটোলৈ যাওঁ, গৈ কি খাওঁ কোৱাচোন, আমি সেই যে ভাতৰ নিশনিটো কাঢ়ে, সেই নিশনি আমাক পিতাই বাটিত দিছিল, দি তাতে দুটামান ভাত ছটিয়াই দিয়ে, দি তাত নিমখ তেল অকণমান দিয়ে, সেইখিনিকে আমি ইমান তৃপ্তিৰে খাওঁ। আৰু বিশ্বাস কৰা ইন্দ্ৰ, তেনেকেই আমি ডাঙৰ হ'লোঁ। কিন্তু কোনোদিন আমাৰ আক্ষেপ নাছিল যে, বা ক'বলৈ আমাৰ লাজ নালাগে,

0: যে মই এনেকৈ ডাঙৰ হৈছোঁ, মোৰ পিতাই এনেকুৱা কাম কৰিছিল, কামৰতো সৰু ডাঙৰ নাই। তাৰপিছত লাহে লাহে ডাঙৰ হৈ আহিলোঁ, স্কুললৈ গ'লোঁ। স্কুলত মই পঢ়াত খুব ভাল আছিলোঁ, কিন্তু পিছলৈ যেনিবা মোৰ এই নাটকৰ ভূতে পাই মানে যিটো হ'ব বিচাৰিছিলোঁ সেইটো হ'ব নোৱাৰিলোঁ।
1: নাটকৰ ৰাপটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
0: সৰুৰ পৰা ক'ব নোৱাৰোঁ, হয়তো মানে আজিকালি যে কয় মানুহে গড গিফটেড, মানে ভগৱান প্ৰদত্ত, ময়ো ভাবোঁ হয় চাগে মোক ভগৱানে এইটো গুণ দি পঠিয়াইছে।
1: ঘৰত আন কোনোবাই অভিনয় কৰিছিল?
0: আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছেই, এতিয়াও আছে। আৰু মোৰ ডাঙৰ দাদাই ফণী শৰ্মা, বিষ্ণু ৰাভাৰ লগত অভিনয় কৰিছিল, মোৰ ডাঙৰ দাদা নৰেন শৰ্মা, বাইদেউ মীৰা শৰ্মা বাইদেউ তেতিয়াই ছবিত অভিনয় কৰিছিল। গতিকে মই কিন্তু মোৰ এতিয়াও মনত আছে, মই মাৰ কোচত বহি চিনেমা চাইছিলোঁ, খুব চিনেমা চাই মাহঁতে, মায়ে মোক কোচত লৈ যায়, মানে 5 বছৰৰ পিছতো কোচত লৈ লৈ মোক চিনেমা চাইছিল। মোৰ এখন চিনেমাৰ এটা সংলাপ এতিয়াও মনত আছে, মানে সংলাপটো সেই তেতিয়া ঠুনুক থানাক মাতেৰে কৈছিলোঁ, শালপতি ও মানে কথাটো, কিন্তু চিনেমাখনৰ নামটো মোৰ মনত নাই। আৰু সেই বস্তুটো তাৰমানে আমাৰ ঘৰলৈ অহা প্ৰতিজনে ইমান ৰস পাইছিল, মোক ক'বলৈ কয়, মই নকওঁ। তাৰপিছত তেতিয়া কিমান দিছিলে, 10 পইচা, তোক 10 পইচা দিম, ক ক, সেই যে মানে 10 পইচা এটা পাম সেইটোৰে মই কিবা কিনি খাম, বা 25 পইচা দিছিল, হায়েষ্ট 25 পইচা, সেই তেনেকৈ তেনেকৈ মানে মই বহুতকে সেই সংলাপটো শুনাইছিলোঁ। তাৰপিছত আৰু তেনেকৈ পঢ়ি বৃত্তি পৰীক্ষাৰ সময়ত মানে মোৰ হাঁহি উঠে কেতিয়াবা, কিন্তু এতিয়া মোৰ ভাল লাগে, কৈ বৃত্তি পৰীক্ষাৰ সময়ত মোৰ নাম পঠিয়াব আৰু মোক ঘৰত টুটুমণি বুলি মাতে। গতিকে ক শ্ৰেণীৰ পৰা তৃতীয়লৈ মোৰ নাম টুটুমণিয়ে থাকিল স্কুলত, মোৰ আচল নাম কোনেও নাজানে। বৃত্তি পৰীক্ষাত যেতিয়া নাম পঠিয়াব লাগে, হেড ছাৰেতো নাম এটা পঠিয়াই দিলে, দময়ন্তী। তেতিয়া দময়ন্তী নামটো দিলে, মই তেতিয়া অলপ অলপ বুজা হৈছোঁ আৰু তৃতীয় শ্ৰেণীত। তাৰপিছত মই ঘৰত আহি ক'লোঁ যে মোৰ বৃত্তি পৰীক্ষাত নাম পঠিয়াইছে। মায়ে কৈছে তোৰ নাম কি বুলি লিখিছে, মইতো নাজানো, মইতো নাজানো। হেড ছাৰ এদিন হেড ছাৰক লগ পাই মায়ে সুধিলে যে তাইৰ নামটো কি বুলি দিলে, বোলে তাইৰ এটা মই বিৰাট ধুনীয়া নাম দিছোঁ, নলৰ ঘৈণীয়েক দময়ন্তী, দময়ন্তী নাম দি দিলে। পৰীক্ষা গ'ল, মই বৃত্তি পৰীক্ষা বৃত্তি পালোঁ। তাৰপিছত লাহে লাহে যেতিয়া অলপ ডাঙৰ হ'লোঁ, বুজা হ'লোঁ, মোৰ খং উঠা হ'ল, কিয় মোৰ নামটো দময়ন্তী দিলে, ইমান কান্দিছোঁ, ইমান কান্দিছোঁ ঘৰত আহি, মাক কৈছোঁ কিয় মোৰ নামটো
1: দময়ন্তী,
0: একেবাৰে ভাল লগা নাছিল। মোৰ বোলো কেনেকুৱা এটা নাম, নলৰ ঘৈণীয়েক দময়ন্তী নহয়, মই মোৰ নামটো আৰু মোৰ নামেই নহয় দময়ন্তী, মোৰ নামটোতো জুৰিহে।
1: নাজানিছিলে জুৰি বুলি আপোনাৰ নামটো?
0: নাজানে, ঘৰৰ নামটো ৰে স্কুলত, আৰু আগতে স্কুলত কি আছিলে, মই কৈছোঁ নহয় বস্তাখন কাষলতিৰ তলত এনেকৈ হেঁচা মাৰি ধৰি স্কুললৈ গুচি যাওঁ আৰু। সেই তেনেকৈ তেনেকৈ তাৰ মানে মোৰ মেট্ৰিক দিয়ালে মোৰ সেই নামটোৱেই থাকিল দেই। তাৰপিছত মেট্ৰিকৰ সময়ত মই কৈছোঁ নহ'ব, মোৰ সঁচা নামটো দিয়ক, মই নামটো বেয়া পাইছোঁ বা বেয়া লাগিছে সেইটো কাৰণ নহয়, কিন্তু মোৰতো এটা সঁচা নাম আছে, মাহঁতে দিয়া, গতিকে মোৰ নামটো জুৰি দিব লাগিব, সেইটোৱে। আৰু তুমি সুধিছিলা যে অভিনয়, মই ক'লোৱেই নহয় যে সৰুৰ পৰা অভিনয়টো মানে এনেকুৱা দাদাহঁতক দেখিছোঁ, বাইদেউহঁতক দেখিছোঁ, আৰু ৰঙিয়া তেতিয়া ধৰা বহুত সৰু ঠাই, আৰু সেইকাৰণে আমাৰ ঘৰখনক বহুতে বেয়াও পাইছিল, মানে ভাল পোৱা যদি 50%, বেয়া পোৱা 50%, মানে ঘৰৰ ছোৱালীয়ে অভিনয় কৰি ঘূৰি ফুৰে, তেনেকুৱা ভাল নাপাইছিল। সৰু ঠাইততো আৰু ছোৱালী এজনীয়ে অভিনয় কৰিবলৈ যোৱা মানে এটা বেয়া ছোৱালী, সেই মানে যিটো আইদেউ সন্দিকৈৰ দিনৰ পৰা চলি আহিছিল সেই বস্তুটো ধৰা তোমাৰ 80 দশকমানলৈ আছিল এইটো, যে থিয়েটাৰলৈ যোৱা বা অভিনয় কৰা ছোৱালীজনী ভাল ছোৱালী হ'ব নোৱাৰে, তেনেকুৱা এটা ধাৰণা আছিল। তাৰপিছত তেনেকৈ তেনেকৈ 7ম শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ মানে স্কুলত মহৰম পাতিছে, মহৰম পাতোঁতে মই ক'লোঁ আমি এখন নাটক কৰিম, ক'লে আমি 5জনী ছোৱালী, মই ছোৱালী হাইস্কুলত পঢ়িছিলোঁ, কোনে লিখিব নাটকখন, বোলো মই লিখিম, একদম মানে খুব জোছ আৰু তেতিয়া, মানে লিখিম নাটক কৰিম, বিৰাট ফূৰ্তি। সুধৰণী বুলি 10 মিনিটমানৰ স্ক্ৰিপ্ট এটা লিখিলোঁ, লিখি আমি 5জনী ছোৱালীয়ে কৰিলোঁ, 5জনী ছোৱালী কৰি ৰিহাৰ্চেল হ'ল মহৰমলৈ দুদিন আছে। মোৰ মানে এতিয়াও মনত আছে মহৰমৰ ইনচাৰ্জ আছিলে ওছমান গনি ছাৰ, তেখেতে অৱশ্যে যথেষ্ট মৰম কৰিছিল, তেওঁলোকে আলোচনা কৰিলে, বোলে হেৰি নহয়, মাতি নিলে, বোলে তোমাৰ এই নাটকখনতো আমি কৰিব নোৱাৰিম। বোলো কিয় ছাৰ, কৈছে আমি মহৰম উপলক্ষে নাটকখন কৰিম, গতিকে তোমাৰ নাটকখনৰ নাম দিলা, চৰি সুধৰণী নহয় দেই, মই নাম দিছিলোঁ সেই ৰামো নাই অযোধ্যাও নাই, গতিকে সম্পূৰ্ণ বিপৰীত ধৰ্মৰ দুখন মানে নাম হৈ গ'ল, গতিকে তুমি নাটকখনৰ বস্তুটো তোমাৰ তেনেকুৱা।

0: গতিকে নোৱাৰিম নহয়। গোটেইকেইজনী ছোৱালীয়ে কান্দি কান্দি মানে কি কৰিম, তেতিয়া মই বোলো নাই কৰিমে, আমি নাটক কৰিম, মই আজি ৰাতিয়ে নাটক লিখিম আৰু আমি কৰিম। তাৰপিছত এখন বিষয়বস্তুটো মহৰম কৰি 10 মিনিটৰ স্ক্ৰিপ্ট এটা লিখিলোঁ, লিখি মানে আমি কৰিলোঁ। আৰু সেই ছাৰজনে ইমানেই ভাল পালে, তেওঁ মোৰ গোটেই নাটকখন মানে 10 মিনিটৰ স্ক্ৰিপ্টটো ছপা কৰি উলিয়াই তেওঁ মানে বিলাইছিল চবকে, যে ইমান সৰু ছোৱালী এজনীয়ে মানে এনেকুৱা কাম কৰিছে। গতিকে সেই বস্তুটো, আৰু আটাইতকৈ ডাঙৰ কথা কি জানা, মোৰ মা আছিলেই ব্ৰিটিছৰ যুগৰ মানুহ। মায়েতো ইমানকেইটা ল'ৰা ছোৱালী ডাঙৰ কৰিছে। মাৰ মানে কথাটো কেনেকুৱা, তই যিটো বস্তু ভাল পাৱ, তই যদি সৎ ৰাস্তাত থাক, তই মূৰ তুলি থিয় হৈ কৰ, তই কাৰো ওচৰত সৰু নহবি, তই বেয়া কাম নকৰিবি, বেয়া ৰাস্তাত নাযাবি, কিন্তু তই যি ভাল পাইছ, অভিনয় ভাল পাৱ, অভিনয় কৰ, নাচি ভাল পাৱ, তই নাচ, গান গাই ভাল পাৱ, তই গান গা। মোৰ ঘৰত মোৰ দুজনী বাইদেউয়ে গান গাইছিলে, মোৰ দুজন দাদাই অভিনয় কৰিছিলে,
1: মানে মনেৰে ভাল পোৱা কামটো কৰিবলৈ আপোনাক উৎসাহিত কৰিছিল,
0: মায়ে উৎসাহিত কৰিছিল। পিতাটো কৈছো মাটিৰ মানুহ, তেওঁ নিৰ্বিকাৰ, যি কৰি আছে সংসাৰখন চলাই নিব লাগে।
1: আপোনাক আমি খুব মৰমীয়াল হিচাপে পাইছো, আপুনি আমাক সকলোকে খুব মৰম কৰে। শৈশৱতে কেনেকুৱা আছিল, খুব শান্তশিষ্ট আছিল,
0: বিৰাট বদমাচ আছিলো। বদমাচ মানে মই সৰুতে মোৰ চুলিবোৰ একদম কেঁকুৰা চুলি আছিল আৰু গোল মতল আছিলো, মানে বহুত শকতাবত, গাল দুখনো একদম ওলমি পৰা, মানুহে চুই ভাল পায়। মই সৰুতে কেনেকুৱা, মানে আমাৰ দাদাহঁতে কি কৰে, সিহঁতো ডাঙৰ তেতিয়া, গতিকে আমাৰ বহুত গৰু আছিলে, সিহঁতে নাযায় গৰু চৰাবলৈ, মানে গৰুবোৰ আনিবলৈও নাযায় সন্ধিয়া, সেইবোৰ কাম চব মই কৰিছিলোঁ। আৰু সৰুতে মই গোটেই সৰু কালটো মাৰ্বল খেলি, আৰু তোমালোকে হয়তো সেইটো দেখা নাই, চিগাৰেটৰ পেকেট, এই যে চাৰ্মিনাৰ চিগাৰেট, ফিল্টাৰ উইলছ, তাৰ এটা এটা পেজ কিবা 10 পইচা, মানে তেনেকুৱা মূল্যৰ ধৰি আমি খেলিছিলোঁ। মানে সেই, গতিকে আমাৰ ঘৰলৈ চিগাৰেট খাব অহা মানুহ আহিলে আমি বিৰাট ভাল পাওঁ, চিগাৰেট খোৱা মানুহ আহিলে পেকেটটো মানে ৰাখি থওঁ, সেইবোৰ লৈ খেলিছিলোঁ। আৰু গোটেই সৰু কালটো বৰশী বালোঁ, মাৰ্বল খেলিলোঁ, আৰু মোক স্কুল, মানে যেতিয়া হাইস্কুললৈ যাওঁ, আমাৰ স্কুললৈ যাবলৈ মানে ল'ৰা হাইস্কুলখন পাৰ হৈ যাব লাগে, আৰু তোৰঙীয়াতো মানে ধৰা চবেই কথিতই কয়, মানে আৰু মই দেখিবলৈ মানে অতি বেয়া আছিলোঁ, এতিয়াও মই ভাল বুলি কোৱা নাই, কিন্তু ক'লা মোলা চুলিবোৰ মানে চিধা, কোনো ধৰণৰ মানে বৰশী বাই আছোঁ বাই আছোঁ, আহিলোঁ গাত চাবোনেই নলগাওঁ, মাছৰ গোন্ধ থাকিয়ে যায়, তেনেকৈ গা ধুলোঁ, গা ধুই সেই ধৰা ভাত, ৰাতিৰ ভাত, পঁইতা ভাত, দাইল বটি দিয়ে মায়ে, সেয়া খাই স্কুললৈ দৌৰিলোঁ। তেতিয়া মানে ল'ৰাবিলাকে খিৰিকিৰে জোকাইছিল আৰু 8 মানত, তই কি স্কুলক আহিবা নালগে, যা বৰশী বাগে চেং গড়ে পাবি। গতিকে সেইবোৰ কথা তাৰমানে এতিয়া মনত পৰে, এতিয়া যে গোটেই ধৰা তুমিও গম পোৱা, গোটেই মানে সমাজ ব্যৱস্থাটো বুলিয়ে ক'ব লাগিব, অকণমান যেন কৃত্ৰিম হৈ গ'ল, সেই আন্তৰিকতাটো নাই। বা তেতিয়া আমি ক'ৰবাত নাটক কৰিবলৈ গ'লে আমাৰ যিখিনি ডাঙৰ, যে নাই ইয়াত ৰাতি হ'ব, না তহঁত যা, তহঁত যা ঘৰলৈ যা, বা তেওঁলোকে মানে আমাক আৱৰি আছিলে, আৱৰি ৰাখিছিলে, যে নহয় ইহঁতক আমি ভালকৈ আনি ভালকৈ মানে পৰিৱেশন কৰাব লাগিব অনুষ্ঠানবিলাক, তাৰপাছত আকৌ ধুনীয়াকৈ ঘৰত থৈ আহিব লাগিব। আৰু আমাৰ ঘৰৰ ওচৰত এটা মিলিটাৰী কেম্প আছিলে, আছে এতিয়াও আছে, ছেফটিত, তাত তাৰমানে কি হৈছিলে, তেওঁলোকে বাৰ্ষিক উৎসৱবিলাক পাতে দেই, আৰু আমি আহোঁ এটাই আমাৰ ফূৰ্তি, মানে হেৰি খাবলৈ পাম, বৰ বঢ়িয়া খুৱায় তেওঁলোকৰ, একদম তোমাৰ গৈ পোৱাৰ লগে লগে এই লিভাৰবিলাক ভাজি পেলাই তোমাৰ খৰিকা মানে শলাৰে এনেকৈ সুমুৱাই সুমুৱাই মানে ট্ৰেট লৈ যায় চবৰে আগত। আৰু তেতিয়াতো বাৰু মানে হেৰি আমাৰ মদ্যপান কৰা মানুহ কম আছিলে আমাৰ গ্ৰুপটোত, তেওঁলোকৰ তাততো সেইবোৰ ফ্ৰী, আমি না মই নাচিছিলোঁ, গতিকে মোক নানো বুলি ক'লেও মই আহোঁ। তাত যেতিয়া মানে ডিনাৰটো হয়, বৰ সুন্দৰকৈ দিয়ে ডিনাৰটো, মাংস চাংস দিয়ে, কাৰণ মই কৈছোঁৱে আমাৰ 8জনীয়া 9জনীয়া পৰিয়াল, গতিকে আমাৰতো আৰু এনেকুৱা নহয় যে আমি খোৱা উভৈনদী, পিতাৰ সৰু চাকৰি। তাৰপিছত তেতিয়া মানে মানুহে আৰু এটা মোৰ হাঁহি উঠে, এতিয়া মোক সুধিছিল তোমাৰ জীৱনৰ লক্ষ্য কি, মানে কোনোবাই যদি সুধে, মই একদম 1 ছেকেণ্ডো মিছ নকৰাকৈ কওঁ, এটা কণী খোৱা। তাৰমানে সৰুতে কি হয়, আমাৰ ইমান ল'ৰা ছোৱালী, তেতিয়াতো হাঁহৰ কণীহে আছিল, হাঁহৰ কণীবোৰ ডাঙৰ ডাঙৰ, আৰু মায়ে কি কৰে, সদায় এটা কণী ডাঙৰ দাদাক এটা কণী দিয়ে, আৰু আমিবোৰক মানে কণীটো হাফ হাফ, সদায় মানে মোৰ খুব হিংসা লাগে, ডাঙৰ দাদাক এটা কণী দিয়ে, অথচ আমাৰ বয়সৰ বহুত ব্যৱধান, আৰু মোৰ আমি আধা আধা খাবলৈ পাওঁ, মানে এনেকৈ

0: চাই থাকোঁ আৰু, দুখো লাগে। কোনোবাই তেতিয়া মোক যদি সুধিছিল যে তোমাৰ জীৱনৰ লক্ষ্য কি, এটা কণী খোৱা, এতিয়া ভাবোঁ যে কণীয়ে মুখা মুখা কৰি থাকে, কিন্তু এতিয়া ভাবোঁ যে নাই নাই, ইমানটো খাব নোৱাৰি, মানে বয়স হিচাপে খোৱাটো কমাব লাগিব। গতিকে সেই শৈশৱটো মোৰ তেনেকৈ পাৰ হ'ল। তাৰপিছত ধৰা মই অভিনয়তে মোৰ মানে ৰাপটো বেছি সোমাই গ'ল, আৰু আমাৰ দাদা আছিল থিয়েটাৰবিলাক যে মাতে, ভ্ৰাম্যমান থিয়েটাৰ কমিটিৰ ছেক্ৰেটাৰী দাদাই তাৰমানে এই থিয়েটাৰবিলাক মাতে। আৰু তোমাক আৰু এটা কথা কওঁ, মানে সেইবোৰ কথা ভাবিলে এতিয়া বহুত দুখ লাগে কেতিয়াবা, কিন্তু ভালো লাগে যে সেই তেনেকুৱাকৈ কৰিয়েতো আমি ইমান ডাঙৰ হ'লোঁ। ধৰা আজি মোক যিখিনি মানুহে জানিছে, মই কোৱা নাই মোক গোটেই মানুহে জানে, যিখিনি মানুহে জানিছে বা মৰম দিছে, সেই তেনেকৈ আহিয়েতো মই এই মৰমখিনি পাইছোঁ। গতিকে সেই যে থিয়েটাৰ মাতোঁতে এখন বেনাৰ যে লিখে মাৰ্কিন কাপোৰত, থিয়েটাৰখন যোৱাৰ পিছত সেই মাৰ্কিন কাপোৰখন লৈ আহে দাদাই, আৰু আহি বিশ্বাস কৰিবা সেই মাৰ্কিন কাপোৰখন কাটি পেন চিলাই দিয়ে মায়ে। গতিকে ইমান ল'ৰা ছোৱালী নোৱাৰে, বা এনেকুৱাও আমি দেখিছোঁ যে থান কাপোৰ কিনি আনিলে মায়ে বঠিৰে কাটে, কেঁচিও নাই আনকি আমাৰ ঘৰত, বঠিৰে কাটি হাতেৰে ফ্ৰক চিলাই দিয়ে। গতিকে সেই থিয়েটাৰবিলাক যে মাতে, থিয়েটাৰ চাবলৈ পইচা ক'ত পাম আমি, সাধ্য নাই। যিমানখিনি ডাঙৰলে পাৰোঁ ঠেলি হেঁচি সোমাই মাৰ কোচত বহি চালোঁ, কাৰণ গোটেইখিনি চিনাকি মানুহ। তাৰপিছত কি কৰিলোঁ মই, এই যে মানুহে পইচা দিয়ে সংলাপ এটা কচোন, তোক 25 পইচা দিম, 50 পইচা দিম, 1 টকা এটা দিম, 1 টকা পালেতো মই বিৰাট ধনী সেইদিনা। তাৰপিছত সেই পইচাখিনি মই জমা কৰোঁ, আৰু জমা কৰি কৰি কৰি কৰি যেতিয়া বছৰতে এবাৰ মাতে থিয়েটাৰ, গতিকে সেই থিয়েটাৰ মাতোঁতে মই সেই পইচাৰে দাদাক নকওঁ আৰু, কাৰণ দাদা ছেক্ৰেটাৰী যদিও এটা ছিজন টিকেট লয় আৰু আমি এদিন চাব পাৰোঁ, মানে 4 দিনৰ এদিন চাব পাৰোঁ, মইতো 4 দিন চাব লাগিব, নাটক নাচালে কেনেকৈ হ'ব। সেই মানে জমা কৰা পইচা উলিয়াই গেলেৰীৰ টিকট কাটোঁ, টিকটটো গেলেৰী কাটি ল'লোঁ। তেতিয়া কিমান আছিল, 5 টকা 6 টকা তেনেকুৱা আছিল চাগে, খুব কম। গেলেৰীৰে সোমালোঁ নহয়, সোমাই কিন্তু মই গেলেৰীত নাথাকোঁ, মই লাহে লাহে গৈ থাকোঁ, গৈ গৈ গৈ দেখিছোঁ ছিজন টিকেটত কিছুমানে ছিজন টিকেটটো কিনে যদিও, ধৰা 4 দিনৰ এখন কিনিলে কিন্তু তেওঁলোকে 2 দিন চায়, দুদিনত দুজন দুজনকৈ চালে, গতিকে তেওঁলোকৰ 4 জন হেৰি হৈ গ'ল, শেষ হৈ গ'ল, বাকী 2 দিন নাচায়, ছিট খালী পাই যাওঁ, তাত বহি দিলোঁ। সেই তেনেকৈ তেনেকৈ মই থিয়েটাৰ চাইছিলোঁ।
1: থিয়েটাৰৰ প্ৰতি আকৰ্ষণটো তেতিয়াৰ পৰাই হৈছিলে,
0: তেতিয়াৰ পৰা, সৰুৰ পৰাই মই মানে ইমান বেছি ভাল পাওঁ, মই তাত সোমাই যাওঁ। আৰু সেই তেনেকেই মই মানে ভ্ৰাম্যমানত প্ৰৱেশ কৰিলোঁ। ক্লিঅ'পেট্ৰা নাটকখন কৰিছিল ৰুণু বাইদেৱে, আৰু তেতিয়া ক্লিঅ'পেট্ৰাত সেই কহিনুৰত আছিলে মহানন্দ শৰ্মা, তৌফিক ৰহমান, ৰুণু দেৱী, ডলি মুক্তিয়াৰ, তেনেকুৱা তেনেকুৱা, এতিয়া মোৰ নাম গোটেই নাম মনত নাই,
1: কিন্তু সংলাপ কিবা মনত আছে নেকি আপুনি চোৱা তেতিয়া নাটকৰ?
0: তেতিয়া মোৰ এখন নাটকৰ এটা সংলাপ মনত আছে, সেইখন আছিল নটৰাজ, আৰু নটৰাজত সেই চৰিত্ৰ কৰিছিল পুষ্পা দেৱীয়ে, তেওঁ এজনী কাৰ্বি নে কিবা তেনেকুৱা ধৰণৰ মানে কেৰেক্টাৰ এটা কৰিছিল। আৰু মই কিন্তু তেতিয়া বহুত সৰু, তোমাৰ ক্লাছ 6-7 তেনেকুৱা হ'ব, মানে তেওঁৰ প্ৰেমিকক মোৰ গোটেই কাহিনীও মনত নাই, বিচাৰি আহে, তাৰপিছত কয় হয় গছ ক ক'ত আছে, হয় পানী ক ক'ত আছে, তহঁতে ক'ত, শেষত মানে এনেকৈ কৈছে ঐ আকাশ ক মোৰ সেনাই ক'ত আছে। সেই সংলাপটো মই যে সেই সৰুতে চাইছিলোঁ, সেই সংলাপটো মোৰ এতিয়াও মনত আছে, আৰু এতিয়াও মই পুষ্পা বাইদেউক কেতিয়াবা লগ পালে কওঁ যে সেই আপুনি যে কৰিছিল সেই নাটকখন মোৰ মানে বুকুত মানে বহি গৈছে, ইমান সুন্দৰকে কৰিছিল, সেইখন কিন্তু নটৰাজত আছিল।
1: আপুনি বহুতো অভিনয় শিল্পীৰ অভিনয় চাইছে শৈশৱৰ পৰাই, কাৰ অভিনয় বেছিকৈ আপোনাক আকৃষ্ট কৰিছিল?
0: অভিনয় তোমাৰ নাৰী চৰিত্ৰটো ক'ব লাগিব, মোৰ ভাল লাগিছিল মণি বৰা, মণি দেৱী, তেওঁৰো মই চাইছিলোঁ, তেওঁলোক যেতিয়া মানে একদম সম্পূৰ্ণৰূপে মানে নায়িকা আৰু ভ্ৰাম্যমানৰ, তেতিয়া চাইছিলোঁ। ৰীণা বাইদেউৰ ভাল লাগে, আৰু এগৰাকী অভিনেত্ৰীৰ তোমালোকে চিনি পোৱা নে নোপোৱা নে, নাম শুনিছা, মীনা কুমাৰী,
1: হয় শুনিছোঁ,
0: মীনা কুমাৰী দুৱৰা, মীনা বাইদেউৰ অভিনয় মোৰ খুব ভাল লাগিছিল। আৰু পুৰুষ চৰিত্ৰৰ ভিতৰত তাৰমানে বিভিন্ন নাটকত বিভিন্নজনক ভাল লাগে, কিন্তু মই যদি গোটেই তোমাৰ কৌতুক অভিনেতা বুলি কওঁ বা খলনায়ক বুলি কওঁ, তেনেকুৱাকৈ মোৰ ভাল লাগিছিল উৎসৱ কলিতাক, তোমালোকে
1: তেওঁ
0: পোৱাও নাই আৰু শেষৰ অৱস্থা

0: কথাটো তেওঁৰ অতি দুখত গৈছে, তেওঁ দিন হাজিৰা কৰি দিন নিয়াইছিল।
1: খুব ভাল অভিনেতা আছিল,
0: ইমানেই ভাল অভিনেতা, ইমানেই ভাল অভিনেতা। তেওঁক যদি আমি এখন মানে এটা তোমাৰ চৰিত্ৰ দিয়া যায়, তেওঁ নিজৰ ঠাচত এনেকৈ বহুৱাই লয়, পৰিচালকে তেওঁক ক'বই নালাগে। মদাহী চৰিত্ৰ যে কৰিছিল তুমি, মানে এনেকুৱা মই হেৰি পাইছোঁ, দৰ্শক পাইছোঁ আহি মানে মুখত গুণ লয় আপুনি মদ খাই কৰিছে, মানে ইমানেই ভাল কৰে। আৰু তাৰপিছত ভাল লাগিছিল বিভিন্নজনৰ, মই কৈছোঁ এটা এটা চৰিত্ৰত ভাল লাগে। আৰু মৃদুল চতিয়াৰ অভিনয় মোৰ ভাল লাগে, এটা বেলেগ ধৰণেৰে কৰে আৰু চিন্তা কৰি কৰে চৰিত্ৰবোৰ। বাকী তপনদাহঁতকো পাইছোঁ, চবক মানে বেছিভাগক পাইছোৱেই। আৰু হেমন্ত দত্তৰ অভিনয় মোৰ খুব ভাল লাগিছিলে। হেমন্ত দাইটো এতিয়া বাৰু নকৰে, হেমন্ত দাৰ লগত মই মানে হেমন্ত দাক অভিনেতা, তোমাৰ পৰিচালক, নাট্যকাৰ হিচাপে লগ পাইছোঁ, গোটেই কেইটা হেৰিতেই মই লগ পাইছোঁ। কিন্তু অভিনেতা হিচাপে আৰু বিশেষকৈ খলনায়কৰ চৰিত্ৰ হেমন্ত দাই বৰ ভাল কৰিছিলে।
1: আপুনি মঞ্চতো অভিনয় কৰিছে, ভ্ৰাম্যমান নাট্য জগতত আপোনাৰ এটা সুকীয়া পৰিচয়, আপুনি অনাতাঁৰ নাটত অভিনয় কৰিছে, ধাৰাবাহিকত অভিনয় কৰিছে, চিনেমাত অভিনয় কৰিছে, কিন্তু এই অভিনয়ৰ এই বিভিন্ন ক্ষেত্ৰৰ সৈতে আপুনি জড়িত হৈ আছে। প্ৰথমে আপুনি মঞ্চলৈ গৈছিল নে প্ৰথমে আপুনি ধাৰাবাহিক বা চিনেমালৈ আহিল নে?
0: প্ৰথম মোৰ মঞ্চ আছিল, মোৰ দাদাৰ লগত, দাদাৰ বিপৰীতে কৰিছিলোঁ, মানে দাদা হয় নায়ক আৰু মই নায়িকা, মই দুজন দাদাৰ লগতেই কৰিছোঁ দেই প্ৰথম মঞ্চ। আৰু এবাৰ আমি সদৌ অসম ভিত্তিত এখন কম্পিটিশ্যন হৈছিল বকুত, তেতিয়া আমি মোৰ মাজু দাদাৰ লগত মই এখন নাটক কৰিছিলোঁ, দুৱাৰ যেতিয়া বন্ধ হ'ল, বৰ সুন্দৰ নাটক, সেইখন সম্ভৱ ঐশ্বৰ্য কাকতিয়ে লিখা নাটক আছিল তেজপুৰৰ। আৰু সেই নাটকখনৰ লগতেই মানে মই এই কথাটো সদায়ে কওঁ, আৰু এখন মই নাটক চাইছিলোঁ, মানে তাত কম্পিটিশ্যনতে কৰিছিল অভিমন্যু বুলি, আৰু তাৰ নায়িকাজনী আছিল সাগৰিকা চুতীয়া, এতিয়া NSDৰ পৰা যে পাছ কৰি আহি তেওঁ অভিনয় জগতত মানে যথেষ্ট সুনাম কৰিছে। আমাৰ নাটক শেষ হোৱাৰ পিছত যেতিয়া তেওঁৰ নাটকখন চাইছিলোঁ, মই একেবাৰে খাটাং আছিলোঁ যে শ্ৰেষ্ঠা অভিনেত্ৰী সাগৰিকা চুতীয়া, ইমানেই ভাল কৰিছে। কিন্তু পিছদিনা যেতিয়া মানে ৰিজাল্ট ওলাইছিল, তাত কিন্তু শ্ৰেষ্ঠা অভিনেত্ৰী মই পাইছিলোঁ। এতিয়া হয়তো মই মোৰটো দেখা নাই, কিন্তু মই সাগৰিকাৰ অভিনয় চাই ইমান মানে সোমাই গ'লোঁ যে মই মোৰ দাদাকো কৈছোঁ যে সাগৰিকা কিন্তু বেষ্ট এক্ট্ৰেছ হ'ব, কিন্তু বেষ্ট এক্ট্ৰেছটো মই পাইছিলোঁ।
1: কিন্তু তেওঁৰ অভিনয় ভাল লাগিছিল আপোনাৰ?
0: খুব ভাল লাগিছিল, সাংঘাতিক ভাল কৰিছিল। মানে সেই নাটকখনৰ চাৰিটা চৰিত্ৰ আছিল, চাৰিটা চৰিত্ৰয়ে কিবা মই অভিমন্যু, মই অভিমন্যু, মোৰ সেইটোও মনত আছে, নমস্কাৰ মই অভিমন্যুই কৈছোঁ, নমস্কাৰ মই অভিমন্যুই কৈছোঁ এনেকৈ কয়, শেষত সাগৰিকাই কয় নমস্কাৰ মই অভিমন্যুই কৈছোঁ, অঁ নহয় তেওঁ নামটো কি কৈছিল সেইটো মই পাহৰিলোঁ, কিন্তু সেই তেনেকুৱা ধৰণে। তাৰপিছত ভ্ৰাম্যমানলৈ আহিলোঁ, পঢ়ি থকাৰ মাজতে গুচি আহিলোঁ। সেই যে মই ক'লোঁ ক্লিওপেট্ৰা নাটক চাই পিছদিনা মহানন্দ শৰ্মা আমাৰ অকণমান সম্পৰ্কীয় হয়, আমাৰ ঘৰলৈ ভাত খাবলৈ গৈছিল, গতিকে ভাত খাবলৈ যাওঁতে মই মানে ক্লিওপেট্ৰাৰ ৰুণু বাইদেউৰ নাটকৰ আধা ডাইলগ মহাদাক শুনাই দিলোঁ, গোটেই অংগী ভংগী ৰুণু বাইদেউৱে যেনেকৈ খোজকাঢ়িছে, যেতিয়া হাৰমাচিচ আহে তুমি তাতেই বহা হাৰমাচিচ, ঠিক তেনেকুৱা এটা টোনত কৈছিলে আৰু ৰুণু বাইদেউৱে, একদম মানে মহাদা পাগল হৈ গ'ল আৰু। তই এদিন চা, মই কালি চাইছোঁ, মোৰ ইমান ভাল লাগিল চৰিত্ৰটো, আৰু ৰুণু বাইদেউ বৰ ভাল কৰিছিল,
1: সেই
0: চৰিত্ৰটোত সোমাই থাকিলোঁ। তাৰ পিছৰ বছৰে মানে মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম, মহাদা গ'ল মানে মোক থিয়েটাৰলৈ আনিব, আৰু মই আছিলোঁ ছায়েন্সৰ ছাত্ৰী, মই তেতিয়া ৰঙীয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ। মাজত এবছৰ আমাৰ কিন্তু হেৰি হৈছে, অসম আন্দোলনৰ সময়ত মই মোৰ দাদাৰ লগত আছিলোঁ তোমাৰ চাৰফাংগুৰিত, এই তাত এখন বৰ শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী স্কুল এখন আছিল, বৰ ভাল আছিল তেওঁলোকৰ শিক্ষা, কিন্তু আন্দোলন আৰম্ভ হোৱাৰ লগে লগে গুচি আহিব লগা হ'ল, গতিকে সেই বছৰটোতো মানে প্ৰায় প্ৰত্যেকৰে ক্ষতি হৈছে। তাৰপিছত মই ৰঙীয়াত হায়াৰ ছেকেণ্ডেৰী আৰম্ভ কৰিলে তাত এডমিশ্যন ল'লোঁ ছায়েন্সত, কিন্তু ছায়েন্সৰ পৰীক্ষা দি উঠি এই গুচি আহিলোঁ নহয় থিয়েটাৰলৈ, দাদা আহিব নিদিয়ে, মা আহিব নিদিয়ে, মোৰো ইচ্ছা মানে মই ডাক্তৰ হ'ম, ছায়েন্স পঢ়িছোঁ যেতিয়া কিবা এটা লাইনত যাম আৰু, ইঞ্জিনিয়াৰ হোৱাৰ ইচ্ছা নাছিল। তেতিয়া মানে মহাদাই গৈ ক'লে ইন্দ্ৰেশ্বৰ বুজৰ বৰুৱা আৰম্ভ কৰিছিল এখন থিয়েটাৰ ইন্দ্ৰধনু বুলি, সেই তেতিয়া মহাদাই মানে যে নহয় তাই থাককচোন এবছৰ, কিজানি মানে ভালেই পায়, মোৰোতো সেই যে ক্লিওপেট্ৰাৰ ভূতটো সোমাই আছিল, গতিকে থিয়েটাৰলৈ গুচি আহিলোঁ। গুচি আহি ইন্দ্ৰধনুত, ইন্দ্ৰধনুত আকৌ সেইটোও মানে মোৰ কাৰণে এটা ডাঙৰ অভিজ্ঞতা, মোক দিলে নহয় নৃত্য কৰি

0: বলে উখপাখ ছোৱালী হিরোইন হব, নৃত্যৰ নায়িকা হব, ডান্স ড্ৰামা নৃত্য নাটিকাৰ মানে নায়িকা হব। মোৰ একদম খং, মই নাচিম নেকি, মইতো নাচিবলৈ অহা নাই, মই নাটকহে কৰিম। সেইটো এটা মোৰ অলপ ভুল ধাৰণা আছিল যে অভিনয় কৰিলে যে নাচিব নোৱাৰি, কিন্তু মোৰ ভয় আছিল যদি মই ভালকে নাচি দিওঁ মোকতো নাটক কৰিবলৈ নিদিব,
1: নিদিব,
0: ইয়াতে ৰাখি থ'ব। গতিকে মই মানে কোনো ধৰণৰ মানে মোৰ ইণ্টাৰেষ্ট নাই আৰু, মানে মোৰ নিচাই নাই, নাচিব দিয়ে নে অকণমান গাটো লৰাই। এতিয়া খং উঠিলে, যিজন পৰিচালক আছিল তেওঁৰো খং উঠিলে, তথাপিও আৰু নাচি থাকিলোঁ। কিন্তু সেই মানুহে যে কয় যে ভাগ্যৰ দুৱাৰখন কোনোবা ফালে খোল খাব, কোনোবা ফালে বন্ধ হ'লেও, তাত এখন সেইবাৰ তেওঁলোকে বৰ সুন্দৰ সুন্দৰ নাটক লৈছিলে, অথেলো, সুৰংগৰ শেষত পদ্মবৰকটকী আছিলে, আব্দুল মজিদ আছিলে, হেমন্ত দত্ত, মহানন্দ শৰ্মা, তৌফিক ৰহমান, উপকূল বৰদলৈ, মণি বৰদলৈ, তেতিয়া মণি হাজৰিকা আছিলে, তেওঁলোক আছিলে, তাৰপিছত মঞ্জু বৰদলৈ, মিনতী দাস, সেইসকল মানে তেতিয়াৰ একদম জনা শুনা নায়িকা, নায়ক নায়িকা। আৰু মই তেতিয়া মোৰ নামেই নাজানো,
1: ইন্দ্ৰধনুত
0: মানে এনেকুৱা এটা ষ্টাফ আছিলে মানে ভাবিব নোৱাৰি, মানে এটা সংলাপৰ ক'বলৈও মানে এজন ভাল অভিনেতা আহিব লগা হৈছিল, তাৰমানে গোটেইখিনি একে সমপৰ্যায়ৰ অভিনেতা অভিনেত্ৰী আছিল। এই সুৰংগৰ শেষত বুলি নাটকখনত, তোমালোকেতো ৰেডিঅ'ত শুনিছা চাগে, সেই নাটকখনত সেই যে সুনীতাৰ বান্ধৱী এজনী, এটা সৰু চৰিত্ৰ এটা আছিল, সেই বান্ধৱীজনীৰ কাৰণে এদিন মানে তেওঁলোকে ক'লে এই এইটোৰ কাৰণে আৰু বাকীকেইজনীতো একদম তেতিয়া নায়িকা আৰু, অকল এটাই চিন, এটা দৃশ্যত ওলাব লাগে, গতিকে কাক ক'ব আৰু, বেয়া পালে তেওঁলোকে সেই কেইগৰাকীক ক'বলৈ। তেতিয়া মানে মজিদাই ক'লে, মহাদায়ো ক'লে যে এনেকৈ হেৰি জুৰিক আনচোন, চাওঁ তাইক এবাৰ, সংলাপটো ক'ব পাৰে নে নোৱাৰে। মাতিলে মোক ডান্স ৰুমৰ পৰা মাতি লৈ গ'ল, মাতি লৈ গৈ যেতিয়া নাটকৰ আখৰা গৃহত, মোৰ মানে হেৰিটো আছিল মণিৰ লগত, মণি বৰদলৈৰ লগত দুয়োটাই কথা পাতি পাতি আহোঁ, সেই যে কথা পাতি পাতি সেই চাৰিটা নে পাঁচটা সংলাপ মাত্ৰ কৈ আহিলোঁ, পদ্মপৰকটকীয়ে মোক মানে প্ৰথম কৈছে, হেৰি তুমি আৰু তালৈ যাব নালাগে, তুমি ইয়াতে থাকিবা। তাৰপিছত হেমন্ত দত্তই মজিদাই ক'লে যে নালাগে নালাগে, তই আৰু হ'ব নাচিব নালাগে দে, ইয়াতে থাকচোন, ইয়াতে তই পাৰিবি কৰিব। সেই যে থাকি গ'লোঁ, তাৰপিছত আৰু মই ডান্সৰ ৰুমৰ ফালে নগ'লোঁ। কিন্তু পিছত মানে মোৰ বেয়া লাগে যে মই তেতিয়া আচলতে অকণমান শিকি ল'ব লাগিছিল ভালকৈ, মানে থিয়ৰিটো, এতিয়া আমি এনেই নচা আৰু তেওঁলোকৰ তত্ত্বাৱধানত নচা, বহুত পাৰ্থক্য আছে।
1: বাইদেউ, আমি আজি কিছু কথা পাতিলোঁ আপোনাৰ অভিনয় জীৱনটোৰ কথা, আমি এই খণ্ডটো সামৰিব লাগিব, পৰৱৰ্তী খণ্ডত আপোনাৰ এই ভ্ৰাম্যমান নাট্য জগতৰ বিভিন্ন স্মৰণীয় ঘটনাৰ কথা আমি পাতিম, চিনেমাত আপোনাৰ অভিনয়ৰ অভিজ্ঞতাৰ কথা পাতিম, অনাতাঁৰ নাটৰ অভিনয়ৰ কথা পাতিম, সকলোখিনি আমি সামৰি ল'বলৈ চেষ্টা কৰিম। কিন্তু আজিৰ খণ্ডটো সামৰোঁ আপোনাৰ ভাল লগা এটি সংলাপেৰে, আপুনি যদি শুনাই সেই সংলাপেৰে আমি আজিৰ খণ্ডটো সামৰিব বিচাৰিছোঁ।
0: মই মোৰ ভ্ৰাম্যমান নাটকৰ এটা সংলাপেই কওঁ, আনাৰকলি, আনাৰকলি আছিল নাটকখনৰ নাম। আৰু যেতিয়া চেলিমে আনাৰকলিক মানে বিয়া কৰাব খুজিছিল, আকবৰেতো বাৰে বাৰে বাধা দিছিল, আৰু সেইলৈ তেওঁলোকৰ মতভেদ হ'ল, যুদ্ধ লাগিল, যুদ্ধলৈ ওলাই যাব বাপেক পুতেক, যুদ্ধ তেওঁলোকে বাপেকে পুতেকৰ লগত যুদ্ধ কৰিব, যোধাবাই মানে ৰৈ আছে, তেতিয়া পুত্ৰ আহিছে যে মোক বিদায় দিয়া, মাকে বিদায় দিছে, কিন্তু মাকে ক'ব পৰা নাই জয়ী হ। তাৰপিছত আকবৰ আহিছে, মানে তেওঁ পূজাৰ থালিখন লৈ আকবৰক বিদায় দিব, আৰু তাৰপিছত তেওঁ এটা সংলাপ কৈছিলে, পুত্ৰ যাই যাওঁ কিন্তু অক্ষতে থাকক মোৰ হীৰৰ সেন্দুৰ, পুত্ৰৰ চিহ্ন মস্তকৰ পৰা নিগৰি অহা তেজৰ নৈ গা তিয়াই নাচিম, তাথৈ তাথৈ তাথৈ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানুৱাহা শিতান্তি। আজিৰ জানুৱাহাত পুনৰ তোমালোকৰ বাবে লৈ আহিছোঁ অসমৰ এবিধ থলুৱা চৰাইৰ বিষয়ে। দলমৰা বা জলময়ূৰৰ নাম তোমালোকে শুনিছানে? অসমৰ বনাঞ্চলসমূহত থকা বিল, পুখুৰী আদিত সততে দেখিবলৈ পোৱা এই চৰাইবিধ এবিধ জলবিলাসী পক্ষী। এই চৰাইবিধৰ ইংৰাজী নাম ফিজেণ্ট টেইলড জাকানা। ইহঁত সংখ্যাত তাকৰীয়া। প্ৰচুৰ পৰিমাণে বিহমেটেকা, পদুম, ভেট, পানীশিঙৰি আদি জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় ইহঁতৰ বাবে অনুকূল। পানীত ওপঙি থকা ডালপাতৰ ওপৰেৰে ইহঁতে অনায়াসে বিচৰণ কৰি ফুৰে। ইহঁত দেখাত বেছ শুৱনি চৰাই। গাৰ পাখিত বগা আৰু মিহি ৰঙচুৱা বৰণ সানমিহলিকৈ থাকে। নেজডাল মৰা চৰাই বা বন কুকুৰাৰ নেজৰ নিচিনা। মানুহ ওচৰ চপাৰ উমান পালেই ইহঁত উৰা মাৰি নীলগলৈ যায়গৈ। ইহঁতৰ ঠেং দীঘল। ঠেঙৰ আঙুলি আৰু নখবোৰো দীঘলীয়া আকৃতিৰ। পানীত ওপঙি থকা উদ্ভিদৰ ডালপাত আদিৰ ডোমত খেৰ বন গোটাই বাৰিষা অথবা শৰৎ হেমন্তকালৰ ফৰকাল বতৰত কণী পাৰি উমনি দিয়ে আৰু সময়ত পোৱালি জগায়। জলাশয় বা পিটনি আদিত আহাৰ বিচাৰি ফুৰোতে ইহঁতে কেনেকৈ মাতে শুনাচোন। ভাইটি ভণ্টিহঁত, এয়া আছিল অসমৰ এবিধ থলুৱা চৰাই দলমৰা বা জলময়ূৰৰ বিষয়ে কিছু কথা। আজিৰ জানুৱাহা ইমানেই। ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কথিকা, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ। কথিকাটি তোমালোকলৈ লিখি পঠিয়াইছে ৰঙিয়া প্ৰগতি হাইস্কুলৰ শিক্ষয়িত্ৰী ইৰা শৰ্মাই। আহাচোন কথিকাটি শুনো।
1: শস্য শ্যামলা তুমিয়াই মাতৃ, বন খনিজ সম্পদেৰে উজ্বলি আছা ভাৰত ভূমি। তুমি চহকী সকলো সম্পদত, তোমাক সংৰক্ষিত কৰিম বুকুৰ মাজত, তুমি আগুৱাই নিবা জীৱন সংগ্ৰামত।
2: প্ৰাকৃতিক সম্পদ মানেই প্ৰকৃতিৰ বুকুত উপজা সকলো বস্তু। এই সম্পদবোৰ প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰি মানুহৰ কামত লগোৱা হয়। যিহেতু প্ৰকৃতিৰ বুকুতে আমাৰ স্থিতি, সেইবাবে প্ৰকৃতিৰ সকলো বস্তুৱেই সংৰক্ষণ আৰু সংবৰ্ধনৰ দায়িত্বও আমাৰ। মানৱ সম্পদে ইয়াক সংৰক্ষণ নকৰিলে প্ৰকৃতিৰ বুকুৰ পৰা এদিন নিঃশেষ হৈ যাব। এনেয়ে বানপানী, চোৰাং চিকাৰী, কিছুমান স্বাৰ্থলোভী মানুহৰ বাবে এপদ এপদকৈ সম্পদসমূহ যা যাব ধৰিছে। সময় থাকোঁতে তাক যদি সংৰক্ষণ নকৰোঁ, তেতিয়াহ'লে এদিন এইবোৰ নোহোৱা হৈ যোৱাটো ডাঙৰ কথা নহয়। প্ৰাকৃতিক সম্পদসমূহ মানুহে নগৰে। প্ৰকৃতিৰ বুকুত প্ৰাকৃতিক কাৰণতেই থোপ খাই থাকি নিজে নিজে গঢ় লৈ উঠে। মানুহে তাক আকাৰ দি বৰ্ধনত সহায় কৰে, কামত লগায় আৰু সংৰক্ষণ কৰে। ভাৰতৰ ভিতৰত প্ৰাকৃতিক সম্পদত চহকী কেইখনমান ৰাজ্য আছে, তাৰ ভিতৰত অসমখন অন্যতম। প্ৰায়বিধ প্ৰাকৃতিক সম্পদেই এই ৰাজ্যত বিৰাজমান। কিছুমান এতিয়াও অনাৱিষ্কৃত

0: হৈয়ে আছে। যিখিনি আৱিষ্কৃত হৈছে তাৰ পৰা স্বৰূপাৰ্থত আমি উপকৃত হ'ব পৰা নাই, কাৰণ তাক আমি ভালদৰে সংৰক্ষণ আৰু সংবৰ্ধন কৰিব পৰা নাই। যি নহওক, চৰকাৰ আৰু জনসাধাৰণে একত্ৰিত হৈ তাক চোৱা চিতা কৰিলে অৰ্থনৈতিকভাৱে আৰু বেছি টনকিয়াল কৰিব পৰা যাব আৰু কিছু পৰিমাণে নিবনুৱা সমস্যাও সমাধান হ'ব। অসমখন প্ৰাকৃতিক সম্পদত এখন চহকী দেশ। ইয়াৰ ভৌগোলিক অৱস্থিতি বৈচিত্ৰপূৰ্ণ। এই ৰাজ্য সমভূমি, মালভূমি, পৰ্বত, পাহাৰ, নদ নদী, উপত্যকা, খাল বিল, হাবি জংগল আদিৰে পৰিপূৰ্ণ। গৰ্ভত খনিজ তেল, কয়লা, লোৰ আকৰেৰে পৰিপূৰ্ণ হৈ আছে। গতিকে খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ, কৃষিজ সম্পদ আদিৰে অসমখন ভৰপূৰ, যাৰ বাবে যুগে যুগে যিকোনো কাৰণতেই নহওক বাহিৰৰ পৰা মানুহ আহি ইয়াত বসবাস কৰিবলৈ লৈছে। সন্ধিয়াৰ অষ্টগামী সূৰ্যৰ প্ৰতিবিম্ব যেতিয়া অসমৰ নৈৰ বুকুত পৰে তেতিয়া কি যে এক অপৰূপ ৰূপ ধাৰণ কৰে তাক কবিৰ ভাষাৰ বাদে আনে কোনোৱে সুন্দৰকৈ বৰ্ণনা কৰিব নোৱাৰে। সেয়ে কবিয়ে কৈ গৈছে,
1: ৰক্ত জবা ৰূপ ধৰি সান্ধ্য দিন মণি মাৰ যায় নৈৰ বুকুত।
0: অসমৰ চাৰিসীমা বাদ দি ইয়াৰ বুকুত থকা পাহাৰ, পৰ্বত, নদ নদী, ঘাঁহনি, বননি আদিত অনেক জীৱ জন্তু চৰাই চিৰিকটি স্বাধীনভাৱে বিচৰণ কৰি থাকে। ঘাঁ বননিৰ শ্যামল শোভা, বিলৰ বুকুৰ সৌন্দৰ্য, ভেদ পদুমৰ শোভা, মাছ কাছৰ বিহাৰ, জন্তু জানোৱাৰৰ অহা যোৱা, বনহৰিণীৰ নাচোন, মৌ মাখিৰ গুণগুণ, এই সকলোবোৰ প্ৰাকৃতিক সম্পদে অসমখনক উজ্বলাই ৰাখিছে। এইবোৰে যুগে যুগে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। প্ৰাকৃতিক সম্পদ বুলি কওঁতে সাধাৰণতে বনজাত, খনিজাত, জলজাত আৰু কৃষিজাত এইখিনিকেই জনা যায়। অসমখন যে খনিজ সম্পদত চহকী সেয়া সকলোৱে জানে। এই সম্পদ অসমৰ আটাইতকৈ মূল্যৱান সম্পদ। ইয়াত খাৰুৱা তেল, কয়লা, চূণ, বিভিন্ন মাটি, শিল, মমবাতি ইত্যাদি পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এনে এটা সময় আছিল যি সময়ত কেৱল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাৰত পোহৰাব লগা হৈছিল। অসমৰ সমগ্ৰ ভূগৰ্ভ খনিজ তেল আৰু কয়লাৰে পৰিপূৰ্ণ। সেয়েহে অসমৰ বিভিন্ন ঠাইত নতুন নতুন তেলৰ পুং আৱিষ্কৃত হৈ আছে। ডিগবৈ, নাহৰকটীয়া, ৰুদ্ৰসাগৰ, মৰাণ ইত্যাদি ঠাইত খনিজ তেলৰ পুং আছে। এই বহুমূলীয়া খনিজ তেলৰ পৰা কেৰাচিন তেল, ডিজেল, পেট্ৰল, মমবাতি, ৰন্ধন গেছ, কয়লা আদি উৎপাদিত হয়। এই তেল শোধন কৰিবলৈ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু অসমৰ বাহিৰতো শোধনাগাৰ স্থাপিত হৈছে। আকৌ নুমলীগড়তো নতুনকৈ শোধনাগাৰ স্থাপন কৰা হৈছে যাতে অসমৰ খাৰুৱা তেলৰ শোধন আৰু খৰতকীয়া হয়। দৈনন্দিন ব্যৱহৃত সামগ্ৰী উৎপাদন হোৱাৰ উপৰিও ইয়াত হাজাৰ হাজাৰ মানুহে নিযুক্তি লাভ কৰিছে। কিছু হ'লেও নিবনুৱা সমস্যা হ্ৰাস পাইছে আৰু অৰ্থনৈতিকভাৱে ৰাজ্যখনক ভালেখিনি আগবঢ়াই নিব পাৰিছে। বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান আদি ইয়াৰ আলম লৈ গঢ়ি উঠিছে। বঙাইগাঁৱত পেট্ৰকেমিকেল কমপ্লেক্স, দুলিয়াজানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কেন্দ্ৰ স্থাপিত হৈছে। মাৰ্ঘেৰিটা, টিপং, মাকুম, লিডু আদি অঞ্চলত কয়লাৰ খনি আছে। কয়লাৰ পৰা আলকাতৰা, নানাবিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰী তৈয়াৰ কৰা হয়। গাড়ী, মটৰ, যান বাহন, উদ্যোগ আদিত কয়লাৰ ব্যৱহাৰ মন কৰিবলগীয়া। এইবোৰৰ পৰা অসম অৰ্থনৈতিকভাৱেও বহুখিনি আগবাঢ়ি গৈছে। ইয়াৰ উপৰিও কোনো কোনো ঠাইত লৌৰ আকৰ, সোৱণশিৰি নৈৰ বালিত গোয়ালপাড়ার পাহাড়।

0: অঞ্চলত সোণৰ চেকুৰা পোৱা যায়। গুৱাহাটীৰ আশে পাশে তামৰ খনি, সোণশিল আদিৰো সন্ধান পোৱা গৈছে। বোকাজান চিমেণ্ট কাৰখানাই এক উল্লেখযোগ্য স্থান গ্ৰহণ কৰি আছে। মুঠৰ ওপৰত খনি সম্পদে দেশৰ অৰ্থনীতিত এক বুজন পৰিমাণৰ অৰিহণা যোগাই আছে আৰু ভৱিষ্যতলৈও থাকিব। এই সম্পদবোৰৰ পৰা আমি তেতিয়ালৈকে অৰ্থনৈতিকভাৱে উপকৃত হ'ব পাৰিম যেতিয়ালৈকে তাক আমি সংৰক্ষণ কৰি ৰাখিব পাৰিম। প্ৰাকৃতিক সম্পদৰ ৰক্ষণাবেক্ষণ বা সংৰক্ষণ আৰু উন্নয়নৰ বাবে চৰকাৰী প্ৰশাসনীয় বিভাগ যথেষ্ট শক্তিশালী হ'ব লাগিব। এই বনজ, খনিজ, কৃষিজ, জলজ সম্পদবোৰৰ সংৰক্ষণ তথা উন্নতিৰ অৰ্থে চৰকাৰী নাইবা বেচৰকাৰী অনুষ্ঠানবোৰে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা হাতত ল'ব লাগিব। এতিয়াও এইবোৰৰ প্ৰতিকাৰ কৰাৰ সময় আছে। অসমৰ উদ্যোগবোৰে সন্মুখীন হোৱা বাধা বিপত্তি আঁতৰ কৰি সজাগতা আনিব পাৰিলেহে ৰাইজ তথা অসমৰ স্বাৰ্থ ৰক্ষা পৰিব। আমি প্ৰতিজন নাগৰিকে অসম মাতৃৰ সম্পদবোৰ নিজৰ বুলি জ্ঞান কৰাৰ লগতে সেইবোৰৰ ৰক্ষণাবেক্ষণৰো যথেষ্ট যত্ন ল'ব লাগিব। গছ গছনি, জীৱ জন্তু আৰু খনিজ সম্পদৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিকৰণে অসমক আৰু বেছি চহকী আৰু উন্নতশীল কৰি তুলিব। অসমৰ এই প্ৰাকৃতিক সম্পদসমূহ উচিতভাৱে সংৰক্ষণ কৰিব আৰু কামত লগাব পাৰিলে ইয়াত প্ৰচুৰ পৰিমাণে উদ্যোগ গঢ়ি উঠিব। অসমৰ ভয়াবহ নিবনুৱা সমস্যা আৰু অশান্ত পৰিৱেশৰ মোকাবিলা কৰিবলৈ এই উদ্যোগসমূহেই মুখ্য ভূমিকা ল'ব পাৰিব। যিহেতু অসম প্ৰাকৃতিক সম্পদত চহকী, সেইবোৰ আহৰণ আৰু সদ্ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰো আগবাঢ়ি আহিব লাগিব। এই ক্ষেত্ৰত মূলধনৰ সহায়, যাতায়াত ব্যৱস্থাৰ উন্নয়ন আৰু থলুৱা লোকক কাৰিকৰী প্ৰশিক্ষণ দিয়াটো বাৰুকৈয়ে অপৰিহাৰ্য। সেয়ে আমি এই সম্পদসমূহ সংৰক্ষণ কৰি অসম তথা ভাৰতবৰ্ষক আৰ্থিকভাৱে টনকিয়াল কৰিব পাৰিম। এই সম্পদবোৰৰ উন্নতিকৰণেই আমাৰ উন্নতিৰ পথ মুকলি হ'ব।
1: ভাইটি ভণ্টিহঁত, ইমান পৰে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ এই শীৰ্ষক কথিকাটি শুনিলা। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছিল ৰঙিয়া প্ৰগতি হাইস্কুলৰ শিক্ষয়িত্ৰী ইৰা শৰ্মাই। তোমালোকক পাঠ কৰি শুনালে মামণি তালুকদাৰে। চোৰাত এইবাৰ শুনোৱা অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি সমবেত সংগীত।

লিজা নাথৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীতটি শুনিলা। এইবাৰ শুনোৱা এটি জ্যোতি সংগীত। গীতটি পৰিৱেশন কৰিছে ৰিমলী নাথে।

গোপীনাথৰ কণ্ঠৰ গীতটি শুনিলা। চোৰাৰ শেষত শুনাবলৈ লৈছো ভূপেন হাজৰিকা ৰচিত এটি গীত। গীতটি পৰিৱেশন কৰিছে বাৰ্বিলিনা নাথে।

বাৰবেলিনা নাথৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছো। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গুৱাহাটীত প্ৰথমবাৰৰ বাবে জাপান ভাৰত মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ভাৰত ভ্ৰমণলৈ আহিব। চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা চৌহদত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ কৰি এই বাতৰি যুগুতোৱাৰ পৰলৈ 4টা উইকেটৰ বিনিময়ত 446 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত গায়ত্ৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, শ্বেখ আব্দুল্লাহ আহমেদ আৰু আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু তিলক চন্দ্ৰ দাস, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ। নাটশালা।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া শুনক মুখ্য বাতৰি।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে কালি

0: কিবা বোলে আপোনাৰ নামত এক্সপ্ৰেছ চিঠি আছে, চহি দিব লাগে।
1: চাওঁ কাগজখন দে,
0: এইখন ইয়াতে কিবা 70 নম্বৰ এটা আছে বোলে, তাতে চহিটো দিব লাগে।
1: হ'ব ৰ, চিঠিখন দে। মই হয় সৰুজু, লৰালৰিকৈ ডাকঘৰতে বহু চিঠিখন লিখিছোঁ। মই কাইলৈ কলিকতাৰ পৰা ৰাওনা হ'ম আৰু অহা বুধবাৰে দুপৰীয়া মানে পামগৈ। মোৰ লগত এজনী ছোৱালী যাব, নাম সীতা। তেওঁ আমাৰ তাতে থাকিব, থকা মেলাৰ ব্যৱস্থা কৰিবা। আৰু এটা কথা, আমাৰ বাগিচাৰ পৰা ছমাইলমান দূৰত বুঢ়াবাৰী গাঁৱত সিৰাজ হাজৰিকা নামে এজন মুখীয়াল মানুহ আছে, তেওঁক এটা খবৰ দিয়াৰ ব্যৱস্থা কৰিবা। খবৰটো হৈছে অহা বুধবাৰে তেওঁ যাতে আমাৰ বাগিচালৈ আহে। ড্ৰাইভাৰক ক'বা সি জানে, আৰু নেলেখো গৈ পাই সকলো কথা হ'ম। মৰমেৰে তোমাৰ কন্দৰ্প।
2: ভদ্ৰেশ্বৰ, দেউতা আজি দুপৰীয়া পাবহি, লগত আলহী আহিব। আলহী কোঠাৰ বিছনা পাতিবোৰ ভালকৈ থ। আৰু শুন, ড্ৰাইভাৰক মাত, এতিয়া এঠাইত খবৰ এটা দি আহিবগৈ লাগে।
0: ক'ত বাইদেউ?
2: তোৰ দৰকাৰ নাই নহয়, ড্ৰাইভাৰক মাত।
0: ভাল বাইদেউ, মোৰ দৰকাৰ নাই, মাতিছো।
1: সীতা,

0: নাট্য অনুষ্ঠান আগবঢ়োৱা হৈছে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ নামৰ প্ৰখ্যাত গল্পটিৰ পূৰ্বে প্ৰচাৰিত অনাতাঁৰ নাট্যৰূপ। ৰূপায়ণত ফণী শৰ্মা, শৈল বৰুৱা, অৰুণিমা বৰুৱা, অনুশ্ৰী বেজবৰুৱা, মৃগেন ৰায় চৌধুৰী, দুৰ্গেশ্বৰ বৰঠাকুৰ, উপেন্দ্ৰজিৎ শৰ্মা, প্ৰসন্ন বৰা, নয়ন বৰুৱা, মীৰা দাস, বাণী চক্ৰৱৰ্তী, বীণা দাস আৰু শিশু শিল্পী জ্যোতি চৌধুৰী। প্ৰযোজনা ফণী তালুকদাৰ। চিৰাজ
1: কলিকতাৰ পৰা আহি পোৱাৰ দিনাই আবেলি কন্দৰ্পই তেওঁৰ বৈঠকখানাত সৰজু, সীতা আৰু বৃদ্ধ চিৰাজক বহুৱাই তেওঁৰ জীৱনৰ এটি কৰুণ গোপন অধ্যায়ৰ পাত লুটিয়ালে।
2: সৰজু, তোমাৰ পৰা মই এটা ইমান দিনে গোপন কৰি ৰাখিছোঁ, তেনেকৈ ভাল কৰিছো নে বেয়া কৰিছো মই ক'ব নোৱাৰোঁ, সেইবাবে তুমি মোক ক্ষমা কৰিবা বুলিয়ে মই আশা কৰিলোঁ। সীতাৰ জন্মকালৰ ইতি কাহিনী তুমি কিমান সহজভাৱে ল'ব পাৰা মই ক'ব নোৱাৰোঁ, কিন্তু ভৰসা দিয়া সৰজু, তুমি ধৈৰ্য ধৰি শুনিবা।
3: মোৰ জন্মকালৰ ইতি কাহিনী?
2: অঁ, তোমাৰ প্ৰকৃত পৰিচয়টো তুমি নাজানা?
3: মোৰ প্ৰকৃত পৰিচয় মই তেনেকুৱা।
2: তুমি কোন তাকে এতিয়া ক'ম সীতা, আজি মই যি কথা ক'ম তাৰ সাক্ষী মাথোন এই চিৰাজ হাজৰিকা, এই বৃদ্ধ মান্যবন্ত মানুহগৰাকী, যাৰ মহত্বৰ বাবে মই সদায় তেওঁৰ ওচৰত নতশিৰ হৈ থাকিম। আশা কৰোঁ আজিৰ বৰ্ণনা শেষ হ'লে তোমালোকেও তেখেতৰ মন বুজিব পাৰিবা আৰু শ্ৰদ্ধা জনাবা।
4: নাই নাই কোৱা, নাপায় নহয়, তেনেকৈ কিয় কোৱা, মই কিটো কৰিছোঁ আৰু সকলো তেখেত আলাই কৰিছে, উপা সকলো আলাই কৰিছে।
2: প্ৰায় 20 বছৰৰ আগৰ কথা, মই তেতিয়া কলিকতা কলেজত পঢ়োঁ, আয়ে পৰীক্ষা দি সেইবাৰ আমাৰ বাগিচাৰ ঘৰলৈ গৈছোঁ। মোৰ জীৱনত আৱিৰ্ভাৱ হ'ল এগৰাকী নাৰী, এজনী অতি সহজ সৰল কোমলমতীয়া ছোৱালী। সাবিত্ৰী, তোমাৰ খোপাত সেইবাৰ কি ফুল? ক'ত পালা?
5: আমাৰ ফুলনিতে আছে।
2: সাবিত্ৰী, ফুল ময়ো বৰ ভাল পাওঁ, কপৌ আৰু গোলাপ, সময় পালে দুই এপাহ মোলৈ আনিবাচোন, মোৰ কোটৰ বাটনহোলত লগাই থওঁ।
5: এতিয়া আনি দিওঁ নেকি?
2: এতিয়াই? নাই নাই নালাগে, ৰ'বচোন ৰ'বা।
5: কি
2: বাৰু সাবিত্ৰী, তোমাৰ খোপাত থকা কপৌ পৰা দিবা?
5: এইবাৰ তিনি লেৰেলি গৈছে আৰু মোৰ খোপাৰ তেল লাগি আছে নহয়।
2: তোমাৰ চুলিৰ গোন্ধটো মোৰ বৰ ভাল লাগে সাবিত্ৰী, সেইকাৰণে মোক ফুলপাহ লাগে, আৰু ফুলপাহত লাগি থকা তোমাৰ চুলিৰ গোন্ধকণ মোক লাগে সাবিত্ৰী। সাবিত্ৰী দিয়া, কি ভাবিছা সাবিত্ৰী? নাই নাই, কোটত লগাব নালাগে, চাওঁ এইপিনে চাওঁ, মোৰ হাতত দিয়াচোন, দিয়া সাবিত্ৰী। সাবিত্ৰী, তোমাৰ আঙুলিকেইটা ইমান
6: সাবিত্ৰী, তই পাকঘৰলৈ যাচোন, গাখীৰখিনি জুইৰ ওপৰত তুলি থৈ আহিছোঁ, গৰম হ'লে বাপুৰ কাৰণে ৰৈ আহিবি দেই, যা।
2: মা, মই এতিয়া গাখীৰ নাখাওঁ।
6: এতিয়া নাখাওঁ বাৰু, পিছত খাবি, যা সাবিত্ৰী, কি চাই আছ? বাপু, তোৰ পৰীক্ষাৰ খবৰ কেতিয়া ওলাব?
2: আৰু এমাহমান আছে, কিয়?
6: তইচোন এইকেইদিন গুৱাহাটী মোমায়ৰ তাতে থাকিবগৈ পাৰ।
2: নহয় মা, বাগিচাত দীঘলীয়াকৈ বহুত দিন মই থকাই নাই, আৰু অলপ দিন মই ইয়াতে থাকিম মা।
6: নহয়, মোমায়েহঁতে কৈ থাকে বৰকৈ, সেয়েহে মই কৈছোঁ, পিছে তোৰ ইচ্ছা আৰু। হেৰি নহয়, শুন বাপু, কথা এটা কওঁ, হেৰি আমাৰ ঘৰলৈ সাবিত্ৰীহঁত কেনেকৈ আহিল জানো নাজানো, তোক মই চিঠিত অলপকৈ লিখিছিলোঁ।
2: অঁ লিখিছিলে, আৰু ইয়ালৈ আহিওতো কিছু জানিছোঁ মই।
6: সাবিত্ৰীৰ মাকজনী এনে ভাল মানুহ বুজিছ, বেছি গিৰিয়েকটো অকালতে ঢুকাই থাকিলি, চাৰিমাহমান হ'ল ঢুকাবৰ, যোৰহাটৰ ওচৰৰ বাগিচা এখনৰ মহৰি আছিল গিৰিয়েক,

0: এক ঢুকা বৰা পৰা মাক জীয়েকৰ দুখে কোলাই পাছে নোহোৱা হৈছে। এদিন আহি মোৰ ওচৰ ওলালহি, যাতকৈ আমাতকৈ অলপ তলৰ হ'লেও দেউতাক কৈ মেলি মই তাইক ৰাখিলোঁ। আমাৰ ইয়াতে সেই ঢেঁকীখালৰ কাষৰ কোঠাটো আছে নহয়, তাতে থাকিবলৈ দিলোঁ। ঘৰখনৰ সকলো লাচনী পাচনি কাম মাক আৰু জীয়েকে দুয়ো লগ লাগি কৰে। পিছে সাবিত্ৰীজনীহে উঠোন হৈ আহিল। সিহঁতৰ জাতে কোলে ল'ৰা এটা পালে গতাই দিবলৈ পাৰিলে ভাল হ'ব আৰু।
1: মা, জাত কোলৰ কথা আজিকালি আৰু ধৰিব নাপায় নহয়, চোৱা যুগ সলনি হৈছে।
0: সেইবুলি আৰু সমাজ এখনটো ওলাই কৰিব নোৱাৰিনে?
1: সমাজ ওলাই কৰিব নালাগে নহয়, সমাজক নতুন সাজত সজাব লাগিব আমি। চোৱা, যুগৰ গতিৰ লগত সমন্বয় ৰক্ষা কৰি সমাজত নতুন আদৰ্শৰ নতুন নীতিৰ সূচনা কৰিব লাগিব।
0: বোপা ককাহঁতে যি শিকালে তাকটো আৰু আমি ওলাই কৰিব নোৱাৰো নহয়।
1: কিন্তু এতিয়া সময় আহিছে মা, তোমালোকে আমাৰ পৰা শিকিব লাগিব। আমাৰ পৰা মানে তোমাৰ বাপুহঁতৰ পৰা, এই কন্দৰ্পহঁতৰ পৰা।
0: থ থ দে, আৰু এতিয়া মই তোৰ পৰা শিকিম। অ' সাবিত্ৰী, তই দেখোন গাখীৰ লৈ আহিলি, বাপুৱে পিছে পিছতহে খাব।
2: সদায় দেখোন এই সময়তে খায়, আজি আকৌ কিহৰ দুখতো পিছত খাব।
1: আনিলে যদি খাম বাৰু। থোৱা সাবিত্ৰী, চাওঁ সেই পানীঘটি দিয়াচোন।
0: সাবিত্ৰী, গাখীৰখিনি থৈ বলচোন তই, হেৰি গোঁসাই ঘৰৰ খৰাহীটো উলিয়াই লগে।
3: অঁ সাবিত্ৰী, শুনচোন।
2: কি জেঠাইদেউ?
0: সেই বাপুৰ কথা কামবোৰ আজিৰ পৰা তই কৰিব নালাগে, বুজিছ? ভদ্ৰেশ্বৰে কৰিব।
3: বাপু, হেৰি নহয়, গামোচাখন তোৰ চকীতে থৈ আহিছোঁ।
4: বাৰু।
0: আহ সাবিত্ৰী।

0: মা মা
1: কিয় বাপু
2: মা এটা কথা নহয়
1: কি হল
2: চোৱা মা পৰহিলৈ কলিকতালৈ যাম যেতিয়া কাইলৈ আমি এটা বিলাক পিকনিক খাই আহোগৈ বোলে
1: যাব পাৰিম কিনো কথা পিছে সেই নহয় পৰহিলৈ ৰাতি হেতু ট্ৰেইনৰ সময় হ'ব পিছে কলৈ যাবি পিকনিক খাবলৈ
2: কেলৈ নামৰূপলৈকে যাম
1: ভালেখিনি দূৰ হ'ব পাৰ
2: এহ 25 মাইলহে হ'ব এঘণ্টাৰ বাট নহয় দেখোন
1: বাৰু যাম তেনে পিছে আমাৰ গাড়ীত জানো এটাবিলাক এবাৰতে ধৰিব আৰু মই গ'লে আকৌ শইকীয়ানী হাজৰিকানীকো নিব নিব লাগিব নহয়
2: বাৰু তুমি চিন্তা কৰিব নালাগে মা এই সোণাতলী বাগিচাৰ মেনেজাৰৰ গাড়ীখন মই খবৰ কৰোঁ নাপালে আমাৰখনতে দুবাৰকৈ যাম হে
1: আৰু হ'ব দে মই দেউতাক কওঁগৈ বাৰু

0: বাপুটি কাহী বাতি হেতা খৰাইবোৰ সব ঠিক কৰি লোৱাচোন। আৰু হেৰি নহয় ভদ্ৰেশ্বৰক কোৱা বাপুটি আ বাপুটি শুনিছা নহয় তুমি কাহী বাতি খৰাইবোৰ সব ঠিক কৰি লোৱা আৰু ভদ্ৰেশ্বৰক কোৱা হেৰি নিজৰ পানীৰে সেইবোৰ ভালকে ধুই ল পিছে গাড়ী এখনেই হ'ল তোমালোক পিছৰ বাৰ যাবা বাৰু বাপু তোৰ বৰশী বোৱা এয়াই আৰু আমাৰ যাব হ'ল নহয়
1: তোমালোক যোৱা নাই মা মই পিছৰ ট্ৰিপত যাম অঁ হেৰি নহয় তোমালোকে গাড়ীখন গৈয়ে পঠিয়াই দিবাগৈ মই আকৌ যাওঁতে পেহাহঁতৰ তাত সময় মাত লগাই যাম
0: হেৰ ভদ্ৰেশ্বৰ
2: কি কৈছা
0: সাবিত্ৰী কলে গ'লো
2: জানো হয় লক্ষ্মণীৰ লগত নিজৰা সিফালে খাই পাহাৰ বগাই ফুৰা দেখিছিল অথনি
0: মইনো এতিয়া কেনেকৈ যাওঁ তাই কেৰি হেৰিনো হয় কেনি আপোনালোক যাওক মই পিছত যাম বাৰু
3: এই নালাগে নালাগে আপুনি আমাৰ লগতে আহক আপুনি নগ'লে আকৌ আমাৰ ৰখেই নোলায় নহয়
0: নহয় মানে এই সাবিত্ৰী
3: অন্দৰ্প ভূপাল আছে নহয় লক্ষ্মণীও আছে পিছৰ বাৰ যাব দিয়ক তাই আহক আহক পাই
0: কথাটো

0: সাত বাজিলে, ৰাতি হ'ল। বাবুটি, জুকুৰাত খৰি কিছুমান জাপি দিয়াচোন।
1: এতিয়া কি হ'ব বাপু কাইদেউ, মইতো এতিয়াও নাহিল যে।
0: ভয় লাগিছে নেকি সাবিত্ৰী? কিন্তু মই আছো নহয়, একো চিন্তা নকৰিবা।
2: সেইটো
0: দেখোন মানুহ,
3: মই আছো ড্ৰাইভাৰ।
0: ড্ৰাইভাৰ খালো

0: গাড়ি কি হল?
1: গাড়ি পাংচার হৈছে।
0: পাংচার কোন হৈছে?
1: এই ইয়াৰ পৰা দুমাইলমান দূৰত।
0: দুমাইল দূৰত কি হ'ব এতিয়া? কি হ'ব
1: মানে মই একো ভাবি পোৱা নাই চুত চাহ, আৰু শুনিছোঁ সিফালে হাতী ওলাইছে।
0: হাতী ওলাইছে বাৰু ড্ৰাইভাৰ, ট্ৰাংক ৰোডলৈ ইয়াৰ পৰা কিমান দূৰ হ'ব?
1: 18 মাইলমান হ'ব চুত চাহ।
0: মাইল হয়। আচ্ছা এই বাটত পাই অহা ফৰেষ্ট কেম্পটো ইয়াৰ পৰা কিমান দূৰ?
1: 1 মাইলমান হ'ব যেন পাইছোঁ।
0: বাৰু তাত কোনোবা আছে নেকি?
1: মই খবৰ লৈছিলোঁ, কোনো নাই, মানে সেই চকীদাৰটোৱে আছে চুত চাহ
0: অকল। তেন্তে সদ্যহতে তালৈকে বোলা বুজিছা, আজি ৰাতি কিজানি তাতে থাকিব লাগিব। এইটো যে ভয়ত একে পেপু লাগি আছে, বস্তু হাতে পাতে লগ আৰু এই জোৰ এটা জ্বলাই লওঁ যা।
2: কিন্তু
0: সাৱিত্ৰী আহ, ভয় নকৰিবা সাৱিত্ৰী আহ।

0: সাবিত্রী, সাবিত্রী কি হয়েছে তোমার? চাও মুখখন লুকাই বহি আছা, দেখুন কি হয়েছে না তোমার? তুমি তুমি কান্দিছা কিয় সাবিত্রী? হয়েছে কি তোমার?
1: এইবোৰ কি হল বাবু ককা?
0: মানে মানে সাবিত্রী,
1: তুমি মোক ইমান মৰম কিয় কৰিছা? মই কেনেকৈ সহিম ইমান মৰম?
0: কিন্তু সাবিত্রী, মোৰ এই দুদিনৰ মৰমতে, এনিশাৰ এক বিন্দু মৰমতে শংকা কৰিলে কেনেকৈ হ'ব? মই যে তোমাক গোটেই জীৱন আৰু বহুতো জীৱন ধৰি মৰম কৰিবলৈ সাজু হৈছো,
1: কিন্তু তুমি হলা আকাশৰ জোন, মই মাটিৰ বাওনা বাপু ককাইদেউ, মই তোমাক কেনেকৈ ঢুকি পাম?
0: তুমি মোক ঢুকি পাব নালাগে নহয় সাবিত্রী, মই তোমাক তুলি নিম আকাশৰ বুকুলৈ।
1: নহ'লে খুব ভয় লাগিছে বাপু ককাইদেউ।
0: ভয় কিয় সাবিত্রী?
1: কাইদেউ তুমি কলিকতালৈ গুচি যাবা, মোক তুমি পাহৰি যাবা। মোৰ দৰে এজনী সামান্য ছোৱালীক পাহৰিবলৈ তোমাৰ কিমান সময় লাগিব বাপু বাইদেউ? মোৰ তেতিয়া কি হ'ব?
0: নাই নাই সাবিত্রী, মই তোমাক কেতিয়াও নাপাহৰো। আজি নিশা এই নামৰূপৰ অটব্য হাবিৰ মাজত জীৱনৰ এটা শ্ৰেষ্ঠতম সম্পদ লাভ কৰিলোঁ, সেই যে সমৰ অক্ষয়, মই তাক কেনেকৈ পাহৰিম সাবিত্রী? চোৱা সাবিত্রী, বাহিৰত হোৱা জোন ওলাইছে, কৃষ্ণা দশমীৰ জোনাক, ৰবা সেইখন মই খুলি দিওঁ, জোনাকবোৰ সমক, কথাটো পোহৰ হওক।
1: নালাগে নালাগে বাপু ককাইদেউ, খিৰিকী নুখুলিবা, আজি নিশাটো এন্ধাৰতে শেষ হ'বলৈ দিয়া।
0: সেই নিশাটোৱেই নহয়, সাবিত্ৰীয়ে জীৱনৰ বাকী দিনকেইটাও শেষ কৰিব লগা হ'ল আন্ধাৰতে। সৰজু, মই বুজিছোঁ মোৰ কথা শুনি তোমাৰ মনত কেনে প্ৰতিক্ৰিয়া হ'ব পাৰে, তথাপি মই অনুৰোধ কৰিছোঁ তুমি যেন শেষলৈকে কথাবোৰ শুনি যোৱা।
1: কওক, শুনিছোঁ।
0: মই কলিকতালৈ আকৌ আহিলোঁ, কলেজৰ তৃতীয় বাৰ্ষিকত ভৰ্তি হ'লোঁ। তাৰ চাৰি মাহৰ পিছত মাৰ পৰা মই এখন চিঠি পালোঁ।
1: মৰমৰ বাপু, কেইদিনমান তোৰ পৰা চিঠি পত্ৰ নাপাই চিন্তিত আছোঁ, আশা কৰোঁ কুশলে আছ। অতি দুখৰ খবৰ এটা তোলৈ নিদিওঁ বুলি দিবলৈ ওলাইছোঁ। আজি পাঁচদিন হ'ল সাবিত্রী পানীত পৰি আত্মঘাতী হৈছে। আজি কেইদিনমান আগতে ল'ৰা এটা পাই তাৰ বিয়াৰ ঠিক কৰিছিলোঁ। অহা সপ্তাহতে বিয়াখন পতাৰ কথা আছিল, কিন্তু কি হ'ব, কোনোবা জন্মৰ কিবা পাপ আছিল, তাইৰ দেহাটো বিচাৰি পোৱা নগ'ল। চেচানৰ কাষত তাইৰ ভৰি চেণ্ডেলযোৰ পৰি আছিল, খবৰটো সেয়ে আৰু নিলিখো।
0: মৰম আশীৰ্বাদ ল'বি, ইতি তোৰ মাৰ। সাবিত্ৰীৰ স্মৃতিক এটুকুৰা জ্বলন্ত অঙঠাৰ দৰে বুকুত লৈ আৰু আঠোটা বছৰ অতিবাহিত কৰিলোঁ। ইতিমধ্যে আইন পৰীক্ষাও মই পাছ কৰিলোঁ। বাগিচাৰ দায়িত্ব আনৰ হাতত দি এনেই সময় কটাবৰ বাবে ওকালতি আৰম্ভ কৰিলোঁ। এদিন জিলাৰ পৰা ছমাইলমান দূৰত বৰুৱাবাৰী গাঁৱত এটা মকদ্দমাৰ স্থানীয় তদন্ত সম্পৰ্কে হাকিম ওলাল, লগত মোকো ল'লে। আমাৰ কাম সোনকালে শেষ হয়, হাকিম আন এঠাইত কিবা এটা অনুসন্ধানৰ কাৰণে গ'ল।

0: আৰু মই আহিলোঁ সেই গাঁৱৰে এগৰাকী সম্ভ্ৰান্ত লোক সৌ চিৰাজুদ্দিন হাজৰিকাৰ তালৈ।
1: উকিল ৰূপা দেখোন, উকিল ৰূপা আহক আহক আহক। আজি সেই আমাৰ হাকিমো আহিছে বুলি শুনিছিলো নহয়।
0: হয় আহিছে।
1: মই আকৌ সেই গাটো তিয়াই তেখেতক দেখা কৰিবলৈ যাম বুলিয়ে ভাবিছিলো। আহক আহক আহক। এইকেইটা ৰ'ব ৰ'বচোন, চুৰিখন কিমান ভাগ্যৰ কথা, কিমান ভাগ্যৰ কথা। হেল্ল' এ নূৰ, অ নূৰ, সীতা, অ সীতা, হয় তামোল কটা আছে, হ'বলে বটাটো লৈ আছোন। অ বাৰু হেৰি বোপা, আপুনি বহকচোন, মই হাউত কৰি খাই পানী চলোঁ গাত ঢালিটো আহোঁতে।
0: ভাল ভাল ভাল।
1: হেল্ল' সীতা, অ সীতা, সীতা
2: আতাজন, তামোল আনিছোঁ, চোন হ'লে লগোৱা নাই, মোৰ আঙুলিৰে ভুৰুকাটো ঢুকিয়ে নাপাওঁ, অ আতাজন দেখোন নাই।
0: তোমাৰ আতাজান গা ধুবলৈ গৈছে, চাওঁ দিয়া তামোল দিয়ে, চোন বাৰু মই লগাই লওঁ, হা চাওঁ দিয়া।
2: চাওকচোন বাৰু আটাজন কি মানুহ, চোনৰ সৰু টেমি এটা আনিবলৈ কৈছো, ভৰুকাটোত মোৰ আঙুলিটোৰে ঢুকিয়ে নাপায়
0: নেকি, চাওঁ চাওঁ। এহ তোমাৰ ইমান এধানমানি আঙুলিটো, তই ক'ত ঢুকি পাবা তুমি, হা চাওঁ বাৰু, এইপিনে আহাচোন, আহ মই কথা এটা সোধো তোমাক, বাৰু বহা বহা, ইয়াতে বহাচোন, মোৰ কোলাতে বহা আকৌ, চাওঁ।
2: মোৰ লাজ লাগে পাই, মই আটাজনৰ কোলাতেহে বহোঁ, আনৰ কোলাত নবহোঁ।
0: মোৰ কোলাত নবহিলে মই বেয়া পাম কিন্তু, তোমাক নামাতো আৰু দেই।
2: ইছ কি যে কেঁচুৱা পাই, অকণমান কথাতে বেয়া পাই, বাৰু বহিছোঁ
0: বহা। বাৰু মাজনী, তোমাৰ কি নাম?
2: মোৰ নাম, নাম নূৰ, কিন্তু আচল নাম সীতা।
0: সীতা, উৱা ইমান ধুনীয়া নাম, চাওঁ চাওঁ ৰ'বাচোন, চাওঁ
2: মোৰ মুখলৈ চাই আছা, কিয় কি চাইছা?
0: কি চাইছো? তোমাৰ এয়া চকু, এয়া মুখ, ওঠ, ঠুঁটৰি, এইবিলাককে চাইছো, ইমান ধুনীয়া।
2: মোৰ মা খুব ধুনীয়া আছিল নহয়, আটাজনে কৈছে মোৰ চকু, ওঠ, ঠুঁটৰি আটাইবিলাকে ন একেবাৰে মাৰ দৰে।
0: তোমাৰ মাৰ দৰে?
1: আৰু আৰু সীতা, অ সীতা, এই তামোল চালি দিল, এ দেখিছানে বাৰু, দেখিছানে তাই একেবাৰে গৈ পেলাই উকিল বা খোলাত উঠিল, নাম নাম নাম, বোপাৰ কাপোৰ কানিবিলাক কৰবালে ধূলি মাকতি লাগিব।
0: নাই নাই বহক দিয়ক হাজৰিকা, একো নহয়, বহা মহাজনী। হাজৰিকা, এইটি আপোনাৰ ছোৱালী নহয়?
1: অ ছোৱালী, ছোৱালী মানে কিয়ে উকিল বোপা, এইটি আউলাৰ দান, মোৰ নাতি,
0: মানে আপোনাৰ
1: মোৰ কন্যাৰ ছোৱালী, অৱশ্যে সেই কন্যাও তেখেত আল্লাৰ দান।
0: অহ হাজৰিকা, সকলো ল'ৰা ছোৱালীহেতো ঈশ্বৰৰ দান, কিন্তু আপোনাৰ এই ছোৱালীটোৰ ক্ষেত্ৰত মাক জীয়েকক বিশেষকৈ তেনে বোলাৰ কাৰণ কি?
1: সেইবিলাক বহুত কথা উকিল পা, তথাপিও যদি এদিন এটি দেৱকন্যাক আল্লাই মোৰ ওচৰলৈ মোৰ আশ্ৰয় ল'বৰ কাৰণে পঠিয়াইছিল, সেই দেৱকন্যাৰ গৰ্ভতেই নূৰৰ জন্ম, নূৰৰ মা আচলতে মোৰ কন্যা নহয়।
0: হাজৰিকা, কোন কোন তেওঁ, কাৰ কথা কৈছে হাজৰিকা আপুনি?
1: এইবিলাক বহুত কথা, বহুত কথা উকিলোপা, চাওঁ আৰু নূৰ, এটা ভিতৰলৈ যাচোন, নাই ভিতৰলৈ যা, সেই ইছমাইলৰ লগত ভূপালে চাহ টোপা কৰাত ইছমাইলৰ লগত লাগি যোৱা, যোৱা মানুহজনী যোৱা, অঁ ভিতৰলৈ যোৱা।
2: বাৰু
0: নাই নাই, আকৌ আহিবা তুমি দেই, যোৱা।
1: আজি প্ৰায় 8 বছৰ আগৰ কথা, মছজিদত নামাজ পঢ়ি বাটতে আহোঁতে কিনকিনে বৰষুণ দিলে, সেই ডেকা চুবুৰী নামঘৰৰ বাট চোৰাতে সোমাই চোৰাৰ উৰুখা ছালখন লৈ চাই ভাবি আছিলোঁ, গোসাঁই প্ৰভুকৈ বাট চোৰাটো ছালখন টিঙৰে ভৰাই ল'ব লাগিব, টিঙৰ খৰচটো যদি লাগে মই নিজেই দিম।

0: বেজিটোৱে কাম কৰিছে, অলপ পিছতে চেতন পাব
1: বাচিব বাচিব ডাক্তৰ, এনেহেন দীপলিপ কন্যা দি আহি দেখি।
0: এটা কথা সিৰাজ, ছোৱালীটিৰ গৰ্ভত সন্তান।
1: সন্তান? হিয়ালা, কিহৰ দুখত, কিহৰ দুখত ছোৱালীটিৰ।
0: বাৰু মই এতিয়া যাওঁ, এঘণ্টামান পিছত আকৌ আহিম, ডিস্পেঞ্চাৰীখন খুলি থৈ আহোঁ বুজিছা। তোমালোকে এই ভৰিকেইটা শিকি থাকা আৰু সংজ্ঞা আহিলে এই পালি ধৰক খুৱাই দিবা।
1: বাৰু ভাল ভাল ভাল ডাক্তৰ ভাল। হেৰু হেৰু ইছমাইল, এই ইছমাইল বৌতি এটা কহে, এই গাখীৰ বেকাই লৈ আহিবলৈ ক, ছোৱালীয়ে চকু মেলিছে। হেৰু বেকান বেকান বেকান লিয়া লিয়া, ছোৱালীয়ে চকু মেলিছে, ছোৱালীয়ে চকু মেলিছে। আই চাম, একো ভয় নাই নহয় তোমাৰ, একো ভয় নাই, একো ভয় নাই, আমি তোমাৰ এই অতি আপোন মানুহ। চাওঁ চাওঁ চাওঁ আয়ো, এইখন গাখীৰ, এইখন গাখীৰ খোৱাচোন। চাওঁ চাওঁ চাওঁ, মুখখন অকণমান মেলা, লাহে লাহে মেলাচোন। এইখন এইখন খোৱা আয়ো, এইখন খোৱা। এই ইছমাইল, তই আকৌ বেবা লাগি পেলাই তাত কি চাই আছ, ভৰি দুখন সেইখিনি নাথাক কিয়? ইউ এটা
2: বৰ নিৰাশ।
1: নিৰাশ্ৰয়, কিন্তু এতিয়া তুমি নিৰাশ্ৰয় নহয় নহয় মাজনী, এতিয়া মই আছো, ইছমাইল আছে, ইছমাইলৰ বৌতিয়েক আছে, আৰু বাহিৰতো সেইবিলাক আমাৰ গাঁৱৰ মানুহবিলাক সকলো ৰৈ আছে নহয়, এতিয়া আৰু তুমি এই নিৰাশ্ৰয় নোহোৱা নহয়। আইটি অতবোৰ মানুহৰ মাজত তুমি কেনেকৈ নিৰাশ্ৰয় হ'বা? তুমি ভাল হৈ উঠাচোন, ভাল হৈ উঠাই, ভাল হৈ উঠা, ভাল হৈ উঠা।

0: সিরাজ কাই ঘর আছে নে?
1: ও আছে। কোন ও আমার গাঁও পুরা দেখুন, বহা বহা বহা ভাইজান, বহা বহা বহা বহা। পিছে কি সকামত বা আহিলা ভাইজান?
0: এনে এপাক মারিলো আৰু। ও ভাল কথা, এ তোমাৰ তাত কোবাৰ ছোৱালী এজনী আছে?
1: এজনী ছোৱালীনো কোবাৰ থাকিব ভাইজান, আল্লাহ পঠিয়াইছে, আহিছে, মোৰ নচিবত তাইক আশ্ৰয় দিয়াৰ ফৰমান হৈছে, আশ্ৰয় দিছে। ক'ত আৰু ছোৱালী আহিব ভাইজান?
0: শুনিছো ছোৱালীটিৰ গাত অকমান চেকাও আছে।
1: চি চি চি চি চি গাঁওবুঢ়া, নাপায় নহয়, নাপায়, তেনেকে ক'ব নাপায় নহয়। আমাৰ সমাজত চকুত তাইৰ গাত চেকা থাকিব পাৰে, কিন্তু খোদাৰ চকুত ছোৱালীটিৰ একেবাৰে নিষ্পাপ ভাইজান, একেবাৰে নিষ্পাপ।
0: জানো, ক'ব নোৱাৰো দেও, এইবোৰ কি চপাইছা? আকৌ ফুৰিছো ছোৱালীজনী বোলে হিন্দু ছোৱালী, এতিয়া সেই তোমাৰ ঘৰত হিন্দু ছোৱালী এৰা এই চোৱা চাতি বুলি কথাবোৰতো আছে নহয়
1: গাঁওবুঢ়া।
0: হে,
1: মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে, সেই গাঁওবুঢ়া, মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে। খোদাৰ ঘৰৰ ছোৱালী, মানুহে সজা ধৰ্ম, মানুহে সজা সমাজৰ নীতি চোৱাই সাবিত্ৰীক নচোৱাই হে গাঁওবুঢ়া। গাঁওবুঢ়া দুকুৰি দেৱনা খচকিলোহে, জ্ঞান বিশ্বাসত জীৱনত কোনো গুণা মই কাহানী কৰা নাই গাঁওবুঢ়া। মোৰ দেহ মন সকলো পবিত্ৰ, মোৰ এই পূজাৰ তলৰ মাটিত সাবিত্ৰীয়ে ভৰি দিলে চোৱা নাযায় গাঁওবুঢ়া, চোৱা নাযায়।
0: জানো
2: পিতা।
1: অ সাবিত্ৰী আইজনী, কি
2: মই সকলো কথা শুনি আছো গাঁওবুঢ়া, মই হিন্দু ছোৱালী সঁচা কথা, কিন্তু হিন্দু মুছলমানৰ মাজত পাৰ্থক্য ঈশ্বৰে কৰা নাই, তেওঁ সকলোৰে জন্মদাতা, মানুহেহে মানুহৰ পাৰ্থক্য সৃষ্টি কৰিছে। পিতা, গাঁওবুঢ়াৰ দৰে মানুহৰ কথাত আপুনি বেজাৰ নাপাব
1: পিতা। তাই মই নতুনকৈ জন্ম দিছো হে গাঁওবুঢ়া, মই তাইক নতুনকৈ জন্ম দিছো, তাই মই পিতাক, বুজা গাঁওবুঢ়া, তাই মই পিতাক।

0: লাগে পিতা, আপুনি মোৰ কাৰণে বহুত কৰিলে পিতা। মোৰ সময় ওচৰ চাপি আহিছে
1: আইজনী,
0: ছোৱালীটিৰ ভাল আপোনাৰ ওপৰতে থাকিল। তাই ডাঙৰ হ'লে বা তাইৰ বাপেকক যদি আপুনি কেতিয়াবা লগ পায় তেতিয়া তেওঁ সুধিহে আপুনি তাইক মুছলমান কৰিব পিতা। আৰু আৰু যদি আপুনি মোক স্বামীক কেতিয়াবা লগ পায় ক'ব তেখেতৰ চৰণ চিন্তা কৰিলে মই মৰিবলৈ সাহ পাইছোঁ। আৰু পিতা,
1: আইজনী তুমি সেইবোৰ চিন্তা কৰিব নালাগে, অকণমান টোপনি যাবলৈ চেষ্টা কৰিব লাগে। এতিয়া এৰা অকণমান টোপনি যাবলৈ চেষ্টা কৰিব লাগে।
0: মই একেবাৰে টোপনি যাম পিতা। ছোৱালীটিৰ নামটো আপুনি নূৰ দিছে, মই সীতা থলো। তাইক সীতা বুলি মাতিব ক'ত? তাই ক'ত?
1: আইৰাৰ লগত সেইটো কথাতে আছে। তোমাৰ জ্বৰ ভাল হ'লে মই ওচৰলৈ লৈ আহিম। মাজনী, তুমি এতিয়া অকণমান শুই থাকিবলৈ চেষ্টা কৰাচোন, শুব লাগে, শুলেহে ঠিক হ'ব।
0: তাই ক'ত? সীতা ক'ত? সীতা ক'ত?
2: চিৰাজ কাই
1: ডাক্তৰ,
2: আৰু লাভ নাই,
1: তেন্তে
2: মই সকলো চেষ্টা কৰিলোঁ। নাবাজে
1: নাবাজে ডাক্তৰ, ডাক্তৰ আপুনি আপুনি বচাব, আপুনি সাৱিত্ৰীক বচাব নোৱাৰিলে নাবাজে সাৱিত্ৰী।

0: তাই বিয়া বাৰু সময় হ'ব দুদিন পিছত। সেয়ে মই ভাবিলোঁ আৰু দেৰি কৰিব নোৱাৰি। সৰুজু, এয়া এয়ে সেই সীতা সৰুজু।
1: খুৰাদেউ, তুমি কিমান মহান।
0: সীতা, মই মহান হওঁ নে নহওঁ মই ক'ব নোৱাৰোঁ, কিন্তু যাৰ মহত্বৰ তুলনা আমাৰ সৈতে নহয় সেইজন মহান মান্যৱৰ পুৰুষ হ'ল সৌ আমাৰ হাজৰিকা, সৌ তোৰ আটা জান সীতা।
1: আটা জান
2: সীতা, সীতা আইজনী।
1: আগৰ জনমতো তুমি মোৰ আটা জান আছিলা, আৰু সকলো জনমতে তুমি মোৰ আটা জান হৈয়ে থাকিবা দেই।
2: জনমে জনমে মই তোৰ আটা জান হৈ থাকিম আইজনী। তই আৰু সেই ভৰসা মোৰ পৰা নতুনকৈ বিচাৰিব নালাগে নহয়। এতিয়া সেই তই ভৰসালো পাব লাগিব সৌ আইদেউৰ পৰাহে। জনমে মৰণে তই এতিয়া সেই আইদেউৰ লগতহে সম্বন্ধ পাতিব লাগিব।
1: অসম্ভৱ।
2: কি অসম্ভৱ আইদেউ?
0: সৰুজু,
3: কি প্ৰয়োজন আছিল আপোনাৰ জীৱনৰ কুৎসিত কাহিনীবোৰ মোক ক'ব?
0: সৰুজু, তুমি এইবোৰ কি কৈছা?
3: সীতাকে ঘৰ স্থান দিবলৈ
1: মই তেনে এতিয়া কলৈ যাম? খুৰাদেউ, আটা যেন তোমালোকে তোমালোকে মনে মনে আছা কিয়? আটা যেন
2: আইদেউ, সীতাক আপুনি আশ্ৰয় দিলে কোনে দিব আইদেউ?
3: অসম্ভৱ। চাকৰণী গৰ্ভত জন্ম মুছলমানৰ ঘৰত ডাঙৰ হোৱা ছোৱালী এজনী মোৰ ঘৰত মই কেতিয়া ৰাখিব? খুৰিদেউ, কেতিয়াও ৰাখিব নোৱাৰো।
1: খুৰিদেউ,
3: চুপ না তুমি মোক খুৰিদেউ বুলি কোনে কৈছে? তোক মই তোৰ খুৰিদেউ বুলি? ওলাই মোৰ ঘৰৰ পৰা, ওলাই যা তই মোৰ ঘৰৰ চৌহদৰ পৰা, ওলাই যা তই।
2: আপোনাৰ যদি নিজৰ সন্তান থাকিলহেঁতেন, আপুনি যদি এজনী পতি নাৰী হ'লহেঁতেন, তেনেহ'লে এনে সাংঘাতিক বচন আপোনাৰ মুখৰ পৰা নোলালহেঁতেন আইদেউ, নোলালহেঁতেন। আপোনাৰ নিজৰ সন্তান নাই, আপুনি হতভাগী, আপুনি হতভাগী আইদেউ। কিন্তু যি নাৰী এই সীতাৰ দৰে এই এবাহী সুকুমল ফুলৰ দৰে সতী ছোৱালীক গৰ্ভত ঠাই দিলে, সেই নাৰী প্ৰতিটাতো নহয়েই, তেওঁক সমান ভাগ্য পাবলৈ বহুত জনম এবাদত কৰিব লাগিব আইদেউ, বহুত জনম এবাদত কৰিব লাগিব। নাকান্দিবি আইও, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি সীতা। মই জীয়াই থাকিলে তোক কেতিয়াও কান্দিবলৈ নিদিওঁ আই। এইবোৰ ডাঙৰ মানুহ, এইবিলাক ডাঙৰ মানুহৰ ঠাই আই, জটিল মানুহৰ ঠাই। এইবোৰ ডাঙৰ মানুহৰ বিষ নকৰ আচৰ লাগি তোৰ মাৰ অকালতি মূৰ হৈ গ'লাই। এওঁলোকে তোৰ মন নুবুজে, ইহঁতক তোৰ মন নুবুজে আই, বল বলো আই, বলো বল নিজৰ ঘৰলৈ উভতি বলাই আই, বুজি আছে নিজৰ ঘৰলৈ।

0: স্কুল ঘৰটোৰ চালিখনৰ তলত সেয়া নহয়নে?
1: ৰখক, গাড়ী ৰখক, গাড়ী ৰখক।
0: আপোনালোকে ধুমুহা বৰষুণত
1: মই সীতাক লৈ যাবলৈ আহিছো, মই সীতাক লৈ যাব লাগিছো। খুৰীদেউ নহয়, খুৰীদেউ নহয়, সীতা মা, মা বুলি মাত, সীতা মা বুলি মাত, মা।

সিরাজ নাটকৰ ইমানতে সামৰণি পৰিল। মূল কাহিনী স্বৰ্গীয় লক্ষ্মীধৰ শৰ্মাৰ। কাহিনীটি আলমত অনাতা নাট্যৰূপ দিলে অৰুণ শৰ্মাই।

0: অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত দহগৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত আজি দুটাকৈ বিভাগীয় হাতীক ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অৱসৰ দিয়ে। একে সময়তে আন পাঁচটা হাতীক উদ্যানখনত নিয়োগ কৰা হয়। উল্লেখযোগ্য যে দীৰ্ঘ বছৰে মানাহৰ অৰণ্যত পেট্ৰলিঙৰ লগতে পৰ্যটকৰ বাবে ছাফাৰীকে ধৰি বিভিন্ন দিশত সেৱা আগবঢ়াই অহা দুজনী মাইকী হাতী প্ৰমীলা আৰু পূৰ্ণিমাক বিভাগে আনুষ্ঠানিকভাৱে অৱসৰ দিয়ে। একেদৰে প্ৰশিক্ষণ শেষ হোৱা পাঁচটাকৈ নতুন হাতীক উদ্যানখনত আজিৰে পৰা নিয়োজিত কৰা হয়। পুৱা মানাহৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজিত অনুষ্ঠানৰ যোগেদি হাতীসমূহক পেৰেড চালামে দি অৱসৰ আৰু অভিবাদন জনোৱা হয়। বজালী আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে চলোৱা এটা অভিযানত বৃহৎ সফলতা লাভ কৰিছে। বজালীৰ উপ আৰক্ষী অধীক্ষক ভৱৰ্ণনাথৰ নেতৃত্বত সৰুপেটা আৰক্ষীয়ে চলোৱা অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত চাৰিজন অভিযুক্তক আটক কৰিবলৈ সমৰ্থ হৈছে। আটক হোৱা অভিযুক্তকেইজন হৈছে জিতুমণি ৰয়, ৰঞ্জন দাস, আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰ। বজালী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি অভিযুক্তকেইজন বহিৰাজ্যৰ চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ চাইবাৰ জালিয়াতি আৰু অবৈধ লেনদেনৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্তকেইজনক আটক কৰে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসভা ভৱনত ৰাজ্য চৰকাৰৰ কমেও 100গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্য লৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিকশিত অসমৰ গতি অনিৰুদ্ধ কৰি ৰখাৰ লগতে দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্যতম হিচাপে অসমক গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি ভাৰতৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ হয়। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 110 অভাৰত 6টা উইকেট হেৰুৱাই 475 ৰাণ কৰি খেলি আছে। কে এল ৰাহুল 100 ৰাণ আৰু অধিনায়ক শুভমন গিলৰ 126 ৰাণৰ জৰিয়তে ভাৰত সম্প্ৰতি শক্তিশালী স্থিতিত আছে। সাই সুদৰ্শন আৰু ঋষভ পণ্টেও 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 16,800 গৃহৰ অনুমোদন লাভ। গুৱাহাটীত অহা মাহত হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী। আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা আজি পুনৰ খেল আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আৰম্ভ কৰিছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো হিয়াৰ দাপোনত তোমাৰেই ছবিখনৰ এটি গীত। কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰে। গীতৰ কথা দিগন্ত ভাৰতীৰ। গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে ঘোঁৰামৰাৰ পৰা অনিন্দিতা, ঋতুস্মিতা আৰু সুবাসনাই। আহকচোন গীতটি শুনো।

গুণৰ বাবে নেপালৰ সৈতে একেলগে কাম কৰিবলৈ নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালক কালি নতুন দিল্লীত সাক্ষাৎ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। এই সাক্ষাৎকালত 2015 চনৰ ভূমিকম্পৰ পিছত পুনৰগঠন কাৰ্যসূচীৰ অধীনত 72টা স্বাস্থ্য সুবিধা আৰু 12টা সাংস্কৃতিক ঐতিহ্য প্ৰকল্প ডঃ জয়শংকৰে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীক অৰ্পণ কৰে। এই বৈঠক সন্দৰ্ভত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু নেপালে দুয়োখন দেশৰ সীমান্তৰ নিৰাপত্তাৰ বাবে একেলগে কাম কৰি আহিছে আৰু দুয়োখন দেশে প্ৰয়োজনৰ সময়ত পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াই আহিছে। দুয়োখন দেশৰ মাজত বিশেষ সম্পৰ্ক আছে বুলি উল্লেখ কৰি তেওঁ নেপাল চৰকাৰৰ সাফল্যৰ বাবে শ্ৰীখানালক শুভেচ্ছা জনায়। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ, উন্নয়ন, সহযোগিতা, শিক্ষা, দুৰ্যোগ সঁহাৰি, শক্তি আৰু সাংস্কৃতিক ক্ষেত্ৰত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাগতভাৱে বৃদ্ধি হৈছে। সামাজিক মাধ্যমত এটা পোষ্টত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ উন্নয়ন, সহযোগিতা, যোগাযোগ, শক্তি, জলবিদ্যুৎ উন্নয়ন, শিক্ষা, স্বাস্থ্য, সামৰ্থ্য বিকাশ, ডিজিটেল, সংস্কৃতি আৰু ক্ৰীড়া আদি বিষয়ত বৈঠকৰ আলোচনা কৰা হৈছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা নেপালৰ বিদেশ মন্ত্ৰী শ্ৰীখানালে কয় যে ভাৰত নেপালৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু নেপালে ভাৰতক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। পশ্চিম এছিয়াৰ সংকটৰ সময়ত নেপালক ইন্ধন আৰু সাৰ যোগান ধৰাৰ বাবে শ্ৰীখানালে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই আজি সুস্থ ভৱিষ্যতৰ বাবে নিৰাপদ আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়ভাৱে ব্যক্ত কৰে। বিশ্ব খাদ্য সুৰক্ষা দিৱস উপলক্ষে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ নাগৰিকসকলক স্বাস্থ্যকৰ খাদ্যাভ্যাস গ্ৰহণ কৰি সুস্থ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ অৱদান আগবঢ়াবলৈ আহান জনায়। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই আহানক পুনৰ উল্লেখ কৰি কয় যে ৰন্ধন তেলৰ ব্যৱহাৰ 10% হ্ৰাস কৰি সুষম আহাৰ গ্ৰহণৰ জৰিয়তে উত্তম স্বাস্থ্য আৰু অধিক শক্তিশালী জাতি হিচাপে নিজকে গঢ়ি তোলা উচিত। প্ৰতি বছৰে 7 জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা আৰু বিশ্ব স্বাস্থ্য সংস্থাই ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ, নাগৰিক সমাজ, শিক্ষাবিদ আৰু বিশ্বৰ অন্যান্য অংশগ্ৰহণকাৰীসকলৰ সৈতে মিলিত হৈ বিশ্ব খাদ্য সুৰক্ষা দিৱস পালন কৰে। এই দিৱসে খাদ্য সুৰক্ষাক এক যৌথ অধিকাৰ আৰু দায়িত্ব হিচাপে তুলি ধৰে আৰু সমূহীয়া পদক্ষেপ গ্ৰহণৰ বাবে শক্তিশালী সুযোগ প্ৰদান কৰে। এই বছৰ বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ মূল বিষয়বস্তু হৈছে সমস্যাৰ পৰা সমাধানলৈ, সকলো ঠাইতে নিৰাপদ খাদ্য। এই বিষয়বস্তুৱে খেতিপথাৰৰ পৰা খাদ্যৰ থালিলৈকে পৰিচ্ছন্নতা আৰু বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলক এখন বৈঠকত অধ্যক্ষতা কৰি দেশৰ অৰ্থনীতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ৰ আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়ৰো পৰ্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বৰ লগতে ভাৰতত পেলোৱা প্ৰভাৱৰ বিষয়টোৱেও গুৰুত্ব পায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। পৰিষদৰ সদস্যসকলে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়েও মত বিনিময় কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বছৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিভিন্ন বিষয়ৰ নিষ্পত্তি আৰু পৰীক্ষা বহিৰ পুনৰ মূল্যায়নৰ বাবে পৰ্টেলত আবেদন দাখিলৰ আজি অন্তিম দিন। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে প্ৰকাশ কৰিছে যে এই পৰ্টেল মাজনিশা পৰ্যন্ত মুকলি থাকিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ আবেদন দাখিল কৰিব পাৰিব। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত
4 বছৰৰ বিৰতিত যৌথ আয়োগ গঠন কৰা

0: হৈছে। তেওঁ কয় যে এই সময়ছোৱাত দ্বিপাক্ষিক সম্পৰ্কক বিশেষ মাত্ৰা দিয়াৰ বাবে এই আয়োগ গঠনৰ প্ৰয়োজন হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত ভাৰত ইণ্ডোনেছিয়া যৌথ আয়োগৰ বৈঠকত সহ অধ্যক্ষতা কৰি ডঃ জয়শংকৰে এইদৰে কয়। তেওঁ কয় যে দুয়োখন দেশে যোৱা বছৰ দ্বিপাক্ষিক সম্পৰ্কৰ 75 বছৰ উদযাপন কৰিছে। তেওঁ সমগ্ৰ অঞ্চলটোত ৰাজনৈতিক প্ৰতিৰক্ষা সুৰক্ষা সামুদ্ৰিক বিষয় বাণিজ্য বিনিয়োগ স্বাস্থ্য ঔষধ খাদ্য সুৰক্ষা পৰ্যটন শিক্ষা আৰু সাংস্কৃতিক সহযোগিতাকে ধৰি সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰি তোলাৰ বাবে আগ্ৰহী বুলিও বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অন্ধ্ৰপ্ৰদেশৰ ক্ষমতাত থকা তেলেগু দেশম পাৰ্টীয়ে 18 জুনত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে 3গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰে। সেই অনুসৰি উদ্যোগপতি সানা সতীশ, শিক্ষাব্ৰতী তথা ভাষ্যম শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ভাষ্যম ৰামকৃষ্ণ আৰু তেলেগু দেশম পাৰ্টীৰ সামাজিক মাধ্যম গোটৰ মুৰববী চিন্তা কয়লা বিজয়ক প্ৰাৰ্থিত্ব দিয়া হৈছে। ৰাজ্যখনত ৰাজ্যসভাৰ 4খন আসন খালী হৈ আছে। মিত্ৰতাৰ নিয়ম অনুসৰি 1খন আসন জনসেৱা পাৰ্টীক এৰি দিয়া হৈছে। দলটোৱে 1খন আসনৰ বাবে লিংগামানিনী ৰমেশক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱীয়ে আজি পুৱা নতুন দিল্লীত অনুষ্ঠিত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেল অনুষ্ঠানৰ 77 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইক্লিঙে পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে আৰু যানজঁট সমস্যাৰ এক গুৰুত্বপূৰ্ণ সমাধান আগবঢ়ায়। চাইক্লিঙৰ বিভিন্ন স্বাস্থ্যগত লাভালাভৰ কথা উল্লেখ কৰি ডঃ মাণ্ডৱীয়ে নাগৰিকসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু ফিট ইণ্ডিয়া দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহান জনায়। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত ছানডেজ অন চাইকেল শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে কালি সংগ্ৰহ কৰা 368 ৰাণৰ পৰা খেলি আজি বাতৰি যুগুতোৱাৰ পৰলৈকে প্ৰথম ইনিংছত 127 অভাৰত 8টা উইকেট হেৰুৱাই 564 ৰাণ কৰিছে। আজি দ্বিতীয় দিনা ভাৰতে এই পৰ্যন্ত 5টা উইকেট হেৰুৱাই কালি 100 ৰাণ কৰি কে এল ৰাহুল আউট হৈছিল। আনহাতে 81 ৰাণ কৰি সাই সুদৰ্শন আৰু 24 ৰাণ কৰি য়শস্বী জয়সৱালে কালি বিদায় লয়। অধিনায়ক শুভমান গিলে কালিৰ 103 ৰাণৰ পৰা খেল আৰম্ভ কৰি 126 ৰাণ কৰি আজি আউট হয়। আজি আউট হোৱা ঋষভ পণ্টে 81 ৰাণৰ বৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰত আৰু নেপালৰ জনসাধাৰণৰ প্ৰগতি সমৃদ্ধি আৰু মংগলৰ বাবে নেপালৰ সৈতে একেলগে কাম কৰিবলৈ নতুন দিল্লী প্ৰতিশ্ৰুতিবদ্ধ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি কৈছে যে সুস্থ ভৱিষ্যতৰ বাবে নিৰাপদ আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ আৰু নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈকে প্ৰথম ইনিংছত 127 অভাৰত 8টা উইকেট হেৰুৱাই 564 ৰাণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফ এম বেণ্টৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপ যোগেও শুনিব পাৰে।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা, বিষ্ণুপ্ৰসাদ ৰাভাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি। নমস্কাৰ, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অসমে 220,12,00,000 টকাৰ আবণ্টন লাভ কৰাৰ লগতে 16,810 ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে 27,544 গৃহ অনুমোদন পৰ্যায়ত আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাই কয় যে এই গৃহ নিৰ্মাণ আঁচনি ৰাজ্যখনত গৃহহীন লোকসকলক উপকৃত কৰিব। বিগত বৰ্ষত ৰাজ্যত 3,25,234 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীক প্ৰদান কৰা হৈছে। কেন্দ্ৰই 2022 চনত অসমৰ বাবে 5,00,000 গৃহৰ অনুমোদন জনাইছিল। সেই লক্ষ্য পূৰণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 16,810 গৃহৰ অনুমোদন জনায়। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচি জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰাৰ কাম আৰম্ভ কৰিছে। এই লৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত ভাৰত আৰু জাপানৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল চাইকেল চলোৱাৰ জৰিয়তে নিজকে স্বাস্থ্যসন্মত কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলা। এই উপলক্ষে চাইকেল ৰেলীৰ উপৰিও যোগাসন, জুম্বা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ নয়নমণি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং

0: তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্ক ফৰ্চ গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত টাস্কফৰ্চত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। চলিত বছৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিভিন্ন বিষয়ৰ নিষ্পত্তি আৰু পৰীক্ষা বহিৰ পুনৰ মূল্যায়নৰ বাবে পৰ্টেলত আবেদন দাখিলৰ আজি অন্তিম দিন। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে প্ৰকাশ কৰিছে যে এই পৰ্টেল মাজনিশা পৰ্যন্ত মুকলি থাকিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰতে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ আবেদন দাখিল কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাপাহু।
2: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া শুনো আহক জিতুল সোণোৱালৰ কণ্ঠৰ আধুনিক গীত।

জিতুল সোণোৱালৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

कार्यक्रममा अब सुनाउँदै छौ कृष्ण मेजरको स्वरलाई।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 16,810টা ঘৰৰ অনুমোদন লাভ কৰিছে। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছি জুলাইৰ মাজভাগত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব। তেওঁ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাৱতীয় কাম কাজ চলি আছে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদন আহান কৰিছে। চলিত বছৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিভিন্ন বিষয় নিষ্পত্তি আৰু পৰীক্ষা বহিৰ পুনৰ মূল্যায়নৰ বাবে পৰ্টেলত আবেদন দাখিলৰ আজি অন্তিম দিন। অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ তিতাবৰ শাখাৰ উদ্যোগত লেটেকুজানত অৱস্থিত শ্বহীদ বেদী প্ৰাংগণত আজি 38 সংখ্যক শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। 77 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। আৰু গুজৰাটৰ আহমেদাবাদস্থিত ট্ৰান্স ষ্টেডিয়ামত যোৱা 4 জুনৰ পৰা অনুষ্ঠিত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত মৰিয়নীৰ কিশোৰ অদ্ৰিত কাশ্যপে ট্ৰেডিচনেল য়োগা ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: লাখে আকাশবাণী গুৱাহাটী মহাবহু কাৰ্বি এজাই মেঘ নাং তুমকাৰ জুলং বমনাকে মিডিয়াম ৱেব পেন মেটাৰ ফাৰু ফ্লিৰ ক্ৰি চিৰে দক বৰফ কেলোহাত স্পেন ফাৰু ঠক চিৰে ইংকৰ চিৰ কেবল পেন মেগা হাত স্পেন কে ফাৰু চিৰাই চিৰা দক বৰ আঠ আদন থুপিনিকে ভং কৰো আৰ্নি পচে আং ডেং চাৰি বাং নিংকে হাং আলুঞ্জি রাংডেং অলং প্যান আসনসন আলুঞ্জি রড পার জুপনিকি তাংতে আংডেং চারিবাং নিংকিহাং আলুঞ্জির আংডেং অলং প্যান প্রসেনজিৎ ফাংচু কেলুন আলুন আলুনা লামথি দিহিন অজয়নীলা মুনিত তাংতে আর জিপসেনাং প্রসেনজিৎ পাংচু পেন কেলুন লবং সলঞ্জিলা

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ, ৰাজ্য চৰকাৰৰ 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ, নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ

0: টেটৰ লিখিত পৰীক্ষা আৰু মাজুলীত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰা কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণবৰ কোকৰাঝাৰ, বাক্সা চিৰাং, অজন্তা নেওগক মৰিগাঁও, কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং ধুবুৰী, বিমল বৰাক শিৱসাগৰ চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী শোণিতপুৰ, জয়ন্ত মল্লবৰুৱাক তামোলপুৰ গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমৰা, মানকাছৰ আৰু উত্তৰ লখিমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালী ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও হোজাই, কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং, ডাঃ ৰমেশ পেগুক বিশ্বনাথ গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2,00,000 চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্ক ফৰ্চ গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত টাস্কফৰ্চত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি 1 জুলাইত অসমত উপস্থিত হ'ব। 2 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: জাপানৰ প্ৰধানমন্ত্ৰী 1 জুলাই আহি আছে। 1 জুলাই আবেলি তেওঁ ইয়াত অসমত উৎপাদন কৰিব। 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছোঁ আপোনালোকৰ জৰিয়তে। অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ হওক অৰ্থনৈতিক দিশত যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে। আৰু ইখন দেশে ইখন দেশৰ লগত যদি মিত্ৰতাৰে যদি কাম কৰি নাযায় তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্ব সুলভেৰে প্ৰত্যেক ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰলৈ সদায় এনেধৰণে ইখন দেশৰ পৰা সিখন গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব। আজি অসমত ভাৰতৰ ভিতৰত ইমান ৰাজ্য আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। দুই দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পৰা 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি সদৌ অসম ভেটেৰেন্স এছ'চিয়েচনৰ বাৰ্ষিক সাধাৰণ সভা আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। তামোলপুৰ আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচী তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: তামোলপুৰৰ এক্স চাৰ্ভিচমেনবিলাকে মোক কৈ আছিলে তেওঁলোকৰ অসম

0: ভিত্তিক যে কমিটি আছে, ভেটারান মানে এক্স সার্ভিসমেন বিলাকৰ যে এসোসিয়েশন ফেডারেশন, ইয়ার ইয়াত সাধারণ সভা হব। এই হিসাবে আজি মই ইয়াত আহিছো, ভালে লাগিল। সব এক্স সার্ভিসমেনৰ কমিটির বিষয়ববীয়া আর সকল সদস্য আহিছে। এক্স সার্ভিসমেন হল আমার ভারতত যে সকলে প্রাক্তন সৈনিক অনুষ্ঠানের পরিয়ালবিলাকর অনুষ্ঠান মানে সরকারে এটা মর্যাদা দি থই দিছে, আর চাকরির পিছতো বিভিন্ন সুবিধা অসুবিধা বিলাক সরকারে চাই, আর বয়স থাকাখিনি সরকারে সিভিল সার্ভিস বিলাকত মানে সিভিলর যিখিনি কাম আছে কর্ম আছে তাতেও কর্মসংস্থাপন দিয়ার ব্যবস্থাটো আছে, যেটো এসোসিয়েশন হিসাবে সেইবিলাক চাই থাকে।
1: এই অনুষ্ঠানত বিটিসির উপাধ্যক্ষ বিজিৎ গৌরা নার্জারী, প্রাক্তন এম সি এল এ মদন মোহন মুসাহারীর লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি অংশ লয় দেশমাতৃ সেবাত ব্রতী হওয়া বীর জওয়ান সকলের ত্যাগ আর অবদানের শলাগ লয়। আপনাদের বাতরি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। মাজুলী জিলা কর্মচারী পরিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদ অসম কর্মচারী পরিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতি বিষয়ববীয়া কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰিৰ সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ সরকারক দাবি জনোৱা হব বলি কর্মচারী পরিষদর নেতৃত্ব জানিবলৈ দিয়ে। অসম চাহ জনগোষ্ঠী ছাত্র সন্থার তিতাবৰ শাখার উদ্যোগত লেটেকুজানত অবস্থিত শহীদ বেদী প্রাঙ্গণত আজি 38 সংখ্যক শহীদ দিবস আয়োজন করা হয়। এই অনুষ্ঠানত উপস্থিত থাকি তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই শহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিষ্ঠাৰ্থ জাতিপ্ৰেমৰ নিদৰ্শন দেখুৱাই শহীদসকলে যি ত্যাগ কৰিলে সেই ত্যাগক জাতিয়ে সদায় সোঁৱৰণ কৰিব। এই কাৰ্যসূচীত আটছাৰ সভাপতি জগদীশ বৰাইকেকে ধৰি তিতাবৰ শাখাৰ বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে। নগাঁও জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশী শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্ৰতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্ৰদান কৰে। এই বেংক সখীসকলৰ কাম কাজত সহায়ক হোৱাকৈ 51টা লেপটপ প্ৰদান কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে লগতে বেংক সখীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয়। কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি নগাঁও জিলা পুথিভঁৰালত আয়োজন কৰা এটা অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। বীৰ চিলাৰায় আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰায় 200 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, সাংবাদিক কনক হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 700 সংখ্যক বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ফিট ইণ্ডিয়া মুভমেণ্টৰ অধীনত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য আছিল চাইকেল চলোৱাৰ জৰিয়তে নিজকে স্বাস্থ্যসন্মত কৰি সুস্থ জীৱনশৈলী গঢ়ি তোলা। এই উপলক্ষে চাইকেল ৰেলীৰ উপৰি যোগাসন, জুম্বা আদি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা। আৰু মাজুলীত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন AIRৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, আতিকুৰ ৰহমান, ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, মৃগাংক কৃষ্ণত্ৰেয়, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত

0: মই পম্পী কলিতা। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

তাহাঁতৰ জীৱন আছিল সৰল আৰু সুখী। মানুৰীয়ে ৰাতি ভাত ৰান্ধি থাকোঁতে নয়নে মাকৰ কাষতে বহি লৈ কিতাপ পঢ়ি শুনাইছিল আৰু দিনটো স্কুলত কি কি কৰিলে সেই বিষয়ে সকলো কথা বিৱৰি কৈছিল। পঢ়াৰ প্ৰতি থকা তাৰ একাগ্ৰতা দেখি বাগিচাৰ লোকেও মাংৰীক কৈছিল, মাংৰী, তোমাৰ ল'ৰা নয়ন সঁচাকৈ এদিন ডাঙৰ মানুহ হ'ব চাবা। সময়বোৰ আগবাঢ়িছিল। নয়নে হাইস্কুল শিক্ষাৰ্থীৰে পাছ কৰি উচ্চ শিক্ষাৰ বাবে কিছু নীলগলৈ যাবলগীয়া হৈছিল। তেতিয়াই নয়ন এটা নতুন দলৰ সংস্পৰ্শত পৰিছিল। সিহঁতৰ মাজত ধূমপান, মদ আৰু অন্যান্য নিচাৰ প্ৰচলন আছিল। প্ৰথমতে নয়নে কৌতূহলবশতঃ এবাৰ মাত্ৰ চেষ্টা কৰি চাইছিল। লাহে লাহে সেই চেষ্টাই অভ্যাসলৈ পৰিণত হৈছিল। ধীৰে ধীৰে নয়নৰ পঢ়া শুনাত মন নবহা হোৱাৰ লগতে কলেজত উপস্থিতিও কমি আহিছিল। ৰাতিপুৱা ভাল মন এটা লৈ ঘৰৰ পৰা ওলাই যোৱা নয়ন সন্ধিয়া চকু ৰঙা কৰি মন বেয়া কৰি ঘৰলৈ উভতি অহা হৈছিল। মাংৰী আৰু মদনে প্ৰথমতে ভাবিছিল সেয়া হয়তো নয়নৰ পঢ়াৰ তথা পৰীক্ষাৰ চাপ বুলি। কিন্তু নয়নৰ বেগত এদিন এটা সৰু বটল দেখা পাই মাংৰীৰ বুকু কঁপি উঠিছিল। তাই কান্দি কান্দি নয়নক সুধিছিল, বোপাই অ, তই মানে এয়া কি কৰিছ? নয়নে ভালকৈ একো উত্তৰ নিদি মাথো মোক এৰি দিয়া, মোক এৰি দিয়া বুলি চিঞৰিবলৈ ধৰিছিল। পলকতে মাংৰী আৰু মদনৰ সুখৰ ঘৰখন থানবান হৈ পৰিছিল। কোনো ধৰণৰ বুজনীয়ে নয়নক সলনি কৰিব পৰা নাছিল। দিনৰ দিনটো নয়ন বিচনাতে পৰি থাকিছিল, খাব বব আনকি শুবও নোৱাৰিছিল। গোটেই নিশাটো কিবাকিবি বকি উজাগৰি পাৰ কৰিছিল। তাৰ মাজতে এদিন নয়নে মাকে হাঁচি থোৱা টকাকেইটাও চুৰ কৰি নিছিল। সেইদিনা কিন্তু মদনৰ ধৈৰ্যৰ বান্ধ খোল খাইছিল। খঙৰ ভমকত মদনে সেইদিনা নয়নক ভালকৈ প্ৰহাৰ কৰিছিল। মাৰ খাই নয়ন ঘৰৰ পৰা ওলাই গৈছিল। সম্পূৰ্ণ দুমাহ সি ঘৰলৈ উভতি অহা নাছিল। সেই দুমাহ আছিল মদন আৰু মাংৰীৰ জীৱনৰ আটাইতকৈ দুখৰ আৰু অন্ধকাৰৰ। মনত খং থাকিলেও প্ৰতিদিন প্ৰতিপল মাংৰীয়ে বাট চাইছিল নয়নলৈ। সন্ধিয়া থাপনত চাকি গছ জ্বলাই উৰে ৰাতি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু, মোৰ নয়নক ঘূৰাই দিয়া। তেনেতে হঠাৎ এদিন প্ৰচণ্ড বৰষুণৰ মাজত নয়ন ঘৰলৈ উভতি আহিছিল। তাৰ শৰীৰ আছিল অত্যন্ত দুৰ্বল, চকুত ভয় আৰু আছিল অনুতাপ। মাংৰী আৰু মদনে নয়নক দেখা পাই কান্দি পেলাইছিল। নয়নেও মাক দেউতাকক ভৰিত পৰি কান্দি কান্দি কৈছিল, মা, দেউতা, মোক ক্ষমা কৰি দিয়া, নিচাই মোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। মই সকলো হেৰুৱালোঁ, পঢ়া, সপোন, আপোনালোকৰ বিশ্বাস, সকলোবোৰ। কিন্তু মোক এটা শেষ সুযোগ দিয়া, মই আপোনালোকক কথা দিছোঁ, মই ভাল হ'ম, মই আকৌ আগৰ নয়ন হ'ম যাক সকলোৱে ভাল পাইছিল। পুত্ৰৰ চকুত থকা অনুতাপ দেখি মদনে নয়নক বুকুৰ মাজত আঁকোৱালি লৈছিল। মাংৰীয়েও ভগৱানক কৃতজ্ঞতা জনাইছিল নয়নক সুশৰীৰে ঘৰলৈ ঘূৰাই অনাৰ বাবে। তেওঁলোকে পাঁচদিনাই নয়নক বাগিচাৰ চিকিৎসালয়লৈ লৈ গৈছিল আৰু তাৰ ডক্তৰৰ পৰামৰ্শ মতে পাছলৈ নয়নক নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল। নয়নৰ পুনৰুদ্ধাৰ সময়খিনি আছিল বৰ কষ্টকৰ। প্ৰথম কেইসপ্তাহমান নয়নৰ হাত কঁপিছিল, যন্ত্ৰণা হৈছিল, মন বিচলিত হৈছিল, কিন্তু সি যুঁজিছিল আৰু এদিন সি জিকিছিল। নিচাৰ পৰা মুক্ত হৈ সি সম্পূৰ্ণ মনোযোগেৰে পঢ়া শুনাত মনোনিৱেশ কৰিছিল। যিহেতু নয়নৰ দেউতাক মদনৰ সপোন আছিল এদিন নয়ন চাহ বাগিচাৰ মেনেজাৰ হোৱাটো, সেয়ে নয়নেও তাকেই কৰি দেখুৱালে। নিজৰ জন্মস্থান মনোহাৰী চাহ বাগিচাখনতে মেনেজাৰ হিচাপে যোগদান কৰি দেউতাকৰ সপোন পূৰ্ণ কৰিলে। লগতে নয়নে নিজেও এটি সপোন পুহি ৰাখিছিল। যি নিচা আৰু সংগই তাক ধ্বংসৰ পথলৈ লৈ গৈছিল, সেই বিহৰ পৰা নিজৰ বাগিচাৰ মানুহখিনিক এদিন সি উদ্ধাৰ কৰিবই বুলি। সেয়ে চাকৰিত যোগদান কৰিয়েই নয়নে নিজৰ সপোন গঢ়াৰ নামত আৰু নিচামুক্ত সমাজ গঢ়াৰ কামত উঠি পৰি লাগিছিল। এনেদৰে কৰা এবছৰৰ অক্লান্ত প্ৰচেষ্টাৰ পাছত নয়নৰ সেউজীয়া প্ৰতিবাদে ভাল ফলাফল লাভ কৰিছিল। বহু যুৱকে নিচা এৰি স্বাভাৱিক জীৱনলৈ উভতি আহিছিল। বাগিচাৰ স্কুলত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ বৃদ্ধি পাইছিল। সমাজৰ পৰা অপ্ৰীতিকৰ পৰিস্থিতিবোৰ নোহোৱা হৈ পৰিছিল। মুঠতে মনোহাৰী বাগিচাখন সঁচা অৰ্থত এখন সুন্দৰ বাগিচালৈ ৰূপান্তৰিত হৈছিল। সমাজলৈ আগবঢ়োৱা এনে সুন্দৰ কামৰ বাবে বহুকেইটা চৰকাৰী বেচৰকাৰী সংগঠনে নয়নৰ গোট সেউজীয়া প্ৰতিবাদক বহুকেইটা বঁটাৰে পুৰস্কৃত কৰিছিল। এই প্ৰাপ্তিয়ে নয়নহঁতক আৰু বেছি উৎসাহী কৰি তুলিছিল। বৰ্তমান তেওঁলোকে আন আন বাগিচাসমূহতো এই নিচামুক্তি সজাগতাৰ কাৰ্যসূচী চলাবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

0: তেওঁলোক আশাবাদী, সময় লাগিব, কিন্তু সফলতাও নিশ্চয় আহিব।
1: শ্ৰোতাসকলে, ইমান পৰে ঋজু নায়কৰ চুটি গল্প সেউজীয়া প্ৰতিবাদ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক হোমেশ্বৰ কৰ্মকাৰ আৰু সংগীসকলে পৰিৱেশন কৰা এটি ঝুমইৰ।

0: শ্ৰোতাসকলে ইমান পৰে হোমেশ্বৰ কৰ্মকাৰ আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমুৰ শুনিলে।
1: ডেংগু এবিধ ভাইৰাছজনিত মাৰাত্মক ৰোগ। এই ভাইৰাছবিধ এডিছ ইজিপ্টি নামৰ মহবিধৰ দ্বাৰা বিয়পে। এই মহে জমা হৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। সাধাৰণতে ইহঁতে পানীৰ ড্ৰাম, ৰেফ্ৰিজৰেটৰৰ তলৰ পানী, কুলাৰৰ পানী, ফুলদানি, ফুলৰ টাব, পুৰণা টায়াৰ, নাৰিকলৰ খোলা

0: আদিৰ ভিতৰত পানী জমা হৈ থাকিলে কণী পাৰে। সেয়েহে পানীৰ ড্ৰাম বা পাত্ৰ সদায় ঢাকি ৰখাৰ লগতে ফুলদানি, ফুলৰ টাব, চিষ্টাৰ্ণ, কুলাৰ আদিৰ পানী সপ্তাহত কমেও এবাৰ সলনি কৰিব লাগে। এইবিধ মহ সাধাৰণতে ঘৰৰ ভিতৰত অন্ধকাৰ চুক ওলোমাই ৰখা বস্তু যেনে কাপোৰ, ছাতি আদিত জিৰণি লয়। ডেংগু ৰোগক চিনাক্ত কৰিব পৰা লক্ষণসমূহ হ'ল অতিপাত জ্বৰ, গাঁঠিৰ বিষ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, চকুৰ পিছফালৰ বিষ, শৰীৰত ঘামচিৰ দৰে দেখা দিয়া ইত্যাদি। এই মহে দিনত কামোৰে, সেয়েহে দিনত শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। ডেংগু ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰিহে চিকিৎসা প্ৰদান কৰা হয়, সেয়েহে চিকিৎসকৰ বিনা অনুমতিত কোনো ধৰণৰ ঔষধ খাব নালাগে।
1: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনো আহক ৰাজেশ কুমাৰ তাঁতীৰ স্বৰচিত কবিতা পাঠ।
2: কমাৰ শালৰ মানুহজন টিক টিককৈ জ্বলি থাকে তাৰ চকু দুটা, ভাটিৰ অঙঠাবোৰৰ দৰে ৰঙাকৈ, সাপৰৰ ৰছীডাল টানি টানি সি ফুৰ দিয়ে ভাটিত। তাৰ হাতৰ পেশীত শ্ৰমৰ সৌন্দৰ্য, দেহত ঘামৰ চোলা, লোহাবোৰ চেপেটা হয় হাতুৰিৰ কোবত, তাৰে কোনোবাটো হয় কাঁচি, কোনোবাটো তৰুৱাল। প্ৰতিখন কাঁচিত মিহলি হৈ থাকে তাৰ মেহনতি আনন্দ, আৰু তৰোৱালবোৰ ইপাৰ সিপাৰ হৈ তাৰ বুকুৱেদি য'ত ভাটিৰ দৰেই ৰঙাকৈ জ্বলি থাকে তাৰ কলিজাটো এক অসহায় সোধত। মোক আৰু অলপ ওচৰ চপাই নিয়া, সাগৰৰ পাৰলৈ যিদৰে ঢৌ, ওঠৰ কাষলৈ মুঠ, ভোকাতুৰ শিশুৰ মুখলৈ যিদৰে বৃন্ত, মোৰ উশাহত তোমাৰ গোন্ধ, আলিংগনৰ মাজৰো মাজত মোৰ শৰীৰ, চৰাইৰ চুবুৰী প্ৰত্যয় ভৰা এখন শস্য ক্ষেত্ৰৰ দিশে উদ্ভাসিত পোহৰৰ চমক তোমাৰ দুচকু, মোক আৰু অলপ ওচৰ চপাই নিয়া সেই তীব্ৰতা, মোক দিয়া তোমাৰ বুকু ৰোম, উমনিত বহা পক্ষীৰ দৰেই মোৰ জন্ম হওক। মই চাব খুজিছো হেঁপাহ পলুৱাই নিজৰেই পৰাক্ৰম আৰু ক্লীৱত্ব, মোক আৰু অলপ ওচৰ চপাই নিয়া, দুভৰিত মোৰ শতিকাৰ আৱৰ্জনা, নিজকে ৰোপণ কৰি নিজকে গোপন কৰি মই গৈ আছো আগলৈ ধাৰ কৰা সময়ৰ খোজৰ শবদত, হানিত সময়ে ওচৰ চপাৰ আগতেই মোক আৰু অলপ ওচৰ চপাই নিয়া, দূৰত্ব বাঢ়ি আহক মোৰ আন্ধাৰৰ পৰা। যি কথা পাতি আছিলোঁ আমি, যি কথা পাতি আছিলোঁ আমি হেৰাইছিলোঁ তাতেই, অন্বেষণ কৰিছিলোঁ নিজকে, খেপিয়াই ফুৰিছিলোঁ দুখনি হাত, দুচকু, হৃদয় সমস্ত, ক্ৰমাৎ আমি বোবা হৈ পৰিছিলোঁ, নুশুনা হৈছিলোঁ কাণেৰে, তাৰ পাছত অন্ধ, খেপিয়াই খেপিয়াই আমি উজুতি খাই পৰিছিলোঁ সময়ৰ সদেশৰ ওপৰত, আৰু এনেকৈয়ে বুৰঞ্জীৰ খিলা খিলা পাতৰ তলত উঠ গৈছিলোঁ এদিন, উঠত উঠ থৈ আমি একে কথাকেই পাতি আছিলোঁ ফচিল হোৱাৰ পাছতো, দেউতা, মা আৰু মই। দেউতা পাহাৰৰ দাঁতিত এজন খেতিয়ক আছিল তেওঁ, মাটিৰ মানুহ, মাটিতে লীন যোৱা আৰু মাটি ফুটি ওলোৱা বীজত তেওঁ বিশ্বাস ৰাখিছিল অগাধ, তেওঁৰ হাড়বোৰ মাটিৰে ভৰি পৰিছিল ক্ৰম, ৰ'দ আৰু বৰষুণত কাহিল হোৱা মানুহজনে দাবী কৰিছিল মোৰ জৈৱিক পিতৃত্ব, মই তেওঁৰ কষ্টত হুমুনিয়াহ কাঢ়িছিলোঁ, তেওঁ হাঁহিছিল, মই দেখিছিলোঁ জীৱনটোক উৰ্বৰতা প্ৰদান কৰোঁতে তেওঁ কিদৰে কাতৰ হ'ব লগা হৈছিল সীতাৰ তনিশাবোৰতো, জুয়ে পোৰা দিনবোৰত গৈও। মা, দেউতাক বৃক্ষ জ্ঞান কৰা তেওঁ বতাহৰ দৰেই বাউলি আছিল,

0: তেওঁক বিচাৰি চলাথ কৰিছিল নিৰন্তৰ, আৰু কাৰণে অকাৰণে চঞ্চল কৰি তুলিছিল সেই বৃক্ষক। তেওঁ আছিল এগৰাকী নিঃস্ব দুখিনী নাৰী, মোক হেৰুৱাৰ দুখেৰে তাপিত ভাৰাক্ৰান্ত মুখৰ অধিকাৰী। মই নাৰীৰ সকলো গোপনীয়তা ভাঙি মই পলাই আহিছো আইৰ গৰ্ভৰ দুৱাৰ ফালে। ময়েই দুখ আৰু বেদনা, দয়া আৰু কৰুণা সময়ৰ প্ৰতিটো দিনক হত্যা কৰি ধাবিত এজন অশ্বাৰোহী জীৱনৰ বিপৰীত দিশে। মই তাৰ পৰাই কৈ আছো ভোগ যত বিলাসিতা, তাৰ পৰাই কৈ আছো মই শত সহস্ৰ অন্ধাৰ কাটি পোহৰ বিচাৰি ব্যাকুল সেই দিনবোৰৰ পৰাই, শিশুৰ লাগি ধৰা আধা ফুটা মাতৰ পৰাই কৈ আছো মই, মই কৈয়ে আছো নিৰন্তৰ। কিয়নো আকাল আহে, মাটি ফুটি ওলাই দুখৰ গজালি, বাঢ়ি আহে লহ পহ, শিপাই বুকুত জলমল জলমল প্ৰাণৱন্ত। মহামাৰীত আক্ৰান্ত মানুহবোৰ, খাদ্যৰ অভাৱত মৃত্যুমুখী শিশুবোৰ, মৃতপ্ৰায় সময় আৰু পতিত আত্মাবোৰে আহি মোক প্ৰতিবাদ কৰে। মই দুহাত যুক্ত কৰো প্ৰাৰ্থনাত, অসন্তোষ মোৰ ঈশ্বৰ। তথাপিও মই কৈ থাকো এটা সম্ভাৱনাৰ কথা তাৰে পৰাই, ইয়াত সকলো উৎসৱেই দুখৰ উৎস, প্ৰতিটো দিনেই যন্ত্ৰণাৰ দিন আৰু প্ৰতিটো ৰাতি একোটা হুমুনিয়া। কাৰণ ইয়াত নগ্নতাই বস্ত্ৰ আৰু শূন্যতাই জীৱন। মই কৈ আছো অহৰহ সেই পুৰাতন কথা, প্ৰতিধ্বনিৰ দৰে বাজে সিপাৰৰ পৰা, তোমালোকে এইপাৰে শুনিছানে? এটা ভাল দিনৰ প্ৰতীক্ষাত ক্ৰমে ধূসৰ হৈ আহিছে অতীতৰ ছবি, সময়ে পুতি পেলাইছে সোঁৱৰণিৰ এটা দীঘলীয়া বাট। যি বাটেদি আহিছিল এদিন মোৰ পিতামহ প্ৰপিতামহ, যি বাটত কাহানিও পেলাব নোৱাৰিলেও ভটনিৰ খোজ, সেই বাট এতিয়া ৰুদ্ধ। ভাল দিন এটা অহাৰ আশাৰে শতিকাজোৰা সপোন একোটাই ক্ষণগণে আজিও প্ৰজন্মৰ পাছত প্ৰজন্ম, অথচ অহা নাই সেই দিনটো। আৰু কিমান দিন নিলাম কৰিম আমাৰ দুখৰ দিনলিপি, ৰাতিপুৱা এবাটি ৰঙা চাহ, কান্ধত কোৰ, হাতত কটাৰী, মূৰত টুকুৰি, চাহনী আৰু চিৰিচৰ লগত একাত্ম আলাপ দিনজুৰি, উচ্ছিষ্ট খাদ্য, পুষ্টিহীন নিদ্ৰা আৰু মধ্যম ৰুগ্ন ভগ্ন স্বাস্থ্য জীৱন, আকৌ এটা পূৰ্ণপুনি প্ৰভাত। এইদৰেই মৰি গৈছে আমাৰ কেইবাটাও পীড়ি, তথাপিতো জীয়াই আছে চাহ গছবোৰ, চিৰিচৰ চাহ। শোষণ নিষ্পেষণক প্ৰতিহত কৰি সিহঁতৰ শিপা আৰু পাতত সঞ্চিত কৰিছে আমাৰ ঘাম আৰু তেজ, চকুত আঁকি দিছে সেউজ বুলীয়া সপোন, বাগানৰ জুপুৰিবোৰ মানুহ থকা ঘৰ হৈ পৰিব, ঘৰবোৰত ৰদ সোমাব, ৰদে উজ্জ্বল কৰিব মানুহবোৰৰ মুখ, চৰাইখনৰ চুকত বহি সিহঁত ভাগ ল'ব নালাগিব আৰু উৎসৱবোৰত অস্পৃশ্য হৈ, সমুখত ৰেঙাই উঠিব ৰদে ধোৱাত উজ্জ্বল আলিবাট, জ্ঞান বৃক্ষৰ ফল খাই সিহঁতো বিচাৰি যাব ভূগোলৰ পৰিধি সেই বাটেদি। ভাল দিন এটা অহাৰ প্ৰতীক্ষাত সপোনবোৰ বগোৱা বাই কৈ আছে এনেদৰে, শতিকাৰ পাছত শতিকা, অথচ অহা নাই সেই দিনটো।
1: শ্ৰোতাসকলে, ইমান পৰে ৰাজেশ কুমাৰ তাঁতীৰ স্বৰ ৰচিত কবিতা পাঠ শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ সময় হলহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

চাহ গছৰ মাজে মাজে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 9:30 বজাত জীৱন আলীৰ যুগলবন্দী। আজিৰ অনুষ্ঠানটিৰ অতিথি ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী আৰু ডক্টৰ বিজুলী গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ। সন্ধিয়া 7:00 বজাত ডক্টৰ বিনীতা নাথৰ কথিকা পানী আৰু নাৰী। বিয়লি 5:55 বজাত পিণ্ড গান। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজনৰ বিষয়ে ডক্টৰ ৰবি শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈৰ সৈতে আলোচনা। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 বজাত গীতাঞ্জলি গায়নৰ কণ্ঠৰ বৰগীত। 7:20 বজাত প্ৰভাত দাস আৰু সংগীবিন্দৰ কণ্ঠৰ নাম। 7:30 বজাত সংবাদ চলন্তিকা। নিশা 8:02 বজাত এই মাহৰ গীতৰ শিল্পী ৰাণু বৈশ্য, সুৰ সংৰচনা ৰমেন বৰুৱা। 8:10 বজাত গজলৰ অনুষ্ঠান। 8:30 বজাত আধুনিক গীত। নিশা 9:00 বজাত চিত্ৰগীত। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত প্ৰণামী বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত। নিশা 9:30 বজাত দিহপুৰীয়া ৰংভূমি নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটক কমলা। নাটৰ ৰচনা ঋতুপৰ্ণ মোহন বৰুৱাৰ, পৰিচালনা কৃষ্ণ ভূঞাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:30 বজাৰ মূৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 8:30 বজাৰ গীতিমালিকাৰ শিল্পী চাৰু গোহাঁই আৰু জ্যোতিকা চৌধুৰী, শান্তনা বৰুৱা, প্ৰতুল গোস্বামী, ৰুমি গোস্বামী আৰু অসীমজ্যোতি বৰুৱা আৰু অৰুন্ধতী শৰ্মা চৌধুৰী। দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দীপৰ বিল সংৰক্ষণ আৰু ইয়াৰ গুৰুত্ব, এই সম্পৰ্কে এখনি প্ৰামাণ্য আলেখ্য শুনিবলৈ পাব। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰযোজনা সহযোগী প্ৰাণজিৎ প্ৰীতম কলিতা। বিয়লি 5:20 বজাৰ গয়াচোতা অনুষ্ঠানত নলবাৰী অৰুৰাত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। প্ৰযোজনা উৎপল বৰাৰ। প্ৰযোজনা সহযোগী কংকিতা ভাৰদ্বাজ।

5:45 বিদ্যার্থীৰ অনুষ্ঠানত নবম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতি সমল ব্যক্তি অংকমণি বৰা কাইলৈ দ্বিতীয় খণ্ড। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতিকাৰ হেমন্ত গোস্বামী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছত আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ, ৰাজ্য চৰকাৰৰ 2,00,000 চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ, মাজুলীত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

আৰু অহা 31 জুলাইৰ ভিতৰত চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰৰ আবেদন আহ্বান। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰা কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বড়ো কোকৰাঝাৰ, বাক্সা চিৰাং, অজন্তা নেওগক মৰিগাঁও কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্ল বৰুৱাক তামোলপুৰ, গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা, মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমাহাচাও কাছাৰ, নীলিমা দেৱীক বজালি ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও, হোজাই কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডাঃ অনুজ পেগুক বিশ্বনাথ, গোলাঘাট আৰু সুশান্ত

0: দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা, মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালী ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও হোজাই কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং, ডাঃ ৰনুজ পেগুক বিশ্বনাথ গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত টাস্ক ফৰ্চ গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত টাস্ক ফৰ্চত প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।
1: সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ এই স্থলী মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উত্তৰ কমলাবাৰী সত্ৰৰে প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে অষ্টম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় দুটা। প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছিলে, মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰাই টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ তেওৰী, নুৰুদ্দিন আহমেদ, পখিলা লেগথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্ৰথম পৰ্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতি বছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। ধেমাজি জিলাৰ হাবুঙত আজি সদৌ টাই আহোমৰ বংশাৱলী আৰু সন্মিলনীৰ এখন সভা অনুষ্ঠিত হয়। টাই আহোমৰ 13টা বংশাৱলী আৰু সন্মিলনীৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰা এই সভাত এখন সমিতি গঠন কৰা হয়। এই নতুন সমিতিখনে প্ৰতিটো বংশৰ বংশাৱলী পতা, বংশলতিকা প্ৰস্তুত কৰা, টাই আহোম উন্নয়ন পৰিষদত প্ৰতিটো বংশাৱলীৰ এজনকৈ ব্যক্তিক অন্তৰ্ভুক্ত কৰা, নৱপ্ৰজন্মৰ বাবে শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাব পৰাকৈ আঁচনি গ্ৰহণ কৰা আদি কামসমূহ পৰিচালনা কৰিব বুলি সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCত কেতবোৰ নীতি বিৰোধিতা কৰি

0: আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত অ' এন জি চিত নিযুক্তি বন্ধ কৰা লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অৰ্পণ কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাৰ প্ৰতিষ্ঠানটোত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। বিভিন্ন স্তৰৰ নাগৰিকে অংশ লোৱা এই সভাত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সোমৰজ্যোতি মহন্ত, অ' এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া পুনাৰাম মিলি, সাংবাদিক মনোজ বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। এই সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া পাৰ্থ গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: কেৱল ত্যাগ আৰু উদাৰ দৃষ্টিভংগীৰে শিৱসাগৰবাসীয়ে অ' এন জি চিক বহুখিনি দিলে, কিন্তু অ' এন জি চিয়ে ইয়াৰ বিপৰীতে শিৱসাগৰবাসীলৈ আকৌ দিব পৰা নাই। চিকিৎসালয় আচলতে প্ৰদান কৰিছিলে, সেই চিকিৎসালয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল লোক আছে চিকিৎসা সেৱা ল'বলৈ যোৱাৰ পৰা আচলতে তেওঁলোক বিৰত থাকিবলগীয়া হয়। আকাশলংগী তাত আচলতে দাম, তাৰ সমান্তৰালকৈ শৈক্ষিক ক্ষেত্ৰখনৰ লগত জড়িত যিসমূহ ছাত্ৰ ছাত্ৰী আছে মেধাসম্পন্ন, তেওঁলোকৰ ক্ষেত্ৰতে কোনো ধৰণৰ উদগনিমূলক বা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা আজি সেইদৰে পৰিলক্ষিত নহ'ল। তাৰ সমান্তৰালকৈ যিটো 10 বছৰলৈ আজি নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি ৰাখিছে, এইটো কোনো কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে। নীতিগতভাৱে যিকোনো কাৰিকৰী শিক্ষাই দীক্ষিত হ'লে ছাত্ৰ ছাত্ৰীসকল শিৱসাগৰ জিলাত আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ আচলতে অ' এন জি চিত আচলতে সংস্থাপিত হোৱাৰ পৰা তেওঁলোক বিৰত আছে। গতিকে এই সকলোখিনি দিশ সাঙৰি আজি ইয়াত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আছে এখন সভা আয়োজন কৰা হৈছে। আজি এই সভাতে আচলতে অনাগত দিনত অ' এন জি চিতে যিধৰণে শিৱসাগৰবাসী ৰাইজ আচলতে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে, ইয়াৰ বিপৰীতে এক প্ৰবল জনমত গঠন গঢ়ি তোলা হ'ব। ইয়াৰ বিপৰীতে অ' এন জি চিত যে অনাগত দিনত যদি শুধৰণি নহয়, তীব্ৰ এক গণ আন্দোলন টাই আহোম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত মানে গ্ৰহণ কৰিব।
0: অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ তিতাবৰ শাখাৰ উদ্যোগত লেটেকুজানত অৱস্থিত শ্বহীদ বেদী প্ৰাংগণত আজি 38 সংখ্যক শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে নিস্বাৰ্থ জাতিপ্ৰেমৰ নিদৰ্শন দেখুৱাই শ্বহীদসকলে যি ত্যাগ কৰিলে, সেই ত্যাগক জাতিয়ে সদায় সোঁৱৰণ কৰিব। এই কাৰ্যসূচীত আপচাৰ সভাপতি জগদীশ বৰাইককে ধৰি তিতাবৰ শাখাৰ বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে। নগাঁও জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্ৰতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্ৰদান কৰে। এই বেংক সখীসকলৰ কাম কাজত সহায়ক হোৱাকৈ 51টা লেপটপ প্ৰদান কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে লগতে বেংক সখীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয়। কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি নগাঁও জিলা পুথিভঁৰালত আয়োজন কৰা এটা অনুষ্ঠানত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। বীৰ চিলাৰায় আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰায় 200 শতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, সাংবাদিক কনক হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। মাজুলীত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু অহা 31 জুলাইৰ ভিতৰত চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰৰ আবেদনৰ আহ্বান। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ভাস্কৰজ্যোতি আচাৰ্য আৰম্ভ কৰিছো আজিৰ কৃষি জগত অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত আমি এটা খুব আকৰ্ষণীয় বিষয় লৈছো, সেয়া হৈছে ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজন। এতিয়া ৰজনীগন্ধা ফুলৰ এটা খুব বিশেষ স্থান আছে আমাৰ সমাজত। আমি যদি গীতি সাহিত্যৰ ফালে চাওঁ, তেতিয়াহ'লে আমি দেখোঁ যে তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহী ৰজনীগন্ধা, ৰজনীগন্ধা ফুল তোমাৰে জীৱন মে মেহকে ইউহি, তোমাৰে জীৱন মে, এনেধৰণৰ বিভিন্ন গান আছে ৰজনীগন্ধা ফুলক লৈ। নামটো যিমান ধুনীয়া, তাৰ সুবাসো খুব সুন্দৰ, আৰু সেইকাৰণেই বোধ কৰোঁ তাৰ এখন খুব ভাল বজাৰ আছে, চাহিদা আছে। গতিকে এই কথাখিনি আমি আলোচনা কৰাৰ আগেয়ে আমি দুয়োগৰাকী সমল ব্যক্তিক চিনাকি কৰি দিবলৈ ওলাইছোঁ। এয়া ডক্টৰ বৰ্ণালী গগৈ,
4: নমস্কাৰ,
3: আৰু ডক্টৰ ৰুবি শৰ্মা,
5: নমস্কাৰ।
3: এখেত দুয়োগৰাকী সহকাৰী অধ্যাপিকা, নলবাৰীস্থিত উদ্যান শস্য আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ। দুয়োগৰাকীকে স্বাগতম,
4: অশেষ ধন্যবাদ আজিৰ আকাশবাণী।

0: গুৱাহাটী কেন্দ্ৰৰ এই অনুষ্ঠানটিলৈ আমাক নিমন্ত্ৰণ কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: হয়, এতিয়া মই পুনতেই ৰবি শৰ্মাক মই সুধিব খুজিছোঁ যে ৰজনীগন্ধা ফুলৰ খেতিৰ সম্ভাৱনা কিমান আমাৰ অসমত?
2: আচলতে ৰজনীগন্ধা হৈছে এবিধ বহু বৰ্ষজীৱী খণ্ডজাতীয় ফুল। তাৰ জনপ্ৰিয়তা আমাৰ কৃষকসকলৰ মাজত যথেষ্টখিনি আছে আৰু ইয়াৰ ব্যৱসায়িক গুৰুত্ব বহুত বেছি, কাৰণ ইয়াক অকল আমি কটা ফুল হিচাপেই নহয়, ইয়াৰ পৰা আমি মানে সুগন্ধি তেলো আমি নিষ্কাশন কৰোঁ। ছ' সেইকাৰণে দুই ধৰণৰ বজাৰ আমি ৰজনীগন্ধাৰ পৰা পাব পাৰোঁ, আৰু যেতিয়া আমি তেলটো আমি নিষ্কাশন কৰোঁ সেইটোৰ চাহিদা বিশ্ব বজাৰত যথেষ্টখিনি আছে। তাৰোপৰি ইয়াৰ যিটো কৃষি প্ৰণালী সেইটো যথেষ্ট সহজ, কম খৰচী, আৰু এবাৰ ৰোৱাৰ পিছত গোটেই বছৰজুৰি আমি ৰজনীগন্ধা ফুল পাই থাকোঁ। আৰু আমি সচৰাচৰ যদি চাওঁ, এক বিঘা মাটিত যদি আমি ৰজনীগন্ধা ফুলৰ খেতি কৰোঁ তেতিয়া খেতিয়কসকলে 50,000-60,000 পৰ্যন্ত লাভ পাবলৈ সক্ষম হয়। যদি মই এক কথাত কওঁ, ৰজনীগন্ধা ই এক অত্যন্ত লাভজনক ফুল, সেইকাৰণে ইয়াৰ চাহিদাও যথেষ্ট বেছি,
1: বাণিজ্যিক সম্ভাৱনা প্ৰচুৰ। আৰু আমাৰ লাহে লাহে হয়তো আগতকৈ বেছি জনপ্ৰিয় হৈ উঠিছে আমাৰ কৃষকসকলৰ মাজত, কিয়? তাৰ কাৰণটো কি বুলি ক'ব খোজে আপুনি?
2: মই সেইটোৱে ক'ম, মানে এইটো কৰিবলৈ যিহেতু সহজ, এইকাৰণে মুকলি পথাৰত আমি ধুনীয়াকৈ খেতি কৰিব পাৰোঁ, কম খৰচী হোৱাৰ কাৰণে, আৰু খুব মানে এনেকুৱা ধৰণৰ কথা, ধৰক খেতিয়কসকলে খুব সহজে মানে কোনো কঠিন বৈজ্ঞানিক প্ৰণালী ব্যৱহাৰ নকৰাকৈ তেওঁলোকে খেতি কৰিব পাৰে। আৰু এবাৰ লগোৱাৰ পিছত, এতিয়া যিটো মই ক'লোঁ দুই ধৰণৰ ৰজনীগন্ধা আছে, এটা কৈ আমি ছিংগল ফ্লাৱাৰ, সেইটো এক তৰপীয়া ফুল থাকে, আৰু এটা কৈ ডাবল ফ্লাৱাৰ, সেইটো মানে বহু তৰপীয়া ফুল। চ' এক তৰপীয়া ফুলটো সুগন্ধিটো মানে যথেষ্ট বেছি, সেইটো আমি মানে সুগন্ধি তেল নিষ্কাশনৰ কাৰণে ব্যৱহাৰ কৰোঁ। সেইটোত এটা সুবিধা এটা আছে, এবাৰ আপুনি লগোৱাৰ পিছত 2-3 বছৰলৈ আপুনি আকৌ বেলেগকৈ তাৰ কণ্ডটো লগাব দৰকাৰ নাই, মানে আমি ফুলটো পাই থাকিম, ফুলখিনি আমি লৈ পেলাই তাৰপৰা তেলটো নিষ্কাশন কৰিব পাৰোঁ। কিন্তু যেতিয়া আমি কটা ফুল হিচাপে ব্যৱহাৰ কৰিম, যিটো মই কৈছোঁ বহু তৰপীয়া ফুলটো, সেই ফুলটোৰ আকৌ কথাটো এনেকুৱা, আমি প্ৰত্যেক বছৰে তাক ৰুব লাগিব, কিন্তু আমাৰ এটা বৈজ্ঞানিক পদ্ধতি আছে, আমি যদি মালচিং কৰোঁ, তেতিয়া মালচিং কৰিলে মানে গোটেই বছৰজুৰি আমি ফুলটো পাই থাকোঁ। সেইকাৰণে খুব কম খৰচত আমি এটা লাভজনক ফুলৰ ব্যৱসায় ধুনীয়াকৈ কৰিব পাৰোঁ, সেইকাৰণে মানে জনপ্ৰিয়তাটো তাৰ অলপ বেছি।
1: হয় হয়, বৰ্ণালী গগৈক মই সুধিব খুজিছোঁ যে ৰজনীগন্ধা ফুলৰ খেতিৰ বাবে কেনেধৰণৰ মাটি বা জলবায়ু উপযুক্ত?
0: জলবায়ুৰ ক্ষেত্ৰত আমি যদি চাওঁ, তেতিয়াহ'লে সাধাৰণতে গৰম আৰু যিটো আৰ্দ্ৰতা, বেছি আৰ্দ্ৰতাপূৰ্ণ যিখিনি অঞ্চল, সেই অঞ্চলবিলাকত এই ৰজনীগন্ধাৰ খেতিটো বেছি ভাল হয়। হয় হয়, একদম অসম, আমাৰ অসমখন একেবাৰেই উপযুক্ত ৰজনীগন্ধা ফুলৰ ডাঙৰ ব্যৱসায় এটা আৰম্ভ কৰিবৰ কাৰণে আৰু খেতিয়কসকলৰ কাৰণে লাভজনক খেতি এটা দিবৰ বাবে। আৰু মাটি বুলি ক'লে, আজিকালি বিভিন্ন সকলো ধৰণৰ মাটিতে আচলতে ৰজনীগন্ধাৰ ফুলৰ খেতি কৰিব পাৰি, কিন্তু তথাপিও বৈজ্ঞানিকভাৱে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে ইয়াৰ বাবে ৰ'দ ঘাই, ওখ আৰু বালিচহীয়া মাটিয়ে উত্তম। কিন্তু যদি আজিকালি যিহেতু বিভিন্ন ধৰণৰ জৈৱিক সাৰসমূহ উপলব্ধ, আমাৰ ভাৰ্মি কম্প'ষ্টেই হওক, গোবৰ সাৰেই হওক, অন্য এনৰিচ কম্প'ষ্টেই হওক, এইবিলাক যিহেতু ফাৰ্মাৰ্ছৰ মাজত উপলব্ধ, গতিকে সেইবিলাক জৈৱিক সাৰ ব্যৱহাৰ কৰিলে আমি যিকোনো ধৰণৰ আলতীয়া মাটিতো এই খেতিটো খুব সুন্দৰভাৱে কৰিব পাৰোঁ। গতিকে মাটি আৰু জলবায়ুৰ ক্ষেত্ৰত অসমত কোনো ধৰণৰ অন্তৰায় নাই,
1: খুব সহজ
0: খেতি কৰিবৰ বাবে।
1: হয় হয় হয়, এতিয়া ইয়াৰ ৰোপণ পদ্ধতি কেনেধৰণৰ বা তাৰ বংশবিস্তাৰ কেনেকৈ হয়?
0: হয় হয়, সাধাৰণতে আমি কণ্ডৰ পৰা, কণ্ডক যিটো ইংৰাজীত কোৱা হয় বাল্ব, বাল্ব বুলি ক'লে খেতিয়কসকলে বেছি ভালকৈ বুজি পাব। হয়, ৰজনীগন্ধা ফুলৰ যিজোপা গছ, সেই গছৰ শিপা অংশত মানে বাল্বৰ সৃষ্টি হয়, নিজে নিজে সৃষ্টি হয়, বাল্ব বা আলুৰ সৃষ্টি হয়। সেই বাল্বসমূহৰ পৰাই আমি ইয়াৰ বংশ বিস্তাৰ কৰোঁ বা নেক্সট 20 বছৰত আমি খেতি কৰিব পাৰোঁ। এজোপা গছত আপোনাৰ কেইবাটাও বাল্ব লাগে, বহু সংখ্যক বাল্ব লাগে, কিছুমান বাল্ব ডাঙৰ হয় আৰু কিছুমান বাল্ব সৰু হয়। মাজৰ অংশত যিখিনি বাল্ব লাগে সেইবিলাকৰ আকাৰ বাকীবোৰতকৈ অলপ ডাঙৰ হয়, আৰু তেনেধৰণৰ ডাঙৰ বাল্ববিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ। আৰু সৰু বাল্ব যিবিলাক হয় কাষৰ অংশত, সেই সৰু বাল্ববিলাকো আমি ৰুই থ'ব পাৰোঁ, তাৰ পৰা আকৌ নতুন বাল্ব সৃষ্টি কৰিব পাৰোঁ, বা সেই সৰু বাল্ববিলাকো আমি খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি একেবছৰতে মানে ভাল ফল নাপাওঁ, তাৰ বাবে 2-3 বছৰৰ পাছত ভাল ফল পাওঁ। গতিকে সকলো ধৰণৰ বাল্ব বা আলু অথবা কণ্ড যিটো গছৰ গুৰিত সৃষ্টি হয়, সেইখিনিৰ পৰাই আমি বংশ বিস্তাৰ কৰিব পাৰোঁ।
1: আৰু সেইবিলাক যিবিলাক বাল্ববিলাক থাকিব, সেইবিলাক ভাল নে বেয়া সেইটো কেনেকৈ গম পাব কৃষকসকলে? তাৰো নিশ্চয় কিবা কথা থাকিব।
0: হয়, বাল্ববিলাক সাধাৰণতে

0: যদি মাটিডোখৰ য'ত আমি মানে ৰজনীগন্ধাৰ খেতি কৰিছোঁ সেইখিনিৰ পৰিচাৰ্য যদি আমি ভালদৰে কৰিছোঁ তেতিয়াহ'লে সাধাৰণতে কোনো ধৰণৰ পোক পৰুৱা বা বেমাৰৰ দেখা নাযায় ৰজনীগন্ধা খেতিত। সকলো বাল্বেই স্বাস্থ্যৱানেই হয়, সকলো ধৰণৰ বাল্বেই আমি ব্যৱহাৰ কৰিব পাৰোঁ।
1: আৰু এতিয়া এই ভূমি প্ৰস্তুত কৰা বা কিমান ব্যৱধান ৰাখিব লাগে সেই কথাখিনি যদি
0: হয় হয় বাল্ববিলাক যেতিয়া আমি বাছনি কৰিম তেতিয়া আমি এটা কথা মন কৰিব লাগে যে বাল্বৰ যিটো মেৰ বা ডায়মিটাৰ সেইটো 2-4 চেণ্টিমিটাৰমান হ'ব লাগে। সেনেকুৱা ধৰণৰ বাল্ব ব্যৱহাৰ কৰিলে আমি বেছি লাভৱান হওঁ। আৰু তাৰপাছত কি হ'ব, আমি প্ৰথমতে বাল্ববিলাক ৰোৱাৰ আগত আমাৰ মাটিডৰা ভালকে কোৰ মাৰি বা মৈয়াই চহাই ল'ব লাগিব, ভালকে মিহি কৰি ল'ব লাগিব আৰু বেদবোৰ প্ৰস্তুত কৰিব লাগিব। আৰু বেদবোৰৰ দৈৰ্ঘ্যটো সাধাৰণতে 120 চেণ্টিমিটাৰমান, 1 মিটাৰ বা 1.2 মিটাৰ দীঘল, তাৰপাছত 60 চেণ্টিমিটাৰ বহল, আৰু ওখটো আমি মাটিৰ পৰা মাটিৰ যিটো লেভেল তাৰ পৰা 15-20 চেণ্টিমিটাৰ ওখকৈ আমি বেদবোৰ ঠিক কৰি বেদবোৰ আমি প্ৰস্তুত কৰি ল'ম। আৰু সেই বেদবোৰৰ ভিতৰত আমি এটা শাৰীৰ মাজৰ দুটা শাৰীৰ মাজৰ যিটো দূৰত্ব সেইটো ৰাখিম আমাৰ 20-30 চেণ্টিমিটাৰ। আৰু এটা শাৰীৰ ভিতৰত যেতিয়া আমি বাল্ব দুটা বাল্ব লগাম বাল্বৰ মাজৰ দূৰত্বটো থাকিব 10-20 চেণ্টিমিটাৰ। সেনেকুৱা ধৰণে যদি আমি পুলিবোৰ লগাওঁ বা কন্দবিলাক লগাওঁ তেতিয়াহ'লে আমি প্ৰায় 1 বৰ্গমিটাৰ মাটিত মানে 50 জোপামান
1: পঁচিশৰ পৰা 50 জোপামান
0: গছ ৰুব পৰা যায়।
1: হয় হয়, এতিয়া মই ৰুবি শৰ্মাক সুধিব খুজিছো যে ইয়াৰো নিশ্চয় বেলেগ বেলেগ জাত আছে, আপুনি ক'লেই যে এটৰপিয়া থাকে আৰু বহুদৰপিয়া
2: থাকে,
1: সেই জাতবিলাকৰ বিষয়ে ক'ব নেকি আমাৰ কৃষকসকলে যদি কোনোবাই নতুনকে খেতি কৰিবলৈ আগবাঢ়ে কেনেধৰণৰ জাত নিৰ্বাচন কৰিব?
2: হয় মানে প্ৰথমতে যেতিয়া খেতি কৰিব আগবাঢ়িব তেওঁ এইটো ভাবি চাব লাগিব যে তেওঁ কোনটো মানে উদ্দেশ্য লৈ পেলাই খেতিটো কৰিছে। তেওঁ যদি কটা ফুল হিচাপে বজাৰত বিক্ৰী কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ বহুদৰপীয়া যিটো মই কৈছোঁ ডাবল টাইপটো সেইটো তেওঁ চয়ন কৰিব। আৰু যদি ভাবিছে তেওঁ যিটো আমাৰ তৈলৰ যিটো নিষ্কাশনৰ যিটো প্ৰক্ৰিয়া
1: সেইটোৰ লগত পাৰফিউম উদ্যোগত
2: যিটো প্ৰসাধনৰ উদ্যোগ বা অন্যান্য বেলেগ বেলেগ উদ্যোগত তাৰ যিটো তেল সেইটো আমি ব্যৱহাৰ কৰোঁ, চ' সেইটোৰ কাৰণে যদি তেওঁ খেতি কৰিব বিচাৰে তেতিয়া তেওঁ যাব লাগিব আপোনাৰ ছিংগল টাইপটো যিটো মই কৈছোঁ এটৰপীয়া ফুলটো। ত' যেতিয়া আমি কিবা এটা খেতি কৰোঁ সদায় এটা বস্তু মন কৰিবলগীয়া যে আমি সদায় উন্নত জাতৰ যিবোৰ সঁচ সেইবোৰ চয়ন কৰিব লাগে, তেতিয়াহে আমি ভাল মানে উন্নত ভাল ধৰণৰ উৎপাদন পাব পাৰিম। চ' এতিয়া যদি আমি সঁচৰ কথা কওঁ ৰজনীগন্ধা যদি বহুদৰপীয়াৰ কথা কওঁ তেতিয়া কেনেকুৱা ধৰণৰ সঁচ আমাৰ কাৰণে ভাল? চ' আমাৰ বজাৰত যিবোৰ পায় সুভাচিনী বুলি এটা আছে, বৈভৱ বুলি আছে, ফুলে ৰজনী, চ' এইবিলাক সঁচ বহুত ভাল, এইবোৰ হ'ল বহুদৰপীয়া ৰজনীগন্ধাৰ কাৰণে। আৰু যদি আমি চাওঁ এটৰপীয়া বা ছিংগল টাইপটোৰ কাৰণে তাৰ কাৰণে কিছুমান ভেৰাইটি আছে যেনেকৈ শৃংগাৰ, প্ৰজ্বল, আৰ্কা নিৰন্তৰা, গুৱাহাটী ছিংগল, চ' এইবিলাকৰ মানে যিটো খেতি আমাৰ অসমত খুব ধুনীয়া হয়। চ' কৃষকসকলে এনেকুৱা ধৰণৰ সঁচবিলাক তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে যাতে তেওঁলোকৰ উৎপাদনটো খুব ভাল হয়।
1: এতিয়া ইয়াৰে সঁচবিলাক আপুনি যিবিলাক জাতৰ কথা কৈছে উন্নত মানৰ সেইবিলাকৰ সঁচ ক'ৰ পৰা পাব পাৰে কৃষকে?
2: সঁচবিলাকৰ কাৰণে তেওঁলোকে কৃষি বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে বা আজিকালি কিছুমান ৰেপুটেড নাৰ্চাৰী আছে, তেওঁলোকেও সঁচবিলাক ধুনীয়াকে
1: নিৰ্ভৰযোগ্য
2: নাৰ্চাৰী আছে, আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহো আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিলে ধুনীয়াকে তেওঁলোকে মানে এই সঁচবোৰ
1: বিচৰা জাতবিলাক তেওঁলোকে পাব পাৰে। এতিয়া ৰজনীগন্ধা খেতিত কেনেধৰণৰ যতন লোৱা দৰকাৰ সেই বিষয়ে যদি কয়?
0: হয়, যতনৰ কথা কোৱাৰ আগতে মই এটা কথা আগতে উনুকিয়াবলৈ পাহৰিলোঁ যে এই বাল্ববিলাক আমি কোনটো সময়ত লগাম।
1: হয়,
0: আচলতে বাল্ব লগোৱা সময়টো খুব প্ৰয়োজনীয়। আমি বছৰৰ যিকোনো সময়তে লগালে তাৰ ভাল ফলটো আমি নাপাওঁ, গতিকে খেতিয়কসকলে এইটো মন কৰিব লাগে যে তেওঁলোকে যেতিয়া বাল্ববোৰ লগাব তেতিয়া মাৰ্চৰ পৰা এপ্ৰিলৰ শেষলৈকে
1: নতুনকৈ বৰষুণ দিয়া
0: সময়ছোৱাত যদি তেওঁলোকে লগায় তেতিয়াহ'লে এই মানে উৎপাদনো ভাল দিব আৰু ফুলৰ যিটো কোৱালিটি তাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে ৰোৱাৰ সময়টো চাব লাগে যে মাৰ্চৰ পৰা এপ্ৰিলৰ শেষলৈকে সেইটো সময়ত লগাব লাগে,
1: নতুনকৈ মাটিত জীপ আহে, অংকুৰণ হোৱাত সুবিধা হয়,
0: অংকুৰণ হোৱাত সুবিধা হয়। আৰু পৰিচাৰ্যৰ কথা আমি যেতিয়া কওঁ তেতিয়া প্ৰথমে হ'ল ৰজনীগন্ধা ফুলক মানে পানী খুব দৰকাৰ, পানী বহুত লাগে। আৰু আমি বাল্ববোৰ মাটিত লগোৱাৰ পিছতে আমি এটা পানীৰ ব্যৱস্থা এটা কৰিব লাগে যাতে ই ভালকৈ অংকুৰণ হ'ব পাৰে, গজালিবোৰ ভালকৈ ওলাব পাৰে।

0: পাছত গৰম দিনত আমি যদি যেতিয়া হ'ব গৰম দিনত আমি হাতৰ পৰা 15 দিনৰ মূৰে মূৰে হাতৰ পৰা 10 দিনৰ মূৰে মূৰে আমি গৰম দিনত পানী দিয়াৰ ব্যৱস্থাটো কৰিব লাগে আৰু ঠাণ্ডা দিনত ইমান সোনকালে পানী দিয়াৰ দৰকাৰ নাই 15-20 দিনৰ মূৰে মূৰে পানী দিলেও
1: মাটিডোখৰা
0: যেতিয়া শুকান হৈ পৰিব তেতিয়া কিন্তু আমি 7 দিনৰ মূৰে মূৰে বা 10 দিনৰ মূৰে মূৰে পানী যোগানৰ ব্যৱস্থাটো কৰিব লাগিব আৰু গজালি ওলোৱাৰ সময়ত পানী যোগানৰ ব্যৱস্থাটো মাটিত যাতে জীপ থাকে কিন্তু পানী দিয়া সময়তো এটা মন কৰিবলগীয়া কথা থাকে যে ৰজনীগন্ধা ফুলে আকৌ গুৰিত যদি পানী জমা হয় সি তাক সহিব নোৱাৰে গতিকে আমি পানী দিয়া সময়ত এটা কথা মনত মন কৰিব লাগে যে গুৰিত যাতে পানী জমা নহয় দিয়া পানীখিনি যাতে ভালদৰে ওলাই যায় ওপৰঞ্চি পানী যিখিনি আমি দিম সেইখিনি যাতে ভালকে ওলাই যায় তাৰ প্ৰতি আমি মন কৰিব লাগে আৰু তাৰপাছত কি হয় যিহেতু বহুবৰ্ষীয় গছ গতিকে তলৰ পাতবিলাক শুকাই যায় শুকাই পৰি যায় সেই শুকাই যোৱা পাতবিলাক আমি আঁতৰাই পেলাব লাগে বেদৰ পৰা আঁতৰাই পেলাব লাগে আৰু প্ৰত্যেক 1.5-2 মাহৰ মূৰে মূৰে আমি গছৰ গুৰিবোৰ মানে খুচৰি মাটিটো কোমল কৰি ৰাখিব লাগে তেনেভাৱে কৰিলে উৎপাদনক্ষম হয়
1: আৰু এবাৰ ৰজনীগন্ধা ফুল ৰোৱাৰ পাছত কিমান বছৰৰ পাছত তাক আকৌ তুলি নতুনকে বাল্ব ৰুব লাগিব তেনেকুৱা কথা আছে নেকি
2: মানে যদি আমি চিংগলটো কৰোঁ তেতিয়া আমি 2-3 বছৰলৈ এইখিনি ৰাখি থ'ব পাৰোঁ তাৰপিছত আমি আকৌ নতুনকে প্লেণ্টিং কৰাৰ কথা ভাবিব পাৰোঁ কিন্তু যদি আপুনি কটা ফুলৰ কাৰণে কৰিছে খেতি তে আমি ৰিকমেণ্ড কৰোঁ এটাই যে প্ৰত্যেক বছৰে বস্তুখিনি মানে নতুনকে ৰোপণ কৰিলে ভাল আৰু কটা ফুলৰ কথাটোত মানে কি হয় আমি এটা বছৰ চাওঁ যে ফুলৰ কোৱালিটিটো ভাল হ'ব লাগে চ' যদি আমি তাক 2-3 বছৰলৈ ৰাখি থওঁ আমাৰ এটা বস্তু লক্ষ্য কৰিছোঁ যদি ৰাখি থওঁ এটা কণ্ডৰ পৰা মানে বহুতকেইটা ফুল ওলায় কিন্তু সেই ফুলৰ যিটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো কমি যায় সেইকাৰণে মানে কাঠফুলৰ হিচাপে কটা ফুল হিচাপে মানে বজাৰৰ চাহিদাটো কমি যায় সেইকাৰণে যদি কটা ফুল হিচাপে কৰিছে তেতিয়াহ'লে আপুনি মানে কৰিব যে প্ৰত্যেক বছৰে আপুনি নতুনকৈ লগাব আৰু যদি ভাবিছে যে মই অকল তৈল নিষ্কাশনৰ কাৰণে কৰিম তেতিয়াহ'লে আমি 2-3 বছৰলৈ যিটো আমি ৰেটুন ক্ৰপ বুলি কওঁ 2-3 বছৰলৈ ৰাখি থ'লোঁ তেতিয়া সেই বস্তুখিনিয়ে প্ৰডাকশ্যনটো ধুনীয়াকৈ দি থাকিলে ফুলটো আমি পাই থাকিলোঁ তাৰপিছত আমি আকৌ নতুনকৈ পেইণ্টিং কৰিম
1: এতিয়া এই ৰজনীগন্ধাৰ ফুলবোৰ কেতিয়া চপাব লাগে
2: আমি যিটো ক'লো কন্দ বা বাল ৰোৱাৰ 90-120 দিনৰ ভিতৰত আমি দেখিম যে পথাৰত ফুলবোৰ লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে তে চপোৱাৰ কথাটোত এটা বস্তু গুৰুত্ব দিবলগীয়া আপোনাৰ বজাৰখনৰ দূৰত্বটো কিমান যদি আপুনি ভাবিছে যে মই মোৰ ফুলখিনি স্থানীয় বজাৰ এখনতে বিক্ৰী কৰিব বিচাৰিছোঁ তেতিয়া আমি অকণ দেৰিকৈ তাক চপাম তেতিয়া এটা বস্তু চাব লাগিব যেতিয়া ফুলৰ মঞ্জৰি সেই মঞ্জৰিডালৰ তলৰ ফালৰ পৰা সৰহ সংখ্যক ফুল ফুলি গৈছে অকল ওপৰত কেইটামান ফুল কলি অৱস্থাত আছে তেতিয়া আমি ফুলটো চপাম সেইটো হ'ল স্থানীয় বজাৰৰ কাৰণে কিন্তু যদি ভাবিছে আপুনি বহিৰাজ্যত ক'ৰবাত আঁতৰলৈ যদি তাক বিক্ৰী কৰিব বিচাৰিছে বা
1: চিঙাৰ পৰা গন্তব্য স্থান
2: সেইটো তেতিয়া আমি অলপ আগতীয়াকে মানে তাক চপাব লাগিব তেতিয়া আমি কেতিয়া চপাম যেতিয়া আমি ফুলৰ মঞ্জৰিডাল চাইছো যে তলৰ ফালৰ পৰা 2-3 ফুল ফুলিছে কিন্তু বাকী সকলো ফুল কলি অৱস্থাত আছে তেতিয়া সেইটো অৱস্থাতে আমি ধুনীয়াকে কাটিব লাগে আৰু কটাৰ সময়তো এটা বস্তু লক্ষ্য কৰিবলগীয়া কটাৰ লগে লগে ফুলখিনি কিন্তু পানীত ৰাখিব লাগে তেতিয়া তাৰ যিটো আমি জানো যে ফুলখিনি সোনকালে নষ্ট হৈ যায় যদি আমি লগে লগে পানীত দিওঁ তেতিয়াহ'লে ফুলৰ আয়ুসটো মানে বাঢ়ি যায় আৰু সি বহুত দিনলৈ সতেজ হৈ থাকে
1: হয় আৰু এতিয়া বেমাৰ আজাৰটো থাকেই সকলো গছতে ৰজনীগন্ধাৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যা দেখা যায় ৰোগ বা পোক পতংগৰ
0: এইটো কৈ পেলাই মোৰ ভাল লাগিছে যে ৰজনীগন্ধা ফুলৰ তেনে কোনো বিশেষ মানে পোক বা বেমাৰ তেনেকৈ নাই দেখা পোৱা নাযায় কিন্তু তথাপিও কেতিয়াবা যিটো মোৱা পোক আমাৰ ইংৰাজীত যাক এফিড বুলি কোৱা হয় সেই মোৱা পোকৰ মানে প্ৰাদুৰ্ভাৱ দেখা যায় আৰু ই পাতবিলাক খুব নষ্ট কৰে গতিকে তাক মানে কণ্ট্ৰল কৰিবৰ কাৰণে সমাধানটো পাবৰ কাৰণে আমি কিছুমান কীটনাশক ঔষধ আমি ইউজ কৰিব পাৰোঁ যেনেকৈ আজিকালি নিউ জেনেৰেশ্যন পেষ্টিচাইড বুলি যিখিনি আহিছে তাৰ ভিতৰতে ইমিডা ক্লোপ্ৰিড সেইটো আমি 1.5 মিলিলিটাৰ 1 লিটাৰ পানীত মিলাই 7 দিনৰ মূৰে মূৰে যদি আমি পাতবিলাক ধুনীয়াকৈ স্প্ৰে কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা হাত সাৰিব পাৰি ইয়াৰ উপৰিও আন কেমিকেল আছে যেনেদৰে থায়ামিথক্সেন সেইটো একে সাৰতে 1.5 মিলি

0: লিটাৰ প্ৰতি লিটাৰ পানীত মিলাই সাতৰ পৰা দহ দিনৰ মূৰে মূৰে। আৰু কিছুমান কৃষকে হয়তো কীটনাশক ঔষধ ইউজ নকৰিব বিচাৰিব পাৰে, তেওঁলোকে নকৰিবও পাৰে, তেতিয়া তেওঁলোকে নিম অইলটো ব্যৱহাৰ কৰিব পাৰিব। কিন্তু নিম অইলটো ব্যৱহাৰ কৰিলে অলপ বেছি হাৰত 5-8 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিলাই 7 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব পাৰে। নতুবা আৰু এটা বস্তু আছে, এইটো অৰ্গেনিকে হয়, স্পাইনোছেট বুলি বজাৰত উপলব্ধ। সেই স্পাইনোছেটটো 2 মিলিলিটাৰ পাৰ লিটাৰ পানীত মিলাই 7 দিনৰ মূৰে মূৰে যদি আমি মাৰি থাকোঁ, তেতিয়াহ'লে এফিডৰ পৰা ৰক্ষা পৰিব পাৰে। আৰু বেমাৰ বুলি যেতিয়া আমি কওঁ, এইটো হ'ল পোকৰ বেমাৰটো সাধাৰণতে কলাৰ ৰদ বুলি কয়, মানে গুৰি পচা বেমাৰ, গুৰিৰ পৰা অলপ গুৰি পচা বেমাৰ, এইটো ফাংগেল ডিজিজ হয়, ফাংগাছৰ পৰা হয়, ভেঁকুৰ জাতীয় মানে বেমাৰ। এই বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণেও আজিকালি নতুন ইনচেক্ট বা পেষ্টিচাইড আছে, যেনেদৰে আপোনাৰ ব্ৰেণ্ড নেম মই ক'ব বিচাৰিছোঁ, নেটিভ' বুলি এটা বজাৰত পোৱা যায়। নেটিভ'টোত 2টা কেমিকেল মিক্স হৈ থাকে, টিউবাকনাজল এণ্ড আৰু ট্ৰাইফ্লক্সিষ্ট্ৰবিন। টিউবাকনাজল আৰু ট্ৰাইফ্লক্সিষ্ট্ৰবিন দুইটাই থাকে নেটিভ' নামটো। আৰু এটা আছে ফ্লিণ্ট বুলি, ফ্লিণ্টটো হৈছে কেমিকেল নেম ট্ৰাইফ্লক্সিষ্ট্ৰবিন। আৰু এটা আছে এমিষ্টাৰ, এইখিনি একদম নতুন কেমিকেল, এইখিনি ফাৰ্মাৰে ইউজ কৰিলে যথেষ্ট লাভৱান হ'ব।
1: কৃষকসকলে নিশ্চয় অনলাইন বজাৰতো বজাৰ পৰা
0: হয় হয় এইখিনি অনলাইনতো উপলব্ধ। এমিষ্টাৰত আপোনাৰ আছে এজ'ষ্ট্ৰবিন, আৰু এই কেমিকেলখিনি কি হয়, ফাংগেল ডিজিজ বা ফাংগাছৰ ওপৰতো কাম কৰিব, আৰু কিছু পৰিমাণে ইহঁতি বেক্টেৰিয়াচাইডো হয়, বেক্টেৰিয়েল ডিজিজৰ ওপৰতো কাম কৰিব। আৰু এই কেমিকেলখিনি আপোনাৰ ব্ৰড স্পেক্ট্ৰাম, তাৰমানে অকল যে কলাৰৰ ডিজিজতে কাম কৰিব সেনেকুৱা নহয়, অন্য ডিজিজ হ'লেও ইহঁতৰ প্ৰয়োগ কৰিব পৰা যায়। এই এই কেমিকেলবোৰ সাধাৰণতে 0.1% চলিউশ্যন বনায়। আপুনি যদি 7-15 দিনৰ মূৰে মূৰে ইউজ কৰে, তেতিয়াহ'লে ভাল ফল পাব। আৰু যদি কেমিকেল ব্যৱহাৰ কৰিব নিবিচাৰে বা বেমাৰটো হ'বই দিব নিবিচাৰে, যেনেকৈ প্ৰতিষেধক হিচাপে, আমি এটা মন কৰিব লাগে, যেতিয়া আমি পানী দিওঁ, পানী জমা হ'বলৈ দিব নালাগে একদমেই, নহ'লে পানী জমা হ'লে মানে গুৰি পচা বেমাৰটো বেছিকৈ
1: হয়,
0: মাত্ৰাধিক বৰষুণ হয়, পানীখিনি যাতে ওলাই যাব পাৰে। আৰু বৰষুণৰ বতৰত আমি 15-30 দিনৰ মূৰে মূৰে আমাৰ খেতিয়কসকলৰ সকলোৱে জানিবই বৰডেক্স মিক্সাৰ, যিটো বৰডেক্স মিক্সাৰৰো যদি আমি 1% হিচাপত চলিউশ্যন বনাই আমি মাৰি থাকোঁ প্ৰতিষেধক হিচাপে, তেতিয়াহ'লে এনেধৰণৰ পোক পৰুৱা আৰু বেমাৰৰ পৰা আমি হাত সাৰিব পাৰিম।
1: হয়, এতিয়া আমি অকণমান মূল্য সংযোজনৰ দিশলৈ আহিব খুজিছোঁ, কিন্তু তাৰ আগেয়ে মই অকণমান জানিব খুজিছোঁ আপোনালোকৰ পৰা, কাৰণ যিহেতু আপোনালোকে এই উদ্যান শস্য আৰু ফুলৰ খেতিৰ বিষয়ে আপোনালোক জড়িত হৈ আছে, ক্ষেত্ৰভিত্তিক বিভিন্ন কামত আপোনালোক ব্যস্ত থাকে, গতিকে কৃষকসকলৰ মাজত কেনেধৰণৰ পৰিৱৰ্তন দেখিছে বিগত সময়ছোৱাত ফুলৰ খেতিক লৈ? কাৰণ আমাৰ অসমত আমি পথাৰ শস্য বা উদ্যান শস্য বিভিন্ন আমি দেখিবলৈ পাওঁ, কিন্তু ক'ৰবাত যেন ফুলৰ খেতিৰ ক্ষেত্ৰত এতিয়াও যেন ক'ৰবাত পাছ পৰি আছে বা মানুহৰ মাজত এতিয়াও সজাগতা যেন আহিবলৈ বাকী, এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ প্ৰগতি এটা দেখিছে শেহতীয়া সময়ছোৱাত?
2: মানে ফুলৰ ক্ষেত্ৰত অলপমান কি হয়, যিহেতু আমি এতিয়া গম পাই থাকোঁ বস্তুবিলাক, চ' যেতিয়া খেতিটো কৰিবলৈ লয় আমাৰ খেতিয়কসকলে, যেতিয়া বস্তুখিনি আহি পেলাই গুৱাহাটী মাৰ্কেটতে চেল কৰিব বিচাৰে, তেতিয়া ইয়াৰ যিখিনি ব্যৱসায়ী, সেই ব্যৱসায়ীসকলে তেওঁলোকক মানে যিটো মূল্য পাব লাগিছিলে সেইটো তেওঁলোকক দিবলৈ নিবিচাৰে, সেইটো এটা আমি স্থানীয়ভাৱে উৎপাদিত পাবে। কিন্তু যদি আমি বস্তুখিনি চাওঁ যে গুৱাহাটী মাৰ্কেটত আজিৰ 1 বছৰত প্ৰায় 8-10 কোটি টকাৰ আমদানি হৈ থাকে ফুল, আৰু বিশেষকৈ সেই ফুলবিলাক ক'ৰ পৰা আমদানি হয়, আমাৰ বহিঃৰাজ্য যেনেকৈ পশ্চিমবংগ, কৰ্ণাটক, সেইবোৰ ৰাজ্যৰ পৰা আমদানি হৈ থাকে। যদি আমাৰ খেতিয়কসকলে অলপ সজাগ হয়, সজাগ হৈ পেলাই যদি ফুলৰ খেতিৰ প্ৰতি অলপ গুৰুত্ব দিয়ে, কাৰণ বহুত ফুল আছে যিবিলাকৰ ফুলৰ খেতি আমাৰ অসমত খুব ধুনীয়াকৈ হয়, যেনেকৈ মই ক'ব পাৰোঁ নাৰ্জী ফুলৰ কথা, ইন্দ্ৰমালতীৰ কথা, অৰ্কিডৰ কথাটো ক'বই নালাগে, 151 বিধ বেলেগ বেলেগ অৰ্কিড আমাৰ ইয়াত হয় যাৰ বিশ্ব বজাৰত বহুত চাহিদাও আছে, তেনেকৈ গ্লেডিউলাছ, বহুত বহুত ফুল আছে যাৰ খেতি খুব ধুনীয়া হয়। যদি আমাৰ কৃষকসকলে সেই খেতিসমূহ লয় তেওঁলোকে উপাৰ্জনৰ এটা পথ হিচাপে, তেতিয়াহ'লে আমাৰ যিটো বজাৰৰ যিটো চাহিদা, সেই চাহিদাটো আমাৰ স্থানীয় কৃষকসকলে পূৰণ কৰিব পাৰিব। এই 8-10 যিটো 10 কোটি টকা আমাৰ ওলাই গৈছে বাহিৰলৈ, সেইটো ওলাই পেলাই আমাৰ ৰাজ্যতে থাকি যাব, আৰু তাৰ লগতে আমাৰ যিটো গ্ৰামীণ যিটো অৰ্থনীতি, সেই

0: অর্থনীতিটো বিকাশতো যথেষ্ট সহায় কৰিব।
1: হয় হয়, গতিকে তাৰ বাবে প্ৰতিযোগিতাখনত তিষ্ঠি থাকিবলৈ হ'লে বিকল্প বজাৰৰ সৃষ্টি কৰিব লাগিব আৰু লগতে মূল্য সংযোজনৰ ক্ষেত্ৰতো কিন্তু আগবঢ়াটো উচিত। গতিকে আমি অকল এতিয়া ৰজনীগন্ধাই নহয়, আমি অন্যান্য ফুলৰ মূল্য সংযোজনৰ বিষয়েও আমি জানিব বিচাৰোঁ। গতিকে প্ৰথমেই এতিয়া আপুনি কৈছে তেল উৎপাদন কৰাৰ কথা, এই মূল্য সংযোজনৰ ছবিখন কেনেধৰণৰ অকণমান যদি স্পষ্ট কৰি দিয়ে।
0: মানে আমি এটা কথা জানো যে ফুলবিলাক আমি বেছি দিনলৈ ৰাখিব নোৱাৰোঁ, খুব সোনকালে নষ্ট হৈ যায়। আৰু কেতিয়াবা এনেকুৱা হয় কৃষকসকলৰ যে ফুল বজাৰত যিমান চাহিদা তাতকৈ তেওঁলোকৰ বেছি উৎপাদন হৈ গ'ল, তেতিয়া সেই ফুলবোৰ তেওঁলোকৰ পথাৰতে নষ্ট হৈ যায়। তাকে নকৰি যদি আমি মূল্য সংযোজনৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ, তেতিয়া আমি কি কৰিব পাৰোঁ, সেই ফুলবিলাক জাহিৰ হোৱা ফুলবিলাকৰ পৰা কিছুমান প্ৰডাক্ট আমি তৈয়াৰ কৰিব পাৰোঁ। তো বেলেগ বেলেগ ধৰণৰ মূল্য সংযোজন আছে। চ' কেঁচা ফুলৰ পৰা যেনেকৈ আপুনি বুকে এটা বনালে, ফুলসজ্জা এটা বনালে, তাৰপিছত মালা বনালে, সেইবিলাকৰ মূল্যটো কেঁচা ফুলতকৈ বজাৰত বেছি পোৱা যায়। তেনেকৈ যদি ৰাহি হোৱা ফুলবিলাক আপুনি শুকুৱাই পেলাই সেইবোৰৰ পৰা কিছুমান আলংকাৰিক মানে সামগ্ৰী বনালে, যেনেকৈ ধুনীয়াকৈ এটা ফটো ফ্ৰেম বনালে, এখন গ্ৰিটিংচ কাৰ্ড বনালে, উপহাৰ দিয়া বেলেগ বেলেগ ধৰণৰ বস্তু বনালে, সেইবিলাকৰ ফালেও আমি মন দিব পাৰোঁ। তাৰ লগতে আমি এতিয়া দেখিছোঁ যে কিছুমান খাদ্য হিচাপেও ফুল আমি গ্ৰহণ কৰোঁ, যেনেকৈ আপোনাৰ আমাৰ অপৰাজিতা ফুলটো, জবা ফুলটো, সেইবিলাক আমি চাহ বনাই পেলাই খাওঁ। যেনেকৈ গোলাপৰ পাহিৰ পৰা আমি সদায় খাই থকা মিঠাপানত যিটো গুলকণ দিয়ে, সেইটো গুলকণটো গোলাপৰ পাহি আৰু যিটো চেনীৰ মিশ্ৰণ সেইটো দি পেলাই বনায়। চ' তেনেকুৱা ধৰণৰ সৰু সৰু ক্ষুদ্ৰ উদ্যোগৰ এটা স্কোপ এটা আছে। আমি মূল্য সংযোজনৰ ফালে গ'লে আমি ৰাহি হোৱা ফুলখিনি লৈ লগতে আমি খেতি কৰিও মানে দুই ধৰণে আমি সংস্থাপনৰ এটা ব্যৱস্থা কৰিব পাৰোঁ।
1: মানে নষ্ট হ'বলৈ নিদি তাক অন্য প্ৰকাৰেও বিক্ৰী কৰিব পাৰি, বা এতিয়া কোনোবা যদি মূল্য সংযোজনৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে তাৰ বাবে খুব ডাঙৰ বিনিয়োগৰ প্ৰয়োজন হয় নেকি বাৰু?
2: আচলতে খুব ডাঙৰ বিনিয়োগৰ ইয়াত প্ৰয়োজন নাথাকে। যদি খেতিয়কজন বা খেতিয়কগৰাকী যথেষ্ট কৰিবলৈ মন কৰা হয়, তেতিয়াহ'লে তেওঁলোকে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে। নিজৰ ঘৰৰ পৰাই কেনেকৈ আৰম্ভ কৰিব, তেওঁলোকে অকল মই টিউব ৰজৰ কথা কোৱা নাই, বেলেগ ফুলৰ কথাও কৈছোঁ, যে তেওঁলোকে ঘৰতে ধৰি লওক পেকেজিং, আজিকালি পেকেজিং মেটেৰিয়েলবিলাক সকলোতে উপলব্ধ, অনলাইন মাৰ্কেটতো উপলব্ধ, অফলাইন মাৰ্কেটতো উপলব্ধ। কৰোগেটেড বক্স বনালে বা পলিথিন ইউজ কৰিলে, পেকেজিং কৰি তেওঁলোকে স্থানীয় বজাৰত অথবা গুৱাহাটীৰ বজাৰতো বিক্ৰী কৰিব পাৰে, সেনেদৰে এটা মূল্য সংযোজন কৰিব পাৰে। বা অথবা তেওঁলোকে ঘৰতে মালা প্ৰস্তুত কৰিলে, বুকে প্ৰস্তুত কৰিলে, বা স্থানীয় কোনোবা, আজিকালিতো ফুলৰ বজাৰখন ইমান ডাঙৰ যে বাৰ্থডে পাৰ্টি হওক বা আপোনাৰ বিয়া সবাহ, যিকোনো ফাংচন, মিটিং, সকলোতে মানে ফুলৰ ব্যৱহাৰ হয়, সতেজ ফুলৰ ব্যৱহাৰ হয়। গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা ৱেডিং প্লেনাৰ বা ইভেণ্ট মেনেজমেণ্ট প্লেনাৰৰ লগত যদি তেওঁলোকে কণ্টেক্ট কৰি সেনেধৰণৰ ব্যৱসায়বিলাকতো নিজৰ সোমোৱাব পাৰে ফুলৰ ব্যৱসায়টো, তেনেদৰে ঘৰৰ পৰাই তেওঁলোকে খুব কম ইনভেষ্টমেণ্টতো ব্যৱসায়টো আৰম্ভ কৰিব পাৰে।
1: এতিয়া আমাৰ মূল্য সংযোজন বুলি কওঁতে আমাৰ যিটো ড্ৰাই ফ্লাৱাৰ, শুকান ফুল, শুকান ফুলৰো চাহিদা আছে। আমাৰ স্থানীয়ভাৱে কোনবিলাক ফুলৰ ক্ষেত্ৰত সেইটো কৰিব পাৰি?
0: মানে শুকান ফুল বুলি আমি সব ফুলেই শুকাব পাৰোঁ। শুকোৱাৰ পিছত আমি কি বনাম সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মানে ব্যৱসায়টো কিমান দূৰ আগবাঢ়িব।
1: শুকোৱাৰ নিশ্চয় কিবা নিৰ্দিষ্ট পদ্ধতি থাকিব, কাৰণ তাৰ গোন্ধটো থাকিব লাগিব।
0: গোন্ধটো ইমান মেটাৰ নকৰে, কাৰণ শুকোৱাৰ পিছত আমি যিবোৰ বস্তু বনাওঁ মূল্য সংযোজনৰ ক্ষেত্ৰত, যেনেকৈ আজিকালি আপোনাৰ বিয়াৰ যিবোৰ বৰমালা, সেই বৰমালাবিলাকো মানুহে সংৰক্ষণ কৰিব বিচাৰে এজ এ স্মৃতি। সেই বৰমালাবিলাক আজিকালি মানে ৰেজিং দি পেলাই সংৰক্ষণ কৰা এটা মানে ট্ৰেণ্ড এটা চলি আছে। চ' সেইবিলাকো সৰু সৰু বস্তু মানে তেনেকুৱা চাবি ৰিং এটা ধৰক বনালে শুকান ফুল দি পেলাই, শুকান ফুল দি আপুনি ধুনীয়া সজ্জা এটা বনালে, তেনেকৈ ধৰণে বহুত বস্তু আমি বনাব পাৰোঁ। চ' সেইবিলাকো আৰু যদি বজাৰত বিক্ৰী কৰোঁ, আৰু তাৰ কাৰণে কোনো ডাঙৰ ফেক্টৰী বা কিবা এনেকুৱা দৰকাৰ নাই, আমি ঘৰতে বহি সৰু ৰুম এটাতে গোটেই কামখিনি কৰিব পাৰোঁ। চ' তেনেকুৱা ধৰণৰ হেৰিবিলাক কৰি পেলাইও বহুত নিবনুৱা যিখন যিসকল যুৱক যুৱতী আছে তেওঁলোক বা যিসকল মহিলা আছে আমাৰ, তেওঁলোকে এইবিলাক অলপ প্ৰশিক্ষণ এটা লৈ পেলাই আয়ত্ত কৰি পেলাই ধুনীয়াকৈ এটা মানে ইনকামৰ এটা পথ সুচল কৰিব পাৰে।
1: এতিয়া ইয়াৰ পৰা যিবিলাক সুগন্ধি ফুল আছে তাৰ পৰা তেল নিষ্কাশনৰ পদ্ধতিটো কেনেকুৱা, সেইটো কৰিব পৰা যায় নেকি?
0: তেল নিষ্কাশনটো অলপ দিগদাৰী,
1: জটিল হয়,
0: জটিল হয়। সো সেইটো কাৰণে আমি কি কৰোঁ, যিখিনি খেতিয়কসকল আছে তেওঁলোকৰ যিখিনি ৰাহি হোৱা ফুল, তাৰ কাৰণে এটা বস্তু চাব লাগিব আমি সুগন্ধি ফুল, যেনেকে ৰজনীগন্ধা এটা সুগন্ধি ফুল, তেনেকে যিবিলাক সুগন্ধি ফুল আছে তেওঁলোকৰ যিখিনি ৰাহি হ'ল সেইখিনি

0: লোকে মানে একেলগে কেইবাজনী খেতিয়ক লগ লাগি তেওঁলোকে কালেক্ট কৰি পেলাই এনেকুৱা য'ত ডাঙৰ ফেক্টৰী আছে য'ত তেলটো নিষ্কাশন হয় তেওঁলোকক ছাপ্লাই দিবৰ ব্যৱস্থা এটা কৰিব পাৰে। নিজে কৰিলে অলপ খৰচা হয়, তাৰ কাৰণে গভৰ্ণমেণ্টৰ ছাপৰ্টো দৰকাৰ হ'ব, কিন্তু তেওঁলোকে সেইটো কাম কৰিব পাৰে যে যিহেতু নষ্ট হোৱাতকৈ তেওঁলোকৰ ৰাহি হোৱা ফুলখিনি যোন তেনেকুৱা ফেক্টৰী দি দিয়ে তেওঁলোকে এটা এডিচনেল ইনকাম এটাও হৈ থাকিব তাৰ পৰা।
1: আৰু এতিয়া আমাৰ কৃষকসকললৈ আপোনালোকৰ পৰামৰ্শ কেনেধৰণৰ হ'ব?
0: চ' বৰ্তমান যদি ছবিখন চাওঁ ফুলৰ অসমত, চ' অসমত ফুলৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। চ' বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান বুলি কওক, বিয়া সবাহ বুলি কওক বা অন্যান্য উৎসৱত ফুলৰ যথেষ্ট মানে ব্যৱহাৰ হোৱা দেখা পোৱা যায়। কিন্তু যিটো মই অলৰেডি কৈছোঁ যে ইমান ডাঙৰ এখন বজাৰ থকাৰ পিছতো আমি এতিয়াও বহিৰাজ্যৰ ওপৰত আমাৰ যিখিনি লাগতিয়াল ফুল তাৰ কাৰণে আমি নিৰ্ভৰশীল হৈ আছোঁ। সেইকাৰণে মই খেতিয়কসকলক এটাই শেষত মানে অনুৰোধ কৰিম যে এই যিটো সুযোগ, এই যিটো বজাৰত আমাৰ যিটো চাহিদা বৃদ্ধি পাইছে, এই সুযোগটো তেওঁলোকে গ্ৰহণ কৰক। ফুলৰ খেতিটোক অকল চখ হিচাপে নলৈ এটা ব্যৱসায়ৰ মানে উৎস হিচাপে লৈ, তেওঁলোকে ইনকামৰ চ'ৰ্চ হিচাপে লৈ এইটো আগবাঢ়ক। তেওঁলোকে বিভিন্ন ধৰণৰ খেতি আছে, তাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে, সময়ে সময়ে আপোনাৰ কৃষি বিশ্ববিদ্যালয় দি থাকে, আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আছে, তেওঁলোকেও কাৰিকৰী যিখিনি শিক্ষা সেইখিনি তেওঁলোকক সুবিধাখিনি পূৰা দি থাকে। চ' তেওঁলোকে সেইখিনি লৈ পেলাই ফুলৰ খেতিৰ ক্ষেত্ৰত আগবাঢ়ি গ'লে মই ভাবোঁ এইটো এটা স্বাৱলম্বনৰ নতুন পথ মুকলি হ'ব, আৰু আমিও যিটো ফুলৰ চাহিদা সেইটোৰ লগত খাপ খোৱাকৈ আমাৰ লোকেল স্থানীয় বজাৰতে আমি গোটেই বস্তুখিনি আমাৰ নিজৰ খেতিয়কৰ ফালৰ পৰাই আমি এভেইলেবল কৰাব পাৰিম। চ' আমি বেলেগৰ বহিৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ কোনো দৰকাৰ নাথাকিব।
1: আৰু যি আমাৰ সংহত কৃষি আছে, ইতিমধ্যে সেই খেতিয়কজনে যিবিলাক খেতি কৰি আছে তাৰ মাজতে অকণমানকৈ হ'লেও যদি ফুলৰ খেতিৰে আৰম্ভ কৰি চায়, তেতিয়াহ'লে তেওঁৰ সম্ভাৱনাটো নিজে বুজিব, দিনক দিনে তেওঁ অভিজ্ঞ হৈ যাব, আৰু শেষত হয়তো তেওঁ ব্যাপক হাৰত তেওঁ এই ফুলৰ খেতি আগবঢ়াই নিব পাৰে।
0: আৰু চৰকাৰেও অলপ সহায় কৰিছে, ধৰক যেনেকৈ ফ্লৰিকালচাৰ মিছন এখন চলি আছে, এতিয়া ইতিমধ্যে 15খন জিলাত ফ্লৰিকালচাৰ মিছনত বহুত খেতিয়কক মানে ফুলৰ খেতিৰ প্ৰতি মানে আগ্ৰহী কৰি তুলিছে। চ' তেওঁলোকক উন্নত মানৰ পুলি, তাৰপিছত পানী যোগান ব্যৱস্থা, প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকৰ সেইবোৰ মিছনৰ আণ্ডাৰ চলি আছে।
1: চ'
0: তেনেকুৱা ধৰণৰ সুবিধাখিনি যদি আমাৰ খেতিয়কসকলে লয়, আৰু তেওঁলোকৰ প্ৰথম কথাটো হ'ল তেওঁলোক আগবাঢ়ি আহিব লাগিব। যেনেকৈ আমি ধান খেতি কৰোঁ বা অন্যান্য শাক পাচলি খেতি কৰোঁ, তাৰ লগতে যদি অকণমান বেছি জেগা নালাগে, মই কৈছোঁ 1 বিঘা মাটিতে আমি 50-60 হাজাৰ টকা ইনকাম কৰিব পাৰোঁ। চ' ইমান এটা লাভজনক খেতি আমি যদি অন্যান্য খেতিৰ লগতে অলপমান কৰোঁ, তেতিয়া আমাৰ এটা ইনকামৰ চ'ৰ্চ এটা বাঢ়ি যায়। মানে
1: গতিকে ভাল লাগিল আজি কথাখিনি পাতি। ফুলৰ খেতিৰ যে কিমান বেছি সম্ভাৱনা আছে আচলতে, সেই বিষয়ে নিশ্চয় আমাৰ আজি শ্ৰোতাসকল শুনি উপকৃত হৈছে। আৰু দুয়োগৰাকী আপোনালোক আহি এইখিনি আমাক সময় দিলে, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ কৃষিজগত অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজন, আজিৰ কৃষিজগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ ৰুবি শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈয়ে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এতিয়া আগবঢ়াইছো গীতাঞ্জলি গায়নৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ তেলিক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজি, চৰণ বড়োক কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাঁও, কামৰূপ আৰু অশ্বিনী

0: ৰাই চৰকাৰক বঙাইগাঁও আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্লবৰুৱাক তামোলপুৰ, গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্ৰীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে। ইপিনে মন্ত্ৰী কেশৱ মহন্তক দক্ষিণ শালমাৰা মানকাছৰ আৰু উত্তৰ লক্ষীমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাছাও কাছাৰ, নীলিমা দেৱীক বজালি ওদালগুৰি, পীযুষ হাজৰিকাক নগাঁও, হোজাই কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডাঃ অনুজ পেগুক বিশ্বনাথ, গোলাঘাট আৰু সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মন্ত্ৰীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য 17 জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে অহা 5 বছৰত 2 লাখ চাকৰি সৃষ্টিৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কৰ্মবাহিনী গঠন কৰিছে। মুখ্য সচিব ডঃ ৰবি কোটাৰ নেতৃত্বত 27 মে'ত কৰ্মবাহিনীৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অহা 5 বছৰত 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ ৰূপৰেখা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি 1 জুলাইত অসমত উপস্থিত হ'ব। 2 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী নীলিমা দেৱীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: জাপানৰ প্ৰধানমন্ত্ৰী 1 তাৰিখে আহি আছে। 1 জুলাই আবেলি তেওঁ ইয়াত অসমত উপস্থাপন কৰিব। 3 তাৰিখলৈকে তেওঁ থাকিব আৰু 3 তাৰিখে ঘূৰি যাব। তেখেতক আদৰণি জনাইছো আপোনালোকৰ জৰিয়তে। অকলে এখন দেশ মানে সকলোখিনি নিজৰ আমাৰ যিটো কালচাৰ অৰ্থনৈতিক দিশৰ যদি অকলে সম্ভৱ নহয়, বেলেগ এখন দেশৰ লগত সদায় মিত্ৰতা লাগে আৰু ইখন দেশে ইখন দেশৰ লগত যদি মিত্ৰতাৰে যদি কাম কৰি নাযায় তেতিয়াহ'লে বিশ্বখন আমি একত্ৰিত হৈ থাকিব নোৱাৰিম। গতিকে বিশ্বক এক কৰিবলৈ হ'লে কিন্তু বন্ধুত্ব সুলভেৰে প্ৰত্যেক ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰলৈ সদায় এনেধৰণে ইখন দেশৰ পৰা সিখন দেশলৈ গৈ একেলগে বহি আমি জাপানৰ বিষয়ে ইয়াত জানিব পাৰিম, আমাৰ অসমৰ বিষয়ে তেখেতে কিছু হ'লেও জানিব পাৰিম। আজি অসমত ভাৰতৰ ভিতৰত ইমান ৰাজ্য আজি অসমত আহিব, এইটো আচলতে আমাৰ অসমবাসীৰ বাবে গৌৰৱ। মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থকাৰ কথা। দুয়ো দেশৰ এই সন্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ভাৰত জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী সন্মিলনখন নিয়াৰিকৈ আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই বিষয়টো সন্দৰ্ভত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়। এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অৰ্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1964 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা গীতিকবিগৰাকীৰ গুণগুণনী, লুইতি, শুকুলা ডাৱৰৈ, কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি গৈছে। চৰাইদেউ জিলাৰ সোণাৰীত আজি গীতিকবিগৰাকীৰ স্মৃতি দিৱস পালন কৰা হয়। আজি সোণাৰীত উজনি অসম ভিত্তিত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। 2টা শাখাত বিভক্ত প্ৰতিযোগিতাৰ উচ্চ শাখাত 16 গৰাকী আৰু নিম্ন শাখাত 64 গৰাকী প্ৰতিযোগীয়ে অংশ লৈ গীত পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথিত গীতিকবিক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই বৰুৱাৰ সৃষ্টিৰাজি প্ৰতিগৰাকী অসমীয়াৰ মানসপটত সজীৱ হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গীতিকবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছে।
2: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা

0: কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষী সাক্ষ্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 394গৰাকী ব্যক্তি সাক্ষী আছে। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তা তথা কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। সভাত সদ অসম কৰ্মচাৰী পৰিষদৰ দৰমহাৰ গাঁথনি, চাকৰি সুৰক্ষা, আইনী ৰেহাই আদি সন্দৰ্ভত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন যাতে একে হয় এই সন্দৰ্ভতো আজিৰ সভাত আলোচনা কৰা হয়। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে টেট বাধ্যতামূলক কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে বিধিগত ব্যৱস্থা নিৰূপণ কৰিবলৈ চৰকাৰক দাবী জনোৱা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে।
1: সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে সাংগঠনিকভাৱে শক্তিশালী জিলা মাজুলী জিলা কৰ্মচাৰী পৰিষদ আৰু এই ঐতিহ্যমণ্ডিত গুৰুজনাৰ স্থলী মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বান আৰু আতিথ্যত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উত্তৰ কমলাবাৰী সত্ৰৰে প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা কাৰ্যনিৰ্বাহক সদস্যসকল আহিছে আৰু ইয়াত কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছে, আলোকপাত হৈছে। বিশেষভাৱে অষ্টম দৰমহা আয়োগ আৰু সাম্প্ৰতিক সময়ত আটাইতকৈ চৰ্চিত বিষয় দুটা, প্ৰথমটো হৈছে যে যিসকল শিক্ষাগুৰুৱে আগতে নিযুক্তি লাভ কৰিছিলে মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশনা দিছে যে তেখেতসকলে আকৌ পুনৰাই টেট উত্তীৰ্ণ হ'ব লাগিব, নহ'লে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত সংশয় হ'ব। আৰু এই কথাটোৱে আমাৰ সৰ্বস্তৰৰ শিক্ষক সমাজত বা আমাৰ কৰ্মচাৰী সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাষ্ঠক এই সন্মান প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে হৰিচৰণ শইকীয়াক প্ৰথম পৰ্যায়ত পদ্ম বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 5টা পদ্মবিভূষণ, 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতিবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি উল্লেখনীয় অৱদান আগবঢ়োৱা লোকলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCত কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত ONGCত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অৰ্পণ কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰি সিদ্ধান্তসমূহৰ সমালোচনা কৰা হয়। সভাই প্ৰতিষ্ঠানটোত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানী ব্যৱস্থা কৰা, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা, পৰম্পৰাগত কলা সংস্কৃতি সংৰক্ষণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। বিভিন্ন স্তৰৰ নাগৰিকে অংশ লোৱা এই সভাত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, ONGCৰ অৱসৰপ্ৰাপ্ত বিষয়া পুনাৰাম মিলি, সাংবাদিক মনোজ বৰঠাকুৰকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। এই সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া পাৰ্থ গগৈয়ে সাংবাদিকৰ আগত এইদৰে কয়। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যতিক্ৰমী কৰ্মৰ বাবে ৰাষ্ট্ৰপতিৰ জৰিয়তে শিশুসকলক এই সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.in ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠিত হৈছে। কাৰ্যসূচীত আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়।
2: তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি সদৌ অসম প্ৰবীণ সৈনিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনযোৰা

0: কার্যসূচী অনুষ্ঠিত হয়। তামুলপুর আঞ্চলিক প্রাক্তন সৈনিক সন্থার ব্যবস্থাপনায় আয়োজিত এই কার্যসূচীত তামুলপুরের বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্রহণ করে। এই সন্দর্ভত মন্ত্রীগুলো এইদরে কয়,
1: তামুলপুরা এক্স সার্ভিসমেন বিলাকে মক কই আছিলে তেলগর অসম ভিত্তিক যে কমিটি আছে ভেটারান মানে এক্স সার্ভিসমেন বিলাকৰ যে অ্যাসোসিয়েশন ফেডারেশন ইয়ার ইয়াত সাধারণ সভা হব এই হিসাবে আজি মই ইয়াত আহিছো। ভালে লাগে সব এক্স সার্ভিসমেন তেলগর কমিটির বিষয়ববিয়া আর সকল সদস্য আহিছে। এক্স সার্ভিসমেন হল আমার ভারত যে সকলে প্রাক্তন সৈনিক তেওঁলোকৰ অনুষ্ঠানৰ তেওঁলোকৰ পরিয়াল বিলাকৰ অনুষ্ঠান তেওঁলোকক মানে সরকারে এটা মর্যাদা দি থই দিছে আর চাকরির পিছতো তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধা বিলাক সরকারে চাই আর তেওঁলোকৰ বয়স থাকাখিনি সরকারে সিভিল সার্ভিস বিলাকত মানে সিভিলৰ যিখিনি কাম আছে কর্ম আছে তাতেও কর্মসংস্থাপন দিয়ার ব্যবস্থাটো আছে যেটো এসোসিয়েশন হিসাবে তেওঁলোকে সেইবিলাক চাই থাকে।
0: এই অনুষ্ঠানত বিটিসির উপাধ্যক্ষ বিজিৎ গৌরা নার্জারী, প্রাক্তন এম সি এল এ মদন মোহন মুসাহারীর ভালেসংখ্যক বিশিষ্ট ব্যক্তি অংশ লৈ দেশমাতৃৰ সেৱাত ব্রতী হওয়া বীর জওয়ানসকলৰ ত্যাগ আৰু অবদানৰ শলাগ লয়। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বড়ো গাৰো মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে অহা 28 জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পুৱা 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sevaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি নিব নোৱাৰিব। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানে প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ কৰে। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছ পৰি আছে। দলৰ হৈ ৰহমত শ্বাহে 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে আজি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমান গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পন্ত আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰে 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। গুৱাহাটী মহানগৰ ডবা সন্থাৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী মহানগৰ ডবা চেম্পিয়নশ্বিপ 2026ৰ আজি সামৰণি পৰিছে। মহানগৰৰ আৰ জি বৰুৱা পথত অৱস্থিত গুৱাহাটী ডবা একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত 13, 17 আৰু 19 বছৰ অনুৰ্ধ শাখাত অনুষ্ঠিত হয়। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ। ৰাজ্য চৰকাৰৰ 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ। আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ আজি দ্বিতীয় দিনা আফগানিস্তানৰ প্ৰথম ইনিংছত প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট?
0: অঁ, 5000 বাচি গল।
1: নতুন মেখেলা চাদৰ লৈ লওঁ?
0: নলওঁ।
1: যোৱা মাহত হেতু লৈছিলোঁ।
0: আৰু এযোৰ?
1: নলওঁ।
0: প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
1: বৰ জ্ঞানী।
0: এতিয়া যোৱা।
2: আৰবিআই কয়
0: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: আকাশবাণী গুৱাহাটী কথিকাৰ অনুষ্ঠানত এতিয়া শুনক ডক্টৰ বিনীতা নাথৰ কথিকা পানী আৰু নাৰী। উদাৰ প্ৰকৃতিয়ে সততা আৰু আস্থাৰে আমালৈ আগবঢ়োৱা উপাদানটি হ'ল পানী। প্ৰাণীৰ জীৱনদায়িনী পানী হ'ল বৰণহীন, আকাৰহীন, শব্দহীন, গতিহীন আৰু শান্ত প্ৰকৃতিৰ। কিন্তু সময় সাপেক্ষে সাতোৰঙী ৰামধেনুক প্ৰতিবিম্বিত কৰিব পৰা, পাত্ৰ অনুসৰি আকাৰ ল'ব পৰা, বজ্ৰ নিনাদেৰে পৃথিৱী কঁপাব পৰা, তীব্ৰ গতি ধাৰণ কৰিব পৰা, ৰুদ্ৰ ৰূপ ধৰি একোটা সভ্যতাক তাঁচ পাতৰ দৰে খহাই পেলাব পৰা বিশেষত্বক পানীয়ে নিজৰ মাজতে নীৰৱে সামৰি ৰাখিছে। মহাসাগৰ, সাগৰ,

নৈ উপনৈ জান জুৰি পুখুৰী কুঁৱাৰ দৰে উৎসবোৰে পানী নামৰ সত্তাটোক ধৰি ৰাখিছে। বাষ্প হৈ আকাশৰ বুকুত উৰি ফুৰা ডাৱৰেও সামৰি ৰাখিছে পানী। পৃথিৱীৰ উপৰিভাগৰ 71% পানী, অৱশ্যে সেই পানীৰ 97% লুণীয়া মহাসাগৰ সাগৰৰ পানী, যি মানুহৰ বাবে অপকাৰী। মাত্ৰ 0.8% পানীহে মানুহৰ বাবে উপকাৰী, কিন্তু আজিৰ সময়ত মানুহৰ উপকাৰী মিঠা পানী সহজলভ্য নহয়। জনসংখ্যা বৃদ্ধি, প্ৰদূষণ, জলবায়ুৰ পৰিৱৰ্তনৰ কুপ্ৰভাৱত পানীৰ নাটনিও জটিল ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ প্ৰতি 10 জন লোকৰ ভিতৰত 2 জনেই নিৰাপদ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। সেয়েহে পানীৰ নাটনিক সাধাৰণ সমস্যা বুলি ধৰি নলৈ বিশ্বৰ জটিল আৰু চিন্তনীয় বিষয়ৰূপে ল'ব লগা হৈছে। এছিয়া, আফ্ৰিকা আদি মহাদেশবোৰত পানীৰ সংকট দিনক দিনে বাঢ়ি আহিছে। আন আন দেশসমূহৰ দৰে জনসংখ্যা

সেয়েহে পানীৰ নাটনিক সাধাৰণ সমস্যা বুলি ধৰি নলৈ বিশ্বৰ জটিল আৰু চিন্তনীয় বিষয়ৰূপে ল'ব লগা হৈছে। এছিয়া, আফ্ৰিকা আদি মহাদেশবোৰত পানীৰ সংকট দিনক দিনে বাঢ়ি আহিছে। আন আন দেশসমূহৰ দৰে জনসংখ্যাৰ ফালৰ পৰা চীন দেশকো চেৰাই যোৱা আমাৰ দেশ ভাৰতবৰ্ষও পানীৰ নাটনিৰ সমস্যাৰ পৰা আঁতৰত নহয়। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে ভাৰতৰ বহু অঞ্চলৰ নাগৰিক চেতন বা অৱচেতনভাৱে পানীৰ নাটনিৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকে। এই সমস্যাই পুৰুষৰ তুলনাত মহিলাসকলক বেছিকৈ আক্ৰান্ত কৰে, কাৰণ ভাৰতীয় সমাজত মহিলাসকলে পানীৰ সৈতে দিনটোৰ বেছিভাগ সময় পাৰ কৰে। শোৱাপাতিৰ পৰা উঠাৰে পৰা নিশা বিচনাত পৰালৈকে ঘৰখনৰ সমস্ত দায়িত্ব মহিলাগৰাকীৰ ওপৰত থাকে। পুৱা, দুপৰীয়া, গধূলিৰ আহাৰ প্ৰস্তুত, গা পা ধোৱা, ঘৰৰ কানি কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱা, ফুলনি শাকনিত পানী দিয়া, ঘৰ চাফা কৰা আদি প্ৰায় সকলোবোৰ কামেই মহিলাসকলে কৰে। তেনেক্ষেত্ৰত পানীৰ সঠিক যোগান নহ'লে তেওঁলোকৰ প্ৰাত্যহিক কামবোৰত বাধা আহি পৰে। পানী সংগ্ৰহৰ বাবে আঁতৰলৈ যাব লগা হয়, ফলত বহুমূলীয়া সময়ৰ অপচয় হয়। ইউনিচেফৰ এক প্ৰতিবেদনত কোৱা হৈছে যে আঁতৰৰ উৎসৰ পৰা ছোৱালী আৰু মহিলাসকলে পানী সংগ্ৰহ কৰি জীৱনৰ কেইবানিযুত সময় হেৰুৱাবলগীয়া হয়। পানীৰ সমস্যাৰ বাবেই মহিলাসকলৰ দৈনিক কৰ্মসূচীখনতো খেলিমেলিৰ সৃষ্টি হয়। এই সমস্যা কেৱল এটা পৰিয়ালৰ ভিতৰতে সীমাবদ্ধ হৈ নাথাকে, ই সৃষ্টি কৰে এটা সামাজিক সমস্যাৰো, য'ত নাৰীগৰাকীয়ে পানীৰ সমস্যাৰ অজুহাতত বিভিন্ন গুৰুত্বপূৰ্ণ কাম বা দায়িত্বৰ পৰা বহু সময়ত নিজকে আঁতৰাই আনিবলগীয়া হয়। 2026 বৰ্ষৰ বিশ্ব জল দিৱসে মহিলাসকলৰ এনে কিছুমান সমস্যাৰ প্ৰতি দৃষ্টি ৰাখিছে আৰু বিশ্ব জল দিৱসৰ মূল বিষয় হিচাপে লৈছে পানী আৰু লিংগ, অৰ্থাৎ ৱাটাৰ এণ্ড জেণ্ডাৰ। পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিকে পানীৰ সঠিক ব্যৱহাৰ আৰু পানীৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত সজাগ আৰু সচেতন কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1993 চনৰ 22 মাৰ্চ তাৰিখে প্ৰথমবাৰৰ বাবে বিশ্ব জল দিৱস পালন কৰিছিল। ৰাষ্ট্ৰসংঘৰ লগতে সদস্য ৰাষ্ট্ৰসমূহ, নানান স্বেচ্ছাসেৱী সংগঠনে পানীৰ সমস্যাৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষিত কৰি বিশ্বৰ উন্নয়নশীল দেশবোৰেও যাতে পৰিষ্কাৰ পানী লাভ কৰিব পাৰে, স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা লাভ কৰিব পাৰে আৰু এই বিষয়ত সকলোৰে মনোযোগ আৰু সহযোগ কামনা কৰি প্ৰতি বছৰে 22 মাৰ্চৰ দিনটো বিশ্ব জল দিৱস ৰূপে পালন কৰি অহা হৈছে। 2026 বৰ্ষৰ বিশ্ব জল দিৱসৰ মূল বাণী হ'ল পানীৰ প্ৰৱাহ য'ত সমতাৰ বিকাশ ত'ত, অৰ্থাৎ ৱেৰ ৱাটাৰ ফ্ল'জ ইকুৱেলিটি গ্ৰ'জ। ইতিমধ্যে উল্লেখ কৰা হৈছে যে পানীৰ সমস্যাই পুৰুষৰ তুলনাত মহিলাসকলক বেছিকৈ প্ৰভাৱিত কৰে। সময়ৰ অপচয়, সুযোগ হেৰুওৱা, সামাজিক কাম কাজৰ দায়িত্ব ল'ব নোৱাৰা, শাৰীৰিক অসুস্থতা আদি বিভিন্ন কাৰণক মূল অজুহাত ৰূপে পানীৰ নাটনি বা সমস্যাক চিহ্নিত কৰা হৈছে। তেনেক্ষেত্ৰত পানী আৰু লিংগ বিষয়ক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিশ্ব জল দিৱসে বিশেষ তাৎপৰ্য বহন কৰিছে। এই দিৱসত পুৰুষৰ সমানেই মহিলাসকলে নিজকে চামিল কৰি পানীৰ সঠিক ব্যৱহাৰ আৰু অপচয় ৰোধত স্বাধীনভাৱে নিজৰ মতামত আগবঢ়োৱাৰ এটা সুযোগ আৰু সুবিধা বিশ্ব জল দিৱসে মহিলাসকলক প্ৰদান কৰিছে। আজিৰ পৰা কেইবছৰমান আগেয়ে গ্ল'বেল এৱাৰনেছ আউটলুকত এটা তথ্য এনেদৰে আগবঢ়োৱা হৈছিল যে 2032 চনলৈকে পৃথিৱীৰ আধাতকৈ বেছি মানুহে পানীৰ অত্যধিক নাটনি হোৱা অঞ্চলত বাস কৰিব লাগিব। 2050 চনলৈকে পৃথিৱীৰ প্ৰতি 4জন মানুহৰ ভিতৰত এজনে পানীৰ সমস্যাৰ সৈতে যুঁজ দিব লাগিব। সেয়েহে সময় থাকোঁতেই পানীৰ সঠিক ব্যৱহাৰ আৰু পানীৰ অপচয় ৰোধ কৰাটো আমাৰ আটাইৰে গধুৰ দায়িত্ব। এই ক্ষেত্ৰত মহিলাসকল বেছি সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন, কাৰণ এনে বহু মহিলা আছে যিসকলে ঘৰুৱা কাম কাজত প্ৰয়োজনতকৈ বেছি পানী খৰচ কৰে। প্ৰধানতঃ 24 ঘণ্টাই পানী যোগান থকা অঞ্চলৰ বহু মহিলাই ইচ্ছাকৃতভাৱে নহয় অভ্যাসবশতভাৱে পানীৰ অপচয় কৰে। 4-5জনীয়া পৰিয়াল এটা চলিবলৈ য'ত দৈনিক প্ৰায় 500 লিটাৰমান পানীৰ প্ৰয়োজন হয়, তাৰ ঠাইত তেনেবোৰ পৰিয়ালত দৈনিক 1000 বা তাতোকৈ বেছি পানী খৰচ কৰা হয়। এয়া দৈনন্দিন জীৱনৰ পানী অপচয়ৰ এটা ক্ষুদ্ৰ উদাহৰণহে মাত্ৰ। গতিকে পানীৰ সঠিক ব্যৱহাৰ আৰু অপচয় ৰোধত মহিলাসকলৰ ভূমিকা অপৰিসীম। ঘৰুৱা কাম কাজৰ সময়ত পানীৰ অপব্যৱহাৰ ৰোধ কৰি পানীৰ পুনৰ ব্যৱহাৰ, পানী সংৰক্ষণৰ কৌশল আদি সৰু সৰু কামবোৰৰ মাজেৰে মহিলাসকলে এক জাগৰণৰ সৃষ্টি কৰিব পাৰে। মহিলাসকলে পানীৰ ব্যৱহাৰত মিতব্যয়ী

0: মানসিকতা গঢ়ি তুলিব পাৰে। গা ধুওঁতে, বাচন ধুওঁতে, দাঁত মজোঁতে, কাপোৰ ধুওঁতে, পানীৰ টেপ অযথা খোলা নাৰাখি লাগতিয়াল পানীখিনিৰেই এই কামবোৰ কৰাৰ অভ্যাস কৰিব লাগে। নিজৰ লগতে পৰিয়ালৰ আন আন সদস্য আৰু সন্তানক এই বিষয়ে সজাগ আৰু সচেতন কৰিব লাগে। এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰৰ বাবে অভ্যাস কৰিব লাগে। চাউল দালি ধোৱা, শাক পাচলি ধোৱা, মাছ ধোৱা আদি কামত ব্যৱহাৰ কৰা পানী ঘৰৰ বাগিচাখনত দিয়াৰ অভ্যাস নিজেও কৰিব লাগে আৰু পৰিয়ালৰ আন সদস্যসকলকো অভ্যাস কৰাব লাগে। তেনেদৰে কাপোৰ ধোৱা পানীৰে ঠাই মচাৰ দৰে কামবোৰ কৰিব পৰা যায়। নৈ, পুখুৰী, জলাশয়, কেঁচা কুঁৱা আদি পানীৰ উৎসবোৰৰ ওচৰত গা ধোৱা, বাচন ধোৱা, কাপোৰ ধোৱা, আৱৰ্জনা পেলোৱা আদি কামৰ পৰা বিৰত থাকি সেই উৎসবোৰৰ পানী প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰাৰ মূল দায়িত্বও মহিলাসকলৰে। পানী সংৰক্ষণৰ ক্ষেত্ৰতো মহিলাসকলৰ ভূমিকা আছে। প্ৰধানত বৰষুণৰ পানী সংৰক্ষণ কৰি ঘৰৰ বিভিন্ন কাম কাজত সেই পানী ব্যৱহাৰ কৰিব পাৰে। এই অভ্যাস নিজৰ লগতে ঘৰৰ আন আনসকলৰ মাজতো গঢ়ি তুলিব পাৰে। 2026 বৰ্ষৰ বিশ্ব জল দিৱসৰ জল সংকট নিৰাময় আৰু লিংগ সমতা নিশ্চিতকৰণত মহিলাসকলৰ পানীৰ সুব্যৱহাৰ আৰু অপচয় ৰোধৰ উল্লেখ কৰি অহা সৰু সৰু কৌশলবোৰে বিশেষ ভূমিকা আগবঢ়াব। আঁতৰৰ উৎসৰ পৰা পানী কঢ়িওৱাৰ ফলত শিক্ষানুষ্ঠানলৈ যাব নোৱাৰা ছাত্ৰীসকলে লাভ কৰিব শিক্ষাৰ সুবিধা। উপাৰ্জনকাৰী মহিলাই উপাৰ্জনৰ পথ মোকলাই আৰ্থিকভাৱে স্বতন্ত্ৰ হ'ব পাৰিব। পৰিষ্কাৰ পানী সেৱনৰ দ্বাৰা নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য উন্নত হ'ব। মহিলাসকলে নিজকে বিভিন্ন সামাজিক কামত জড়িত কৰিব পাৰিব, লগতে স্থানীয় পানী ব্যৱস্থাপনাসমূহত নিজৰ নেতৃত্বও আগবঢ়াব পাৰিব। ভাৰত চৰকাৰে ইতিমধ্যেই জল জীৱন মিছন, সুজলমৰ দৰে ঘৰে ঘৰে সুৰক্ষিত খোৱা পানী যোগানৰ বিশেষ ব্যৱস্থা কৰিছে, কিন্তু সেই ব্যৱস্থা এতিয়াও বহু ঠাইত কাৰ্যকৰী ৰূপ লাভ কৰা নাই। ইয়াৰ বাবে আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব, কিন্তু তেতিয়ালৈকে আমি হাত সাৱটি বহি থাকিলে নহ'ব। পৰিমিতভাৱে পানীৰ ব্যৱহাৰ কৰি, পানীৰ অপচয় ৰোধ কৰি একো একোজন সচেতন নাগৰিক হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰিব লাগিব। ৰাইজে নখ জোকাৰিলে নৈ বৈ যোৱাৰ দৰে সকলোৰে সামগ্ৰিক প্ৰয়াসত প্ৰতিটোপাল পানী হৈ পৰিব সৰগৰ নিয়ৰ সদৃশ। এই ক্ষেত্ৰত মহিলাসকল প্ৰধানকৈ সজাগ আৰু সচেতন হ'ব লাগিব। তেতিয়াহে পানীৰ প্ৰৱাহ য'ত, সমতাৰ বিকাশ ত'ত বাক্যশাৰীৰ মূল কথাখিনি সাৰ্থক হ'ব। কথিকাৰ অনুষ্ঠানত ইমান পৰে। ডক্টৰ বিনীতা নাথৰ কথিকা পানী আৰু নাৰী শুনিলে। কথিকাৰ অনুষ্ঠানটিৰো আজিলৈ ইমানতে অন্ত পৰিল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে বিগত 12 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতক এখন অভিলাষী দেশলৈ উন্নীত কৰা বুলি মত প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগিনোৱে সহ অধ্যক্ষতা কৰা ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ আজি অন্ত পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বালাকক ৰাষ্ট্ৰসংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অফ দি ইয়াৰৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে 2026 চনৰ ছাফ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনৰ অন্তত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতে 451 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত 12 বছৰত দেশক সুযোগ, উদ্ভাৱন আৰু আত্মবিশ্বাসৰ জৰিয়তে এখন অভিলাষী দেশলৈ উন্নীত কৰিছে। সংবাদ মাধ্যমক উদ্দেশ্যে ডক্টৰ সিঙে কয় যে প্ৰশাসনীয় সংস্কাৰ, প্ৰযুক্তিগত গণতান্ত্ৰিকীকৰণ আৰু নাগৰিক কেন্দ্ৰিক নীতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ভৱিষ্যতৰ দৃষ্টিভংগী সলনি হৈছে। তেওঁ লগতে কয় যে দেশৰ মহাকাশ অৰ্থনীতি সদ্যহতে 900 কোটি আমেৰিকান ডলাৰৰ যদিও অহা 7-8 বছৰৰ ভিতৰত এই পৰিমাণ প্ৰায় 4,500 কোটি আমেৰিকান ডলাৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। 2014 চনৰ 400 ষ্টাৰ্টআপৰ বিপৰীতে সম্প্ৰতি দেশত 230,000তকৈ অধিক ষ্টাৰ্টআপ গঢ়ি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে প্ৰায় 25 লাখ নিয়োগৰ সুবিধা সৃষ্টি হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল অৱতৰণে বিজ্ঞানৰ প্ৰতি জনসাধাৰণৰ ধাউতি বৃদ্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰৰ দীৰ্ঘদিনীয়া নীতি কেৱল অৰ্থনৈতিক প্ৰগতিয়ে নহয় বুলি উল্লেখ কৰি তেওঁ কয়

যে 2047 চনলৈ বিকশিত ভাৰতৰ দৃষ্টিভংগী সফল কৰি তোলাৰ উদ্দেশ্যে এখন শক্তিশালী আৰু অভিলাষী সমাজ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। নতুন দিল্লীত আজি ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ অন্ত পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগিনোয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজৰ সৰ্বাত্মক কৌশলগত মিত্ৰতা শেহতীয়া কেইবছৰমানত ত্বৰান্বিত হৈছে। তেওঁ শিক্ষা, সাংস্কৃতিক সহযোগিতা, পৰ্যটনৰ লগতে গুৰুত্বপূৰ্ণ সম্পদ, সাৰ, ভেষজ, স্বাস্থ্য, বিত্ত প্ৰযুক্তি, বাণিজ্য, সামুদ্ৰিক পৰিবহণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা ৰাজনৈতিক দিশকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক শেহতীয়া ঘটনাৱলীৰ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰত আছিয়ান মিত্ৰতা গভীৰ কৰাৰ উপৰি বহুপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ জয়শংকৰে কয় যে 4 বছৰৰ বিৰতিৰ পাছত দুয়োখন দেশৰ যুটীয়া আয়োগৰ বৈঠক অনুষ্ঠিত হৈছে। এই সময়ছোৱাত দ্বিপাক্ষিক মিত্ৰতাৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ প্ৰগতি হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াই যোৱা বছৰ দ্বিপাক্ষিক সম্পৰ্কৰ 75 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দি ইয়াৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মানৰ জৰিয়তে মেজৰ বাৰাকৰ উৎকৃষ্ট সেৱা তথা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰচেষ্টাত দেশৰ দীৰ্ঘদিনীয়া বৰঙণি প্ৰতিফলিত হৈছে। শ্ৰীমোদীয়ে লগতে কয় যে মেজৰ বাৰাকৰ এই সাফল্যই দেশৰ অগণন যুৱক যুৱতীক উৎসাহিত কৰিব। বিশেষকৈ দেশৰ যুৱতীসকলে দেশ সেৱা তথা মানৱ সেৱাৰ বাবে অধিক উৎসাহেৰে কাম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মেজৰ বাৰাক ৰাষ্ট্ৰসংঘৰ লেবাননৰ অন্তৰ্বৰ্তীকালীন বাহিনীত কৰ্মৰত হৈ আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ ছাব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে গোৱাৰ মাটগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত কালি ভাৰতে পূৰ্বৰ চেম্পিয়ন বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি অভিলেখ সংখ্যক ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলা ফুটবল খেলুৱৈসকলে এই প্ৰতিযোগিতাত অনন্য কৌশল, নিষ্ঠা তথা একতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে। এই উল্লেখনীয় সাফল্যই দেশজুৰি যুৱতীসকলক নিজৰ সপোন সফল কৰাৰ উদ্দেশ্যে আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত কয় যে দেশৰ মহিলা ফুটবল দলটোৰ এই শক্তিয়ে উল্লেখনীয় সাফল্য প্ৰতিফলিত কৰিছে। এই সাফল্যই দেশজুৰি খেলুৱৈসকলক উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে এয়া দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলিও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনতে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনে সমগ্ৰ সময়ত অধিক যুৱক যুৱতীক ফুটবল খেলাৰ বাবে উৎসাহিত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছাব চেম্পিয়নশ্বিপত খিতাপ দখল কৰা মহিলা ফুটবল দলটোক অভিনন্দন জনাই সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত কয় যে এই উল্লেখনীয় সাফল্যই খেলুৱৈসকলৰ অতুলনীয় পৰিশ্ৰম, নিষ্ঠা আৰু অনন্য দলীয় মনোভাৱ প্ৰতিফলিত কৰিছে। কিন্তু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াইও মহিলা ফুটবল দলটোক ছাব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পশ্চিমবংগৰ শিলিগুৰিত আজি ৰাজ্যখনৰ মহিলা আৰু শিশু উন্নয়ন তথা সমাজ কল্যাণ মন্ত্ৰী অগ্নিমিত্ৰ পলে এখন উচ্চ পৰ্যায়ৰ প্ৰশাসনিক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। উল্লেখযোগ্য যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে মন্ত্ৰীগৰাকীৰ প্ৰথমটো চৰকাৰী উত্তৰবংগ ভ্ৰমণ। এই বৈঠকত দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু কোচবিহাৰৰ জনপ্ৰতিনিধি তথা জিলা বিষয়াসকল উপস্থিত থাকে। বৈঠকত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ, পৰিবহণ নিয়ন্ত্ৰণ, আৱৰ্জনা নিষ্কাশন, অনাময়, দুৰ্যোগ প্ৰশমন, সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন তথা নগৰ নিকায়ৰ বিভিন্ন কাম কাজকে ধৰি বিভিন্ন দিশ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক উদ্দেশ্যি শ্ৰীপলে কয় যে নগৰীয়া আন্তঃগাঁথনি আৰু স্বচ্ছতা উন্নীত কৰাৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। অহা 1 জুলাইৰ পৰা কেৱল নিৰ্দিষ্ট স্থানসমূহতে যান বাহন ৰখোৱাৰ বাবে অনুমতি দিয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে পাৰ্কিঙৰ বাবে জৰিমনা বিহা হ'ব। জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি ৰাজৌৰি জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। জম্মুৰ বায়ুসেনা বাহিনীৰ ছাউনীত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে আৰু পুষ্পমূল্য তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি উপৰাজ্যপাল সিনহা, সামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়া, আৰক্ষী তথা অসামৰিক বিষয়াসকলেও শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ উত্তৰাখণ্ডৰ আলমোৰা জিলাত থকা তেওঁৰ বাসগৃহলৈ অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হয়। লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামী যোৱা সন্ধিয়া গম্ভীৰ মুলগান বেল্টৰ দৰিমাল অঞ্চলত চলা এটা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ছোৱাত গভীৰ খাৱৈত পিছলি পৰে। ৰাজৌৰি জিলাৰ বনাঞ্চলত লুকাই থকা বুলি সন্দেহ কৰা কেইজনমান পাকিস্তানী সন্ত্ৰাসবাদীক ধৰা পেলাবলৈ এই চেৰুৱালী অভিযান চলোৱা হৈছিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া আগবঢ়াইছো প্ৰভাত দাস আৰু সংগীবৃন্দৰ কণ্ঠত এটি নাম।

0: ইমান পৰে প্ৰভাত দাস আৰু সংগীবিন্দৰ কণ্ঠত নাম শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সংবাদ চলন্তিকা।
2: নমস্কাৰ শ্ৰোতাসকল, আজিৰ সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক স্বাগতম জনাইছো। কেন্দ্ৰীয় চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়া নামৰ উদ্যমিতা আঁচনিৰ জৰিয়তে দেশৰ যুৱক যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু নতুন ব্যৱসায়ৰ প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 2016 চনৰ 16 জানুৱাৰীত প্ৰৱৰ্তন কৰা এই আঁচনিৰ মাধ্যমেৰে যুৱ প্ৰজন্মক উদ্ভাৱন আৰু ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত কৰি অহা হৈছে। অসমতো ভালেসংখ্যক লোকে এই আঁচনিৰ জৰিয়তে সাফল্য লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ডিজিটেল ইণ্ডিয়াৰ যুগত আমাৰ অসমেও আজি খোজ মিলাইছে এক নতুন দৌৰত। ষ্টাৰ্টআপ উদ্যোগৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণলৈকে আমাৰ সন্মুখত সম্ভাৱনা যেনেকৈ অপৰিসীম, প্ৰত্যাহ্বানো তেনেকৈয়ে জটিল। আজিৰ অনুষ্ঠানত আমি পোনপটীয়াভাৱে ফহিয়াই চাম ষ্টাৰ্টআপ ইণ্ডিয়াৰ সৰলীকৰণ, উদ্ভাৱন আৰু ইনকিউবেশ্যনৰ সন্দৰ্ভত। ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ ভূমিকা সন্দৰ্ভত অধিক জানিবৰ বাবে আমি প্ৰথমে সংযুক্ত হৈছিলো লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক স্বাগতা বেজবৰুৱাৰ সৈতে। অধ্যাপিকাগৰাকীয়ে কি কয় শুনো আহক। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো, দেশত উদ্যোগীকৰণ আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ ক্ষেত্ৰত ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ ভূমিকা আপুনি কেনেদৰে মূল্যায়ন কৰিব?
3: হয়, ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানে ভাৰতলৈ ষ্টাৰ্টআপৰ ক্ষেত্ৰত বা বিশেষকৈ যিটো এণ্টাৰপ্ৰিনাৰশ্বিপ বা উদ্যমিতা বুলি কওঁ তাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আহিছে। আপোনালোক সকলো জ্ঞাত যে ভাৰতবৰ্ষ বৰ্তমান থাৰ্ড লাৰ্জেষ্ট ষ্টাৰ্টআপ ইকনমি বুলি ভাৰতবৰ্ষক কোৱা হৈছে। আৰু যেতিয়াৰ পৰা আচলতে ইণ্টাৰনেটৰ সুবিধাৰ যেতিয়াৰ পৰা প্ৰসাৰ আৰু প্ৰচাৰ হৈছে, বিশেষকৈ যিটোক আমি ডিজিটেল ৰিভলিউশ্যন বুলি কওঁ বা ডিজিটেল আন্তঃগাঁথনি উন্নয়ন

0: তাৰ লগে লগে ভাৰতত আচলতে এই ধৰণৰ যি উদ্যমিতা বা এণ্টাৰপ্ৰেনাৰশ্বিপ বা ষ্টাৰ্টআপৰ যি আইডিয়া, সেই আইডিয়াসমূহ তেতিয়াৰ পৰা আচলতে বৃদ্ধি হবলৈ ধৰিছে। এতিয়া ষ্টাৰ্টআপ ইণ্ডিয়া যদি আপুনি ফৰ্মেলি চাই, এই স্কীমখন 2016 চনত লঞ্চ কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই, আৰু তাৰ জৰিয়তে আচলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বিভিন্ন ধৰণৰ সা সুবিধা যিসকলে ধৰক উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়িব খুজিছে বা নিজৰ কোনো তেনেকুৱা ধৰণৰ আইডিয়াক তেওঁলোকে ব্যৱসায়লৈ ৰূপান্তৰিত কৰিব খুজিছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক যথেষ্টখিনি সা সুবিধা প্ৰদান কৰে। বিশেষকৈ ষ্টাৰ্টআপসকলক ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে এটা ফৰ্মেল স্বীকৃতি এটা প্ৰদান কৰা হয়। তেওঁলোকে ফৰ্মেলি এপ্লাই কৰিব পাৰে ৰিকগনিশ্যনৰ কাৰণে। DPIIT বুলি এটা ৱেবছাইট আছে, তাত গৈ তেওঁলোকে ৰিকগনিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে। তাৰপিছত ধৰক তাৰ জৰিয়তে যেতিয়া স্বীকৃতি তেওঁলোকে পায়, তাৰপিছত ধৰক তেওঁলোকক বিভিন্ন ধৰণৰ সা সুবিধাসমূহ প্ৰদান কৰা হয়। বিশেষকৈ ধৰক ভাৰতত আগৰ পৰা কি আছিলে যে ব্যৱসায় বা ষ্টাৰ্টআপৰ ক্ষেত্ৰত মানুহ পিছপৰি থকাৰ অন্যতম কাৰণ হৈছে যে ভাৰতত যিটো মূলধন, মূলধনৰ যিটো অভাৱ, তাৰ কাৰণে আচলতে পিছপৰি থকা দেখা গৈছিলে। গতিকে এই ষ্টাৰ্টআপ ইণ্ডিয়াৰ নিচিনা যি প্লেটফৰ্ম, তাৰ জৰিয়তে যিসকল এণ্টাৰপ্ৰিনাৰ বা যিসকলে হ'ব বিচাৰে, তেওঁলোকে নিজৰ কিবা আৰম্ভ কৰিব বিচাৰে, তেওঁলোকক যিটো ফাইনেন্সৰ এক্সেছ অৰ্থাৎ পুঁজি পাবৰ কাৰণে তেওঁলোকক আচলতে ইজিলি একচেচিবল হৈ যায় তেওঁলোকৰ কাৰণে বস্তুখিনি, তো সেইধৰণে তেওঁলোকে সহায় পায়। আৰু তাৰ উপৰি টেক্সৰ ক্ষেত্ৰত, বিশেষকৈ কৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ টেক্স এক্সেম্পশ্যন তেওঁলোকক দিয়া হয় যেতিয়া তেওঁলোকে ফৰ্মেল এটা ৰিকগনিশ্যন যেতিয়া পাব সেই প্লেটফৰ্মটোৰ জৰিয়তে, গতিকে তেওঁলোকক তেনেকুৱা ধৰণৰ ৰিকগনিশ্যন দিয়া হয়। আৰু তাৰ উপৰিও আজিকালি ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তেই হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা ইনিচিয়েটিভৰ জৰিয়তে হওক, মই ভাবোঁ যে উচ্চ শিক্ষা কলেজ পৰ্যায়ৰ পৰা আচলতে আজিকালি চৰকাৰে কিছুমান পদক্ষেপ হাতত লৈছে। বিভিন্ন ধৰণৰ ইনকিউবেশ্যন চেণ্টাৰ তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ বিশ্ববিদ্যালয় বা কলেজ পৰ্যায়ৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ ফাণ্ডিং কৰে চৰকাৰে। তাৰোপৰি বিভিন্ন ধৰণৰ আজিকালি উচ্চ শিক্ষা অনুষ্ঠানবিলাকতে আমি দেখা পাওঁ যে বিভিন্ন সেল আমি গঠন কৰিব লাগে, যেনেকে এটা ইনষ্টিটিউচন ইনোভেশ্যন সেল বুলি থাকে, IIC বুলি কোৱা হয়, এনেকুৱা ধৰণৰ সেল গঠন কৰা আজিকালি উচ্চ শিক্ষা অনুষ্ঠানবিলাকৰ কাৰণে বাধ্যতামূলক হৈ গৈছে। গতিকে সেইবিলাকৰ জৰিয়তেও আচলতে আমি যিসকল নতুন উঠি অহা প্ৰজন্ম, তেওঁলোকক এই ষ্টাৰ্টআপৰ নিচিনা বা এণ্টাৰপ্ৰিনাৰশ্বিপৰ নিচিনা আইডিয়াবিলাকৰ প্ৰতি আচলতে উৎসাহিত কৰা হয়।
1: হয়, ভাৰতৰ অৰ্থনীতিত ষ্টাৰ্টআপ খণ্ডৰ ভৱিষ্যত কেনেধৰণৰ, কি ক'ব আপুনি?
0: ভাৰতৰ অৰ্থনীতিত ষ্টাৰ্টআপ খণ্ডৰ ভৱিষ্যত আচলতে মই ভাবোঁ যে তাৰ যথেষ্ট সম্ভাৱনীয়তা আছে ভৱিষ্যতৰ ক্ষেত্ৰতো। আমি দেখা পাওঁ যে ভাৰতৰ যি অৰ্থনৈতিক বৃদ্ধি বা ইকনমিক গ্ৰ'থ, এই প্ৰক্ৰিয়াটো আচলতে তাৰ তুলনাত আমাৰ যিটো এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব লাগে, যি ধৰণে ধৰক আমাৰ যি ধৰণে আমি চাকৰিৰ সৃষ্টি হ'ব লাগে, কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব লাগে, তেনেধৰণে আচলতে কৰ্মসংস্থাপন সৃষ্টি হোৱা নাই ভাৰতবৰ্ষত। যিটো যদি আমি অৰ্থনৈতিকভাৱে কওঁ যে ভাৰতৰ যিটো ইকনমিক গ্ৰ'থ, তাৰ যিটো এমপ্লয়মেণ্ট ইলাষ্টিচিটি, সেইটো আচলতে খুব সীমিত। সেইকাৰণে বহুত ইকনমিষ্টে তাক জবলেছ গ্ৰ'থ বুলি নাম দিছে, অৰ্থাৎ চাকৰি সৃষ্টিৰ অবিহনে আমাৰ আচলতে গ্ৰ'থটো হৈছে। তো সেইটো ক্ষেত্ৰত ট্ৰেডিচনেল এমপ্লয়মেণ্টৰ এটা অল্টাৰনেটিভ হিচাপে ষ্টাৰ্টআপে আচলতে, বিশেষকৈ মই ভাবোঁ যে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত ষ্টাৰ্টআপ ইণ্ডিয়াই যি ধৰণৰ এক ভূমিকা পালন কৰিছে, সেইটো ক্ষেত্ৰত মই ভাবোঁ যে ষ্টাৰ্টআপৰ ভৱিষ্যত যথেষ্ট ভাল। আৰু এয়া বিভিন্ন ধৰণৰ ৰিপৰ্টসমূহো যদি আপুনি পঢ়ে, নীতি আয়োগৰ শেহতীয়া এখন ৰিপৰ্ট তেওঁলোকে উলিয়াইছিলে, তাৰ পৰাও আমি গম পাওঁ যে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত ষ্টাৰ্টআপ ইণ্ডিয়াই যথেষ্ট ধৰণৰ এটা মানে ভূমিকা পালন কৰি আহিছে। আৰু তাৰ উপৰিও ধৰক বিভিন্ন ক্ষেত্ৰত, আৰু ধৰক মাৰ্কেটত নতুন নতুন প্ৰডাক্ট অনাৰ ক্ষেত্ৰত বা বজাৰখন কেনেকে সম্প্ৰসাৰণ হৈছে তাৰ ক্ষেত্ৰত হওক, যদি আমি বিভিন্ন ক্ষেত্ৰৰ ৰপ্তানি খণ্ডৰ কিছুমান ষ্টাৰ্টআপে ধৰক ৰপ্তানি খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, গতিকে ৰপ্তানি খণ্ডৰ উন্নয়নৰ বাবেও, এনেকুৱা ধৰণৰ ক্ষেত্ৰত মই ভাবোঁ যে ভৱিষ্যতৰ যিটো আমাৰ অৰ্থনৈতিক বৃদ্ধি, তাৰ ক্ষেত্ৰত মই ভাবোঁ যে ষ্টাৰ্টআপে বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব। আৰু ভাৰতবৰ্ষ যিহেতু এখন খুবেই যুৱ শক্তি বা আমাৰ যিহেতু পপুলেশ্যন যথেষ্ট বৃদ্ধি, গতিকে আমাক যথেষ্ট কৰ্মসংস্থাপনৰ প্ৰয়োজন হ'ব, গতিকে ভৱিষ্যত সময়তো মই ভাবোঁ যে এনেধৰণে ষ্টাৰ্টআপ ইণ্ডিয়াই এটা ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব।
1: এয়া আছিল লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা স্বাগতা বেজবৰুৱা। ৰাজ্যত উদ্ভাৱনীমূলক গৱেষণা, প্ৰযুক্তি উন্নয়ন আৰু উদ্যোগীকৰণমূলক কাৰ্যকলাপৰ পৃষ্ঠপোষকতা কৰি উত্তৰ পূবৰ এক আগশাৰীৰ ইনকিউবেটৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে IIT গুৱাহাটী বায়'নেষ্টে। IIT গুৱাহাটী বায়'নেষ্টৰ কৌশল আৰু বিনিয়োগ ক্ষেত্ৰৰ ইনকিউবেশ্যন মেনেজাৰ লোপামুদ্ৰা বৰুৱাই ষ্টাৰ্টআপ ইণ্ডিয়াৰ সন্দৰ্ভত কি মন্তব্য কৰে শুনোৱা হওক। যিহেতু আপুনি IIT গুৱাহাটী বায়'নেষ্টৰ সৈতে জড়িত, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে

0: অসমে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ষ্টাৰ্টআপ ৰেংকিঙত নেতৃত্বৰ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে, নহয় জানো? এই যে ষ্টাৰ্টআপ অনুকূল ব্যৱস্থা, এই ব্যৱস্থাটো যোৱা বছৰ কেইটাত অসমত কেনেদৰে গঢ়ি উঠিছে বুলি আপুনি ভাবে?
1: তুমি দেখা পাইছা যে কেইবছৰমান আগলৈকে নতুন ধৰণৰ ব্যৱসায় এটা আৰম্ভ কৰাটো জীৱিকাৰ পথ হিচাপে মানুহে গণ্যই কৰা নাছিলে। মানে এনেকুৱা আছিল যে যাৰ জীৱনত একোৱে হোৱা নাই সি ব্যৱসায় কৰে, সেনেকে মানুহে ধৰিছিলে। কিন্তু বৰ্তমানত আমাৰ মাজত যথেষ্ট সংখ্যাৰ নতুন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠাপক আছে আৰু এই সংখ্যাই ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আৰু এটা কথা মানে উল্লেখনীয় কথা হ'ল যে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন ফাউণ্ডেশ্যনে অসম চৰকাৰৰ জৰিয়তে এই সক্ৰিয়ভাৱে আৰম্ভ কৰাত বৰঙণি যোগাইছে। আৰু তাৰ ওপৰত মই আৰু এটা কথাও ক'ব পাৰোঁ, এই ক্ষেত্ৰত নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ লগত বিভিন্ন উদ্যোগ, শিক্ষক মণ্ডলী, বিনিয়োগকাৰী আৰু ইনকিউবেটৰ সকলোৰ আশা সদিয়াৰ প্ৰচেষ্টাই শক্তিশালী স্থিতি এখন গ্ৰহণ কৰি তুলিছে, মানে যাতে ষ্টাৰ্টআপসকলো আগবাঢ়ি যাব পাৰে। আৰু এটা উল্লেখনীয় কথা মই আপোনাক ক'ব বিচাৰিছো ইয়াত, যে যোনসকল প্ৰতিষ্ঠাপক আছে মানে ষ্টাৰ্টআপৰ, তেওঁলোকে আমাৰ যোনবিলাক মানে যোনটো আমি কওঁ যে মডেল ৰেপ্লিকেশ্যন, নহয় বেলেগ জেগাৰ পৰা মডেল যে ৰেপ্লিকেট কৰে সেইটো ধৰণে আগবঢ়া নাই। তেওঁলোকে আমাৰ যোনবিলাক স্থানীয় সমস্যা, নহয় বানপানী হওক, স্বাস্থ্য হওক, তাৰ উপৰি খাদ্য প্ৰক্ৰিয়াকৰণ হওক, এইবিলাক বিষয়তে তেওঁলোকে সমাধান বিচাৰিছে। আৰু এই সমাধানবোৰ যোনবিলাক তেওঁলোকে ওলাইছে মানে বহুত অনুকূল ব্যৱস্থা কিছুমান গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে অহা বছৰবিলাকত সেইবিলাক আমাৰ অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ বিভিন্ন জেগাতে সেই সমাধানবিলাক মানে ব্যৱহাৰ কৰিব পৰা যাব। আৰু মই যিহেতু বায়নেছ আই আই টি গুৱাহাটীত কাম কৰোঁ, মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে বৰ্তমানলৈকে আমি 98টা ষ্টাৰ্টআপক বিভিন্ন প্ৰযুক্তি প্ৰদান কৰি উদ্যোগ স্থাপন কৰিবৰ বাবে সহায় কৰিছোঁ। আৰু যোনটো আপুনি আৰম্ভ কৰিছিলে প্ৰশ্নটো, নেতৃত্ব লাভ কৰা হিচাপে যে আমাক যোনটো প্ৰয়োজনীয় মানে আমাক যোনটো হেৰি প্ৰয়োজনীয় হোৱাৰ যোনটো কাৰ্য হৈছে, সেইটোত মানে সেইটোৱে যোনবিলাক ষ্টাৰ্টআপ আমাৰ লগত যোগ হৈ আছে বা ষ্টাৰ্টআপৰ লগত আৰু বহুত এটা ইকোচিষ্টেম আছে, নহয় বিভিন্ন ধৰণৰ শিক্ষক মণ্ডলী, বিনিয়োগকাৰী, তেওঁলোক চবে উৎসাহ পাইছে মানে যে আগতে মানে যেতিয়া বাহিৰত ষ্টাৰ্টআপ বস্তুটো বহুত আগবাঢ়ি গৈছিল তাৰপিছত অসমত মানুহে গম পোৱা হ'ল, মানে যেতিয়া এনেকুৱা এটা মানে আমাক স্বীকৃতি দিয়া হয় তেতিয়া মানুহবিলাক বহুত মানে যোন আমি মানে ইনকিউবেটৰ হিচাপেও আমি বহুত উৎসাহ পাওঁ আৰু মানে এটা পৰিচয় দাঙি ধৰা হিচাপে মানে মই সেইটো উল্লেখ কৰোঁ আৰু।
0: হয়, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰো, যিহেতু আপুনি উল্লেখ কৰিলে যে ইনকিউবেটৰ, ইনকিউবেটৰ আচলতে কি হয়, কি ক'ব?
1: ইনকিউবেটৰ মই একদম সহজ ভাষাত মানে মই প্ৰথমতে কৈছো, যেতিয়া এটা বাচ্চা জন্ম হয় বাচ্চাটো মানে অলপ যদি প্ৰিমেচিয়ৰ বাচ্চা যোনটো কয় তেতিয়া পটককে আমি ওলাই নিদিওঁ, নহয় মানে হেৰিত ইনকিউবেটৰত ৰখা হয়, নহয় আই চি ইউত ৰখা হয়, কাৰণ তেওঁ মানে এই বিভিন্ন যোনবিলাক সমস্যা সেইবিলাক ফেচ কৰিব নোৱাৰে সেইটো সময়ত। আৰু সেনেকে যেতিয়া ষ্টাৰ্টআপ এটা আৰম্ভ হয়, ব্যৱসায় হোৱাৰ আগতে এটা ষ্টাৰ্টআপ হৈ থাকে তেতিয়া তেওঁলোকে সফলতাৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিবলৈ ইনকিউবেটৰ থাকে। হা, সফলতাৰ দিশত যেতিয়া মানে আগবাঢ়ি যাব বিচাৰে তেতিয়া বহুতো বাধা বিঘিনি আহে আৰু সেইবিলাক অতিক্ৰম কৰিবলৈ ইনকিউবেটৰে সহায় কৰে। তাৰ ফলত মানে যোনটো বিফলতাৰ মাত্ৰা সেইটো বহুত মানে কমি যায় যেতিয়া ইনকিউবেটৰৰ লগত মানে এটা ষ্টাৰ্টআপ জড়িত হৈ থাকে। ইনকিউবেটৰৰ বহুতো ধৰণৰ কাম থাকে, ইনকিউবেটৰবোৰকে পৰামৰ্শদাতা হিচাপে থাকে প্ৰথম কথা, আৰু ব্যৱসায় কৌশল আয়ুক্ত কৰাটো সহায় কৰে, তাৰপিছত বজাৰ কেনেকে দখল কৰিব তেওঁলোকে, বিনিয়োগকাৰীৰ লগত তেওঁলোকে কেনেকে সম্পৰ্ক কৰিব, সামগ্ৰী প্ৰণামী কৰাত সহায় কৰে, আমি আই আই টি গুৱাহাটীত প্ৰযুক্তি আহৰণ কৰাত সহায় কৰোঁ, তাৰপিছত পুঁজি সংগ্ৰহ কেনেকে কৰিব, আৰু তাৰপিছত যোনখিনি প্ৰচলিত নীতি অনুধাৱন আছে আৰু পালন কৰিব লাগে সেইখিনিত মানে বহুত কষ্ট হয়, মানে চি এৰ ওচৰত যাব লাগে, চি এছৰ ওচৰত যাব লাগে, ইনকাম টেক্সৰ ওচৰত যাব লাগে, কিন্তু ইনকিউবেটৰে মানে পথ পৰিদৰ্শক হিচাপে ভূমিকা এটা পালন কৰি পালে তেওঁলোকক আগবঢ়াই নিয়ে। আৰু একো একোটা ষ্টাৰ্টআপে প্ৰথমবাৰৰ বাবে সন্মুখীন হোৱা যোন অসুবিধা বা প্ৰত্যাহ্বান সেইখিনি পাৰ হৈ যোৱাত সহায় কৰে। আৰু মই শেষত এটা কথা ক'বই বিচাৰিছো যে এটা সুযোগ্য ইনকিউবেটৰে সঠিক সময়ত সঠিক সুযোগ স্থাপন কৰাটো তেওঁলোকৰ কাম হয়, মানে তেওঁলোকৰ দায়িত্ব বুলি মই ক'ব বিচাৰো। ষ্টাৰ্টআপে আৰম্ভণিৰ পৰা যদি সেই মানে ইনকিউবেটৰৰ সহায় পায় তেতিয়া একদম সফল ব্যৱসায়ীৰ ৰূপত পৰিণত হবলৈ বেছিদিন নালাগে।
0: হয়, যিহেতু দেখা গৈছে অসমৰ ইনকিউবেটৰসমূহে ইতিমধ্যে শতাধিক ষ্টাৰ্টআপক সমৰ্থন আগবঢ়াইছে, নহয় জানো? আৰু সেই ষ্টাৰ্টআপসমূহে ইতিমধ্যে সফলতা লাভ কৰিছে। এই সফলতাই আমাৰ ৰাজ্যখনৰ স্থানীয় অৰ্থনীতি, যিখিনি স্থানীয় অৰ্থনীতি, সেই অৰ্থনীতিখিনি শক্তিশালী কৰাৰ ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাইছে?
1: যেতিয়া আপুনি ষ্টাৰ্টআপৰ সমৰ্থনৰ কথা কয় বা ষ্টাৰ্টআপৰ সমৰ্থন কৰাৰ কথা কয় বা সংখ্যা বা পুঁজি সংগ্ৰহণৰ পৰিমাণৰ কথা কয়, তেতিয়া নতুন উদ্যোগৰ ক্ষেত্ৰতে যদি আমি অকল চাওঁ কিমান বৃদ্ধি হৈছে ষ্টাৰ্টআপ, সেইটো অকল মানে মাপকাঠি হলে নহব যে ইমান ষ্টাৰ্টআপ ইনকিউবেট হ'ল বা ইমান ষ্টাৰ্টআপ অসমত এতিয়া আজিৰ দিনত আমাৰ 1000টা ষ্টাৰ্টআপ আছে, সেইটোৱে যদি অকল আমাৰ মাপকাঠি হয় সেইটো নহব।

0: কারণে আমি এইটো চাব লাগিব যে এটা সফল যদি উদ্যোগ এটা আৰম্ভ কৰা হৈছে, স্থানীয় যোনবিলাক বস্তু আছে তাৰ মূল্য শৃংখলা মানে ভেলু এডিশ্যন হৈছে নাই, নিজৰ অঞ্চলৰ যোনখিনি সম্পদ আছে তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিছে নাই, আৰু ইয়াৰ ফলত মানে যোনখিনি আমাৰ মেধা সম্পন্ন যুৱ প্ৰজন্ম আছে মানে তেওঁলোকে নিজৰ ঠাইতে থাকি পেলাই কিবা নতুন এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিছে নাই, সেইটো এটা মানে মাপদণ্ড হিচাপে ৰাখিব লাগে। আৰু এনেকৈ মেধাৰ বহিৰ্গমনো যাতে নহয়, মানে আমাৰ অসমৰ ল'ৰা ছোৱালীটো আমি য'তে ত'তে মানে য'তে যাওঁ তাতে লগ পাওঁ, বেংগলৰ লগ
1: পাওঁ পোৱা
0: যায়, তেওঁলোকে যায়, এতিয়া আমি দেখা পাওঁ যে মেধাৰ বহিৰ্গমনটো বহুত মানে শতাংশ কমি গৈছে। আৰু আৰু যোনবিলাকে বহিৰ্গমন আগতে কৰিছিলে মেধা সম্পন্ন যুৱক যুৱতীসকল, তেওঁলোকেও ঘূৰি আহি পেলাই মানে মানে আমি উদাহৰণ দেখিছো তেওঁলোকে নিজে এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে। আৰু এইটো যদি এইখিনি মাপদণ্ড আপোনালোকে যদি মানে মাপদণ্ড হিচাপে মানে, তেতিয়া এইটো প্ৰকৃততে কিন্তু এটা সবল আৰু সুস্থিৰ ইকোচিষ্টেমৰ লক্ষণ বুলি ভাবো মই।
1: হয়, অসমৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহে সাধাৰণ এপ প্ৰস্তুতটো কৰে, সাধাৰণ এপ প্ৰস্তুত কৰাৰ লগতে গোলকীয় সম্ভাৱনাৰ সৈতে স্থানীয় পৰ্যায়ৰ যিবোৰ সমস্যা থাকে সেই সমস্যা সমাধান কৰিবলৈ সমৰ্থ হৈছে। এই ধৰি লওক কাৰ্বন নিৰ্গমন নোহোৱাকৈ চাহৰ প্ৰসংস্কৰণ, স্থায়ী কৃষি প্ৰযুক্তি অথবা বহনক্ষম স্বাস্থ্যসেৱা, ৰোগ চিনাক্তকৰণ, ইয়াৰে ভিতৰত আপোনাৰ দৃষ্টিভংগীৰ পৰা কোনটো খণ্ডত চকুত লগা ধৰণৰ অগ্ৰগতি আপুনি দেখিছে বা পৰিলক্ষিত হৈছে?
0: বৰ্তমান সময়ত মই দেখো কৃষি, স্বাস্থ্য, জৈৱ প্ৰযুক্তি বিজ্ঞান, জলবায়ু প্ৰযুক্তি, তাৰপিছত খাদ্য প্ৰক্ৰিয়াকৰণৰ মানে ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে। আৰু মন কৰিব লগা কথাটো হ'ল যে সফল আৰু নতুন উদ্যোগীসকলে মানে বাহিৰৰ যোনটো মডেল হয় সেইটো ৰেপ্লিকা কৰা নাই, মানে তেওঁলোকে নিজৰ সমস্যাবিলাক সমাধান কৰিব চেষ্টা কৰিছে। মই এটা উদাহৰণ দিওঁ স্বৰূপ হিচাপে দিব বিচাৰিছো, এটা কোম্পানী আছে যোনটোৰ নাম হ'ল চিন্দিকা প্ৰাইভেট লিমিটেড, নীলোৎপল বৰুৱা বুলি এজন ফাউণ্ডাৰ আছে আৰু পৰিচালক হেৰি, তেওঁ মানে সহজ লাভ কৃত্ৰিম অংগ সঞ্জীৱন মানে প্ৰস্থেটিক লিম, কাৰোবাৰ যদি হাত এখন এক্সিডেণ্টত নাইকিয়া হৈ গ'ল বা ভৰি এখন কাট খাই গ'ল, এতিয়া এটা প্ৰস্থেটিক লিম বনাইছে তেওঁ, আৰু এইটো সৃষ্টি কৰি পেলাই খ্যাতি অৰ্জন কৰিছে। আৰু তেওঁ এনেকুৱা নহয় যে তেওঁ মানে তেওঁ গুৱাহাটীৰে হয়, তেওঁ যোৰহাটৰ জিষ্টৰ পৰা পাছ কৰা, আমাৰ লগত ইনকিউবেটেড হয়, তেওঁ এতিয়া প্ৰডাক্টটো মাৰ্কেটত আনিব। এনেকুৱা আৰু এটা উদাহৰণ মই আপোনাক দিব বিচাৰিছো, মধুলেখা গগৈ বুলি, তেওঁ যোৰহাটৰ হয় আৰু আইআইটি গুৱাহাটীৰ পৰা পষ্ট ডক কৰিছে। তেওঁ মানে নতুন এটা MRI টেকনিক ওলাই কৰিছে, মানে স্বাস্থ্য খণ্ডত তেওঁ কাম কৰে, নতুন প্ৰয়োজন কৰি পেলাই এটা মানে MRI টেকনিক ওলাইছে যোনটো বহুত কম খৰচত কৰিব পাৰি। সেইকাৰণে মানে এইটো কথাও মই মানে ক'ব বিচাৰো শ্ৰোতাসকলক যে মানুহে ভাবে যে অসমৰ যোনখিনি ষ্টাৰ্টআপ সেইখিনি মানে চাহ আৰু তাৰপিছত আচাৰ বনাই, ভোট জলকীয়াৰ আচাৰ বনাই এইবিলাক সেইখিনিয়ে কৰে আৰু তাকছে আগবাঢ়ি যোৱা নাই, কিন্তু মানে আচলতে আমাৰ বহুত মানে ষ্টাৰ্টআপ আছে যোনবিলাকে বহুত নতুন নতুন ধৰণৰ জৈৱ প্ৰযুক্তি বিজ্ঞানৰ পৰা আৰম্ভ কৰি জলবায়ু প্ৰযুক্তি চবতে আগবাঢ়ি গৈছে, খালি চবে মানে এটা এটা কোণাত কাম কৰি আছে, সেইকাৰণে আমি এটা তেওঁলোকক মঞ্চ দি পেলাই দেখাব পৰা নাই বাহিৰত, আমাৰ মানে সেইটো অলপ মাৰ্কেটিং ফেলিয়াৰ বুলিয়ে ক'ব লাগিব, কিন্তু আছে আমাৰো।
1: ইনকিউবেটৰ নিৰ্মাণৰ বাবে কি ধৰণৰ প্ৰতিষ্ঠানগত সহায় সহযোগিতাৰ প্ৰয়োজন আচলতে?
0: প্ৰথম কথাটো হ'ল যে আমি মানে আমাৰ যোনটো অসমীয়া মানুহে এটা আগৰ পৰা চিন্তাই আছে যে আকালো নাই ভৰালো নাই, ঠিক আছে, সেইকাৰণে মানে আমি ব্যৱসায়টো এটা মানে জীৱিকাৰ চিন্তা কৰা নাছিলো কেতিয়াও, আৰু মানে সদায় চবেতো চাকৰি কৰিবই বিচাৰিছিলে, আৰু এটা ব্যৱসায় এটা আৰম্ভ কৰাটো মানে জীৱিকাৰ পথ হিচাপে কেতিয়াও আমি ভবা নাছিলো। সেইকাৰণে কি হ'ল, আমাৰ লগত সেই যোনটো জেনেৰেশ্যনেল ৱেলথ থাকে যোনটো পিছত আপুনি মূলধন এটা হৈ যায় বিজনেছ আৰম্ভ কৰিবলৈ বা যোনটোক আপুনি ছিড মানি বুলি কয়, সেইটো আমাৰ লগত নাছিলে কেতিয়াও, আৰু সেইটো কাৰণে মানে আমাক এখন মঞ্চ লাগে। আৰু সেতিয়া যোনবিলাক আমাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ নীতিসমূহ আছে যেনেকে ষ্টাৰ্টআপ ইণ্ডিয়া বা আমাৰ আছাম ষ্টাৰ্টআপো বহুত মানে স্কিম বা বহুত আঁচনি ওলাই দিছে যোনবিলাকৰ সহায়ত মানে তেওঁলোকে এটা মঞ্চ পাইছে, যিয়ে বিজনেছ মানে বা ষ্টাৰ্টআপে যিয়ে ব্যৱসায় কৰক প্ৰথমতে আপোনাক মানে এটা অৰ্থ লাগিবই আৰু এটা মানে ছিড মানি লাগিবই, সেই সমস্যাটো মানে সেইটো মানে বহুত ডাঙৰ সমস্যা, আৰু সেই মঞ্চটো মানে দিয়াটোৱে মানে দিলেহে আমি আগবাঢ়ি যাব পাৰিম। এতিয়া দিল্লী বম্বে এইবিলাকত যোনটো মডেল আছে সেইটো আমি ৰেপ্লিকা কৰিব নিবিচাৰোঁ বা সেইটো আমি আহৰণ কৰিব নিবিচাৰোঁ, আমি আমাৰ স্থায়ীয় সমস্যা স্থায়ীয় সমাধান বিচাৰোঁ, মানে লোকেল চলিউশ্যন লাগে আমাক মানে আমাৰ যোনবিলাক প্ৰব্লেমৰ কাৰণে, আৰু সেই মঞ্চটো মানে অকল চৰকাৰে দিলে নহ'ব, মানে আমি সকলোৱে আগবাঢ়িব লাগিব তাৰ কাৰণে, তাৰ কাৰণে আমাৰ যোনখিনি হেৰি শিক্ষক মণ্ডলী বা বিনিয়োগকাৰী বা আমাৰ যোনটো ইণ্ডিয়ান ডায়াস্পৰা বুলি কয় মানে এছামিজ ডায়াস্পৰা বাহিৰত যোনসকল মানুহ আছে তেওঁলোকেও যদি আহি পেলাই বিনিয়োগ
1: এয়া আছিল আই আই টি গুৱাহাটী বায়নিষ্টৰ কৌশল আৰু বিনিয়োগ ক্ষেত্ৰৰ ইনকিউবেশন।

0: মেনেজার লোপামুদ্রা বৰুৱা।
1: ৰাজ্যৰ এটা আগশাৰীৰ চাহ ব্ৰেণ্ড হৈছে ডিৰৈটি। ৰাজ্যৰ জনতাক পৰিষ্কাৰ আৰু স্বাস্থ্যসম্পন্ন চাহৰ সোৱাদ প্ৰদান কৰাৰ লক্ষ্যৰে দুই বন্ধু সুদৰ্শন ডেকা আৰু সূৰ্য প্ৰকাশ বৰঠাকুৰে প্ৰতিষ্ঠা কৰিছিল এই ডিৰৈটি। আমি কথা পাতিছিলো ডিৰৈটিৰ প্ৰতিষ্ঠাপক সুদৰ্শন ডেকাৰ সৈতে। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। যিহেতু আপুনি ডিৰৈটিৰ সৈতে জড়িত, ডিৰৈটিয়ে অসমৰ চাহ খণ্ডত এটা সুকীয়া স্থান লাভ কৰিছে নহয় জানো? এই যে ডিৰৈটি উদ্যোগটো আপুনি আৰম্ভ কৰাৰ আঁৰৰ কাহিনীটো কি আচলতে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো।
2: ডিৰৈটি আপোনাৰ প্ৰফেচনেলি ষ্টাৰ্ট হৈছিলে 2018 চনৰ পৰা। তাৰে আগৰ বছৰটো 2017ত মই আৰু আমাৰ দ্বিতীয়জন ফাউণ্ডাৰ সূৰ্য বৰঠাকুৰ আমি দুজনে ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ পৰা গ্ৰেজুৱেট হৈছিলো। ফাইনেল ইয়াৰৰ আপোনাৰ পৰীক্ষা চলি থাকোতে আমি লগ হৈছিলো। কাৰণ কি, আমি দুজনে স্কুল ফ্ৰেণ্ড, ক্লাছ ওৱানৰ পৰা ক্লাছ টুৱেলভলৈ আমি একেলগে পঢ়া চিনাকি আছিলে। এতিয়া মোৰ পৰীক্ষা চলাৰ আগতে সি মোক কণ্টেক্ট কৰিলে যে মোৰ আইডিয়া এটা আছে, কথা পাতি দিম। মই বোলো ঠিক আছে বল। তেতিয়া আমি লগ হৈ কথা পাতিলো, আমি কিছুমান বস্তু ডিছকাছ কৰিলো যোনটো চাহ খণ্ডত চলি আছিলে। সেইটো টাইমত একচুৱেলি কি হৈছিলে, আপোনাৰ বহুত কোৱান্টিটিজত আছাম টি বাহিৰৰ দেশৰ পৰা ঘূৰাই পঠাইছিল। তাৰে মূল কাৰণটো আছিলে তাতে মানে জাগাতকে বেছি পেষ্টিচাইড কেমিকেল এইবোৰ ইউজ কৰিবলৈ ষ্টাৰ্ট কৰিছিলে। তাৰে এটা ৰিজন আছিলে আপোনাৰ ক্লাইমেট চেঞ্জ, যিহৰ কাৰণে আপোনাৰ যিমান হব লাগে প্ৰডাকশ্যন এইটো কমি গৈছিলে। সেইকাৰণে মানে গাৰ্ডেনাৰ্ছবোৰে নিজে এইটো মানে কেমিকেলছবোৰ বেছিকে ইউজ কৰিব ধৰিলে, সেইটো কাৰণে ৰিজেকশ্যন পালে। তেতিয়া চামিলিছে আৰু এটা বস্তু ষ্টাৰ্ট হৈ গৈছিল, টি ব্লেণ্ডিং, মানে আপোনাৰ চাহপাতৰ লগত বেলেগ বেলেগ ধৰণৰ বস্তু হাৰ্বেল প্ৰডাক্ট এড কৰি পেলাই তাৰে মানে বেনিফিটছবোৰ বেছিকে এনহেন্স কৰে। মানে তাৰে এক্সাম্পল আপোনাৰ তুলসী, লেমন গ্ৰাছ, তাৰপিছত অপৰাজিতা ফুল, বিভিন্ন ধৰণৰ বস্তু এনেকে এড কৰি পেলাই সিহঁতে এডভাৰটাইজ কৰা হ'ল। বাট আমি ৰিচাৰ্চ কৰি প্লাছ কিছুমান টি এক্সপাৰ্টৰ লগত কথা পাতি আমি গম পাইছিলো যে চাহত অলৰেডি আপোনাৰ বহুত নেচাৰেল পলিফিনলছ বুলি কয়, বেনিফিচিয়েল কম্পাউণ্ড যোনটো বহুত ভৰপূৰ বহুত ভালকে থাকে। তেতিয়া আমি চালো যে সেইটো কাৰেণ্ট চিনাৰিঅ'ত যোনটো মেনুফেকচাৰিং প্ৰচেছ আছিলে সেইটোৰ কাৰণে ইমান লছ কিয় হৈ আছে, মানে এই কম্পাউণ্ডছ খিনি কিয় গুচি গৈ আছে চাহপাতৰ পৰা। আমি সেইটো ষ্টাডি কৰি ভাবিলো যে আমি কিবা এটা বস্তু ওলাওঁ যিহেতু আপোনাৰ এই বেনিফিচিয়েল কম্পাউণ্ডছ খিনি ৰিটেইন কৰিব পাৰো চাহতে, মানে গ্ৰীণ টি জাতীয় চাহত আমি সেইটো ৰাখিব পাৰো মানে ওলাই নোযোৱাকে। তেতিয়া সেই 2018 চনৰ এটা বস্তু ভাল আৰম্ভণি আমি পালো ষ্টাৰ্টিঙতে, নুমলীগড় ৰিফাইনেৰীৰ আইডিয়েশ্যন প্ৰগ্ৰেম বুলি, তাৰে যোগেদি আমি পাৰ্টিচিপেট কৰি আমি তাৰে ফাৰ্ষ্ট লিষ্ট অফ উইনাৰ্ছৰ মাজত আছিলো। আমাক সিহঁতৰ অৰ্গেনাইজেশ্যনৰ পৰা আইডিয়াটো পি অ' চি মানে আপোনাৰ প্ৰুফ অফ কনচেপ্ট, সেইটোৰ কাৰণে এটা গ্ৰান্ট এটা দিলে, যোনটোদি আমি ষ্টাৰ্ট কৰিলো আপোনাৰ এইটো ডেভেলপ কৰিবলৈ তাৰে ইয়াৰে মেচিনটো, যোনটো দি আমাৰ এতিয়া আমি কাৰ্বন ফ্ৰী ড্ৰায়াৰ বুলি কওঁ। কাৰ্বন ফ্ৰী ড্ৰায়াৰ তাৰে ৰিজনটো হ'ল এনে যোনটো আপোনাৰ নৰ্মেলি টি গাৰ্ডেনছ আৰু ফেক্টৰীত ইউজ হয় সেইবোৰ চব আপোনাৰ কয়লা বা নেচাৰেল গেছ এইবোৰ দি ড্ৰাই কৰে, মানে সেইটোত আপোনাৰ এমিশ্যনছ হয়, প্লাছ যেতিয়া ষ্ট'ৰ কৰে কয়লাবোৰ সেই জাগাটো পলিউট হৈ যায়, প্লাছ হেণ্ডলিং যেতিয়া কৰে ৱৰ্কাৰ্ছবোৰৰ সিহঁতৰো মানে বহুত প্ৰব্লেমছ পিছলৈ দেখা যায়। আমাৰ কমপ্লিটলি ইলেক্ট্ৰিক বেছ আৰু পুৰা এমিশ্যন ফ্ৰী ফেক্টৰী, মানে ধোঁৱা জাতীয় একো বস্তু নোলায়ে। আৰু ছেকেণ্ডলি আমাৰ যেতিয়া এই প্ৰটোটাইপটো ডেভেলপ হৈ হৈ শেষ হ'ল আমি নতুনকে মানে পেটেণ্টটো এপ্লাই কৰিলো, পেটেণ্টটো এপ্লাই কৰি 2024 পালো। আৰু তাৰপিছত এটা আমি টোকলাই যোনটো আমাৰ টি ৰিচাৰ্চ এছ'চিয়েশ্যন অফিচ আছে তাতে আমি টেষ্টো কৰালো গ্ৰীণ টি, আৰু আমাৰ প্ৰায় 40%তকে বেছি পলিফিনল কম্পাউণ্ড যোনটো মই কৈছিলো বেনিফিচিয়েল কম্পাউণ্ড বুলি কয় সেইটো নৰ্মেল গ্ৰীণ টি মাছ মাৰ্কেটত যোনটো পায় তাতকে বেছি পালো। সো আমি এইটো দি প্ৰুফ কৰিব পাৰিলো যেতিয়া যে আমাৰ গ্ৰীণ টি জাতীয় চাহবোৰ আমাৰ বেছিকে হেল্ডি হয়, সেইকাৰণে গ্ৰীণ টি আমি কাৰ্বন ফ্ৰী ড্ৰাইড আৰু পেটেণ্টেড প্ৰচেছ বুলি কওঁ আমাৰ। আৰু তেনেকে আৰম্ভণি হৈ পেলাই সেইটো মানে প্ৰচেছটো এনেকে
1: এটা ব্যৱসায়লৈ পৰিণত হৈছে নহয় জানো?
2: হয়, ব্যৱসায়লৈ হৈ গৈছে।
1: যিটো দেখিবলৈ পোৱা গৈছে 2016 চনৰ পৰা 2026 চনলৈকে 10 বছৰ, যোৱা 10 বছৰত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পৰিসৰ যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে নহয় জানো? ডিৰৈটিৰ ক্ষেত্ৰত ইনকিউবেশ্যনৰ সমৰ্থন, মেণ্টৰশ্বিপ বা চৰকাৰী যিসমূহ পদক্ষেপ থাকে সেই পদক্ষেপে উদ্যোগীকৰণৰ যাত্ৰাত কেনেধৰণেৰে অৰিহণা যোগাইছে আপোনালোকক?
2: আপোনাৰ ষ্টাৰ্টআপ ইণ্ডিয়া আৰু তাৰে আণ্ডাৰ স্কীম বিভিন্ন ধৰণৰ আছে। গোটে এতিয়া নতুনকে আপোনাৰ ষ্টেটতো আহিব ধৰিছে অসমত, তাৰ চেণ্ট্ৰেলিও আপোনাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টছ, বেলেগ বেলেগ এজেঞ্চি আছে যোনে এইবোৰ ফেচিলিটেট কৰে। তাৰে যেনেকে কলে ইনকিউবেশ্যন চেণ্টাৰ্ছ আছে, ইয়াতে অসমতো বিভিন্ন ধৰণৰ আহিব ধৰিছে। এটাতো আমাৰ নিজৰ ষ্টেটৰে আছে, আছাম ষ্টাৰ্টআপ বুলি ডানেষ্ট, যোনটো আপোনাৰ গুৱাহাটী ক্লাব আম্বাৰীত আছে। তাৰপিছত আৰু এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট চেণ্টাৰ হ'ল আপোনাৰ IIT গুৱাহাটীত আছে, বায়নেষ্ট বুলি, হয় সেইটো এটা হ'ল আছে, গুৱাহাটী বায়'টেক পাৰ্ক আছে। তেনেকে আপোনাৰ তাৰপিছত IIM CIP যোনটো কেলকাতা, IIM কলকাতাৰ এটা ইনোভেশ্যন পাৰ্ক ইনকিউবেশ্যন

0: সেন্টার সেইটো আপোনাৰ বহুত আগৰ পৰাই চলি আছে গুৱাহাটীত। তাৰপিছত নতুনকে আহিছে আপোনাৰ ইয়াতে আহমেদাবাদত আই এম এ ভেঞ্চাৰ্ছ বুলি, সিহঁতৰ এন ই জি এল বুলি ষ্টাৰ্ট কৰিছে নৰ্থ ইষ্ট গ্ৰুথ লেব। তাৰপিছত আৰু কেইবাটাও আমি একচুৱেলি পাৰিছো হেল্প ল'বলে, তাৰে এটা হ'ল আপোনাৰ জয়পুৰত আছে চি চি এছ নিয়াম বুলি, তাৰে আণ্ডাৰত আৰ কে বি ৱাই ৰাফ্টাৰ আমি তাৰে গ্ৰান্তি হয়। সো এনেকে আপোনাৰ তাৰপিছত এটা আৰু জেগা হ'ল আপোনাৰ যোনটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সেইটোও বহুত ফেচিলিটেট কৰে, ইনকিউবেশ্যন প্ৰভাইড কৰে, প্লাছ গ্ৰান্ট ইয়াতে দিয়ে বেলেগ বেলেগ স্কিমছৰ আণ্ডাৰত। সো এনেকে একচুৱেলি এতিয়া আমাৰ ষ্টাৰ্টিঙত বহুত কম আছিলে, এতিয়া লাহে লাহে আহিব ধৰিছে আৰু সেইকাৰণে আপোনাৰ নতুন ষ্টাৰ্টআপছৰ কোৱান্টিটিও বাঢ়িছে, মানুহে মানে বেছি ইজিলি কৰিব পাৰিছে, প্লাছ ইনফৰমেশ্যন খিনি পটককে ল'ব পাৰে ইনকিউবেশ্যন চেণ্টাৰত যাই পেলাই, প্লাছ এইবোৰ ইনকিউবেশ্যন চেণ্টাৰ আজিকালি কলেজ স্কুলছবোৰত যাই পেলাইও কিছুমান আপোনাৰ ক্লাছেছ বা এনেকুৱা লয় যাতে ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিব পাৰে যে আপুনি কেনেকে প্ৰচেছবোৰ কৰাব পাৰে, তেনেকে বস্তুবোৰ ইনফৰমেশ্যনখিনি স্প্ৰেড হৈছে, মানুহে গম পাব ধৰিছে আৰু তেনেকে আমি সেই ইনকিউবেশ্যন চেণ্টাৰ্ছৰ থ্ৰু দি ভালেখিনি কেইটামান গ্ৰান্ট পাইছো যোনটো আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত হেল্প হ'ল। আৰু তাৰ কাৰণে আমাৰ ফেক্টৰী চেটআপ কৰা প্লাছ এতিয়া যোনটো পজিশ্যনত আছে ডিলয়টিত সেইটোত আগবাঢ়িব পাৰিছো।
1: দেখা গৈছে যে আমাৰ দেশে বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অৰ্থনৈতিক বিকাশ বা উদ্ভাৱন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ষ্টাৰ্টআপ আৰু স্থানীয় উদ্যোগসমূহে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে বাৰু?
0: ইয়াতে উত্তৰ পূৰ্বাঞ্চলত বিকশিত ভাৰতৰ যোনটো আপোনাৰ প্লেন আৰু আইডিয়া আছে সেইটোত আপোনাৰ সবতকে ডাঙৰ অৰিহণা লোকেল আপোনাৰ যোনটো উদ্যোগীকৰণ প্লাছ এণ্টাৰপ্ৰাইজ প্লাছ হেণ্ডলুম চেক্টৰ সেইবোৰ মেইন ইম্পৰ্টেঞ্চ আছে। কাৰণ আপোনাৰ যদি গ্ৰাছৰুটৰ পৰাই ডেভেলপমেণ্ট নহয় তেতিয়াহ'লে আপুনি জাষ্ট ওপৰৰ ফালে ডেভেলপমেণ্ট কৰিলে সেইটো লাষ্টিং নকৰে। সেইকাৰণে যদি ক'ব যায় লোকেল এণ্টাৰপ্ৰাইজ যোনবোৰ এতিয়া অলপ মডাৰ্নাইজ হৈ আছে, এ আই ইউজ কৰে, তাৰপিছত নতুন টেকনলজি ইউ পি আইটো আহিছে চবতে ইউজ হৈ গৈছে, তাৰপিছত এতিয়া আপুনি যদি হেণ্ডলুম চেক্টৰতো যায় এতিয়া মানুহে তেও অনলাইন যাব ধৰিছে, নতুন প্ৰচেছবোৰ ইয়াতে মানে মানুহৰ ছচিয়েল মিডিয়াৰ থ্ৰুদি স্প্ৰেড কৰি পেলাই গম পাব ধৰিছে যে এইটো কোনটো আচল আৰু পিউৰিটিত মানুহে বেছি গুৰুত্ব দিয়ে, তেনেকে সিহঁতে বেছিকে ৰিচ আউট কৰিব পাৰিছে মাছ মিডিয়াত। আৰু তেনেকে বস্তুবোৰ এজ এ অৰ্গেনাইজেশ্যন এজ এ এণ্টাৰপ্ৰাইজ এণ্ড এভৰিথিং এনেকে ডাঙৰকে গ্ৰ' হ'ব ধৰিছে ফ্ৰম দ্য গ্ৰাছৰুট। আৰু সেইটো গ্ৰাছৰুট একচুৱেলি ডেভেলপ হ'লেহে আপোনাৰ বেলেগৰ যেতিয়া যেনেকে আপোনাৰ যোৱা বছৰ আমাৰ বহুত ডাঙৰ ইনভেষ্টমেণ্ট এটা হ'ল টাটা ছেমিকণ্ডাক্টৰ ব্ৰেণ্ডত, সো তেনেকুৱা মাল্টি বিলিয়ন ডলাৰ ইনভেষ্টমেণ্ট তেনেকুৱা তেতিয়া সেইবোৰে কৰিবলৈ বেছি কনফিডেন্স পায়, বিকজ গম পায় যে ইয়াতে আপোনাৰ লোকেল ইউথ আৰু লোকেল পপুলেশ্যনবোৰে নিজে নিজৰ বলত কাম কৰিব পাৰিছে আৰু প্লাছ টেকনলজি এডাপ্ট কৰিব পাৰিছে, তেতিয়া সিহঁতৰ কনফিডেঞ্চটো এনেকুৱা ক্ষেত্ৰত আহে যেতিয়া সিহঁতৰ লোকেল এমপ্লয়মেণ্ট এমপ্লয়েবিলিটি ফেক্টৰটো হেল্প কৰে, তেতিয়া গম পায় যে মানে অলৰেডি মানুহবোৰে জানে মানে আপোনাৰ চাকৰি দিবলৈ কাম কৰাবলৈ সেইটো ইজি হ'ব প্লাছ মানে সেইটো। কাৰণ আপোনাৰ এজ এটা কোম্পানীৰ যেতিয়া নতুনকৈ হায়াৰ কৰে সিহঁতকো ট্ৰেইনিং দিব লগা হয়, সেই ট্ৰেইনিঙত ভালেখিনি খৰচ হয়। আৰু যেতিয়া অলৰেডি ইউথবোৰে বা লোকেল মানুহবোৰে অলৰেডি জানে কিছুমান বস্তুবোৰ জানা হয় তেতিয়া সিহঁতৰ কাৰণে ইজি হৈ যায়, প্লাছ সিহঁতৰ কষ্টিঙো কমি যায়, তেতিয়া সিহঁতৰ ইয়াতে ইনভেষ্টমেণ্ট কৰাটো বেছি সুবিধাজনক হৈ যায়। আৰু তেনেকে একচুৱেলি যেতিয়া নতুন পলিচিবোৰো ড্ৰাফ্ট হয়, ইণ্ডাষ্ট্ৰি পলিচি যেতিয়া এভৰি ইয়াৰ বা এনেকে বাজেটত নতুনকৈ ড্ৰাফ্ট হৈ থাকে, এইবোৰ বস্তু ইমপ্লিমেণ্ট সৰু সৰু ইনষ্টিটিউচনবোৰেও কৰিব পাৰে, তেতিয়া একচুৱেলি আই থিংক মোৰ মতে গভৰ্ণমেণ্টৰো এটা টেষ্টিং গ্ৰাউণ্ড হৈ যায় যে যোনটো পলিচি ড্ৰাফ্ট কৰিছে তাৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ একচুৱেলি মানে বেনিফিট হৈছে নে নাই। আৰু আই থিংক এনেকে বস্তুবোৰ মানে সৰু প্ৰতিষ্ঠান লোকেল প্ৰতিষ্ঠানৰ ইম্পৰ্টেঞ্চ বাঢ়ি যায়।
1: হয়, আপুনি যিহেতু এগৰাকী যুৱ উদ্যোগী, বৰ্তমান সময়ত ৰাজ্যখনত দেখিবলৈ পোৱা যায় বহু উচ্চাকাংক্ষী উদ্যোগীসকলে থলুৱা ব্যৱসায় কৰিছে বা কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে, এই ক্ষেত্ৰত এগৰাকী নতুন উদ্যোগীয়ে এটা নতুন উদ্যোগ গঢ়ি তুলিবলৈ কি কি সুবিধা লাভ কৰিব?
0: ইয়াৰে আনচাৰটো দিয়াৰ আগত মই এটা বস্তু ক'ব খুজিছো, আমাৰ ৰিচেণ্ট যদি আপুনি জিডিপি বা এইটো চাইড ফলো কৰিছে বা ষ্টক মাৰ্কেটটো ফলো কৰিছে, মানে আমাৰ ইণ্ডিয়া লাষ্ট ইয়াৰত বহুত উঠিছিলে, বাট এই এক দুই মাহত বহুত মানে নামিব ধৰিছে। তাৰে মেজৰ ৰিজন হ'ল আমাৰ ইয়াৰে কোম্পানীজ বা নতুন ইনোভেশ্যন যোনটো আহি আছে সেইবোৰ জেনেৰেলি আপোনাৰ ফুড ডেলিভাৰীৰ ক্ষেত্ৰত হ'ব পাৰে, নহ'লে আপোনাৰ সৰু সুৰা বস্তু যোনটো আপোনাৰ ইজিং ইজ অফ লাইফত হেল্প কৰে কিন্তু একচুৱেলি সেইটো ডেভেলপমেণ্ট ইমান ফেক্টৰ হিচাপে কনচিডাৰ কৰিব নোৱাৰে, সেইটোত মানে বেছি ফ'কাছ কৰিব ধৰিছে। যদি কম্পেৰেটিভলি সেইটো আমি চাউথ ইষ্ট এছিয়াৰ কিছুমান সৰু সৰু কাণ্ট্ৰিজবোৰৰো চাওঁ যোনবোৰ এতিয়া লাহেকৈ উঠিব ধৰিছে, আমাৰ ক্ৰছ কৰিব ধৰিছে, যোনটো তাৰে এটা ৰিজন চাগে ৱাৰো হ'ব পাৰে ইৰাণ, যোনটো ইৰাণ ৱাৰ হৈছে, সেইটো বেলেগ এটা ৰিজনো আছে। তাৰে ৰিজনখন ইয়াতে এই

0: ইনোভেশন যোনটো টেকনলজিকেল ইনোভেশন তাতে বহুত গুৰুত্ব দিছে, যোনটো একচুৱেলি এতিয়া কাৰেণ্ট চিনাৰিঅ'ত নেচেচাৰী হয় আৰু পিছলৈ এইটো লং লাষ্টিঙো হয়। আমাৰ ইউথবোৰে সেইটোতো গুৰুত্ব দিব লাগে যে অকল পটককে দেখি থকা বস্তুটোৱে কৰাতকে যদি কিছুমান টেকনলজিকেলি সিহঁতে এডভান্স বা সিহঁতৰ এডুকেশ্যনটো আছে সেইটো ক্ষেত্ৰতো চাওক যে আমি কেনেকে দেশত এইবোৰ আগবঢ়াই দিব পাৰি এইটো ক্ষেত্ৰত। তাৰপিছত এতিয়া আপোনাৰ কোৱেশ্চনটোৰ আনচাৰ হ'ল যে এতিয়া মই যেনেকে ক'লো ইনকিউবেশ্যন চেণ্টাৰবোৰ আহিব ধৰিছে গুৱাহাটীত, অসমত নতুন নতুন আহিছে, বাহিৰৰ পৰা আহিব ধৰিছে, সিহঁতে ইনভেষ্টমেণ্ট কিছুমান পাৰ্টনাৰ্ছবোৰ সিহঁতে কৰি পেলাই সিহঁতেও লাহে লাহে আহে, কিছুমান সিহঁতে ছিলেক্ট কৰি পেলাই ইনভেষ্টমেণ্টৰ কাৰণে পঠাই দিয়ে চাবলৈ যে ইনভেষ্টেবল হয় নে নহয়। আৰু প্লাছ এতিয়া এআইৰ কাৰণে বহুত ইনফৰমেশ্যন গেডাৰিংটো ইজি হৈ গৈছে, মানে কিবা ক্ষেত্ৰত এজন নতুন মানুহে যদি বিজনেছ কৰিব খোজে সেইটো কেনেকে আগবঢ়াব লাগে, আপোনাৰ এআই ইউজ কৰিও বহুত ইনফৰমেশ্যন কালেক্ট কৰি সেইটো কালেক্ট কৰা ইজি হৈ গৈছে, কেনেকে কৰিব এটা আপোনাৰ মেণ্টৰ টাইপো মানে ইনভিজিবল মেণ্টৰ টাইপ হৈ গৈছে, যোনটোৰ কাৰণে আপোনাৰ নতুন উদ্যোগীকৰণ ইউথবোৰৰ কাৰণে পটককে সোমাবলৈ ইউজ হৈছে। আৰু এইটো মানে অকল টেকনলজিকেল এটা নতুন ইনোভেশ্যন বা এনেকুৱা ফেক্টৰত হোৱা নাই, যিকোনো সৰু সুৰা কথাটো চাপোজ এটা ক'ৰবাত ফুড ট্ৰাকো দি আছে, ক'ৰবাত কেফে খুলি আছে, সেইবোৰৰ কথাও কেনেকে বস্তুবোৰ আপোনাৰ কিমান বস্তু কিনিব লাগে, কেনেকে ক'ত ইউজ কৰিব লাগে, সেইবোৰো এআই থ্ৰুদি পুৰা ভালকে আপোনাৰ গাইড কৰিব পাৰে। এইটো সময়ত দুটা বস্তুৱে বহুত হেল্পফুল, এটা হ'ল আপোনাৰ ইনকিউবেশ্যন চেণ্টাৰ যোনটোৰ কাৰণে আপোনাৰ কিছুমান গ্ৰান্টছ, ইম্পৰ্টেণ্ট গ্ৰান্টছ যোনটো আপোনাৰ ষ্টাৰ্টিঙত হেল্প কৰে সেইবোৰ পাবলৈ ইজি হৈছে, মেণ্টৰশ্বিপটো পাই আছে সিহঁতৰ থ্ৰুদি। ছেকেণ্ডলি আপোনাৰ এআই যোনটো এতিয়া বুম হৈ আছে, কিছুমান বেলেগ বেলেগ আপোনাৰ মডেলছ আহি আছে, যেতিয়া এতিয়া নতুনকে উঠিছে ক্লাউড আহিছে, জেমিনাই, তাৰপিছত চেট জিপিটিটো আছে, সিহঁতৰ নিজৰ কিছুমান ফ্ৰী প্ৰগ্ৰেমছ দি আছে, সেইবোৰ কাৰণে নতুন থলুৱা ব্যৱসায়বোৰত বহুত ভাল অৰিহণা যোগাই আছে।
1: হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। এয়া আছিল দি ৰয়টিৰ প্ৰতিষ্ঠাপক সুদৰ্শন ডেকা। দি ৰয়টিয়ে বৰ্তমান ৰাজ্যৰ চাহখণ্ডত এটা নতুন মাত্ৰা দিছে। এনেদৰেই 2016 চনৰ পৰা আৰম্ভ হোৱা ষ্টাৰ্টআপ ইণ্ডিয়া সমগ্ৰ দেশৰ লগতে অসম আৰু উত্তৰ পূবতো প্ৰসাৰিত হৈছে, যাৰ ফলত বহু যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ নোযোৱাকৈ নিজৰ ঠাইতেই থলুৱা উদ্যোগ গঢ়ি স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে। সংবাদ চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানটোৰ প্ৰযোজনা আৰু পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সংবাদদাতা ৰাকেশ দলেৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। আজিৰ সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছো, নমস্কাৰ।
2: সংবাদ চলন্তিকা শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
3: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ নৱনিযুক্ত মন্ত্ৰীসকলক আজি জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 2 লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অহা 2 জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত জাপান মৈত্ৰী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি 1 জুলাইত অসমলৈ আহিব। নগাঁও জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশী শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্ৰতিনিধিসখী আৰু ডিজিটেল লেনদেনকাৰীসখীসকলক একোটাকৈ লেপটপ প্ৰদান কৰে। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহান জনাইছে। 31 জুলাই আবেদনৰ বাবে আহান জনোৱাৰ শেষ দিন। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটা লাভ কৰা 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

এতিয়া আগবঢ়াইছো এই মাহৰ গীত। আজিৰ শিল্পী ৰাণু বৈশ্য, সুৰ সংৰচনা ৰমেন বৰুৱাৰ। অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছো শিল্পীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ।

শ্ৰোতাসকলে এই মাহৰ গীতত শুনি আছে শিল্পী ৰাণু বৈশ্যৰ কণ্ঠৰ গীত। এইবাৰৰ গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, সুৰ সংৰচনা ৰমেন বৰুৱাৰ।

0: মাহৰ গীত অনুষ্ঠানটিত শিল্পী ৰাণু বৈশ্যৰ কণ্ঠৰ গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে কেশৱ মহন্ত আৰু কীৰ্তিকমল ভূঞাৰ, সুৰ সংৰচনা ৰমেন বৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া আগবঢ়াইছো গজলৰ অনুষ্ঠানটি। পুনতে এয়া পাৰভেজ মেহতী।

গজলৰ অনুষ্ঠানটি শুনিলে। জীৱন আলীৰ যুগলবন্দী আজি নিশা 9:30 বজাত। আজিৰ অতিথি ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী আৰু ডাক্তৰ বিজুলী গোস্বামী। অনুষ্ঠানটিৰ আঁতৰিব হিমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা হিমান্ত বাৰ্মাৰ। আজি নিশা 9:30 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠানটি। অনুষ্ঠানৰ পুনতে শুনাব লৈছো পৰিণীতা স্বৰ্বসংকলনটিৰ পৰা পৰিণীতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাব লৈছো ৰঙাবেলি চব্ৰসংকলন্তীৰ পৰা শান্তাউজীৰৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছো সুবাসী পলস শ্ৰব্যসংকলনটিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

জিতুল সোণোৱাল আৰু তৰালী শৰ্মাৰ কণ্ঠত হেপা চিনেমাখনৰ গীতটি শুনিলে। অনুষ্ঠানত এতিয়া শুনাব লৈছো মন যায় চিনেমাখনৰ পৰা দিগন্ত ভাৰতীৰ কণ্ঠৰ এই গীতটি।

0: মন যায় চিনেমাখনৰ দিগন্ত ভাৰতীৰ কণ্ঠৰ গীতেই শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে শুনি আছে চিত্ৰগীত অনুষ্ঠানত। এইবাৰ শুনাব লৈছোঁ আনন্দিতা পালৰ কণ্ঠত দীনবন্ধু চিনেমাখনৰ এই গীতটি।

দীনবন্ধু সিনেমাখনৰ আনন্দিতা পালৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ দীনবন্ধু সিনেমাখনৰ আন এটি গীত, আনন্দিতা পাল আৰু জুবিন গাৰ্গৰ কণ্ঠত।

0: আনন্দিতা পাল আৰু জুবিন গাৰ্গৰ কণ্ঠত দীনবন্ধু চিনেমাখনৰ গীতেই শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনাব লৈছো ৰোড চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এই গীতটি।

0: জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত ৰোড চিনেমাখনৰ গীতটি শুনিলে। চিত্ৰগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে চাৰিজন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক কাইলৈ আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে কাইলৈৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজিৰে পৰা 15 জুলাইলৈ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান অনুষ্ঠিত হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আজি বুথ, মণ্ডল আৰু জিলা পৰ্যায়ৰ নেতৃত্বৰ বাবে দলীয় নেতাকৰ্মীসকলক প্ৰশিক্ষণ দিয়া হয়। তদুপৰি সামাজিক মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা, নমো এপ, সৰল এপ, বুথ ব্যৱস্থাপনা, চৰকাৰী আঁচনি ৰূপায়ণ আদিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত বিধায়ক দীপ্ৰ ৰঞ্জন শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
2: ভাৰতীয় জনতা পাৰ্টীক আমি সদায় কওঁ বিজেপি যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ, আৰু ইয়াক এই যিবোৰ কাৰ্যক্ৰমে পৃথক কৰিছে তাৰ ভিতৰত এটা প্ৰশিক্ষণ। এই প্ৰশিক্ষণ আমাৰ ব্যাপক পৰ্যায়ত সৰ্বভাৰতীয় স্তৰত ইতিমধ্যে হৈ আছে। ইলেকশ্যন ষ্টেট আছিলে ভাৰতবৰ্ষৰ ভিতৰত, আমাৰ অসম, বেংগল, পণ্ডিচেৰী, তামিলনাডু, কেৰালা এইকেইখন ৰাজ্যত দেৰিকে আৰম্ভ হৈছিল। আজি আমাৰ অসমত আমাৰ প্ৰশিক্ষণৰ প্ৰথমটো অৰ্থাৎ ট্ৰেইনিং অফ দ্য টিচাৰ্ছ, যিসকলে প্ৰশিক্ষণ দিবলৈ যাব। আমাৰ 433টা মণ্ডল আছে, 39খন সাংগঠনিক জিলা আছে। আমাৰ প্ৰথমতে 433টা মণ্ডলত আমাৰ এই প্ৰশিক্ষণ হ'ব 7টা বিষয়ৰ ওপৰত। পৰৱৰ্তী পৰ্যায়ত আমাৰ 39খন সাংগঠনিক জিলা আছে, তাত প্ৰশিক্ষণ হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ষ্টেট লেভেলত এটা ৰাজ্যিক ৱৰ্কশ্বপ হ'ব, MLA MP সকলো তাত অংশগ্ৰহণ কৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যি 31,000কৈ ওপৰ আমাৰ বুথ আছে, এই বুথ লেভেলত আমাৰ প্ৰশিক্ষণ হ'ব।
1: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনত আয়োজিত বৈঠকত নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনত কংগ্ৰেছ দলে কেনেধৰণে অগ্ৰসৰ হ'ব এই বিষয়ত আলোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছ দল নতুন পৰিকল্পনাৰে ৰাইজৰ মাজলৈ গৈছে আৰু ৰাইজে বিচৰা ধৰণে দলটোক গঢ় দিবলৈ বিচৰা হৈছে। শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাজয়ৰ পাছত ৰাজ্যৰ 126টা সমষ্টিলৈ পৰ্যবেক্ষক প্ৰেৰণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু সেই সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা চলি আছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰ্ভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি বজালীৰ ওদালগুৰি গাঁও পঞ্চায়তৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয়। ওদালগুৰি গাঁও পঞ্চায়তৰ উদ্যোগত পুথিমাৰী বিহুতলীত আয়োজিত এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষগৰাকীক কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষভাৱে সম্বৰ্ধনা জনায়। শ্ৰীদাসে প্ৰতিটো ৱাৰ্ডৰ ৰাইজৰ সৈতে তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতে আৰু সেয়া সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিয়ে। পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিৱা ভাষা শিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। তিৱা সাহিত্য সভা, সাংস্কৃতিক সমাজ, সদৌ তিৱা মহিলা সন্থা আৰু ৰংখাং মাণ্ডলিক তিৱা উন্নয়ন সমিতিৰ সহযোগত পৰিচালনা কৰা এই কাৰ্যসূচীত তৰাডুবি অঞ্চলৰ শতাধিক নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা তিৱা জনগোষ্ঠীৰ ধবজাবাহক ডি উফিং মাছলায়ে

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন আলীৰ যুগলবন্দীৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আপোনালোকে জ্ঞাত যে জীৱন আলীৰ যুগলবন্দীত আমি এহাল সমাজৰ এনেকুৱা দম্পতীয়ে আমন্ত্ৰণ কৰি আনো আমাৰ ষ্টুডিঅ'লৈ, যাক পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাথাকে। নাম ক'লেই বা তেখেতসকলক দেখিলেই আপোনালোকে চিনি পায় তেখেতসকল কোন। আজিও তেনেকুৱা এহাল দম্পতি আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল হ'ল ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী আৰু ডাক্তৰ বিজুলী গোস্বামী।
1: নমস্কাৰ,
0: স্বাগতম জনাইছোঁ জীৱন আলীৰ যুগলবন্দীলৈ। জিন্তি, আৰম্ভণিতে কি ক'বা?
2: মানে আমাৰ এই অনুষ্ঠানত আগতে বহুত ডক্তৰক মাতিছোঁ, ডাক্তৰক মতা নাই। আজি দুগৰাকীকে ডক্তৰ পাইছোঁ আৰু একেখন ঘৰৰে। নিশ্চয় অনুষ্ঠানটো ভাল হ'ব,
0: ভাল পাব। আৰু যদিও কৈছে তুমি ডাক্তৰ, আজি আমি কোনো চিকিৎসা বিজ্ঞানৰ কথা নাপাতোঁ। সদায় ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী যেতিয়া মাতোঁ বা ডাক্তৰ বিজুলী গোস্বামী মতা হয়, সদায় বেমাৰৰ কথা, চকুৰ বেমাৰ, এইবিলাকৰ কথাই পতা হয় বিশেষকৈ। আজি কেৱল আমি আপোনালোকৰ জীৱনৰ কথা পাতিম আৰু আপোনালোকৰ এই যুগলবন্দীৰ কথা পাতিম। এই ধৰ ডাক্তৰে ডাক্তৰ যুগলবন্দীটো হৈছে আপোনালোকে, আমি বুজিছোঁ, কিন্তু আচলতে যুগলবন্দী ক'ত আৰম্ভ হৈছিলে আপোনালোকৰ? এই আৰম্ভণিৰ সময়লৈ আমি উভতি যাব খুজিছোঁ যুগলবন্দীৰ কথাটো।
1: আৰু এইবিলাক কথা পঢ়িবলৈ গ'লেতো আৰু দ্বিতীয়খন উপন্যাস,
0: ভাল কথা,
1: উপন্যাসৰ নতুন নতুন কাহিনী ওলাব।
0: হয়, এই কাহিনীৰ অকণ আমাৰ শ্ৰোতাক বিলাই দিলে ভাল পাব, যিখিনি পঢ়িছে পঢ়িছে, শুনি শ্ৰোতাই বেছি ভাল পাইছোঁ। প্ৰদা,
1: তুমি ক'বানে মই ক'ম?
0: দেখা ক'ত হৈছিলে? মেডিকেল কলেজত?
1: আমি তাৰমানে মই আৰম্ভ কৰিছোঁ, আমাৰ লগত আমি গ্ৰুপ এটা আছোঁ আৰু আমাৰ গ্ৰুপটোৰ ভিতৰত এটা মস্ত দুষ্ট ল'ৰা থাকে, তাৰ চিদানন্দ ঠাকুৰীয়া। চিদা শুনি আছো যদি কবি দেই, বেয়া নাপাবি। চিদানন্দ ঠাকুৰীয়া চিদাৰ লগত এনেই দুষ্ট, মানে চিদাই যে ভেৰি অনেষ্ট পাৰ্চন, তাৰ লগত তাৰমানে ছোৱালী বিৰাট ভাল সম্বন্ধ, কি কাৰণত তেওঁ ইজ ভেৰি এট্ৰেক্টিভ পাৰ্চন। তাৰপিছত মই তেতিয়া ফিফ্থ ইয়াৰ আৰু বিজু মানে ইহঁতৰ বেষ্ট তেতিয়া ফাৰ্ষ্ট ইয়াৰ, তেতিয়া গাড়ী এদিন ক'লে ঐ এটা আপি লাগব নেকি তোক, পিছফালৰ পৰা দেখা দিছে এইটো আপি, বোলে আপি লাগা নালাগাটো কথা নহয়, এইবিলাকতো মিলা নোহোৱা কথা। তো তেনেকৈ সি আৰম্ভ কৰিলে, তাৰপিছত মইতো ছোৱালীটো দেখাই নাই, পিছফালৰ পৰা পিঠিখন দেখিছোঁ, ৰঙা ব্লাউজেৰে পিঠিখন দেখিছোঁ খালি, তো লাগে যদি কবি মোৰ লগত আছে কিন্তু চিনাকি গিলা আপি। তাৰপিছত
2: তেওঁক খাতিৰ কৰিব লাগে,
1: খাতিৰ কৰিব লাগিব, হোষ্টেলত যাই পেলাই মিটিং বহিলে এবাৰ, যে মিটিং বহাৰ পিছত হোষ্টেলত যিটো সাধাৰণতে যিটো হয়, তাৰপিছত কি হ'ল, কিছুদিন পিছতে এটা আমাৰ কলেজ উইক আছে, এনিভাৰ্চেৰী উইক, তাৰমানে 20 তাৰিখে, তো 20 ছেপ্টেম্বৰ আমাৰ কাৰণে মানে বৰ ফেমাছ দিন এইটো। তাৰপিছত মই তেতিয়া কালচাৰেল ছেক্ৰেটেৰী আছিলোঁ, গান চান গাওঁ, গতিকে মোৰ লগত কেইটামান আহি গ'ল, জেক মাষ্টাৰ কিছুমান আহি গ'ল, যে এইবাৰ আমি গজল গাম, তাৰমানে তেতিয়ালৈকে তাৰমানে জি এম চিত গজল আৰম্ভ হোৱা নাই। তো গজল বিকাশ শুনি থাকিলে, বিকাশ চৰকাৰ বুলি আছিল, বিকাশে লিৰিক্সটো আনিলে, ৰাতুল দত্ত, ৰাতুল মানে ডক্টৰ ফেমাছ ৰাতুল দত্ত, ৰাতুল দত্ত আছিলে, আৰু সুমন কল্যাণ দত্ত, সুমন কল্যাণ দত্ত আমাৰ দীপালী দত্তৰ ল'ৰা, বিদেশত থাকে, ইমান গীটাৰ বজায়, এনেকৈ তবলা চুই পেলাই লৈ

0: আৰম্ভ হৈ গ'ল, প্ৰথম প্ৰেক্টিচ আৰম্ভ হ'ব তেনে। তাহাঁতৰ আইডিয়াতে যে গজলটো গাই দিবি, এই গজল গালে চাবি তোৰ কামাল হৈ যাব। মইতো জীৱনত গজল গাই পোৱা নাই, গতিকে লাহে লাহে আৰম্ভ, ৰিহাৰ্চেল আৰম্ভ হ'ল, প্ৰেক্টিচ আৰম্ভ হ'ল। যে সেই সময়তে তাৰমানে কি হ'ল, তাৰ ধুমুহা মানে আমাৰ লোৱাৰ আছামত খুব ডাঙৰ বানপানী এটা হৈছিল। বানপানীটো হওঁতে তাৰমানে আমি ছ'চিয়েল ছাৰ্ভিচৰ ফালৰ পৰা আমি তাতে গৈছিলোঁ, গৈ পেলাই ৰাস্তাডাল ছিঙি গ'ল। ৰাস্তা ছিঙি যোৱাৰ পিছত আমি কোনো পদ্ধতি আহিব নোৱাৰোঁ, 20 তাৰিখে মই আহি পাবই লাগিব। তেতিয়া এই দিনটোৰ কথা এতিয়াও মনত আছে যে আমি মানে গোটেই গ্ৰুপটো ফচি গৈছোঁ, ৰঙিয়াত ৰাস্তা ছিঙি গৈছে হাইৱেৰ ওপৰত। আমি ৰঙিয়াৰ পৰা বাইহাটা চাৰিআলিলৈকে খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ এটা গ্ৰুপ, যে আজি গৈ পাবই লাগিব 20 ছেপ্টেম্বৰ। আহিলোঁ, আহি পেলাই তাতে গৈ পালোঁ আৰু সববিলাক ফাংচন টাংচন হ'ব। আমি দেখিছোঁ যে ফাৰ্ষ্ট ইয়াৰ গ্ৰুপটো ফাৰ্ষ্ট আগত বহি আছে। তাৰপিছত
1: তেওঁ
0: নাজানে এইবিলাক কথা, দেই একো নাজানে ইফালে যে ইফালে যে 2 নম্বৰ চলি কিবা কিবি বহুত কাৰবাৰ চলি আছে, এই কথাটো নাজানে। তাৰপিছত গৈ গজলটো গালো, গজল গাই উঠি পেলাই এইবাৰটো আহি পেলাই কথাটো ক'ব লাগিব যে গানটো ইমান কষ্ট কৰি গালোঁ, কেনে হ'ল, কি হ'ল, কি নহ'লটো এটা কমেণ্ট এটা পাব লাগিব নহয়। গৈ পেলাই চিধাই যাই পেলাই কাষৰ ছোৱালীজনী, ছোৱালী আছে এওঁৰ কাষত, ছোৱালীজনী উঠ তই উঠ কৰি পেলাই মোক যাই পেলাই বহাই দিছে। তাতে বহাই দিয়াৰ পিছত কৈছে কিবা কথা, মোক কৈছে যে তই কিবা কথা পাত। মই কৈছোঁ গানটো কেনে পালা, তই কৈছে একো বুজিয়ে নাপালোঁ।
1: সমবেত সংগীতৰ মেখেলা চাদৰ পিন্ধি বিহু কেনেকুৱা, এনেকুৱা এটা নিজে ইতিমধ্যে আমি এটা ষ্ট্ৰেছতে আছো, গতিকে ইমান গুৰুত্ব আৰু দিয়া নাই, আহি পঢ়িছে আৰু তেনেকুৱা ধৰণৰ। তাৰ আগতে
0: একো নাজানে, তেওঁ একো নাজানে এনেকুৱা ঘটনা ঘটি আছে, এনেকুৱা
2: ধৰণৰ
0: গৈ পেলাই কৈছে তেওঁ একো বুজিয়ে নাপালে।
2: আপোনাৰ কেনেকুৱা ৰিয়েকচন আছিলে, এইটো মজা হ'ব, ইমান কষ্ট কৰিলে।
0: মইতো গোটেই ভাগৰি জুগৰি আহি পেলাই মোৰ জীৱনৰ সমস্ত সত্তাৰে গানটো গাইছোঁ, আৰু গানটো লিৰিক্সত যিবিলাক কথা আছে সেই লিৰিক্সৰ কথাবিলাক শুনাৰ পিছত, বুজাৰ পিছত, ই বুজাই দি আছে। আৰু বিকাশে তেনে কথাখিনি বুজিছে, সুভদ্ৰা ভালকৈ কিন্তু গানটো ভালকৈ হৃদয়ংগম কৰিব লাগিব। ইমান এটা তুমি ভাবি চোৱা নিজে, এটা জাষ্ট প্ৰপ'জেলৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে, হোল টীম, এটা টীম লাগি আছে, সাইকোলজিকেল প্ৰেছাৰ, হেৰি প্ৰেছাৰ বিভিন্ন চলি আছে। আচ্ছা, ইমানখিনি পিছত তেওঁটো একো নকলে, কি হব এতিয়া? তাৰপিছত গৈ পেলাই উঠি গ'লো, গুচি গ'লো আৰু। সেইদিনাখন ৰাতি টোপনি চুপনি নাহিলে মোৰ
2: হোষ্টেলত, আপোনাৰ মিটিং বহিছে
1: হোষ্টেলত,
0: হোষ্টেলত গ'লো, গৈ পেলাই চবেই কৈছে কিবা ক'লে নাই।
1: আমাৰ হৈছে আৰু ছোৱালী হোষ্টেলত আৰু
0: প্ৰথম মেডিকেল পঢ়িব আহিছে, একদম ভয় লাগি থাকে,
2: আকৌ
0: গৈ পেলাই চিধাই কৈছে এনেকে নিৰিবি, এনেকে এলি নহব, গুচি যাব বেলেগত। মোৰ বাছত ভয়টো লগাই আছে যে আপি ধুনীয়া আপি ঠৌগা আপি ঠৌগা আপি আৰু এইফালে আমাৰ গুচি যাব, আগতে হামলা দি থাক। গৈ পেলাই এদিন গৈ পেলাই আকৌ এদিন গ'লো, গানটো কেনে লাগিছিল, আকৌ হেৰি কৈছে গানটো বেয়া লগা নাই, তাৰমানে তাৰমানে কিবা বেয়া লগা নাই, মানুহটো বেয়া নাই, গানটো ভাল লাগিছে কিজানি। তাৰপিছত এনেকৈ চলি আছিল, চলাৰ পিছত আচলতে তাৰপিছত কেতিয়ানো কোনে খা বুলি ক'লে, কোনে কি বুলি ক'লে ক'ব নোৱাৰে, দুয়োটা দেখোন লগালগ হৈ থাকিলে ক'ব নোৱাৰিলোঁ আৰু।
2: হাঁহটো কেতিয়া হ'লে বাইদেউ ক'ব, হাঁহটো কেতিয়া কৰিলে বাইদেউ, গমটো পোৱা নাই, আপুনি কোন ইয়াৰ পালে তেতিয়া?
0: ঘৰত সুধিবলৈ বুলি কৈছিল
1: নেকি, কিবা সেই তেনেকুৱা?
0: তেওঁ কি কৈছিলে নাই, তেওঁতো ডাঙৰ কথা কথা কৈছে, তাৰমানে তেওঁ কৈছে যে মই ঘৰত সুধিব লাগিব। ঘৰত সুধিব আৰু প্ৰেম চেমৰ কথা কয় নেকি আৰু, তেওঁ ইমান চিম্পল আছিল তেতিয়া, ঘৰত সুধিব লাগিব বোলে, মই আশা এৰি দিছিলোঁ তেতিয়া।
1: বাইদেউ কওকচোন, তাৰ পাছত কি হয়?
2: হাঁহি আছে ক'বলৈ অলপ সংকোচ কৰিছে।
1: এই আৰু লাহে লাহে তাৰপিছত পঢ়া কিতাপ চিতাপ আনা গ'ল, চিনিয়ৰ বুলি ভাবি অকণমান এনেকুৱা ধৰণৰ হ'ল যে অলপ গাইডেঞ্চ এটা পাম, তেনেকুৱা ধৰণৰকৈ আগবাঢ়িলে আৰু কথাখিনি। মানে ভয় লাগিছিল ঘৰত মানে

0: কি ক'ব
1: কি ক'ব বা গম পালে কি হ'ব এনেকুৱা ধৰণৰ এইটো এটা আছিলে হয়।
2: সুব্ৰতাক আমি যিটি দেখি থাকোঁ মঞ্চত গীত গাই থাকে, এনেও গাই থাকে, গানৰ মানে উৎস বা যি প্ৰেৰণা বাইদেউ আছিলে তাৰমানে, মানে আপুনি চিকিৎসক হিচাপে যি
3: ফেমাছ, এটা গান যদি গাই দিওঁ নাহৰ ফুলে নুখুৱাই বুলি যদি গাই দিওঁ লগে লগে তগৰ ফুলে নুখুৱাব লগে গাই দিয়ে থাকোঁ, এতিয়াও চলি থাকে
2: চলি থাকে হয়।
3: চন্দ্ৰপতন হৈ গ'ল আমাৰ, চন্দ্ৰপতন কেনেকে হৈ গ'ল তালে, মই ফিফথ ইয়াৰ পাছ কৰিলোঁ, পাছ কৰি তাৰপিছত পি আৰ চি কৰাৰ পিছতে মই ভেলোৰলৈ মানে মানে দীঘলীয়া ট্ৰেইনিঙৰ কাৰণে পঢ়িবৰ কাৰণে যাব বোলা, তেওঁ তেতিয়া তেনে থাৰ্ড ইয়াৰ নে ফৰ্থ ইয়াৰ তেতিয়া, তো তেনেকে মইতো এৰি যাব লাগা হ'ল, তেতিয়াতো ফোন নাই, না মোবাইল আছে, না ফোন আছে, না কি আছে, একোৱেই নাই, তেনে অকল এটাই মাধ্যম নীলাখামৰ চিঠি, তো নীলাখামৰ চিঠিবিলাক তেনে তেতিয়া তাৰ পৰা পঠিয়াওঁ, তাৰপিছত কোনোবাই মোক ক'লে যে চিঠিবিলাক বিয়াৰিং হৈ যায়, তেনে বিয়াৰিং কৰিছিল কেতিয়াবা চিঠিবিলাক, তেতিয়াহে হাতে হাতে গৈ পায়, আৰু কেতিয়াবাতো চিঠি হোষ্টেলত খুলি পেলাই সেইখন অলৰেডি অলৰেডি মানে কি শব্দটো বেয়া শব্দ নকৰোঁ এনেকুৱা হৈ যায়, হৈ পেলাই তাৰপিছতে খুলি মেলি তাৰপিছত আহি পেলাই
2: চবেই
3: পঢ়া শুনা হোষ্টেলৰ, তেতিয়াই মনত পৰে মোৰ যে চিঠি, এদিন এখন চিঠি কিন্তু লিখিছিলোঁ 25 পৃষ্ঠামান আছিল, তাতকৈ আছিলে সেইবিলাক, তাৰমানে এই কাগজবিলাক থাকে কাৰ্বন পেপাৰবিলাক থাকে যে যাতে গধুৰ নহয় কাৰ্বন পেপাৰ লৈ লৈ চিঠি লিখিছিল তাৰ, গতিকে সেইবিলাক বহুত ইতিহাস আৰু।
2: কিমান চিঠি লিখিলে আপুনি ভেলোৰৰ পৰা বাইদেউলৈকে, ইয়াত গুৱাহাটীলৈকে?
3: সপ্তাহত 3-4টা, মানে তেওঁ বিৰক্ত হৈ যায়, তেওঁতো নিলিখে, তেওঁ পঢ়া শুনা থাকে, মোৰতো পঢ়া শুনা নাই, মোৰ পঢ়া শুনা নাই, গতিকে মোৰতো অফুৰন্ত সময়, গতিকে অফুৰন্ত সময় হ'লে লিখি থাকোঁ মই, কোনোবা এদিন যদি সপ্তাহত যদি লিখিছোঁ 3-4দিন আহি যায়, আৰু এই বিৰাট দীঘল দীঘল চিঠি চিঠি থাকিলে তাৰ উত্তৰবিলাক মই বিচাৰোঁ যে দীঘলীয়াকৈ দিয়া, তেওঁ খালী এটা সাধাৰণকৈ লিখিব মই ভালে আছোঁ তুমি ভালে আৰু কি লিখিব তেনেকুৱা।
2: ইমান চুটি কিয় লিখিছিলে বাইদেউ কেতিয়া ধৰক?
1: তাৰপিছত সেইটোৰো এটা কথা আছে, মোৰ ৰুমমেট যিগৰাকী আছিল মোতকৈ ছিনিয়ৰ আছিলে বাইদেউ, মানে কাবেৰী বাইদেউ খুব ছিৰিয়াছ, বঙাইগাঁৱত ঘৰ আছিলে কাবেৰী বাইদেউৰ, তাৰপিছত বাইদেউ আৰু ৰাতিপুৱাই মোক জগাই দিব বিজুলী পঢ়া, মেডিকেল পঢ়াটো সদায় পঢ়িব লাগিব, নিজেও খুব ভাল বাইদেউ পঢ়াত হেৰি, গতিকে মই চিঠি চিঠি লিখিবলৈ আহিলে মোৰ লগৰ ক্লাছ ফ্ৰেণ্ড কাবাৰ ৰুমত মই আহিহে মানে কিবা অলপ লিখিব আৰু, নিজৰ ৰুমত মোৰ কিবা এটা সংকোচ এটা হয় আৰু, বাইদেউ ভাবিব এই আমি ইমান পঢ়ি আছো আৰু, তো পঢ়াবিলাকতো তেনেকুৱাই আৰু ছিৰিয়াছ, খুব প্ৰায় পৰীক্ষা থাকেই আৰু, পৰীক্ষাবিলাকৰ কাৰণে পঢ়িব লাগিল, গতিকে দৌৰা দৌৰিকে চিঠি লৈ গৈ ক্লাছ ফ্ৰেণ্ড সেই আমাৰ মোৰ লগৰ দীপ্তি আছিলে, সেই দীপ্তি দীপ্তি মই বুলি ৰীতা এনেকে সিহঁতৰ ৰুমত যায় আৰু মই কিবা পঢ়িলোঁ কিবা লিখিলোঁ আৰু খবজো পাই।
2: আপুনি বিয়াৰিং কৰি পঠিয়াই নে আপুনি এনেই পঠিয়াই?
3: অঁ আজিৰ যুগৰ ল'ৰা ছোৱালীকেইজনী এইবিলাক কথা শুনিলে আচৰিত, এইবিলাক
2: কিমানমান চিঠিত গোটাই থৈছেনে চিঠিখিনি?
3: চিঠি থৈছিলোঁ,
2: আপুনি যদি এখন চিঠি যদি 25 পৃষ্ঠাৰ চিঠি প্ৰতিখন এখন পুথিৰ নিচিনা হৈছে,
3: সকলোতো সেইখিনি যদি ভালকে থলো হয় কি জানো, ডাঙৰ কবি এইবিলাক যিবিলাক কবি আছে, প্ৰেমৰ কবি
1: যিবিলাক
3: আমাৰ কি প্ৰেম আছিল, প্ৰেমৰ কি শব্দ থাকে, সাহিত্য কোৰ শব্দ থাকে, সেইবিলাক মানে শুনিলে একদম পুৰা ফেল মাৰিলে।
2: সুন্দৰ প্ৰেম কাহিনী আপোনালোকে তেনেকে গৈ ধৰক আপোনালোকে বিবাহ পাশতো আবদ্ধ হ'ল, কেতিয়া ঘূৰি আহিলা?
3: ঘূৰি আহিলোঁ, ঘূৰি আহি প্ৰফেশ্যন আৰম্ভ কৰিলোঁ, আৰম্ভ কৰিলে এতিয়া বিয়াটো সোনকালে পাতিব লাগে, মই কৈ আছোঁ সোনকালে বিয়াখন পাতিব লাগে, তাহাঁতৰ ঘৰৰ মানে কিবা কিবা অসুবিধা থাকে আৰু, বিভিন্ন অসুবিধা হৈ আল্টিমেটলি হ'ল আৰু, আমি কেইবছৰমান
1: 1990 2 ফেব্ৰুৱাৰী
3: আমি এইবিলাক কাৰুকাৰ্য চলালোঁ, তাৰপিছত তাৰপিছত আৰু বিয়া,
2: তাৰ পাছৰখিনি কওকচোন।
3: তাৰপাছৰবিলাকতো আৰু প্ৰথমটো স্মুথলি চলে কিছুমান কাম, এইটোতো বহুতেই কয় হা, যে মোক বহুতেই কৈছিল যে বিয়াটো বিয়াৰ আগৰ চেপ্টাৰটো বেলেগ, বিয়াৰ পিছৰ চেপ্টাৰটোহে আচল বোলে, যে আগৰখিনি কিছু কিছু মোক কোনোবা এখন কিতাপত পঢ়িছিলোঁ যে মানে প্ৰেমিকে প্ৰেমিকাক বা প্ৰেমিকাই প্ৰেমিকক তাৰমানে কিমানখিনি ইমপ্ৰেছ কৰিব পাৰে তাৰে প্ৰতিযোগিতা চালে, প্ৰথম সেইটো প্ৰতিযোগিতা চালে, কিন্তু বিয়াৰ পিছত যেতিয়া আচল ৰূপটো ওলাই যায়, একেলগে থাকিব, একেখন বিচনাত শুব, থাকিব, ভাত খাব, হেৰি কৰিব, তেতিয়াহে আচল পৰীক্ষাটো হয়, খঙা খঙি, কাজিয়া পেচাল,
2: ৰাগ অভিমান,
3: এইবিলাক থাকে তাৰমানে।
1: আমাৰ বিয়াৰ সময়তো মই তেতিয়া MBBS হ'ল, কিন্তু মোৰ ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ, এওঁলোকৰ ঘৰে আৰু মানে জোৰ দিলে আৰু বিয়াখন পাতিব লাগে, বিয়া পাতিও মই আকৌ হোষ্টেলে আহিলোঁ, মানে পঢ়াটো শেষ হোৱা নাই কাৰণে,
2: মানে সুব্ৰতাৰ ঘৰলৈ যোৱা নাই আপুনি?
1: মানে গলো আৰু, এই যাওঁ আৰু শনিবাৰ ৰবিবাৰ হ'লে আৰু,
2: ছাত্ৰী হৈ আছে
1: ৰখি থাকে আৰু নলবাৰী, মই বাছৰ পৰা নামো শনিবাৰে, বিয়াৰ পিছত শনিবাৰে ডিউটি চিউটি কৰি ভাগৰি জুগৰি লাষ্ট বাছত কিবাকে উঠো।

0: মোবাইল আছে না কিবা আছে কেতিয়া আহিব কোনো
1: খুব
2: ভাল লাগে সেই মুহূর্তে যে রয়ে আছে ধরক
1: ৰাতিও হৈ যায় গৈ পাওঁতে আৰু তেতিয়াৰ দিনত সন্ধিয়াবিলাক বৰ হেৰিটো আজিকালিহে এতিয়া বহুত গাড়ী মটৰ গাড়ী মটৰ
2: মানুহ থাকে লাইট হ'ল চাৰিওফালে এতিয়া হয়
1: আৰু সেই সোমবাৰে ৰাতিপুৱাই আহোঁ আৰু আহি দৌৰা দৌৰিকে চাহ একাপ খাই আৰু মানে ক্লাছত সোমাওঁ আৰু
2: কিন্তু এই সংসাৰখন ধৰক শুভ্ৰতা বেছিভাগ নলবাৰীত থাকে আমি জানো সৰুৰ পৰাই পাইছোঁ আপুনি বেছিকৈ গুৱাহাটীতে থাকিলে প্ৰেক্টিছো আপোনাৰ গুৱাহাটীতে হয় গতিকে এই যে নলবাৰী গুৱাহাটী অহা যোৱা তাৰ মাজত যে এই ধুনীয়াকৈ সংসাৰখন চলি আছে সেই তাহানিৰ পৰাই কৈছোঁ আৰু সেই তাৰ আচল কাৰণবিলাক কওকচোন আনটো আনটোক পচন্দ কৰা কথাবিলাক
0: আচলতে
1: আৰম্ভণিতে মই নলবাৰীতে আছিলোঁ সিহঁতৰ স্কুলো তাতে আৰম্ভ হৈছিলে নলবাৰীতে দেখিলো যে ছোৱালী দুগৰাকী মানে ভাল স্কুলত পঢ়াব লাগিলে মানে গুৱাহাটীলৈ আহিব লাগিব আৰু সেইখিনি সময়ত আলফাৰ খুব হেৰি আছিলে উপদ্ৰৱ আছিলে সেইটো কাৰণতে অকমান দেখিলো যে সিহঁতৰ অকমান দিগদাৰী হ'ব পঢ়া শুনা মই শিফ্ট হ'লো গুৱাহাটীলৈ
0: তেওঁ
1: কিন্তু আকৌ মোক মোৰ মানে চাৰ্জাৰীত খুব ইণ্টাৰেষ্ট কৈছে তোমাক মই কিন্তু এনেই তাতে মানে ল'ৰা ছোৱালী ৰখীয়া কৰি নথওঁ আৰু চেম্বাৰ এটা বনাই দিম এই তেনেকৈ চেম্বাৰ কৰি দিলে অতিও লগে লগে ষ্টাৰ্ট কৰি দিলে গুৱাহাটীৰ ৰাজগড়ত তেনেকৈ আৰম্ভ কৰিলোঁ আৰু ইহঁত দুজনীকো স্কুলত দিলোঁ তেওঁ সেই সপ্তাহত আহে আৰু শনিবাৰ বা ৰবিবাৰে আহে আহি সোমবাৰ মঙলবাৰ হেৰি কৰি পেলাই আকৌ বুধবাৰে ৰাতিপুৱা যায় তেওঁৰ অলপ বেছি হেৰি হয়
2: কষ্ট
1: কষ্ট হয় মই মানে ইহঁতক চাব লাগে কাৰণে তেনেকৈ যাব নোৱাৰোঁ আৰু
0: নাই আচলতে আমাৰ দুজনী ছোৱালী আমাৰ দুজনী ছোৱালীয়ে চকুৰ ডক্টৰ
2: হয়
0: গতিকে দুজনী ছোৱালীকে গঢ় দিয়াৰ কিন্তু মূলতে তেওঁ কিন্তু ঘৰখন চোৱাৰ মূলতে তেওঁ সিদ্ধনে থাকে সদায় গালি পাৰে মোক গালিটো থাকেই তেনে ঘৰৰ একো কাম নকৰ হেৰি নাচাওঁ কি বজাৰ কৰিছোঁ কি কৰিছোঁ মোক কৈছোঁ তোমাক কৈছোঁ একো খবৰ নাৰাখে খালি আলহীৰ দৰে আহিব আলহীৰ দৰে যাব আৰু যিদিনা গালিটো খাওঁ তাৰমানে গালি খোৱা দিনা ৰাতিপুৱা যদি দেওবাৰে যদি গালিটো খাইছোঁ তুমি দেখিবা অলপ সময়ৰ পিছত সৰু সৰুকৈ মানুহজন নাই ক'ত গ'ল উলুবাৰী বজাৰ উলুবাৰী বজাৰ গৈ যত যিমান মোৰ পচন্দৰ বস্তু থাকে যাৰ থাকে চব বজাৰ চজাৰ কৰি লৈ আহোঁ আল্টিমেটলি কি হয়গৈ একেদিনা তুমি বেয়া বস্তু খোৱা নাযায় নহয় বহু আধা কিবা ৱেষ্টেজ হয় আধা হেৰি হয় মুঠতে সেই সেই হেৰিটো তেনেকৈ
2: গালিৰ প্ৰকোপতে ইমান কিবা কৰা হয়
1: নহয় আৰু কেতিয়াবা আলহী চালহীও আমি ভাল পাওঁ এওঁ যদি কোনোবা তেনেকৈ মানুহ মাতে যে ভালে হ'ব ৰবিবাৰ আজি মাতিম মই বজাৰ কৰি আনো এনেকুৱা
0: মই মুঠতে ঘৰৰ খবৰ বেছি নাৰাখোঁ
2: একমাত্ৰ
0: পৰিয়াল অসমৰ ভিতৰত যি নেকি চাৰিটা প্ৰাণী আমি চকুৰ ডক্টৰ
2: ইয়াৰ পাছতো কিবা আছে নেকি
0: আছে
2: আপোনালোকৰ গাইডেঞ্চটো আছে
0: গাইডেঞ্চ আছে গাইডেঞ্চৰ কথা নাই এটা কথা তাৰমানে তেখেত যেতিয়া প্ৰেগনেণ্ট আছিল তেতিয়া আমাৰ মোৰ আটাইতকৈ ৰেচপেক্টেড টিচাৰ এজন হুছেইন ছাৰ ডক্টৰ আতিকুল হুছেইন খান হিন্দু শাস্ত্ৰৰ ওপৰত তেওঁ অগাধ নলেজ আছে যথেষ্ট খুব অধ্যয়নশীল
1: মানুহ ছোৱালীৰ
0: দৰে মৰম কৰে আৰু ছাৰ আচলতে মানিকা ছাৰ কিন্তু মানে মানে খুব এতিয়াও ছাৰ ষ্টিল আমাৰ ইয়ংগেষ্ট অপথামলজি বুলি কৈছোঁ ইয়ংগেষ্ট অপথামলজি ইন দ্য চেন্স দেট হি ইজ এৰাউণ্ড 88 ইয়াৰ্ছ এতিয়াও মানে টচ বজিয়া হৈ আছে মানুহজন ছাৰে কৈছে যে তহঁতৰ ছোৱালী ডাক্তৰ হ'বই চিয়'ৰ আৰু হ'ব চকু ডক্টৰে হ'ব ছাৰ তহঁতেতো বেলেগ কথা একো নাপাত তাই গৰ্ভত যিটো আছে বেলেগ কথা একো নুশুনে অকল চকুৰে কথা শুনি আছে তাই এই সময়ত তেতিয়াই ছাৰে কৈছে যে তহঁতৰ চকুৰ ডাক্তৰে হ'ব ছাৰ আৰু ক'ব নাকি কেনেকে মিলি গ'ল ক'ব নোৱাৰে আচলতে তাহাঁতে আমাক ফ'ল' কৰিছে হয়তো ফ'ল' কৰিছে আমাৰ লিখিছেতো কেনেকে ফ'ল' কৰিছে তাহাঁতৰ কথা তাহাঁতে নিজৰ মেধাৰ জৰিয়তে দুইটাই ভাল ভাল ঠাইত পাছ কৰি দুইটাই পাছ কৰি আহিছে
2: হুছেইন ছাৰে কোৱা কথাটোৱে হ'ল মানে চকুৰ কথা শুনি শুনি গৰ্ভৰ পৰাই চাগে সেইটো সোমাই গ'ল
1: এক্সটাৰ্নেলৰ আগতেই মানে কৈ দিলে যে এই যি হেৰি হ'ব ভাল ডক্টৰ হ'ব আৰু চকুৰ ডাক্তৰে হ'ব এনেকৈ ক'লে মানে ফাইনেল পৰীক্ষাত
2: এতিয়া আপুনি কওকচোন, শুভ্রদাই কৈছে যে আপুনি কৈছে মানে অভিযোগ কৰিছে আৰু বজাৰ সোমাৰ বা ঘৰৰ ইমান একো হেৰি নাই, তেখেতৰ ধান্দা নাই বুলি যিটো কয় মানুহে।

0: হয় ঘৰৰ প্ৰতি
1: এটো হয় সেটো হয়
0: কিন্তু অন্য কথা আপোনাক সহায় কৰি আপুনি কলে যে ধৰ চেম্বাৰ এটা কৰি দিছে
1: এনেদৰে
0: কি কি কথাৰে আপোনাক আকৌ আগবঢ়াই দিয়ে হেল্প কৰি দিয়ে
1: সেইটো নলবাৰীতে মোক মানে বিয়াৰ পিছতে ক'লে মইতো ইহঁত দুজনী হ'ল ছোৱালী দুজনী হ'ল হৈ মানে কৈছে ইয়াৰে বহুত ডক্টৰ এনেকুৱা হয় মানে বেছিকে মানে ঘৰলৈ ব্যস্ত হৈ থাকে তুমি কিন্তু সেইটো কৰিব নোৱাৰিবা গতিকে এওঁ ৰাতিপুৱা মানে একেলগে মই একেলগে এওঁৰ লগত ওলাই যোৱাটো বিচাৰে আৰু দৌৰা দৌৰিকে সকলো চম্ভালি হ'লেও মানে এওঁৰ লগত মই ওলাই যাওঁ চেম্বাৰলৈ তাতে মই হেৰি কৰিব ফেলোশ্বিপ কৰিব গৈছিলোঁ আৰু মেইন মানে গোটেই যোগাযোগখিনি এওঁৱেই কৰি দিছে কিন্তু
0: আৰু এইফালে ঘৰখনো মানে তেখেতেই চাই আছে
1: মোৰ শাহু শহুৰ আছে মা দেউতা আছিলে মোৰ দেৱৰ আছিলে যা আছিলে তেওঁলোকে গোটেই চাইছিলে আৰু আমাৰ ঘৰো বেছি দূৰত নহয় গতিকে আমাৰ ঘৰৰ মানুহো অহা যোৱা কৰি আছিলে এনেকে মিলাই পেলাই আছিল আৰু
2: ৰান্ধি ভাল পাওঁ গতিকে অলপ চব্জি তব্জি কাটি চাটি দিয়াৰ পিছত মই চুপচাপ তেতিয়া একো নামাতো তেতিয়া চুপচাপ বনাই নিজৰ মতে
0: মতাৰ বিচাৰ মাতিব নোৱাৰে
2: উতলটো বেছি উঠি যাব এটা অলপ ঠাণ্ডা হৈ যাব লাগিব তেতিয়া মই কিটচেনত সোমাওঁ কিটচেনত সোমাই তেতিয়া গৈ পেলাই মোৰ নিজৰ পচন্দৰ যি খানা বনাব লাগে বনাওঁ আৰু ৰাইজে কয় দেখোন এওঁ প্ৰশংসা কৰে কিন্তু যে মই খানা ভাল বনাওঁ বুলি
0: পচন্দটো
2: মিলি যায়
1: খোৱা লোৱা আমাৰ প্ৰায় একেই মানে মিলটো আছে কিন্তু
0: কি বনায় সম্প্ৰদায় ঘৰত
1: যোৱাকালি মাটিমাহৰ দালি বনালে ন ৰাতিপুৱা
2: মাটিমাহৰ দালি
1: মানে এতিয়া ঘৰত মানে এনেকুৱা হয় ইয়াৰ গুৱাহাটীৰ ঘৰতো মানে এই ছোৱালী আছে ছোৱালী এটা ডাঙৰ ছোৱালী আকৌ নাতিনী এজনী হৈছে ইফালে মোৰ শাহু আছে সৰু যেনিবা ঢুকালে 10 বছৰমান হ'ল তাৰপিছত কাম কৰা মানুহ অকণমান আনৰিলেবল যিটো হয় আৰু যে কেতিয়াবা আহিব কেতিয়াবা নাহিব কেতিয়াবা গা বেয়া হয় এনেকুৱা ধৰণৰ তেতিয়া টেনশ্যনতে আৰু কিবা ওলায় আৰু কোনফালে মানে চম্ভালো হয়
2: মানুহ জীৱনৰ কিছুমান ৰিগ্ৰেট তো ৰিগ্ৰেট থাকিলে এটা ৰিগ্ৰেট থাকি গ'ল যে মই দুইজনী ছোৱালীকে যেন যিমান সময় দিব পাৰিব লাগিছিল ইমান সময় দিব নোৱাৰিলো এতিয়া মোৰ সৰু ছোৱালীজনী সেইদিনাখন কৈছে তাৰমানে আমাৰ নাতিটোক মই ভালকৈ গা মালিচ কৰি দি আছোঁ দেই তেতিয়া কৈছে পাপা এটা কথা তইতো আমাক এনেকৈ মালিচ কৰা নাছিলি কিজানি মই কৰিছিলোঁ কিন্তু হয়তো ইমান কৰা নাছিলোঁ নেকি পাহৰিলোঁ কিন্তু নাই নাই নাই মোৰ মনত থাকিলে নহয় মানে ক'ৰবাত যেন ডেফিজিট ৰৈ গ'ল তেনেকুৱা যেন মোৰ ভাৱ হয় ক'ৰবাত যেন
0: নাতিৰ প্ৰতি মৰমটো বেছি হয় বেছি হয় কিন্তু অন্যান্য আৰু বাকী ঘৰৰ কাম কি কি কৰে ধৰ ৰন্ধাটো কৰে আপুনি আৰু
2: বিশ্বাস কৰো মই একো নকৰো
0: কিন্তু আপোনাৰ যিখন ঘৰ বৰ সুন্দৰ
2: তেওঁ মৰি আছে ইমান বেয়া লাগে মোৰ মাছতো বহুত বেয়া লাগে দেই সঁচা কৈছে আই ফিল গ্ৰেটফুল ফৰ হাৰ মোৰ মোৰটো বেলেগ চ' মই দেখোঁ যে মই লেতেৰা মানুহ ৰুম চুম টয়লেট চয়লেট চাফা নকৰোঁ তাৰপিছত 15 দিনমানে মই মানে আহি ঘৰত সোমাই দেখোঁ বা একদম ধুনীয়া হৈছে
0: টয়লেট
2: টয়লেট চয়লেট একদম ধুনীয়া তেওঁ কামেৰে এইবিলাক চব তেওঁ কৰে মই মানে এইবিলাক কাম কৰাতকৈ টিকিলিগিলা ঘূৰি ফুৰি বেছি ভাল পাওঁ তাই
0: আজিকালি
1: সেইটো নাই নলবাৰীৰ পৰা আহিবলৈ এটা সুবিধা হয় যে বাহিৰে বাহিৰে কত কি মিটিং আছে কি আছে সেইখিনি কৰি মেলি ৰাতি আহি ওলাল আহি পেলাই কিন্তু খাই থাকোঁতে কৈ দিলে আজি অমুকত আছিল তমুকত হ'ল বা ময়ো সুধিলো কিয় দেৰি হ'ল অমুকত হেৰি এখন আছিলে মাত নিদিলে বেয়া পাব ইমান জোৰ কৰি
2: গামোচাবিলাক নুলিয়াও দেই
1: পিছত মোৰ কেতিয়াবা ওলাই
0: কেতিয়াবা এনেকুৱা হয় নেকি টিভিতে দেখিছে মানুহজনে গান গাই আছে মোবাইলতে দেখিলো
1: সেইটোৱে হয়
0: খুব ইণ্টাৰেষ্টিং আপোনাৰ গানৰ আপুনি

0: গানেরে বাইদেউক অকণমান পটিয়ন নিয়ালে বুলিয়ে কওঁ আৰু গজল গাইছে। গতিকে তাৰ পাছত সেই গানৰ চৰ্চাটো কৰিলে কওকচোন কেনেদৰে উৎসাহ পাইছে এখেতৰ পৰা, সেই ইনস্পাইৰেশ্যন একে আছিল নে?
1: অঁ মানে কি হয়, গানটো গালে ভাল পায়, নিজেও গাইছিল, মোৰ দুটামান গাইছিল, তাৰপিছত গতিকে গান চান গাবৰ কাৰণে বেছি ডিছকাৰেজ নকৰে, খালি এই ফাংচন টাংচন কৰি ৰাতিলৈ লাগে,
2: ৰাতিলৈ হ'লে হেৰি হয় আৰু।
0: হয়,
2: আৰু কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হয় যে ইহঁত দুজনীৰ পৰীক্ষা এটা চলি আছে, মই ইমান ব্যস্ত মানে আৰু পঢ়া শুনা চাই আছো কি হ'ব কি নহ'ব, এনেকুৱা সময়ত যেতিয়া আহি ওলায় ডেফিনেটলি অলপ হেৰি লাগে আৰু,
0: বেয়া
2: লাগে যে মই ইমান কষ্ট কৰি আছো ইহঁত কেইটাৰ লগত কি হ'ব কি নহ'ব,
3: ধুনীয়াকৈ আছে,
1: তেওঁৰ বিন্দাছ বেলেগ জীৱন, তেওঁ এখন বেলেগ পৃথিৱী, প্ৰকৃতি বেলেগ মানুহ আৰু মই এখন বেলেগত থাকো, তেনেকুৱা হয় উপায়
2: কেতিয়াবা হয় আৰু।
0: এইটো কেনেকে কৰি আছে সুব্ৰতা, ধৰক আপুনি সুধিব খুজিছে, জিন্তি কিবা এটা সুধিব খুজিছে,
3: মই এইটোৱে ক'ব খুজিছো যে বাইদেউ ইমান ধুনীয়াকে ইমান নিয়াৰি কৰে, আপোনাৰ ইমান প্ৰশংসা কৰিছে, আপুনি কেনেকে ছোৱালীকো ইমান উপযুক্ত কৰিছে, কেনেকে মানে
2: এটা হয় এটা এটা এটা হেৰি লাগে, বেলেঞ্চ এটা লাগে, মানে সমতা এটা লাগে যে কামখিনি মই এটা নিজৰ মই এটা চাৰ্কুল এটা বনাই লৈছো যে মোৰ প্ৰফেশ্যনটো মই ৰাখিব লাগিব, মোৰ বৃত্তিগতভাৱে মই মানে এক্টিভ সক্ৰিয় হৈ থাকিব লাগিব, সেই বস্তুটো মই সদায় ৰাখোঁ, আৰু লগতে ইহঁত দুজনীকো মানে সমানে হেৰি কৰি নিব লাগিব, এই বস্তুটো কৰোঁ, সেইটোৰ কাৰণে কিছুমান ধৰক সামাজিক কিছুমান হেৰিত মই হয়তো নাযাব পাৰোঁ, এই ধৰক পিছদিনাখন পৰীক্ষা এটা আছে, আগদিনাখন কিবা এটা আছে আৰু বিয়া এখনে আছে বা কিবা এটা ডাঙৰ এটা অকেজন এটা আছে যাব লাগে, কিন্তু মই সেইটো মানে নিজকে মানে মই কণ্ট্ৰল কৰি ৰাখোঁ আৰু, নহয় নহয় ৰখাই দিওঁ ইহঁতৰ পৰীক্ষাটো আচল, সেইটো এটা কথা। আৰু এই বৃত্তিত নিজৰ বৃত্তিটোৰ প্ৰতি যিটো সন্মান আছে, শ্ৰদ্ধা আছে, মই ভাবোঁ আমাৰ ছোৱালী দুজনী চিকিৎসক হোৱাৰ সেইও এটা কাৰণ, আৰু ময়ো নিজে সেইটো মই পাইছিলোঁ মোৰ মানে নিজৰ পিতাৰ পৰা মই পাইছিলোঁ, মোৰ পিতাও এগৰাকী চিকিৎসক আছিলে, আৰু আমাৰ ঘৰত মানে প্ৰায়ে মানে সেই হেৰি বিভিন্ন ৰোগীবিলাক আহে, কেনেকৈ চিকিৎসা কৰে এইবিলাক আমি দেখি থাকোঁ, বা এই ৰোগীবিলাকক আমাৰ ঘৰত এটা নিয়ম আছিল যে নাৰিকলৰ লাড়ু আৰু মানে চাহ দিয়ে, মানে লাড়ু থাকিবই লাগিব, পিতাৰ সেইটো এটা হেৰি
0: আছে, অঁ
2: চাহ খুৱাইহে পঠিয়াব, আৰু বহু দূৰণিৰ পৰা আহিলে ভাতো খাবলৈ মানে অনুৰোধ কৰে আৰু, সেই বস্তুটো যে সদায় কয় মা অতিথি মানে অতিথি হিচাপত মানে হেৰি কৰিব লাগে, সেৱা আগবঢ়াব লাগে,
0: খুব বিৰল কথা আচলতে তেনেকে,
2: সেই হয়তো সেইটো কাৰণে এনেও আমাৰ মানে পৰিয়ালত মাহঁতৰ পৰিয়ালত বহু মানে চিকিৎসক হৈছে, আৰু মই ভাবিছো তাৰ মূলতে পিতাই হ'ব পাৰে, মই নিজে কিন্তু অনুভৱ কৰোঁ, আৰু মই আমিও নিজে এতিয়া আমাৰ মাজত এইবিলাকতো ঘৰুৱা কথা, সৰু সুৰা কিবা কিবি থাকে চবৰে থাকে, কিন্তু আমাৰ বৃত্তিগত হিচাপে আমি যিবিলাক আলোচনা কৰোঁ সদায় আমাৰ এটা পজিটিভ, আমাক ধনাত্মক এটা আলোচনা এটা হয়, হয়তো দুগৰাকী ছোৱালীয়ে সেয়ে শুনিছে, শুনি পেলাই তেওঁলোকৰো এটা সপোন গঢ়ি উঠিল আৰু যে হয় চিকিৎসক হ'লে এনেকুৱা ভাল, আৰু আমাৰ হয়তো ঘৰত সেনেকুৱা এটা পৰিৱেশ এটা আছে এতিয়াও, সেইটো এটা হ'ব
1: পাৰে,
2: সদায় চিকিৎসক হৈ মানে ঘৰত আহি সেইবিলাক কওঁ যে আজি অমুকে অমুক কৰিলে তমুক কৰিলে ইমান ভাল পালে অমুক হ'লে, এওঁ আহি একেখিনি কথাই কয়, সেইটো এটা হ'ব।
1: আনহাতে তাৰমানে কি হয়, পৃথিৱীততো ভাল বেয়া দুইটাই আছে, মই সাধাৰণতে তাৰমানে আহি ঘৰত ভাল মানুহবিলাকৰ কথাবিলাক কওঁ, এই বেয়া মানুহবিলাকৰ কথাবিলাক কওঁ তাহাঁতৰ মনবিলাক বেয়া হৈ যায়, সেইকাৰণে সাধাৰণতে বেয়া কথাবিলাক সাধাৰণতে ডিছকাশ্যন নহ'লেতো হয়েই মাজে মাজে, নহ'লে কমকে হয়,
0: নিশ্চয় খুব সুন্দৰকৈ কৈছে, এই যে কৈছে বাইদেউ বেছিকে ধৰক ঘৰো চাইছে প্ৰফেশ্যনটোৰ প্ৰতি দায়বদ্ধ হৈ থাকিল, কিন্তু আমি শুভ্ৰকিংকৰ গোস্বামী বুলি ক'লে এজন সমাজৰ মানুহ বুলি জানো, যেতিয়াৰ পৰা জানো জনা হৈছে তেতিয়াৰ পৰাই জানো, কাৰণ নলবাৰীটো আমাৰ ঘৰ, গতিকে আমি সৰুৰে পৰা জানো, এই যে দুটা বস্তু আপুনি ইমান বেলেঞ্চ কৰি চলাইছে, এগৰাকী খুব প্ৰসিদ্ধ চকু চিকিৎসক চবেই জানে আপোনাক, লগতে সমানে আপুনি বিভিন্ন মঞ্চ মেল মিটিং সমাজৰ কাম এইবিলাকত দায়িত্ব লৈ আছে বিভিন্ন ক্ষেত্ৰত, এই দুইটা বস্তু কেনেকৈ বেলেঞ্চ হৈছিলে, আৰু গানটো আছে তাতে মঞ্চত,
1: আচলতে কি ইচ্ছা কৰিলে পাৰি,
0: হয়
1: মোৰ কিন্তু এটা প্ৰিন্সিপলটো কেনেকুৱা মোৰ, যে যেতিয়া মই চেম্বাৰত বহোঁ তেতিয়া মই ডক্টৰ, চেম্বাৰৰ পৰা বাহিৰ ওলাই যোৱাৰ লগে লগে মই বগা এপ্ৰনটো খুলি থওঁ, মোৰ ক'তো পৰিচয় নাই যে ডাক্তৰ বুলি, যেতিয়া মই কিতাপ চিতাপ যি লিখিছোঁ যি লিখোঁ যিকোনো লিখনিত, কিন্তু মই অকল শুভ্ৰকিংকৰ গোস্বামী বুলি পৰিচয় দিয়ে ভাল পাওঁ, ক'তো লিখনিত মই ডাক্তৰ বুলি পৰিচয় নাই, গাড়ীটো কোনো ৰেড ক্ৰছ নাই, ক'তো মানে মই বুজাব খুজিছোঁ কি যে মোৰ প্ৰফেশ্যনটো অকল সেই চেম্বাৰতহে সীমাবদ্ধ, চেম্বাৰৰ পৰা ওলাই যোৱাৰ লগে লগে মই এজন সাধাৰণ নাগৰিক, এ বি চি ডি নিচিনা মই সাধাৰণ নাগৰিক, গতিকে সাধাৰণ মানুহৰ লগত থাকিবলৈ ভাল পাওঁ, গতিকে সেই সূত্ৰে হয়তো মানে তেনেকৈয়ে হয়তো হেৰি ল'লোঁ, আৰু সমাজখনক বাদ দি পেলাই কোনো পথে ভাবিবই নোৱাৰোঁ, তেনেকৈ কিবা কিবি কাম নকৰিলে মোৰ মানে বহুতে কৈ থাকে ইয়াৰ মূৰত তাৰমানে পোকে কিলবিলাক থাকে, মোৰ মূৰত কিলবিলাক থাকে যে মানে কিবা এটা নকৰাকৈ নতুন কিবা এটা নকৰাকৈ

0: মানে মোৰ যেতিয়ালৈ কামটো কৰিব নোৱাৰোঁ তেতিয়া মনটো মানে পিপ বেয়া থাকে মোৰ, গতিকে প্ৰফেশ্যনটো কৰিলোঁ আৰু তাৰ উপৰি বাকীখিনি কামখিনি যদি কৰিব নোৱাৰোঁ মনটো বেয়া লাগি থাকে, গতিকে হয়তো
1: সেইটোৱে আৰু নিচা এটা আৰু। বাইদেউৰ কেনেকুৱা কামবোৰ কৰি ভাল লাগে চিকিৎসাৰ উপৰিও বা ঘৰুৱা কামৰ উপৰিও?
2: মই লিখা মেলা কৰোঁ,
1: মই লিখা মেলা কৰোঁ, কবিতা এটা সময়ত খুবেই ভাল পাইছিলোঁ আৰু লিখিছিলোঁ, আৰু তাৰোপৰি মই চিকিৎসা সম্বন্ধীয় কিতাপো লিখিছোঁ, মানে সাধাৰণ নাগৰিকৰ কাৰণে যে চকুৰ বিষয়ে কি যত্ন ল'ব লাগে, কি কৰিব লাগে, পেপাৰ পত্ৰ লিখোঁ, আৰু এখন লিখিলোঁ আমাৰ মহিলা চিকিৎসকৰ হেৰি বিষয়ে অসমৰ, সেইটো লিখোঁতে বহুত সময়ো গৈছে মোৰ, সেই পুৰণি যুগতে কেনেকুৱা আছিল কি আছিল সেইটো একচুৱেলি মই কৌতূহলবশতই লিখিলোঁ। এখন আলোচনীৰ পৰা মানে অনুৰোধ আহিছিল যে আপুনি মহিলাসকলৰ মানে চিকিৎসা, অসমীয়া মহিলাৰ মানে চিকিৎসা ক্ষেত্ৰত কি অৱদান এই বিষয়ে লিখক। তাৰপিছত এই বিষয়ে মই অধ্যয়ন কৰি দেখিলোঁ যে হা বাপৰে বহুত জানিবলগীয়া কথা আছে, এখন মানে গ্ৰন্থ লিখি উলিয়ালোঁ আৰু সেই গ্ৰন্থখন প্ৰশংসা কৰিছে চবেই আমাৰ ভাৰতীয় চিকিৎসক সন্থাৰ অসম শাখাৰ পৰা, সেইটোৰ কাৰণে মোক পুৰস্কাৰো দিছে। তাৰপিছত গল্প কিতাপ এখনো লিখিছোঁ
0: আৰু এটা ডাঙৰ গৱেষণাৰ কাম তেওঁ কৰিছে, তুমি নিজে কোৱা।
1: এই উপনিৱেশিক অসমত মানে আমাৰ আধুনিক চিকিৎসাটো চিকিৎসা ব্যৱস্থাৰ বিষয়ে কেনেকৈ আহিল, এতিয়াতো আমাৰ পৌৰাণিক ব্যৱস্থা আছিল,
0: অসম মেডিকেল কলেজ, পুৰণা মেডিকেল, মানে আধুনিক চিকিৎসা ব্যৱস্থা ব্ৰিটিছ অহাৰ
1: পিছত,
0: তাৰপিছত 1947 মানলৈকে
2: দেখিলো যে অকল চিকিৎসাৰ ক্ষেত্ৰখনতে আপোনালোক যুগলবন্দী কৰি থকা নাই, এই কামৰ মাজতে যে কৈছে প্ৰতিটো ঠাইত গৈছে, এজনে আনজনৰ লগত গৈছে কামত,
1: সেইটো
2: খুব ভাল লগা
1: যায়, তেওঁ সদায় মোক গাইড কৰে,
3: মোৰ জানিবলৈ মন গৈছে আপোনালোকে ইমান কাম কৰি ফুৰে ব্যক্তিগত কামৰ উপৰিও যিবোৰ আপোনালোকৰ ভাল লগা, মানে কিহে আপোনালোকক মানে
0: প্ৰেৰণাটো আচলতে মনৰ ভিতৰৰ পৰা আহিব লাগে, মানে মই এনেকুৱা অনুভৱ কৰোঁ যে পৃথিৱীত যেতিয়া আমি জন্মগ্ৰহণ কৰিছোঁ, জন্মগ্ৰহণ কৰিলে যদিহে আনৰ কথা চিন্তা কৰা নাযায়, ভাত কাপোৰ ওলোৱাৰ কাৰণে, সাধাৰণভাৱে এখন চলাৰ কাৰণে, এইটোতো সাধাৰণ চবেই কৰে, তাৰ মাজৰ পৰা ছামথিং ডিফাৰেণ্ট এটা কৰিবই লাগিব সমাজখনক কিবা এটা কৰিবৰ কাৰণে, গতিকে মই ভাবোঁ এই প্ৰেৰণাটো প্ৰত্যেকে মনৰ পৰা আহিলে চবেই কৰিব পাৰিব, আৰু সেইটো সদায় মনৰ পৰা আহি যায় আমাৰ মনৰ পৰা, যে আমি দেখোঁ যে দুইজনক যদি আমি সহায় কৰিব পাৰোঁ, দহজনক যদি সহায় কৰিব পাৰোঁ, সেইটোৱে তাৰমানে আমাক এটা ডাঙৰ এটা উৎসাহ দিয়ে। তেওঁ আৰু এটা ডাঙৰ কাম কৰিছে, আৰু এটা কাম মানে তেওঁ কথাবিলাকে কৈ আছোঁ, যে হেৰিৰ ওচৰত ঢিংনাইখন কি তাতে তাৰমানে এটা পৰিয়াল, গোটেই পৰিয়ালটো তাৰমানে তেওঁলোকৰ জেনেটিকেলি ব্লাইণ্ড, গতিকে সেই গোটেই ষ্টাডিটো কৰিছে, সেই ষ্টাডিটো কৰি তাৰে প্ৰেজেণ্টেশ্যন, চাইণ্টিফিক প্ৰেজেণ্টেশ্যন কৰা হৈছে, তাৰ লগত নিউৰোলজিষ্ট আৰু বেলেগ বেলেগ হেৰি জড়িত হৈ সেইটো কি ধৰণে চলিউশ্যন কৰিব পাৰি,
1: সেই
0: গোটেই পৰিয়ালটোৰ লগত তেওঁৰ সম্বন্ধ থাকে, এটা বিৰাট ডাঙৰ,
1: তেওঁলোকে মোক ফোন কৰি থাকে, তাৰমানে হ'ল কেইবছৰমান আগতে এই নুৰুল হুদা ডাঙৰীয়াই তেওঁ মোক মানে ফোন কৰিলে যে বাইদেউ একদম এটা বৰ দুখীয়া পৰিয়াল আছে, তেওঁলোকৰ গোটেইবিলাকে দেখা নাপায়, দুটা চকুৰে দেখা নাপায়, আপুনি কি পাৰে চাই দিয়ক আৰু কিবা সহায় লাগিলে মোক ক'ব, ময়ো কৰিম। তেওঁলোকে এখন ডাঙৰ গাড়ী লৈ আহি গ'ল আৰু, বহুত
0: তুমি দেখিলে বেয়া লাগিছে, গোটেই পৰিয়ালটো
2: আহিল আপোনাৰ,
1: অঁ আহিল আহিল, তাৰপিছত আহিতো দেখিলোঁ তেওঁলোকৰ মানে জন্মতেই মানে জন্মান্ধ বুলি যাক কয় আৰু, জন্মতেই মানে চকুৰ যিটো বল থাকে, আই বলটোৰ গ্ৰ'থটো নাই, সৰু সৰু বা কাৰোবাৰ নাই এনেকুৱা ধৰণৰ, গোটেইকেইটা পৰীক্ষা চৰীক্ষা কৰি মই ফৰ্ম ফিল আপ কৰি পঠিয়াই দিলোঁ আৰু তেওঁক মই ক'লোঁ যে আপুনি ছাৰ এই পৰিয়ালকেইটাক সহায় কৰিব লাগিব, আৰু তেওঁলোকক সুধি পুচি গম পালোঁ যে তেওঁলোকে হেৰি কৰে, এই ৰে'লত ঘূৰি ফুৰে, গান চান গাই এনেকৈ হেৰি কৰে, তাৰে দুগৰাকী, এজনী ছোৱালী এজনী ল'ৰা আছে, তেওঁলোকে দেখা পায় আৰু তেওঁলোকে গোটেই পৰিয়ালটো হেৰি কৰে
3: চলায়
1: আৰু, ইমান বেয়া লাগিছে। তাৰপিছত মই ভাবিলোঁ যে নহয় এই কিয় এনেকুৱা হ'ল, বংশানুক্ৰমে যিটো হৈ আছে, কেতিয়াবা হয় যে এটা জেনেৰেশ্যনত হয় পিছৰ জেনেৰেশ্যন ঠিক হৈ যায়, তেওঁলোকৰ যে তেনেকুৱা হৈছে, গোটেই ফেমিলি হিষ্ট্ৰীটো ল'লোঁ, লৈ আৰু মোৰ লগত আৰু বেলেগ বেলেগ বিভাগৰ ডক্টৰ থাকিল, গাইনকলজিষ্ট থাকিলে, নিউৰোলজিষ্ট থাকিলে, মেডিচিনৰ ডক্টৰ, শিশু বিভাগৰ ডক্টৰ, এনেকুৱা ধৰণৰ গোটেইবিলাকে আমি মানে এটা গ্ৰুপ এটা কৰিলোঁ, কৰি তেওঁলোকক আমি চবেই চালোঁ, চাই

0: পেলাই দেখা গ'ল যে তেওঁলোকে চাই পেলাই কৈছে বাকী তেওঁলোকৰ মানে শৰীৰৰ একো দিগদাৰি নাই, একো প্ৰতিবন্ধকতা নাই, খালি চকুৰে দেখা নাপায় আৰু চকুৰ গঠনটো মানে নহয় আৰু জন্মতেই হেৰি হৈ যায়। এইটো আমি গম পালোঁ যে জেনেটিক কাৰণ হ'ব পাৰে, গতিকে সেই কি কোনটো জিনৰ কাৰণে হয় সেইটোতো বহুত খৰচি কাৰবাৰ, এইটো পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। গতিকে আমি গোটেই কেইগৰাকী আকৌ নিজাকে আমি পইচা তুলি পেলাই তেওঁলোকক ক'লো যে আপোনালোকে একো চিন্তা কৰিব নালাগে, পৰীক্ষা নিৰীক্ষাখিনি আমি কৰিম। সেই বম্বেলৈ পঠিয়ালো, বম্বেৰ পৰা ডক্টৰ আহিলে, আহি সেই জিনটো এনালাইচিছটো হ'ল, মানে কোনটো জিনৰ কাৰণে, এটা জেনেটিক মিউটেশ্যন বুলি কয়, এইটো বংশানুক্ৰমে জিনটো যেতিয়া যায় তাৰ মানে মিউটেশ্যন হয়, চেঞ্জ হয়, হৈ পেলাই এইটো হৈছে, মানে দৃষ্টিহীনতাটো আহি পৰিছে। আৰু এইটো কাম কৰি মানে ইমান ভাল লাগিছে, এইটো আমাৰ নিজৰ আমাৰ যিটো আমাৰ অসমৰ যিটো চকু চিকিৎসকৰ হেৰি, তাতে মই এই পেপাৰখন দিওঁতে খুব প্ৰশংসা পালোঁ, মানে প্ৰথম পুৰস্কাৰো পালোঁ।
1: এইটো প্ৰেজেণ্টেশ্যন ভাল কাম এটা, আৰু ধৰক এটা

0: আৰু এইটো কাম কৰি মানে ইমান ভাল লাগিছে। এইটো আমাৰ নিজৰ আমাৰ যিটো আমাৰ অসমৰ যিটো চকু চিকিৎসকৰ হেৰি তাতে মই এই পেপাৰখন দিওঁতে খুব প্ৰশংসা পালোঁ, তাতে প্ৰথম পুৰস্কাৰো পালোঁ। এইটো
1: প্ৰেজেণ্টেশ্যন ভাল কাম এটা আৰু ধৰক এটা
2: আমি মানে হাক দিছে এওঁকে আমাৰ বুলি আমাৰ এইটোত বেছিকৈ জড়িত নাই, তেওঁলোকে জড়িত আছে। আমি মানে হাক দিছিলোঁ যে বিয়া হোৱাৰ পিছত অন্ততঃ সন্তান যাতে হ'ব নালাগে, কিন্তু এইটো নেচাৰেল প্ৰচেছত হৈ যায় সন্তান, হৈ যোৱাৰ পিছত তাৰপিছত আল্টিমেটলি তাহাঁতৰো ব্লাইণ্ড হয়।
0: তেওঁলোক মানুহ কেইগৰাকী আহে যে আহিলে মই ধুনীয়াকে খোৱাই চোৱাই একদম গাড়ী ভাড়া চাড়া দি পেলাই একদম আলহী
1: আৰু সম্পৰ্ক হৈ গ'ল।
2: আমাৰ লগত অজস্ৰ ব্লাইণ্ড ফেমিলি জড়িত, আমি আচলতে বহুত ল'ৰা ছোৱালীক ব্লাইণ্ড ল'ৰা ছোৱালীক পঢ়াওঁ। প্ৰাষ্ট আমি প্ৰত্যেক বছৰে 4 জানুৱাৰী তাৰিখটো 4 জানুৱাৰী তাৰিখটো মোৰ জন্মদিন, সেইদিনাখন লুই ব্ৰেইলৰ জন্মদিন, সেইটো অনুষ্ঠানটো আমাৰ বেলেগ ধৰণে পাতোঁ, জানা কিজানি বেলেগ ধৰণে পাতোঁ। প্ৰত্যেক বছৰে আমি অসমৰ ভিতৰত যিজন ব্লাইণ্ড ষ্টুডেণ্ট বেষ্ট ষ্টুডেণ্ট তেওঁক আমি পুৰস্কাৰ দিওঁ। তাৰপিছত বিভিন্ন দৃষ্টি বাধাগ্ৰস্ত ল'ৰা ছোৱালীক মাতি আনি তেওঁলোকৰ যিখিনি কোৱালিটি আছে সেনেকুৱা ধৰণৰ কোৱালিটিবিলাক আমি এক্সপ'জ কৰিব চেষ্টা কৰোঁ। এইটো প্ৰত্যেক বছৰে 4 জানুৱাৰী তাৰিখে পাতোঁ আৰু তাত মানে আমি আৰু এগৰাকী ব্যক্তিক মাতি আনো অসমৰ বাহিৰৰ, ইউজুৱেলি অসমৰ বাহিৰৰ, মানে তেওঁ নিজেই দৃষ্টি বাধাগ্ৰস্ত কিন্তু তেওঁ দৃষ্টি বাধাগ্ৰস্তসকলৰ হৈ কাম কৰে, তেওঁ এটা অৰিচন এটা পাতোঁ আমি প্ৰত্যেক বছৰে।
0: আৰু তেওঁলোকৰ অভিভাৱক সকলো আহে।
1: এই যে ধৰক ব্যক্তিগত চেলেঞ্জ বিলাক আহি থাকে আপোনালোকে, এইটো এটা চেলেঞ্জে দিয়কচোন, আপোনাৰ আহিছে এই পৰিয়ালটো আহিলে এইখিনি একচেপ্ট কৰি আগবাঢ়িলে এনেকুৱা ধৰণৰ আহি থাকিব, সুব্ৰতাৰ ছ'চিয়েল মিডিয়া পেজত পাই থাকে, লিখি থাকে, কোনোবা আহিলে তেওঁক কেনেকৈ সহায় কৰে তেনেকুৱা ধৰণৰ কথা আমি প্ৰায় পঢ়ি থাকোঁ। তেতিয়া এই যে আহি থাকে সময় সময়ে, সেইটো আপোনাৰ শক্তিশালী কৰে নে ইম'চনেলি আপোনাৰ অকণমান কেনেকুৱা ধৰণৰ দিয়ে?
2: ক'ব নোৱাৰাকৈ কিছুমান বস্তু তাৰমানে এনেকুৱা ধৰণে আহি যায় নহয় যে মানে ভগৱানে সিহঁতে মিলাই নেকি যে এই মানুহবিলাকে বিচাৰি বিচাৰি কেনেকৈ আহে মই ক'ব নোৱাৰোঁ, আৰু তাহাঁতক যদি সহায় কৰিব পাৰোঁ মানে এটা বেলেগ
0: আপোনালোকে এই কথাটো শুনি ভাল পাব যে আমাৰ ৰেডিঅ'ৰ যি শ্ৰোতা আছে সেই বেছ কিছু সংখ্যক শ্ৰোতা দৃষ্টি বাধাগ্ৰস্ত, তেওঁলোকৰ মানে বাহিৰৰ পৃথিৱীখন জনাৰ দেখাৰ ৰেডিঅ'ই মাধ্যম। আপোনালোকৰ এই অনুষ্ঠান শুনি তেওঁলোকে খুব ভাল পাব,
1: তেওঁলোকে শুনে আমাক ধুনীয়াকৈ, তেওঁলোকে হোৱাটছএপতে মানে ধৰক এই মেছেজ দিয়ে, মানে লিখিব নোৱাৰে কিন্তু কৈ মেলি আমাক ধুনীয়াকৈ মেছেজ দি পঠিয়ায়, নিশ্চয় তেখেতসকলে শুনিব।
2: হিৰণ্য শুনি আছে যদি শুনি ভাল পাবা তুমি,
0: হিৰণ্য আছে,
2: অজয় আছে, এনেকৈ বিভিন্ন ল'ৰা তেওঁলোকে শুনি থাকে। তেওঁলোক আমাৰ মানে মানে কি ক'ম আৰু আমাক মানে পিতৃ বুলি গণ্য কৰে তেওঁলোকে, আমাক আমি নিজৰ সন্তান হিচাপে গণ্য কৰোঁ তেওঁলোকক, সেইটো এটা বেলেগ আনন্দ এটা।
1: আৰু অন্যান্য আপুনি বেলেগ ধৰণৰ কামবিলাকো কৰি থাকে হাস্পাতালত নলবাৰী যিখন, তাত ধৰক বহুত ফ্ৰী চাইডে আপুনি পইচাৰ কোনো কথা নাথাকে,
2: শনিবাৰে আবেলি 2 বজাৰ পৰা হয় প্ৰায় 25টা বছৰ আমাৰ চলি আছে, 2 বজাৰ পিছত আমাৰ মানে দুখীয়াসকল মানে যিসকল মানে দৰিদ্ৰ সীমাৰ ঘৰ তলৰ যিসকল লোক তেওঁলোকৰ আমি চিকিৎসাটো বিনামূলীয়া থাকে, আৰু যিকোনো অপাৰেশ্যনৰ কাৰণে এতিয়া আমি দুইজনে প্ৰাইভেট প্ৰেক্টিচ কৰোঁ, আমাৰ এখন ব্যক্তিগত চিকিৎসা অনুষ্ঠান আছে দুখন, তাত আমি একেবাৰে কমপ্লিট চেৰিটি কৰাটো সম্ভৱ নহয়, কিন্তু তাৰ মাজতো যিসকল আজিও এই ঘোষণাটো মই দিবই খুজিছোঁ, সকলোকে দিব খুজিছোঁ, যিসকল লোকে পইচাৰ অভাৱত দৃষ্টিগত বাধাগ্ৰস্ততাৰ ফলত ভুগি থাকে তেওঁলোকৰ কাৰণে আমাৰ দুৱাৰ সদায় খোলা, যদি আমি আমাৰ কৰিব পৰা যদি ক্ষমতাত থাকে, কাৰণ সকলো দৃষ্টি বাধাগ্ৰস্তকে কৰিব পৰা ক্ষমতাত নাথাকে, সেই নথকাখিনিক আমি অন্য ধৰণে সহায় কৰিব চেষ্টা কৰোঁ, ব্ৰেইল পদ্ধতিৰে সহায় কৰিব চেষ্টা কৰোঁ, আৰু যিখিনি কৰিব পৰা যদি থাকে কৰিব পৰাখিনিক আমি যি ধৰণে পাৰোঁ আমি সহায় কৰিবলৈ সদায় প্ৰস্তুত।
1: হয় হয়, খুব সুন্দৰ আৰু আপুনি ৰেডিঅ'টো কিন্তু মুক্তভাৱে কৈছে, সেইটো কথা ক'বলৈও অকণমান সাহস লাগে যেনেকৈ কৈছে,
0: গতিকে
2: এটা কথা কেনেকুৱা হয় ধৰি দিছোঁ আৰু অপাৰেশ্যন চিক্ৰেট এটা মই কৰিছোঁ যে আমি মানে কি হয় আমি 10টা আমাৰ অপাৰেশ্যন আছে, 10টা অপাৰেশ্যনৰ ভিতৰত কোনোবা এজন পেচেণ্টক যদি একেবাৰে দুখীয়া এজন পেচেণ্টক যদি সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক যদি আমি ইউজ কৰি পেলাই কৰিব পাৰোঁ আমাৰ বহুত বেছি লোকচান নহয় তেনে, আমি মিলাই দিব পাৰোঁ তেনে, গতিকে সেইখিনি মিলাই দিবৰ কাৰণে সদায় আমি প্ৰস্তুত, সদায় প্ৰস্তুত কৰিবৰ কাৰণে সদায় প্ৰস্তুত। এনেকুৱা অজস্ৰ বেমাৰী আছে তেওঁলোক আহে, তেওঁলোকে কি হয় এই দৃষ্টি যেতিয়া পায় পোৱাৰ পিছত যদি কৃতজ্ঞতা যিখিনি লৈ আহে কেতিয়াবা কচু কেতিয়াবা হেৰি বস্তু চস্তু লৈ পেলাই আহিব, এইবিলাক লৈ পেলাই যেতিয়া আহিব এইটো এটা বেলেগ ধৰণৰ আনন্দ, এটা বেলেগ আনন্দ
1: হয় হয়, তাৰ সমান পইচাও হ'ব নোৱাৰে।
0: আপোনালোকৰ এনেকুৱা অভিজ্ঞতা কওকচোন আৰু ইমান।

0: আপোনালোকে চিকিৎসা কৰাৰ পাছত তেওঁলোকে পৃথিৱীৰ পোহৰ দেখিছে আৰু তেওঁলোকে কৃতজ্ঞতা জনাবলৈ আহিছে, তেনেকুৱাটো বহুত ঘটনা আছে চাগে আপোনাৰ?
1: আছে আছে, হয়। এনেকুৱা এটা নলবাৰীৰ কথা কওঁ মই, নলবাৰীৰ হেৰি আমাৰ চৌদাগৰ চিক্তাৰ, চৌদাগৰ সঁচা সেইটো কাহিনী মানে বেলেগ ধৰণৰ। তেতিয়া মানে কি হয়, আমাৰ ছোৱালী দুজনী সৰু, মই আমি মানে কি হয় দিনত ৰোগী চুগী চাওঁ বা অপাৰেশ্যন কৰোঁ, দিনত ইমান সময় নাপাওঁ। মই মানে গধূলি সময়টো মানে মোৰ তেতিয়া মানে ৰোগীবিলাক ভৰ্তি হৈ আছিল, অপাৰেশ্যন কৰি উঠি মানে ৰাতি থাকে আৰু পিছদিনা যায়। আজিকালি সেই ডে কেয়াৰ হ'ল। মই মানে গধূলি সময়খিনি সদায় প্ৰত্যেক ৰুমে ৰুমে গৈ মানে কথা পাতোঁ, মানে তেওঁলোকৰ লগত মানে খা খবৰ লওঁ আৰু ভালকৈ। সিদিনাখন এনেকুৱা হ'ল, এওঁ ক'ৰবাত যাব আৰু মানে আমাকো লৈ যাব, ছোৱালী দুজনী অলৰেডি মানে এওঁৰ লগত গৈছে আৰু তলত। এওঁ মানে তেতিয়া আমি স্কুটাৰতে ঘূৰি ফুৰোঁ, স্কুটাৰ ষ্টাৰ্ট দিছে আৰু। মই মানে মাত দিব গৈতো এটা ৰুমত দেখিলোঁ ৰোগীজনটো বিচনাত নাই, আৰে কি হ'ল, দেখিছোঁ বাথৰুমৰ কাষত মানে এনেকৈ পৰি আছে, একে মানে মুমূৰ্ষ অৱস্থা আৰু। মই একে দৌৰা দৌৰি চিঞৰ বাখৰ কৰি আৰু আমাৰ হেৰিক মাতিলোঁ, আমাৰ ষ্টাফক। মানে অপাৰেশ্যনটো হোৱাৰ পিছতে তেওঁৰ যিগৰাকী এটেণ্ডেণ্ট আছিলে, ৰখীয়া আছিলে, তেওঁ মানে চাহ খাব ওলাই গ'ল, ভাবিলে অপাৰেশ্যন হৈ গ'ল আৰু এই মানুহজনেও মানে বাথৰুমত যাওঁ বুলি কৈ মানে পৰি গ'ল মূৰ ঘূৰাই। দৌৰা দৌৰি আৰু ইঞ্জেকশ্যন পাতি দি মানে মানুহজনক বচালোঁ আৰু, হেৰি হ'ল। সেই ভাবি মানুহজন এনেকুৱা মোৰ ওপৰত, আমাৰ ওপৰত মানে কৃতজ্ঞ যে বাইদেউ মানে মোক বচালে আৰু। আহি মানে ক'বলৈ লাজ লাগে, তিনিবাৰ তিনিবাৰ সেৱা কৰে মোৰ, ইমান
2: বেয়া লাগে। এজন একদম মুছলমান মানুহ
1: কিন্তু সেৱা কৰে,
2: কিন্তু আমাক যেটো সেৱা কৰে সেৱাৰ ধৰণটো আকৌ সম্পূৰ্ণ বেলেগ। একদম পৰি ল'ব, পৰি লৈ পেলাই একদম ভৰিখন এনেকৈ হাত দুখন দিব দি আকৌ হেৰি কৰিব, মানে অলপ বেলেগ ধৰণৰ।
3: আপোনালোকৰ ভগৱান নিচিনা পাইছে
2: আৰু। তাৰপিছত ঘৰত যি পায় তাকে লৈ আহে,
1: তেওঁ মানে ঘৰত যি থাকে পাৰিলে গোটেইখন দিব, মানে গম পায় তেওঁ মানে যে কিছুমান থাকে যে অন্তৰ ভৰি মানে ভাল পায় বা শ্ৰদ্ধা কৰে, এনেকুৱা মানে তেওঁৰ হেৰি মানে ওলাই। এতিয়াও আছে তেওঁৰ লগত, আমি তেওঁলোকৰ ঘৰতো গৈছো, আমাৰ ছোৱালীৰ বিয়াতো আহিছে, দুইজনী ছোৱালীৰ বিয়াতে তেওঁলোকৰ পৰিয়ালে আহিছে, গোটেইবিলাকে
2: তাৰ মানে ছোৱালী তাৰ ঘৰত যাওঁতেতো কাৰোবাৰ বেলেগ কৰিলে তাত, আগতে সেই চৰাঞ্চলত আছিল তাতে। তাৰপিছত আমি যেতিয়া যাওঁ, যোৱাৰ পিছত মানে সি তাৰ কেনেকুৱা আনন্দ, গোটেই বাটে বাটে কলপুলি চলপুলি পুতি তাৰমানে আমালৈ লৈ গৈছে, ঘৰত যদি গৈ দেখো যেখন বিয়া পাতিছে তেনেকুৱা ধৰণৰ কাৰোবাৰ, তেনেকুৱা ধৰণৰ
3: কাৰোবাৰ।
2: এইবাৰ আমাৰ ছোৱালীৰ বিয়াত যেতিয়া মাতিছো, মই কৈছো তুমি সপৰিয়ালে আহিবা দেই। আমি ভাবা নাই সপৰিয়াল মানে কি বুজে, প্ৰায় কিজানি এশটামান মানুহ আহিছে,
3: তেওঁৰ যিমান
2: যিমান আছে আমি একো বেয়া পোৱা নাই, আনন্দেৰে সৈতে দেখিছো। হয় এদিনৰ কাৰণে আহিছে তাহাঁতে, চলাগৰে আহিছে, আহি পেলাই খাইছে লৈছে গৈছে, এটা
0: তেওঁ চাগে সকলোকে কৈ ফুৰে এই মানুহে মোৰ জীৱন ৰক্ষা কৰিছে,
3: ভাল লগা অভিজ্ঞতা এইবিলাক
1: উপায় এটা দিয়ে। আৰু আমি মানে চিকিৎসক হলেও মানে ভগৱানক বিশ্বাস কৰোঁ, সদায় ৰাতিপুৱা আমি দুই প্ৰাৰ্থনা সদায় কৰোঁ, গোসাঁই ঘৰত চাকি জ্বলাইহে আমি মানে গা ধুই ঘৰৰ বাহিৰ।
2: আমাৰ প্ৰাৰ্থনাটো মোৰ প্ৰাৰ্থনাটো সদায় হয়, তেওঁৰ তেনেকুৱাই হয়। আমাৰ প্ৰাৰ্থনাটো যদি ব্যক্তিগতভাৱে থাকে, হ'লেও সদায় আমি প্ৰাৰ্থনা কৰোঁ যেন সকলোৱে আমাৰ ওচৰলৈ অহা যাক যোন আহে, আমাৰ আমাৰ যি দ্বিতীয়তে এটা কথা, আমিওতো মানুহ, আমি গোটেইখিনি সব কৰিব নোৱাৰোঁ, যাতে সকলোৱে যাতে অন্ততঃ আমি কৰিব পৰাখিনিৰে যাতে সুখত থাকিব পাৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ সদায়। সদাগৰৰ এটা পিকুলিটি আছে, সদাগৰে আচলতে আমাক দুইটাকে কিবা ভগৱান বুলি ভাবে, কিজানি ভাবিলে কি হয়, তাৰ ওচৰে পাজে য'তে যেনেকুৱা মানুহ পায় তাৰমানে চকু লাগিলে গেলি গৈছে, ভাবিব যে সি পঠিয়াই দিব, যে ই মানে
3: বিশ্বাস এটা
2: ইমান বেয়া লাগে, কেতিয়াবা যেনেকুৱা চকু কিছুমান পঠিয়ায় যে মানে সি গৈছে যে নাই
1: ছাৰ তাতে গ'লে,
2: ছাৰ বাইদেউ তাতে গ'লে চকু ভাল হৈ যাব, চিন্তা নাই, ইমানেই বিশ্বাস তাৰমানে ভাল লাগে। এই যে সেইবিলাকে আচলতে আনন্দ দিয়ে,
3: আনন্দ আৰু আশীৰ্বাদ এইবিলাক আচলতে দেখিনি আপোনালোকৰ কাৰণে। এতিয়াতো বিভিন্ন কাম কৰি আছে, তথাপিতো কিছুমান পৰিকল্পনা থাকে আপোনালোকৰ। আপুনি ইতিমধ্যে ধৰক নিজাকে কেইবাখনো হস্পিটেল কৰি ইয়াতো কৰিলে, নলবাৰীতো কৰিছে, নলবাৰীতে দুটা কেম্পাছে কৰিছে আপুনি, এতিয়া আৰু কি পৰিকল্পনা আছে?
2: এতিয়া বেতনডাল আচলতে নেক্সট জেনেৰেশ্যন দি যাব ইচ্ছা। আমি নলবাৰীত এখন হস্পিটেল, ডাঙৰ হস্পিটেল এখন কৰিব খুজি আছো, তাতে ছুপাৰ স্পেচিয়েলিটি আহে হস্পিটেল। মোৰ ডাঙৰ ছোৱালীজনী ৰেটিনাৰ আৰু সৰুজনী কৰ্ণিয়াৰ, আৰু সৰুজনী কৰ্ণিয়া মানে কৰ্ণিয়াটো এবাৰ ডাঙৰ বস্তু আচলতে, কৰ্ণিয়াটোত মানে এইটো চেৰিটিৰ লগত বহুত জড়িত থাকে, যে এজন মানুহে যদি চকুটো দান কৰে দুগৰাকী ব্যক্তিয়ে চকুৰ দৃষ্টিশক্তিক মানে পোৱাৰ সুযোগ থাকে। আমাৰ লোৱাৰ আসামত মানে গুৱাহাটীৰ পিছত আৰু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আই বেংক নাই, গতিকে আমি এটা আই বেংক, ডাঙৰ আই বেংক এটা কৰিব খুজিছোঁ, য'ত নেকি কৰ্ণিয়া সংৰক্ষণ কৰিব পাৰি, সেই কৰ্ণিয়াৰে যাতে আমি বেলেগকো কৰ্ণিয়া দিব পাৰোঁ, আমি নিজেও ইউটিলাইজ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ পৰিকল্পনা কিছু আছে, সেইখিনি কিছু পৰিকল্পনা আগবাঢ়িছে।
3: খুব সুন্দৰ, জানি ভাল লাগিলে আৰু শ্ৰোতাইজনেও ভাল পাব। বাইদেউৰ কিবা নিজা ব্যক্তিগত হ'লেও কি এইখিনি ধৰক পাইছে প্ৰাপ্তিটো দেখিছোঁ আপুনি।

0: তথাপিতো কিছুমান থাকে ন, এইখিনি থাকি দাদা থাকি গ'ল, অভিনয়ৰ কথা আমাক ক'লে, কিবা এটা তেনেকুৱা থাকে, ৰেডিঅ'ত অভিনয়ৰ কথা অলপতে কৈ আছিল আমাক যে এইটো বৰ ইচ্ছা হাবিয়াহ এটা। আপোনাৰ তেওঁ কিবা হাবিয়াহ থাকিলে নেকি, এইখিনি কৰিম বা কৰিবলৈ ইচ্ছা আছিলে?
1: এনেকুৱা বিশেষ নাই, কিন্তু
2: প্ৰাপ্তি পূৰা পাই গৈছো,
1: প্ৰাপ্তি মই এনেও অলপমান সন্তুষ্টিটো মোৰ বেছি, এওঁৰ এক্সপেক্টেশ্যন বেছি, মোৰ মই অলপতে মানে সন্তুষ্ট হওঁ।
0: আপোনাৰ মুখখন দেখিলে গম পাই যায় খুব সন্তুষ্ট হৈ থাকে,
1: সন্তুষ্ট হৈয়ে থাকো,
2: মই অসন্তুষ্ট ব্যক্তি, মোৰ মানে এইডাল বহুত দীঘল, এইডাল যিডাল সীমাৰেখা, সীমাৰেখা যে সীমাই নাই একদম, প্ৰতিটো দিনেই সীমাৰেখা বাঢ়ি যায়, হ'লেও বয়সৰ কথা আছে, বেমাৰৰ কথা আছে।
0: আৰু আপুনি খুব লিখা মেলা কৰি আছে, উপন্যাস লিখি উলিয়ালে, প্ৰকাশ কৰি উলিয়ালে, হয়, আৰু কিবা কিতাপৰ পৰিকল্পনা নিশ্চয় আছে,
2: লিখি আছে,
0: ছ'চিয়েল মিডিয়াত আপুনি নিৰবিচ্ছিন্নভাৱে লিখিয়ে থাকে,
1: বিভিন্ন
0: থাকিলে হয়, খুব এক্টিভ, আপুনি
1: খুব এক্টিভ,
0: ভাইৰেল হৈ থাকে,
2: পাঠকে পঢ়ি ভাল পায় কাৰণে মই উৎসাহ পাওঁ নেকি, পাঠকে সঁচাসঁচি ভাল পায় নে বেয়া পায় মই ক'ব নোৱাৰো দেই, কোনোবাই জেক দিও বেছিকে কৰি দিয়ে কেতিয়াবা, কেতিয়াবা জেক দি, কিন্তু মানে লিখি পেলাই ভাল পাওঁ এইবিলাক কথা,
0: খুব ভাল, সাধাৰণতে ডাক্তৰবিলাক কি হয় বেছি গহীন হৈ থাকে, কামেই তেনেকুৱা, আৰু প্ৰেচাৰত থকা কাম চেন্স অফ হিউমাৰ খুব কম বুলি কয়, কিন্তু আপোনাৰ কথাটো ব্যতিক্ৰম দেখিছোঁ, আপোনাৰ খুব ভাল চেন্স অফ হিউমাৰ আছে, এই বস্তুটো
2: আহি পেলাই বহুত বেমাৰী কয়, কাৰণ মই আকৌ উল্টা কথা, এই যে লিখাত লিখিলোতো, লিখিলে মোৰ দুটা ৰূপ আছে দেই, একদম তেওঁ কয় তোমাৰ দুটা ৰূপ, এটা এইটো ৰূপ, এটা এইটো ৰূপ,
0: বাইদেউ ভালকৈ জানিব ৰূপবিলাক,
2: তোমাৰ বোলে চশমাৰ তলৰ ৰূপ এটা বেলেগ, চশমাৰ বাহিৰৰ ৰূপ এটা বেলেগ, এনে কয় মাজে মাজে, কিয়নো মোৰ দুটা ৰূপ, কিন্তু দেই এটা ৰূপ হ'ল কি, মই বাহ্যিক ৰূপটো বেলেগ, মই কৈছোঁ ডাক্তৰ হিচাপে মই ভেৰি ভেৰি ছিৰিয়াছ, মই পেচেণ্ট আহিলে পেচেণ্টৰ লগত ছিৰিয়াছলি কথা পাতোঁ, তাহাঁতৰ লগত বহুত বেছি পাতৰ কথা নাপাতোঁ, তেনে মোৰ কামখিনি মই কৰোঁ, তেতিয়া মোক পেচেণ্ট আহি পেলাই সেইদিনাখন কৈছে, ছাৰ এটা কথা, আপুনি সেইজন হোম ব্ৰকিং গোস্বামী হয়নে, অঁ, আপুনি এইখন বৰ ফুচুৰি টুচুৰি কথা লিখে, ইয়াত দেখোন ইমান ছিৰিয়াছ হৈ আছে, এইটো আচল কথা, মই পেচেণ্ট যেতিয়া হয় এজ এ প্ৰফেশ্যন, এজ এ ডাক্তৰ, ইয়াত মই মানে অকণমান ডিগনিটি মেইনটেইন কৰিছিলোঁ, ভালকৈ ছিৰিয়াছলি থাকোঁ, তাতে পাতৰ কথা নাপাতোঁ, পাতৰ কথা পাতিলে পেচেণ্টৰ কনফিডেঞ্চটো কমি যাব আৰু মোৰ দায়িত্বটো কমি যাব, গতিকে মই সেইকাৰণে মোৰ দুটা ৰূপ, সেইকাৰণে বাহিৰৰ ৰূপটো বেলেগ, ভিতৰৰ ৰূপটো বেলেগ,
0: হয় বাইদেউ, এই দুটা ৰূপৰ কথা কৈছে আৰু বেলেগ কিবা ৰূপ
1: আছে,
0: বিষ্ণুৰ বহু ৰূপ থাকে,
2: এই
0: ৰূপৰ কথা
1: তেওঁৰ হাঁহি উঠা কিতাপবিলাক পঢ়ি বৰ ভালে, মই নিজে হাঁহো, খুক খুকা হাঁহি,
0: এই জাৰ্ণিটো কৰোঁতে আপোনালোকৰ কিবা অসুবিধা, এনেকুৱা ঘাট প্ৰতিঘাত আহে, কাৰণ আমি জীৱন আলিৰ যুগলবন্দী বুলি কৈছোঁ, আলিটো মানে ঘাট প্ৰতিঘাত নেওচি তাক পোন কৰি এটা বাদ, দুইজনে মিলি লোৱাৰ এটা তেনেকুৱা কথা, সকলোৱে জীৱনলৈ আহে, তেনেকুৱা সেই ঘাট প্ৰতিঘাত কিবা ধৰক তেনেকুৱা কিবা যদি আছে আপোনালোকে শ্বেয়াৰ কৰিব খোজে, যে যাক আপোনাৰ দুইটাই মিলি অতিক্ৰম কৰিছে,
2: প্ৰফেচনেলি বেছিকেলি প্ৰফেচনেলি কৈছোঁ, প্ৰফেচনেলি আমি ভবা মতে চববিলাক কেছ নহয়, কোনোবাটো কেছ ইচ্ছা কৰিলেও কেতিয়াবা নহয়, তেতিয়া টেনশ্যন এটা হয়, তেতিয়া এইটো বহুত ডাঙৰ মানে হাৰ্ডলছ হৈ যায়, যে মানে ছাৰ্জনে বুজি পায় কথাবিলাক, চকুৰ ডাক্তৰে বুজি পাব যে নভবাকে কেতিয়াবা হৈ যায়, গালি গালাজো খাব লগা হয় কেতিয়াবা, ছ'চিয়েল মিডিয়াতো গালি গালাজ খাব লগা
0: হয়,
2: গতিকে সেই পাৰ্টটো থাকেই সদায়, সেইটো পাৰ্টৰ কথা ভাবিলেতো নহ'ব, গতিকে তেনেকুৱা থাকে মাজে মাজে, ঘাট প্ৰতিঘাত থাকে, সমাজ অসুখ বিসুখ হোৱাৰ পিছত, তেনেকে কোভিডৰ সময়ত মোৰ ভয়ানক ধৰণৰ অসুখৰ পিছত মই ভবাই নাছিলোঁ যে মই বাচি আহিম, আজি এনেকৈ কথা পাতিব পাৰিম বুলি ভবাই নাছিলোঁ, সেই সময়ত আটাইতকৈ মই ভাগ্যৱান যে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্নজনে মোৰ মানে হেৰিৰ কাৰণে চাকি দিছে, তেতিয়া
1: হেৰি
2: প্ৰাৰ্থনা কৰিছে, তেতিয়া হেৰি মাহ আছিলে, কি মাহ আছিলে এইটো,
1: ভাদ
2: ভাদ মাহত যে নাম প্ৰসংগ হয় যে মোৰ নামত কোনোবাই ঠগি হেৰি দিছে, প্ৰসাদ দিছে, হেৰি দিছে, জনাইছে, চ' তেওঁলোকৰ আশীৰ্বাদ মোৰ কাৰণে ডাঙৰ মূল্যৱান বস্তু বুলি
1: ভাবোঁ, গতিকে
2: সেইটো বহুত ক্ৰিটিকেল টাইম গৈছে আমাৰ কাৰণে, ভয়ানক ক্ৰিটিকেল টাইম, তেওঁলোকে তেওঁ চেক্ৰিফাইচ কৰিছে, মোৰ ছোৱালী দুজনী চেক্ৰিফাইচ কৰিছে, পৰিয়ালটোৱে চেক্ৰিফাইচ কৰিছে, এইটো বহুত ডাঙৰ ক্ৰাইচিছ বেমাৰৰ ক্ষেত্ৰত,
0: আমিও খুব সন্তোষ লাভ কৰিছোঁ, তাৰপিছত যেনে সুস্থ হয় আকৌ যেনে এক্টিভ হৈছে, আগতকৈ বেছি এক্টিভ হোৱাই দেখিছোঁ
2: আপোনাৰ, ঘাট প্ৰতিঘাতবিলাক থাকে তাৰ মাজত,
0: ইয়াৰ পৰা শিকিবলগীয়া কথা থাকে আচলতে,
2: মই কিন্তু কৈছোঁ মই ল'ৰা ছোৱালীবিলাকক কওঁ দেই,
1: এওঁৰ মানে এটা ভাল ষ্ট্ৰং উইল পাৱাৰ আছে,
2: মই ল'ৰা ছোৱালীবিলাক
1: একদম সেইটো কিন্তু মানিব লাগিব, আনকি অসুখৰ পিছতো মানে তেওঁক যেতিয়া ৰুম এটাত সোমাই থাকিব দিলে যে বিভিন্ন ধৰণৰ ইনফেকশ্যন আহিব পাৰে, অকল লিখিবলৈ ছোৱালীয়ে আইপেড এটা দিছে, কৈছে তই তাতে লিখি থাক, ধুনীয়াকে সেইটো মানে হেৰি কৰিছে, ইমান ধুনীয়াকে টাইমটো পাছ কৰিছে, যিকোনো
2: মানুহে এজন মানুহে এটা ৰুমৰ ভিতৰত থকাটো সহজ কথা নহয়, এটা ৰুমত মানুহ সোমাব নোৱাৰে।

0: খোৱাটো বাহিৰৰ পৰা দি থৈ যায় আৰু কাপোৰ কানি তেনেকে বাহিৰত উলিয়াই দিওঁ মই, তেনেকে সহজ নহয়। এইটো ডিপ্ৰেশ্যন যাৰ হয় তাৰমানে বুজি পাব। সেইকাৰণে মই মানে বিভিন্ন ডেকা ল'ৰা ছোৱালীবিলাক কওঁ, যেতিয়া মনলৈ কিবা অলপমান হ'লেও ডিপ্ৰেশ্যন আহে মোৰ লগত যোগাযোগ কৰিবা, মোৰ লগত যোগাযোগ কৰিব। ডিপ্ৰেশ্যনৰ পৰা কেনেকে মানুহ উঠিব পাৰে,
1: দুখন কিতাপ লিখিলা ন, সেইখিনি সময়তে মানে কিতাপ লিখি উলিয়ালে, সময় নাই, মই সেই দুৱাৰ ফাকেৰে কেতিয়াবা যাওঁ, পুৰা লিখিছো থাকে, ভাল লাগে মনটো।
2: সেই টাইমটো আমি আপুনি ইমান ধুনীয়াকে ব্যৱহাৰ কৰিলে আৰু
0: জীৱনৰ পিছত আগত পাৰ হৈ অহা ভাল দিনবিলাকৰ কথা চিন্তা কৰিব লাগে। জীৱনটোতো সেইখিনি পিৰিয়ডটোৱে শেষ নহয়, আগৰখিনিও ভাল আছিল, হয়তো ভৱিষ্যতেও ভাল থাকিব, সেই মাজৰ সময়খিনিৰ কথা যদি চিন্তা কৰি থাকো তেতিয়া মনটো ডিপ্ৰেশ্যনত ভৰি যায়। মই সেইটো ভাবো তেনেহ'লে।
2: হয় হয়, খুব সুন্দৰ আৰু খুব সুন্দৰ বাৰ্তা এটা গৈছে আপোনাৰ এই কথাখিনিৰ মাজেৰে। আমি যোনে শুনি আছে যদি
0: এটা সৰু কাহিনী এটা কওঁ, বহুত পুৰণা কাহিনী এটা কৈছোঁ। সেইদিনাখন তাৰমানে জন্মাষ্টমী আছিল, পেচেণ্ট এজন আহিলে, অকলে আহিছে, অলমষ্ট বাইলেটাৰেল ব্লাইণ্ড, বোকা চোকা ভৰি চৰি লাগি আছে। তাৰপিছত মানুহজনক তাৰমানে মই ক'লোঁ যে এইজনক, চবকে ক'লোঁ যে এইজন কৃষ্ণৰ অৱতাৰ লৈ আহিছে, মানুহটো খালি কৃষ্ণ কৃষ্ণ কৰি থাকে। তেতিয়া অপাৰেশ্যন কৰিব লাগিব। তেওঁ ক'লে হ'ব, অপাৰেশ্যন কৰি দিয়া, মই পইচা চিন্তা কৰিব নালাগে, অপাৰেশ্যন কৰি দিয়া। সাধাৰণতে এটেণ্ডেণ্ট নহ'লে আমি অপাৰেশ্যন নকৰোঁ, হ'লেও মই ভাবিছোঁ যে এইটোতো কৃষ্ণৰ অৱতাৰ লৈছে, ইমান হেৰি কৰি আহিছে। বাকী এটেণ্ডেণ্টবিলাক আমাৰ ষ্টাফকো কৈছোঁ, আজি ভাগ্য ভাল আমাৰ যে একদম ভগৱানৰ ৰূপ লৈ আহিছে, ভালকৈ ছাৰ্ভিচ দিবি, তহঁতে হাত ভৰি ভালকৈ ধুৱাই চুৱাই দিবি, হেৰি চেৰি কৰি দিবি, এনেকৈ কৰিবলৈ অপাৰেশ্যন কৰিবৰ কাৰণে মই প্ৰস্তুত হৈছোঁ আবেলি। তাৰপিছত তেওঁ ক'লে মই অপাৰেশ্যন নকৰোঁ, নকৰোঁ যদি উপায় নাই, জোৰকেতো নকৰোঁ। তেওঁ ক'লে যে মোৰ অমুক জেগাত মানুহ এজন আছে, মোক ৰিক্সাত উঠাই দিয়ক, ৰিক্সাত উঠাই দিলে সেই ৰিক্সাত তাত মই যাম। তো সেই যি জেগাত গ'ল বুলি ক'ল, মানুহটোক উঠাই দিলোঁ, এনেও ভালকৈ দেখা নাপায়, ৰিক্সালৈ কৈছে তই তাতে নমাই থৈ দিবি। তাৰপিছত গ'ল, কথা গ'ল কি হ'ল মইতো গম নোৱাৰোঁ, মোৰ বেয়াও লাগিছে কথাটো মানুহ তেনেকৈ এৰি দিবৰ কাৰণে। তাৰপিছত পিছদিনাখন ৰিক্সালা এটা আহি ওলাল, বোলে ছাৰ 500 টকা লাগে মোক। বোলে কিহৰ কাৰণে 500 টকা লাগে? বোলে সেই মানুহটোৱে অমুকত লৈ গ'ল মোক, অমুকত লৈ গ'ল, তমুকত লৈ গ'ল, লৈ লৈ লৈ যায় যায় মানুহটো ঘৰটো উলিয়াব পৰা নাই। লাষ্টত মানুহটোৱে কৈছে যে ডাক্তৰে মোৰ গোটেই সভা পইচা কাঢ়ি ৰাখিলাক তাৰমানে। মই যাক ভগৱান বুলি ভাবি পেলাই সেৱা কৰিম বুলি ভাবিছিলোঁ, সেইজন মানুহ ক'লে যে গোটেই সভা পইচা কাঢ়ি ৰাখিলোঁ বুলি। আমি কাঢ়ি ৰখাৰ পিছত লাষ্টত মানুহটোৰ খঙতে ৰিক্সালাটোৱে 1টামান বজাত যাই পেলাই ৰেল ষ্টেচন থৈ আহিছে, কৈছে যে ইমান ৰূপৰ মই ঘূৰিলোঁ, গতিকে মোক 500 টকা দিব লাগে। তই বোলে ঘূৰিলি ঘূৰিলি ঠিক আছে, তোৰ প্ৰমাণটো কি যে তই ইমান ঘূৰিলি যে তাৰ এনেইতো আহি ক'ব পাৰোঁ। তাৰপিছত মই বোলে নহয় সঁচাসঁচি মই ঘূৰিছোঁ। তাৰ কিছুদিন পিছতে এই মানুহটো আহিল,
2: আকৌ আহিল
0: সেইবাৰ মানে সেইবাৰ পুতেকক লৈ আহিছে, পুতেকে গালি পাৰিছে ভালদৰে আহিছে। এইবাৰ কৈছে যে সেইদিনা মোৰ ভ্ৰম হৈ গ'ল ছাৰ, মই আচলতে লগত কৰি লৈ আহিব নালাগিছিল, কথাটোও হয়, এই ৰিক্সালাটোৱে তেনেকৈ কোৱাটোও হয় মোক, তাক পইচাটো নেদাটো হয়, আৰু মই বোলে তাক কৈছিলোঁ বোলে পইচা কাঢ়ি নাই বুলি কৈছোঁ, পইচাটো কাঢ়া নাই, সেইটো মিছা কথা, একো কৰা নাই, আপুনি মোক ভালকৈ দেখা পোৱা কৰি দিয়ক। চ' কেতিয়াবা ভাল কৰিব গ'লেও তাৰমানে বেয়া, মোৰ সেইদিনাখন ইমান বেয়া লাগিছে। ৰিক্সালা এটাই যেতিয়া আহি ক'ব যে ডাক্তৰে বোলে গোটেই পইচা কাঢ়ি লাগে, যাক কি মই ভাবিছিলোঁ যে আজি ভগৱান হৈ আহিছে, সি সেইটো মানুহ সহায় কৰিব খোজোঁতে এই অৱস্থা। তো এনেকুৱা এইবিলাক
2: অভিজ্ঞতা থাকে, এয়াই জীৱন আৰু এয়াই সংসাৰ। হয়, খুব সুন্দৰ। আমি যিনি চাওঁতে চাওঁতে মোটামুটি আমি আজিৰ অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ। কিবা ক'বলৈ থাকি গ'ল নেকি আপোনালোকক ক'বলগীয়া আছে ইজনে ইজনৰ কথা? বিশেষকৈ শুভ্ৰতাই কৈ আছে, বাইদেউ নকয়, বাইদেউ ৰিজাৰ্ভ হৈ আছে, তেনেকুৱা কথা, ভাল লগা কামৰ কথা।
3: মই ভাবিছো অকণমান গান অকণমান শুনি,
2: ঠিক সেইটো কেনেকে যাব দিম, ৰেডিঅ'ত আহিছে।
0: তো যিদিনা গজলটো গাইছিলো,
2: হয়,
0: সেই গজলটো দুটামান কলি গান,
2: সেইটো মনত আছে আপোনাৰ পৰা ন?
0: উৰা
3: আজি বাইদেউ ভালকে শুনিব।
0: গানটো আছিলে তাৰমানে পংকজ উদাস আছিল, লাপিলা দি চাকিয়া, ভেৰি ফেমাছ গজল, সেই সময়ত ফেমাছ। তো তাৰে এটা বিৰাট ইম্পৰ্টেণ্ট ৱৰ্ড দুটামান আছে, কিন্তু মানে গাত লাগি যোৱা ৱৰ্ড। ৱক্তি সারি জিন্দগি মে দোহি গুজিরে হায় কঠিন, ধ্যান সে শুনো, এক তেরে আনে সে পহলে, এক তেরে আনে।

0: एक तेरे आने से पहले कितना और एक जाने के बाद
1: নাহৰ
0: ফুলে নুশুকে।

0: দিম গুজি খোপাতে মনোহৰ নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব
1: তগৰ ফুলে নুখুৱাই
0: কুপু ফুলে খুৱাব
2: কি সুন্দৰ এনেদৰে ফুলি থাকক আপোনাৰ কপৌ ফুল আৰু জীৱনত আপোনালোকৰ সুন্দৰ হৈ থাকক সংসাৰখনো এনেদৰে থাকক জাতিষ্কাৰ হৈ ফুলে ফলে ভৰি থাকক আপোনালোকৰ আৰু এই যাত্ৰা এনেদৰে অব্যাহত থাকক ৰাইজক এনেদৰে আপোনাৰ উপকাৰ কৰি যাওক সেৱা আগবঢ়াই যায় অকল চিকিৎসা ক্ষেত্ৰখনে নহয় যেনেদৰে কৰি গৈছে অন্যান্য ক্ষেত্ৰতো ঠিক তেনেদৰে আগবাঢ়ি থাকক তাকেই আমি কামনা কৰিলোঁ
0: সকলোৰে পৰা আশীৰ্বাদ বিচাৰিলোঁ
3: হয় আপোনালোক আটাইকে বহুত ধন্যবাদ এইখিনি আমাক সুবিধা দিয়াৰ কাৰণে আমন্ত্ৰণ জনোৱাৰ কাৰণে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আপোনালোক দুয়োজনলৈকে ধন্যবাদ জনালোঁ আৰু শ্ৰোতামণ্ডলীকো বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ
2: আৰু শ্ৰোতা জীৱনালীৰ যুগলবন্দী আজি আমি ইয়াতে সামৰিব লাগিব আৰু আমি ডাক্টৰ শুভ্ৰকিশোৰ গোস্বামী আৰু ডাক্টৰ বিজুলী গোস্বামীক ইমানতে বিদায় জনাইছোঁ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কথা আপোনালোকে জনালে আমাৰ শ্ৰোতাই নিশ্চয় ভাল পাইছে শুনি অনুপ্ৰাণিত হৈছে আপোনালোকৰ জীৱনৰ পৰা আৰু কিবা নহয় কিবা নিশ্চয় শিকিব পাৰিছে ইয়াৰে
4: আৰু আপোনালোকৰ কথা কামৰ পৰা মোৰ এনেকুৱা লাগিছে কোনো যেন আপোনালোকৰ পৰা মানে বিতুষ্ট নহয় সকলোৱে মানে মন ভৰি যায় আপোনালোকক সেই শক্তি ভগৱানে আৰু দিয়ক সবল হৈ থাকক সুস্থ হৈ থাকক এই আশাৰে আমাৰ আজিৰ অনুষ্ঠান সামৰিছোঁ
0: ধন্যবাদ
3: ধন্যবাদ
2: হয় নমস্কাৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।